এয়া আকাশবাণীক গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, আৰু FM ট্ৰান্সমিটাৰত পপি চন্দা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বসুমতাৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, বীণা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, দেবেন সন্দিকৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, পূৰ্ণকান্ত বৰগোহাঁইৰ কণ্ঠৰ দেহ বিচাৰ গীত আৰু জিতেন বসুমতাৰীৰ কণ্ঠত এটি ভজন শুনিলে।

0: highlights the growing momentum of India-Cyprus partnership. U.S. Secretary of State Marco Rubio has said that he is looking forward to celebrating America's 250th birthday with partners in India. In a video message shared ahead of his visit, Mr. Rubio said that India is the world's largest democracy and U.S. is world's oldest, so the U.S. look forward to celebrating it together. In IPL cricket, Kolkata Knight Riders defeated Mumbai Indians by 4 wickets at their home ground Eden Gardens last night to keep playoff hopes alive. In today's fixture, Gujarat Titans will take on Chennai Super Kings at Narendra Modi Stadium in Ahmedabad at 7:30 p.m. Gujarat Titans have already qualified for the playoffs, while the Chennai Super Kings are eyeing for the 4th spot in the points table. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। মুকুতামালা।
2: সাহিত্যিক কালীৰাম মেধিয়ে তেখেতৰ পৰিশ্ৰম নামৰ প্ৰবন্ধটিত এইদৰে লিখিছে, সংসাৰ এখন কৰ্মক্ষেত্ৰ আৰু জীৱন কৰ্মময়, কৰ্ম ভিন্ন আমাৰ জীৱন অসম্ভৱ। গীতাত কৈছে, জগত চক্ৰৰ হেতু কৰ্ম, এতেকেৱে কৰ্ম কৰিতে লাগে। কোনোৱে হয়তো পৰৰ মূৰত বেল ভাঙি পৰিশ্ৰম নকৰাকৈ খাব পাৰে, কিন্তু তাৰ জীৱন ধিক আৰু তাৰ সুখ ক্ষণস্থায়ী। বিলাতত ধনী আৰু মানি আৰ্লক পৰিশ্ৰমী বেপাৰীয়ে বাপতি শাহুন অট্টালিকাৰ পৰা বিতাৰিত কৰে। 100 পুৰুষৰ ভদ্ৰ বংশৰ পৰা কি হ'ব? সামান্য তুলাধুনা কলৰ গৰাকীয়ে বাষ্পীয় কলৰ সহায়ত যি কৰিব, তাৰ আগৰ 100 পুৰুষৰ ক্ষমতা ক্ষন্তেকতে নাইকিয়া হ'ব। লিভাৰপুলৰ কান্ধত দাগ বহা ভাৰবাহী বেপাৰীৰ আগত এই 100 পুৰুষৰ সুন্দৰ অট্টালিকা তিষ্ঠিব পাৰেনে? ষ্টিফেনছন আৰু ব্ৰুনেলে কলগাড়ী আৰু চুঙা দলং উলিয়াই এই বেপাৰীক লৰ্ডসকলতকৈ বেছি ক্ষমতা নিদিছেনে? অলসৰ ধন আৰু ক্ষমতা পানী হয়, আৰু পৰিশ্ৰমৰ ঘামৰ পৰা ক্ষমতা আৰু গৌৰৱ উপজে। ৰোম ৰাজ্য আৰু মোগল পৰাক্ৰম আলস্যৰ পৰা ছাৰখাৰ হ'ল, ভাৰতৰ অধোগতিও আলস্যৰ পৰা হ'ল। কিন্তু বিলাতৰ বেপাৰীসকলে বিজয় দুন্দুভি বজালে। সেইদৰে বিলাতত আলফ্ৰেড ৰিড, কেক্সটন, কেমডেন, ড্ৰেক, ছেলডন, নিউটন, গিবন, ৱাট আদি পুৰুষৰ ঘামৰ পৰা ক্ষমতা আৰু মৰ্যাদা উপজিল। জীৱনযুদ্ধত পৰিশ্ৰমেই একমাত্ৰ অস্ত্ৰ, আৰু পৰিশ্ৰম ভিন্ন কোনেও তিষ্ঠিব নোৱাৰে। এতেকে বুজিব পাৰি সংসাৰত সকলোৰে কৰ্তব্য আছে। এই কৰ্তব্যই মানুহক স্বাৱলম্বন আৰু আত্মমৰ্যাদা শিকায়। পৰিশ্ৰমৰ বলত মানুহে নিজে নিজৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। তাৰ পৰা যে কেৱল আনন্দ উপভোগ কৰা যায় এনে নহয়, ই মানুহক স্বাধীনতাপ্ৰিয়, সাহসী আৰু মিতাচাৰীও কৰে। এই নিমিত্তেই হ'ব পায় ইউৰোপত পিতা মাতাই সন্তানক ডেকা হোৱা মাত্ৰে স্বাৱলম্বন শিকিবলৈ আৰু নিজ কৰ্তব্য সাধনত ব্ৰতী হ'বলৈ নিজ শাসনৰ পৰা এৰি দি স্বপাৰ্জিত ধনৰ ওপৰত নিজকে নিজে প্ৰতিপাল কৰিবৰ নিমিত্তে উলিয়াই দিয়ে। পিতাক হাজাৰ ধনী হওক, মানী হওক আৰু হাজাৰ ক্ষমতাশালী হওক, পুত্ৰ কন্যাক তাৰ ওপৰত নিৰ্ভৰ কৰি অকামিলা জীৱন ধাৰণ কৰিব নিদিয়ে। সন্তানেও জানে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় নহ'লে আন কোনেও আনৰ ঠেং পাতি নিদিয়ে। সিহঁতে জানে নিজৰ উন্নতি নিজৰ হাতত। এইদৰেই সন্তানে স্বাধীনতাক আদৰ কৰিব শিকে। এই নিমিত্তেই বোধ কৰোঁ ইউৰোপত সকলোৱে পৰিশ্ৰমক সন্মান কৰে। এই নিমিত্তেই হ'ব পায় তেওঁলোকে হাতুৰী, বতালী, টাংবাৰী, নিহাৰী, পানীকল, বতাহৰ কল আদি ভাল পায়। এই নিমিত্তেই বোধ কৰোঁ তেওঁলোকে মণিমুক্তাতকৈ দাড়ি আৰু পাল্লাক বেছি ভাল পায়। এইকাৰণে আজি তেওঁলোকৰ সঁজুলি বাষ্প আৰু বিদ্যুৎ প্ৰবাহ। তেওঁলোকে খেতি কৰিব লাজ নাপায়, খাল খান্দি পানী সিঁচিব ভাল পায়, মাছ মাৰিব লাজ নকৰে, লৱণ, চামৰা, পাটসূতা, সরু কলহ আর ইটা করা মানুষ ঘৃণা।

0: নকৰে আৰু মৌ পোহা বা পলু পোহা কাৰ্যত সহানুভূতি দেখুৱায়। স্বাৱলম্বনৰ পৰা মানুহ সাহসী নহৈ নোৱাৰে। আনৰ সহায় লৈ বাঞ্ছা কৰা মানুহেহে বিপদত ভয় পায়। স্বাৱলম্বী মানুহে নিজে বিপদৰ পৰা নিজেই উদ্ধাৰৰ পথ উলিয়ায় আৰু সেই দেখি তেওঁ সাহসী হয়। ইপিনে নিজৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব লগা হোৱাত তেনে মানুহ মিতাচাৰী নহৈ নোৱাৰে। তেনে মানুহে ভাবে যে পৰৰ অনুগ্ৰহ বিচৰাতকৈ মৰণে শ্ৰেয়। এই নিমিত্তে নিজ উপাৰ্জনৰ পৰাই জীৱন যাত্ৰা নিৰ্বাহ কৰি ভৱিষ্যত বিপদৰ নিমিত্তে অলপ সাঁচিব বিচাৰে। এইদৰে তেওঁলোক মিতাচাৰী হয়। তেওঁলোকৰ আকাল নাই, ভঁৰাল আছে। এই কথা মনত ৰাখিব লাগে যে এই স্বাৱলম্বন শিক্ষাৰ পৰা গোটেই জাতিটো স্বাধীনতা প্ৰিয়, সাহসী, মিতাচাৰী আৰু ধনী হয়।
1: আজিৰ মুকুতামালাৰ কথাখিনি কালীৰাম মেধিৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে যদু খনিকৰৰ কণ্ঠৰ টোকাৰী গীত।

যদু খনিকৰৰ কণ্ঠৰ টোকাৰী গীতকেইটি শুনিলে। এটি বিশেষ ঘোষণা, আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ ভজনৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো নয়া ৰাস্তা ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰীতি ভজন।

হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটিত এইবাৰীয়া শৰ্মা বন্ধুৰ কণ্ঠত পৰিণয় ছবিখনৰ এটি ভজন।

গোপী ছবিখনত সেয়া আছিল মহম্মদ ৰফি। হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ অংকুৰ হাজৰিকা, আগ ধৰিব সীমান্ত বাৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612661876 আৰু 03612662325। নিশা 9:15 বজাত বিধানসভাত আজিৰ দিনটো। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত চাহৰ ৰাসায়নিক গুণাগুণ, এই বিষয়ে আলোচ কৰিব ডক্টৰ প্ৰদীপ বৰুৱা আৰু দীপাঞ্জল ডেকাই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

দিনৰ 1:10 আৰু নিশা 7:45 পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ শিলভদ্ৰ গোস্বামীৰ কথিকা সংখ্যা দৰ্শনী দৈত্যবদ, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত গাহৰিৰ বিভিন্ন ৰোগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা, এই বিষয়ে আলোচ কৰিব ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, ডক্টৰ জানমণি শ্যাম আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত গোলোকচন্দ্ৰ বৰাৰ কথিকা ভূগোল বিষয়ত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ গুৰুত্ব, সন্ধিয়া 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত ডক্টৰ গিৰিৰাজ শৰ্মা গুঞ্জনৰ কথিকা প্ৰাকৃতিক আপদা অৰ জাগৰুকতা, পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকা, মৃদুলা দাস, জ্যোতিষ ভট্টাচাৰ্য, তৰুলতা দেৱী আৰু ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:30 আইদেউৰ বুলনিত আইদেউৰ ঘৰুৱা দিহা শিতানত এটি সাক্ষাৎকাৰ অনুষ্ঠানত ভাগ ল'ব সন্ধ্যাৰাণী বৰা, মুনু ডেকা, নিবেদিতা শইকীয়া নেওগ, কৰবী নাথ, সুশীলা দত্ত, অংকিতা পাঠক আৰু চিমু দত্তই সাক্ষাৎ গ্ৰহণ কৰিব ৰুণামণি বৰাই। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট সুৰকাৰ হেমেন হাজৰিকাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠান শুনিবলৈ পাব।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ঝৰ্ণা ভৰালীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ, 10 বজাত মাটিৰ গান, পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, দিনৰ 1:20 বজাত বাপন চন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি, দিনৰ 1:35 বজাত পংকজ শৰ্মাৰ সন্তুৰবাদন শুনিবলৈ পাব, দিনৰ 1:50 বজাত যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ ভজন, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, 7:30 বজাত পূবালীৰ সুৰত কেশৱ তেৰণৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব, নিশা 9:00 বজাত চিত্ৰগীত। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌবিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত নাটক চিত্ৰাংকন ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.com।

সেইবোৰক জৈৱ আৱৰ্জনাৰ সৈতে একেলগে দমাই থোৱা হয়। সততে ব্যৱহৃত বেটেৰী, এৰছল সামগ্ৰী, বাল্ব, ফ্লোৰেচেণ্ট টিউব, আঠা, ঘৰ চাফা কৰা সামগ্ৰী, ভঙা থাৰ্মমিটাৰ, ব্যৱহৃত চিৰিঞ্জ, ঔষধ, চাৰ্জিকেল গ্লোভছ, চেনিটেৰী পেড আদিত অনেক অপকাৰী ৰাসায়নিক সামগ্ৰী থাকে আৰু সেইবোৰক সেয়েহে সাৱধানে নিষ্কাশন কৰা অতি প্ৰয়োজনীয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত নতুন ভাৰত ন

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো, পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ভাৰত আৰু ইটালীয়ে কালি দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দুয়ো দেশৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰে। দেশ দুখনে কালি কৃষি, জটিল খনিজ পদাৰ্থ, বিজ্ঞান আৰু প্ৰযুক্তি, আয়ুৰ্বেদ আৰু ভাৰতীয় নাৰ্ছসকলৰ চিকিৎসাজনিত প্ৰয়োজন সাপেক্ষে ইটালীলৈ আহ যাহ সুচল কৰাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰে। তদুপৰি কৰজনিত অপৰাধ ৰোধ কৰা, ধনৰ অবৈধ সৰবৰাহকে ধৰি বিভিন্ন বিত্তীয় জালিয়াতি ধৰা পেলাবৰ বাবেও দেশ দুখনে চুক্তিত স্বাক্ষৰ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে ৰোমত যুটীয়াকৈ সংবাদমেল সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ইটালী নিখুঁত ৰূপত বিভিন্ন নক্সা বা শৈলী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্ববিখ্যাত হোৱাৰ লগতে ভাৰতে ব্যয়সাধ্য, উদ্ভাৱন আৰু প্ৰতিভাৰ ক্ষেত্ৰত বৃহৎ শক্তি হিচাপে বিশ্বত পৰিগণিত হৈছে। ভাৰত আৰু ইটালীৰ প্ৰতিৰক্ষা ঔদ্যোগিক ক্ষেত্ৰৰ পৰিকল্পনাই সহ উন্নয়ন আৰু সহ উৎপাদনৰ পথ প্ৰশস্ত কৰিছে। শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে সামুদ্ৰিক অৰ্থনীতি, জাহাজ চলাচল, বন্দৰ আধুনিকীকৰণ, পৰিবহণকে ধৰি কেইবাটাও ক্ষেত্ৰত একেলগে কাম কৰিব। সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ বিৰুদ্ধে অংশীদাৰীভাৱে ভাৰত আৰু ইটালীয়ে গ্ৰহণ কৰা শক্তিশালী স্থিতি বিশ্বৰ সন্মুখত নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে কয়। ইউক্ৰেইন, পশ্চিম এছিয়া আৰু বিশ্বৰ অন্যান্য সংঘাতময় পৰিস্থিতিৰ সন্দৰ্ভত দুয়ো দেশে যোগাযোগ ৰক্ষা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীয়ে কয় যে দুয়ো দেশে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত পৰিপূৰক হিচাপে কাম কৰি যাব। উন্নত আন্তঃগাঁথনি, নিৰ্মাণ খণ্ড, ইন্ধন, মহাকাশ অৰ্থনীতি আৰু প্ৰতিৰক্ষা খণ্ডত উন্নয়নৰ বাবে দেশ দুখনে একেলগে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মেলনীয়ে কয়। শ্ৰীমেলনীয়ে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাহাজ চলাচল সুচল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইটালীৰ ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানীয় এগ্ৰিকোলা পদকেৰে সন্মানিত কৰা হয়। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশৰ লক্ষ লক্ষ কৃষক, পশুপালক, মীনপালক, কৃষি বিজ্ঞানী আৰু কৰ্মীসকলৰ প্ৰতি এই সন্মান উচৰ্গা কৰে। সংস্থাটোৰ সঞ্চালক প্ৰধান কিউ ডংগিউৱে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে এই সন্মানে খাদ্য সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু মানৱ কল্যাণৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। খাদ্য সুৰক্ষা কেৱল নীতি নিৰ্ধাৰণৰ বিষয় নহয়, বৰং মানৱতাৰ প্ৰতি এয়া এক দায়িত্ব বুলি শ্ৰীমোদীয়ে কয়। ভাৰতে বহনক্ষম, পৰিৱেশ সহনশীল আৰু ভৱিষ্যমুখী পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। সম্প্ৰতি দেশৰ কৃষিৰ ক্ষেত্ৰত প্ৰযুক্তি এটা অন্যতম শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এগ্ৰিকোলা পদক হৈছে ইটালীৰ খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধানে অৰ্পণ কৰা সৰ্বশ্ৰেষ্ঠ সন্মান। খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, দৰিদ্ৰতা হ্ৰাস আৰু পৰিপুষ্টি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ আগশাৰীৰ নেতালৈ এই সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীক এগ্ৰিকোলা পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীশ্বাহে কয় যে এই সন্মান লক্ষ লক্ষ কৃষক আৰু কৃষিখণ্ডৰ সৈতে জড়িত লোকলৈ অনবদ্য স্বীকৃতিস্বৰূপ। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদকেৰে সন্মানিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে এই পদকক ভাৰতৰ কৃষক, মাছমৰীয়া, বিজ্ঞানী আৰু কৃষিখণ্ডৰ অন্যান্য শ্ৰমিকসকলৰ অপৰিসীম অৱদানৰ স্বীকৃতি হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই পদকৰ জৰিয়তে খাদ্য সুৰক্ষা, মানৱ কল্যাণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দেশৰ অটল দায়বদ্ধতাক স্বীকৃতি দিয়া হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই পদক প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বৃদ্ধিৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে বুলি শ্ৰীমতী সীতাৰমণে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত শস্য বীমা আঁচনি, মেগা ফুড পাৰ্ক, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি অন্যতম বুলি তেওঁ উল্লেখ কৰে। ভাৰত আৰু ইটালীয়ে

2027টো সংস্কৃতি আৰু পৰ্যটনৰ বৰ্ষ হিচাপে উদযাপন কৰি দুয়ো দেশৰ প্ৰাচীন সভ্যতা আৰু সাংস্কৃতিক বিনিময় কৰিব। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে কয় যে এই পদক্ষেপে পাৰস্পৰিক বুজাবুজি গভীৰ কৰাৰ লগতে দেশ দুখনৰ সাংস্কৃতিক কূটনৈতিক ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব। তেওঁ কয় যে বিভিন্ন দেশৰ মাজত সম্পৰ্ক উন্নীত কৰাৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাটোৱে যথেষ্ট নহয়, বৰং জনসাধাৰণ আৰু সমাজৰ সংযোগ সাধন কৰাটো গুৰুত্বপূৰ্ণ কথা। ভাৰত আৰু ইটালীয়ে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ বিকশাই তোলাৰ বাবে কাম কৰিব বুলি মেলনিয়ে কয়। এই কৰিডৰে বাণিজ্য, বিনিয়োগ আৰু যোগান শৃংখলা স্থিতিস্থাপক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। দুয়ো দেশে আন্তঃৰাষ্ট্ৰীয় সুস্থিৰতা, অৰ্থনৈতিক সুৰক্ষা, শান্তি আৰু সৰ্বাত্মক উন্নয়নকে ধৰি কেইবাটাও বিষয়ত উমৈহতীয়া মত পোষণ কৰে বুলি ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে। কোৰিয়াত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীসিঙে কয় যে এই অভিযানে প্ৰমাণ কৰে যে ভাৰতে কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক সহ্য নকৰে। ভাৰতে কেতিয়াও প্ৰথমে আক্ৰমণৰ নীতিক বিশ্বাস নকৰে যদিও পাৰমাণৱিক আক্ৰমণৰ ভয় ভাবুকিও সহ্য নকৰে। শ্ৰীসিঙে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি দায়বদ্ধতাৰ কথা উল্লেখ কৰে। অহা 1-2 বছৰৰ ভিতৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ লগতে পৰৱৰ্তী দুমাহৰ ভিতৰত প্ৰতিৰক্ষা উৎপাদন 1,75,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি শ্ৰীসিঙে জানিবলৈ দিয়ে। ভাৰত সম্প্ৰতি বিশ্বক সমাধান দিব পৰাকৈ এটা গোলকীয় শক্তিলৈ পৰিণত হৈছে আৰু বিগত এটা দশকত দেশখনে বিভিন্ন ক্ষেত্ৰত ব্যাপক ৰূপান্তৰ সাধন কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে ছিউলত কালি ভাৰত কোৰিয়া প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰ তথা ব্যৱসায়িক খণ্ডৰ ঘূৰণীয়া মেজমেলত অংশ লয়। নিজৰ ভাষণত শ্ৰীসিঙে ভাৰত আৰু কোৰিয়াৰ ঔদ্যোগিক আৰু বাণিজ্যিক সহযোগিতাই দেশ দুখনৰ দীৰ্ঘকালীন আস্থাপূৰ্ণ অংশীদাৰিত্বৰ ইংগিত বহন কৰিছে বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত দুয়ো দেশৰ মাজত প্ৰতিৰক্ষা উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কীয় দুখন চুক্তি স্বাক্ষৰ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সক্ষম হৈছে। বৰষুণৰ বাবে কিছু সময় বন্ধ কৰি ৰাখিবলগীয়া খেলখনত মুম্বাই নিৰ্ধাৰণ কৰি দিয়া 148 ৰানৰ লক্ষ্য কলকাতা নাইট ৰাইডাৰ্ছে হাতত 4টা উইকেট আৰু 7টা বল বাকী থকা অৱস্থাত অতিক্ৰম কৰে। কলকাতাৰ মনীষ পাণ্ডে সৰ্বাধিক 45 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰোহমন পাৱেলে 40 ৰানৰ অৰিহণা আগবঢ়ায়। মনীষ পাণ্ডেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাই ইণ্ডিয়ানছৰ কৰবিন বছে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 147 ৰান সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ কৰবিন বছে সৰ্বাধিক 32 ৰান সংগ্ৰহ কৰে। আনহাতে কলকাতাৰ সৌৰভ ডুবে, কেমেৰুন গ্ৰীণ আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। বাংলাদেশ ICC চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ 5ম স্থানলৈ উন্নীত হৈছে। দলটোৱে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেট শৃংখলাটো 2-0 ব্যৱধানেৰে হস্তগত কৰাৰ লগে লগে ৰেংকিঙত এই স্থান লাভ কৰিবলৈ সমৰ্থ হয়। বাংলাদেশে ছিলেটত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন খেলত কালি পাকিস্তানক 78 ৰানৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত বাংলাদেশৰ হৈ তাইজুল ইছলামে মুঠ 9টা উইকেট দখল কৰে। এয়া হ'ল ঘৰুৱা খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ প্ৰথম শৃংখলা বিজয়। 2024 চনত পাকিস্তানৰ মাটিতে পাকিস্তানৰ বিৰুদ্ধে 2-0 ফলাফলত জয়লাভ কৰাৰ পাছত এয়া হ'ল দলটোৰ বিৰুদ্ধে বাংলাদেশৰ ক্ৰমাগতভাৱে 2টো শৃংখলা বিজয়। এই পৰাজয়ৰ পাছত পাকিস্তান সম্প্ৰতি ICC চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৰেংকিঙৰ 8ম স্থানত আছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত উদ্ধৱ দাস মেহতা ভাইজী চেণ্ট্ৰেল চেণ্টাৰত ভাৰতৰ 18 বছৰ অনুৰ্ধৰ পুৰুষৰ হকী দল আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত শৃংখলাৰ 4থ আৰু অন্তিমখন খেল কালি 3-3 গ'লত ড্ৰ হয়। শৃংখলাটোৰ এখনকৈ খেলত ভাৰতে জয়ী আৰু পৰাজিত হোৱাৰ বিপৰীতে আন দুখন খেল ড্ৰৰে সমাপ্ত হয়। কালিৰ খেলখনত ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহা, কৰুণ গৌতম আৰু বেন সিদ্ধাৰ্থে গ'ল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালী ভ্ৰমণ সফলতাৰে সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ উভতি আহিছে। ৰোমত থকা খাদ্য কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগ্ৰিকলা পদকেৰে সন্মানিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰক এখন শক্তিশালী, আত্মবিশ্বাসী আৰু সমৰ্থ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ ৰূপান্তৰৰ সাক্ষী বুলি অভিহিত কৰিছে
আৰু

0: পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই।

সুপ্রভাত প্রিয় শ্রোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি ছদিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:30 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:59:04।

চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল, যিজনে জীৱনৰ সুখ আৰু দুখ দুয়োকে হৰ্ষমনেৰে গ্ৰহণ কৰিব জানে, তেওঁহে জীৱনৰ সকলো সৌন্দৰ্য উপভোগ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, প্ৰথম অসমীয়া স্নাতক, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া, সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত, অধিবক্তা আনন্দৰাম বৰুৱাৰ আজি জন্মদিন। 1850 চনৰ 21 মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হয় উত্তৰ গুৱাহাটীত। অতি মেধাৱী ছাত্ৰ আনন্দৰাম বৰুৱাই প্ৰথমে সংস্কৃত শিক্ষা গ্ৰহণ কৰে। 14 বছৰ বয়সতে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত FA পঢ়িবলৈ লয়। আনন্দৰাম বৰুৱাৰ বিষয়ে প্ৰেচিডেন্সি কলেজৰ শিক্ষাগুৰু ছাৰ গুৰুদাস বেনাৰ্জীয়ে কৈছিল, 1865 চনৰ প্ৰেচিডেন্সি কলেজত কেইবাগৰাকীও চোকা ছাত্ৰ আছিল, তাৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল সবাতোকৈ মেধাৱী। 1866 চনত তেওঁ FA পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গণিতত দাসবৃত্তি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই BA পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে উচ্চ শিক্ষাৰ বাবে বৃত্তি লৈ ইংলেণ্ডলৈ যায়। লণ্ডন বিশ্ববিদ্যালয়ত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু 1870 চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। 1872 চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি আহে আৰু শিৱসাগৰ জিলাৰ সহকাৰী কমিশ্যনাৰ পদত যোগদান কৰে। এবছৰ অসমত কাম কৰাৰ পাছত তেখেতক বংগলৈ বদলি কৰা হয়। চাকৰি জীৱনৰ বাকী কালচোৱা তেখেতে তাতেই কটায়। 1881 চনত তেওঁ সংস্কৃত ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰচনাৰ পৰিকল্পনা লয়। প্ৰতিটো খণ্ডত 1000 পৃষ্ঠা সম্বলিত 12টা খণ্ডৰ এই ব্যাকৰণৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ লণ্ডনলৈ যায়। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বিভিন্ন কিতাপ পত্ৰ আৰু সাঁচিপাতৰ পুথি অধ্যয়ন কৰি পুথিখনৰ বাবে সমল গোটাই দুবছৰৰ পাছত তেখেত ভাৰতলৈ ঘূৰি আহে। 1885 চনত আনন্দৰাম বৰুৱা কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো হিচাপে নিৰ্বাচিত হয়। 1877 চনৰ পৰা 1880 চনৰ ভিতৰত তেওঁ ইংলিছ সংস্কৃত ডিক্সনেৰী প্ৰণয়ন কৰে। সংস্কৃত ভাষাত আৰু কেইবাখনো গ্ৰন্থ ৰচনা কৰা এগৰাকী প্ৰথম অসমীয়া স্নাতক আনন্দৰাম বৰুৱাৰ পৰলোক প্ৰাপ্তি হয় 1889 চনৰ 19 জানুৱাৰী তাৰিখে। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি স্মৃতি দিৱস। মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত তেওঁই প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। মাত্ৰ 40 বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰাজীৱ গান্ধী। 1991 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰে। 1944 চনৰ 20 আগষ্ট তাৰিখে মুম্বাইত জন্ম লাভ কৰা ৰাজীৱ গান্ধীয়ে প্ৰথমতে উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত ৱেলহাম বয় স্কুলত অধ্যয়ন কৰাৰ পাছত তেওঁ ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ আৰু তাৰ পাছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰে। কনিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ 1980 চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধী ৰাজনীতিলৈ আহে আৰু 1984 চনত মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলে

ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে। তেওঁ আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল। উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা 1981 চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ মাতৃ ইন্দিৰা গান্ধীৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শদাতা হৈ পৰিছিল। ৰাজীৱ গান্ধীৰ অন্তিমখন ৰাজহুৱা সভা আছিল 1991 চনৰ 21 মে তাৰিখে চেন্নাইৰ পৰা প্ৰায় 30 মাইল নিলগৰ এখন গাঁৱত। এই সভাতেই আত্মঘাতী উগ্ৰপন্থীৰ হাতত নিহত হয় ৰাজীৱ গান্ধী। আৰু ৰাজীৱ গান্ধীৰ এই মৃত্যুদিনটো ভাৰতে পালন কৰে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে। সন্ত্ৰাসবাদ হৈছে মানৱতা আৰু বিশ্ব শান্তিৰ প্ৰতি ভাবুকি। সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু শান্তি সম্প্ৰীতি বৃদ্ধিত অৰিহণা যোগোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। তেনে উদ্দেশ্যৰেই এই দিৱস পালন কৰা হয়। আজি এই বিশেষ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰাৰ লগতে সন্ত্ৰাসবাদ নিপাত গৈ শান্তি সম্প্ৰীতি

অৰিহণা যোগোৱাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। তেনে উদ্দেশ্যৰে এই দিৱস পালন কৰা হয়। আজি এই বিশেষ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰাৰ লগতে সন্ত্ৰাসবাদ নিপাত গৈ শান্তি সম্প্ৰীতিৰ এখন সুন্দৰ ভাৰত হওক তাৰেই কামনা কৰিছো। প্ৰিয় শ্ৰোতা, আজি বিশ্ব সাংস্কৃতিক বৈচিত্ৰ দিৱস। প্ৰতিবছৰে 21 মে তাৰিখে এই দিৱস পালন কৰা হয়। বিশ্বজুৰি থকা নানা সংস্কৃতি, ভাষা আৰু বিশ্বাসৰ বৈচিত্ৰক সন্মান জনোৱাৰ লগতে উদযাপন কৰা, ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা, আন্তঃসাংস্কৃতিক সংলাপৰ মাধ্যমেৰে বৈষম্য দূৰ কৰি সমাজত শান্তি সম্প্ৰীতি বজাই ৰখা আৰু উন্নয়ন নিশ্চিত কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। আহকচোন, ৰাষ্ট্ৰসংঘই 2002 চনত স্বীকৃতি দিয়া এই আন্তৰ্জাতিক দিনটো আমিও উদযাপন কৰোঁ। এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাসৰ আজি উপজা দিন। তেওঁ অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ অসমত চাহ শ্ৰমিকৰ ভৱিষ্যনিধি কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। 1895 চনৰ 21 মে তাৰিখে নগাঁৱত জন্ম লাভ কৰা অমিয় কুমাৰ দাসে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ কটন কলেজ আৰু কলিকতাৰ চিটি কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। সেই সময়তে তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৃষ্ট হয় আৰু ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ অসহযোগ আন্দোলনৰ অন্যতম নেতা আছিল। স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হয়। স্বাধীনতাৰ পিছত তেওঁ 1951 চনত, 1957 চনত আৰু 1962 চনত অসম বিধানসভালৈ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। অমিয় কুমাৰ দাস এজন সুসাহিত্যিকো আছিল। মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অৱ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ তেওঁ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল। গান্ধীজীৰ জীৱনী, মহাত্মা গান্ধীক আমি কিদৰে বুজিলো আৰু অসমত মহাত্মা, এইকেইখন হল তেওঁৰ প্ৰকাশিত গ্ৰন্থ। তেওঁ কেইবাটাও সামাজিক আৰু গান্ধীবাদী অনুষ্ঠান যেনে হৰিজন সেৱক সংঘ, ভাৰতীয় আদিম জাতি সেৱক সংঘ, ভাৰত সেৱক সমাজ, গান্ধী স্মাৰক নিধি আৰু অসম সেৱা সমিতিৰ সৈতে জড়িত আছিল। লগতে সমাজত প্ৰচলিত কুসংস্কাৰ আৰু মাদক দ্ৰব্য নিবাৰণত আগভাগ লৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1963 চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে। ভাৰতীয় ডাক বিভাগে তেওঁৰ সন্মানাৰ্থে 1998 চনত এলানি ডাক টিকট প্ৰৱৰ্তন কৰে। এইগৰাকী লেখক, শিক্ষাবিদ, গান্ধীবাদী নেতা, সমাজ সংস্কাৰক অমিয় কুমাৰ দাসৰ মৃত্যু হয় 1975 চনৰ 23 জানুৱাৰী তাৰিখে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক চাহ দিৱস। প্ৰতিবছৰে 21 মে তাৰিখে গোটেই বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই 2019 চনৰ 21 ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে উদযাপন কৰে। চাহৰ ঐতিহাসিক মহত্বৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে গোটেই বিশ্বৰে সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত চাহৰ প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰাই এই দিৱসৰ মূল লক্ষ্য। চাহৰ বহনক্ষম উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ লগতে চাহ গ্ৰহণৰ গুৰুত্ব, পানীয় হিচাপে ব্যৱহাৰ কৰি বিশ্বৰ খাদ্য সংকট আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ সজাগতা সৃষ্টি কৰা আন্তৰ্জাতিক চাহ দিৱসৰ অন্যতম মুখ্য উদ্দেশ্য। 2005 চনৰ পৰা চাহ উৎপাদনকাৰী দেশসমূহ যেনে ভাৰত, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, বাংলাদেশ, মালয়েছিয়া, উগাণ্ডা, তাঞ্জানিয়া আদি দেশে 15 ডিচেম্বৰ তাৰিখে আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰি আহিছিল। ৰাষ্ট্ৰসংঘই অনুমোদন জনোৱাৰ পিছত 2020 চনৰ পৰা কেৱল চাহ উৎপাদনকাৰী দেশ বুলি নহয় প্ৰায়বোৰ দেশেই এই দিৱস 21 মে তাৰিখে উদযাপন কৰে। আটাইলৈ জনাইছো আন্তৰ্জাতিক চাহ দিৱসৰ আন্তৰিক শুভকামনা। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1940 চনত ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ অমৰ সিঙৰ মৃত্যু হয়। 1954 চনত ভাৰতীয় নৃত্যশিল্পী অনিতা ৰত্নমৰ জন্ম হয়। 1979 চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী

0: জানকী দেৱী বাজাজৰ মৃত্যু হয়। 2015 চনত অসমৰ প্ৰসিদ্ধ ঢুলীয়া প্ৰসেন বৰাৰ মৃত্যু হয়। 2021 চনত ভাৰতীয় পৰিৱেশবিদ সুন্দৰলাল বহুগুণাৰ মৃত্যু হয়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেনশন যোজনা, মোদীজীৰ সংকল্প।
4: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেনশনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘন্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। একেৰাহে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কালি পুৱা প্ৰথমবাৰৰ বাবে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তেওঁ জুবিন ক্ষেত্ৰৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন। বিজেপি নেতৃত্বাধীন NDAৰ তৃতীয়খন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশনত ৰাজ্যপালে দিবলগীয়া ভাষণৰ খচৰাত কালি ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ বাৰ্ষিক অম্বুবাচী মেলাৰ প্ৰস্তুতি আৰম্ভ হৈছে। অহা 22 জুনৰ নিশা প্ৰবৃত্তি আৰু 26 জুনত সূৰ্যোদয়ৰ লগে লগে নিবৃত্তি হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই। গুৱাহাটী মহানগৰবাসীক কৃত্ৰিম বানে দি অহা সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে দীৰ্ঘম্যাদী পদক্ষেপ। বিগত দীৰ্ঘ সময় ধৰি কৃত্ৰিম বানে গুৱাহাটীক কৰি অহা আৰ্থিক লোকচানৰ পৰা উদ্ধাৰ কৰিবলৈ শেহতীয়াকৈ 1,459 কোটি টকা ব্যয়েৰে চৰকাৰে প্ৰস্তুত কৰিছে নগৰীয়া বান ব্যৱস্থাপনা প্ৰকল্প। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ৰাজস্থান বিত্তীয় নিগমৰ এক সজাতি দলে গুৱাহাটীৰ পল্টন বজাৰস্থিত বিত্তীয় ভৱনত অসম বিত্তীয় নিগমৰ সৈতে এক যুটীয়া বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যতঃ অসম বিত্তীয় নিগমে গ্ৰহণ কৰি অহা বিভিন্ন প্ৰশাসনিক আৰু প্ৰাতিষ্ঠানিক পদ্ধতিৰ লগতে বিত্তীয় নিগমলৈ অসম চৰকাৰে আগবঢ়োৱা সহায় সহযোগিতা, NPF হ্ৰাসৰ বাবে গ্ৰহণ কৰা পদ্ধতি, ইতিমধ্যে লোকচানৰ সন্মুখীন হোৱা ইউনিটসমূহৰ ঋণ উদ্ধাৰ ব্যৱস্থা ইত্যাদি বিষয় সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয়। দীৰ্ঘকাল বন্ধ হৈ থকা পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত সীল কৰাৰ বাবে তৎপৰ হৈ পৰিছে সীমান্ত সুৰক্ষা বাহিনী। জলপাইগুৰিৰ চাংৰাবান্ধা এলেকাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সীল কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী নেতৃত্বাধীন নৱগঠিত বিজেপি চৰকাৰে ভূমি হস্তান্তৰৰ সিদ্ধান্ত লোৱাৰ পাছত BSFয়ে ইতিমধ্যে জৰীপ আৰু পিলাৰ মাৰ্কিঙৰ কাম আৰম্ভ কৰিছে। সুন্দৰ প্ৰদৰ্শনেৰে অসম কন্যা অস্মিতা চলিহাই মালয়েছিয়ান মাষ্টাৰ্ছৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। 2026-27 বৰ্ষৰ ঘৰুৱা ছিজনৰ সূচী প্ৰকাশ কৰিছে BCCIয়ে। অহা ঘৰুৱা ছিজনত মুঠ 1,788খন মেটছ অনুষ্ঠিত হ'ব। পুৰুষ, মহিলা আৰু বয়সভিত্তিক ক্ৰিকেট মিলি এই সূচী প্ৰস্তুত কৰা হৈছে। 22 বছৰ বিৰতিৰ মূৰত ইংলিছ প্ৰিমিয়াৰ লীগৰ খিতাপ জয় কৰিছে আৰ্চেনালে। প্লে অফৰ অন্তিমটো স্থানৰ দৌৰত আশা সজীৱ কৰি ৰাখিছে কলকাতা নাইট ৰাইডাৰ্ছে। কালি অনুষ্ঠিত মেচত কলকাতাই 3 উইকেটত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছক। পাকিস্তানৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলা 2-0 ব্যৱধানত দখল কৰিছে বাংলাদেশে। এছিয়াৰ জুনিয়ৰ ফুটবলৰ অন্যতম শক্তি জাপান আৰু চীনে AFC 17 বছৰ অনূৰ্ধ এছিয়ান কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে।

0: So long as there are tears and suffering, so long our work will not be over. And so we have to labor and to work and work hard to give reality to our dreams. Those dreams are for India, but they are also for the world, for all the nations and peoples are too closely knit together today for any one of them to imagine that it can live apart. Peace has been said to be indivisible. So is freedom, so is prosperity now, and so also is disaster in this one world that can no longer be split into isolated segments.
1: মানৱদৰদী কবি, গীতিকাৰ, সুৰকাৰ, মিঠা কণ্ঠৰ অধিকাৰী গায়ক হেমেন হাজৰিকা, তেখেতৰ প্ৰায়বোৰ গীতে শ্ৰোতাৰ অন্তৰ পৰহি গৈছিল। সুদীৰ্ঘকাল তেখেত জড়িত আছিল আকাশবাণীৰ সৈতে, প্ৰথমে ঘোষক হিচাপে, তাৰ পাছত মিউজিক কম্পোজাৰ হিচাপে। অনাতাঁৰ কেন্দ্ৰৰ চাকৰি কৰা প্ৰায় 4 দশক জুৰি হেমেন হাজৰিকাই বুজন সংখ্যক গীত ৰচনা আৰু সুৰ সংযোজনা কৰি অসমৰ সংগীত জগতলৈ বহুমূলীয়া অৰিহণা যোগাই গৈছে। 250খনৰো অধিক আলেখ্য, নৃত্যনাটিকা, উষা পৰিণয়, গীতি ৰামায়ণ, দুখমুকালি, ডাকোৱাল আৰু 2খন পূৰ্ণাংগ নাটক হেমেন হাজৰিকাৰ সৃষ্টি। তেখেতৰ গীতৰ কথা মনলৈ যেতিয়াই আহে, তেতিয়াই কাণত বাজি উঠে অসমীয়া বিহুগীত, বনগীতৰ প্ৰাণস্পন্দনেৰে জীৱন্ত কৰি তোলা গাঁৱলীয়া জীৱনৰ সুৰ। হেমেন হাজৰিকা এগৰাকী দক্ষ অভিনেতাও আছিল। একালৰ নাট্যকাৰ প্ৰভাত শৰ্মাৰ উল্কা আৰু নিজে ৰচনা কৰা দুখমুকালিত তেখেতে সু অভিনয় কৰিছিল। চলচ্চিত্ৰতো তেখেতে অভিনয় কৰাৰ সুযোগ পাইছিল। দুৰ্গেশ্বৰ বৰঠাকুৰৰ চাকনৈয়াত তেখেতে পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাজ বহুৱাব পাৰিছিল। প্ৰয়াত দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ ৰাংঢালি ছবিখনত হেমেন হাজৰিকাই সংগীত পৰিচালনাও কৰিছিল। অসমৰ সংগীত জগতৰ এইগৰাকী উজ্জ্বল প্ৰতিভাই আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল 1992 চনৰ 24 মে'ৰ দিনা। প্ৰিয় শ্ৰোতা, আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতেই পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰসংগ আমি উত্থাপন কৰিছিলোঁ। পণ্ডিত নেহৰুৰ মৃত্যুৰ পাছত তেখেতৰ চিতাভস্ম নদীসমূহত উটুওৱাৰ সময়ত হেমেন হাজৰিকাই লিখা আৰু সুৰ দিয়া এটি গীত জয়ন্ত হাজৰিকাৰ কণ্ঠত আজিও অসমীয়া গীতি ইতিহাসত বিশেষ স্থান অধিকাৰ কৰি আছে।

0: চাকৰিৰ সময়ছোৱাত আৰু সংগীতৰ সংক্ৰান্ততো হেমেন হাজৰিকাৰ সংস্পৰ্শলৈ আহিছিল বাঁহীবাদক সংগীতজ্ঞ প্ৰভাত শৰ্মা।
1: হেমেন হাজৰিকাদেৱ দাদা, মই দাদা বুলি মাতিছিলোঁ নিজৰ দাদাৰ নিচিনা। মই ৰেডিঅ' ষ্টেচনত যেতিয়া কাম কৰোঁ তাৰে বহুত দিন আগতে মই তেওঁক লগ পাইছোঁ। লগ পাইছোঁ মানে আজি বহুত বছৰ আগতে জালুকবাৰীত এখন ডাঙৰ

আমাৰ অসমীয়া মোৰ মনত নাই সেইটো কি আছিল, তাত বন্দুকী চন্দেৰে সমাগত বীৰাট নৰ নাৰায়ণৰ ৰূপ ভূমিকাকে ৰাজচৰিত গাইছিল, বহুত ডাঙৰ। তাত আমি নৰহ বুঢ়া ভকতত মই আৰু আমাৰ বৰপেটাৰ কিছু ল'ৰা আহি ৰাতি তাত আছিলোঁ। ৰাতি থকাৰ ব্যৱস্থা আছিল, খোৱাৰ ব্যৱস্থা আছিল, বহুত বছৰ আগৰ কথা। সেই তাতে চিত্ৰলেখাই না কি এখন ডেন্স নামা আছিল, সেই ডেন্স নামাত ৰাতি তেওঁ গান গাইছিলে। আমি কেম্পৰ পৰা সেই গান মাইকত শুনি ইমান সাংঘাতিক মই ভাল পালোঁ। পাই নেক্সট ডে নৰহৰ কৈ মই বাহিৰে অলপ ওলাই মই তেওঁক লগ ধৰিব বিচাৰিলোঁ। পিছে তেওঁক মই লগ নাপালোঁ, দূৰৰ পৰা দেখা পালোঁ, এইটো হেমেন হাজৰিকা। সেই তেতিয়াৰ পৰা তেওঁৰ লগ মোৰ মনত মোৰ আগ্ৰহটো বেছি তেওঁলৈ। মই সেই সময়ত শিকিছিলোঁ সুন্দৰ বৰদোৱাৰৰ ওচৰত, মই উজান বজাৰত আছিলোঁ এটা ঘৰত, এক ৰাতি বা দুই ৰাতি থাকি নেক্সট ডে মই গুচি যাওঁ আৰু ট্ৰেইনত। পিছে সেই সময়তে হেমেন দাক মই লগ পাইছিলোঁ, লগ পাইছিলোঁ মানে দূৰৰ পৰা চাওঁ, তেওঁৰ লগত কথা পতা নাছিলোঁ। তাৰপিছত যেতিয়া মই বহুত বছৰ পাছত পাব্লিচিটিত আহিলোঁ, সেই পাব্লিচিটিৰ সময়ত হেমেন দাক মই বিশেষভাৱে লগ পালোঁ আৰু তেওঁৰ কিছুমান গানত মই বজাব লগা হ'ল। তেতিয়া মই ৰেডিঅ'ত অহা নাই যদিও পাব্লিচিটিৰ পৰা থাকিয়ে মই ৰেডিঅ'ত মই বজাইছিলোঁ সেই গানবোৰ, হেমেন দাৰ গান, বহুত গান। সেইবিলাক গানো তেওঁ সোণ সুৰ কৰিছিলে আৰু তেওঁ শিকাইছিলে আনকো, নিজেও গাইছিলে, মোক খুব ভাল পাইছিলে। মোক আৰু এটা বাঁহীতে নেনে নেনে কৰি এটা বাঁহীতে পিছ দি দিয়ে, মই সেই পিছটো আৰু বজাই দিওঁ, তেওঁ খুব ভাল পায়। তাৰপিছত আপোন মানে বহুত বেছি আপোন হৈ গ'ল। খুব পাঞ্জাবী পাইজামা বেছিভাগেই পিন্ধিছিলে, খুব পৰিষ্কাৰ, খুব অমলা কৰি পিন্ধে, খুব ভাল লাগে দেখি। পিছে হেমেন্দ্ৰয়ে মোক দেখিলে দূৰৰ পৰা, প্ৰভাত আহা আহা এইবুলি আৰু মাতি নি কিবা গান এটাৰ সুৰ শুনাই, বহুত ধৰণৰ গান। সেই সময়তে মই তেতিয়া অলপ ৰাইজ কৰিছোঁ, অলপ গাব মেলিব ধৰিছোঁ, অলপ সুৰ চুৰো কৰোঁ দুটা এটা গানত। সেনে সময়তে হেমেন্দাই মোক এটা গান দিছিলে সুৰ কৰিবলৈ। সেই গানটো আছিল, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কেলৈ মনে মাৰি থাকাও মোৰ দেহেই, আছেনে মোৰলৈ তোলৈ যিটো মোৰ চিট। এই গানটো পাই মই বৰ সাংঘাতিক, মোক কৈছিলে তুমি এইটো সুৰ কৰিবা, মই এটা সুৰ কৰি দিলোঁ। সুৰ কৰাৰ পাছত হেমেন্দা বহুত আনন্দ হ'ল সুৰটো শুনি, বহুত ভাল, আৰু সেই সুৰটো বৰ পপুলাৰ হ'ল, বহুতে গাইছে সেই গানটো, কম্পিটিশ্যনতো গায়, সেইটোতো গায়, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ।

এনেতে এইচ এম ভি আহিল। এইচ এম ভিত ভূপেন দাৰ লগত মই গান বজাইছো কেইটামানত, আৰু তাতে দুই এটা গান হেমেন দাৰ গান আছিলে। হেমেন দাই মোক শিকাই শিকাই দিছিলে, এইখিনি এনেকে দিবা, এইখিনি এনেকে দিবা, এনেধৰণে এনেধৰণে মোক শিকাই দিয়ে। গতিকে সেইবিলাক মই বজাইছিলো। তাৰপিছত আমাৰ নিগাজী পামতে প্ৰথম খগেন মহন্তদেৱে মানিবলৈ আৰম্ভ কৰিছো, তাৰপিছত দ্বিতীয়তে মই, তৃতীয়তে হেমেন দাৰ সৰু ভাই, তেওঁৰ ঘৰ হেমেন দাই আৰম্ভ কৰিছিলে। তাতে হেমেন দাৰ লগত খুব মিলা প্ৰীতি হয় আৰু কিছুমান সুখ দুখৰ কথা আলোচনা হয় হেমেন দাৰ লগত। চোতালত বা ৰাস্তাতে হেমেন দাইৰ সৈতে লগ হওঁ আৰু কিছুমান কথা কয়, বৰ হাঁহি উঠা কথাও কৈছিল দুই চাৰিটা। তাৰপিছত আৰু লাহে লাহে তেওঁ অসুস্থ হৈ পৰিল। সেইদিনা ফ্ৰেণ্ড ষ্টুডিঅ'ত মোৰ এটা ৰেকৰ্ডিং আছিল, আৰু ৰেকৰ্ডিংটো আছিল গোৱালপাৰা লোকগীতৰ, সমস্ত বাদ্যযন্ত্ৰী আৰু মই নিজে, আৰু গায়িকা আছিল গোৱালপাৰাৰ। এনেতে শুনিলোঁ হেমেন দা ঢুকাল। হেমেন দা ঢুকাওঁতে মোৰ আৰু কাম কৰিবলৈ

0: মন নগল আমি সৰহৰকৈ গোটেইবিলাক নামি দি একাষাৰ মাত দিওঁ বোলা আমি শ্মশানলৈ আহিলোঁ তেওঁক এটা শ্ৰদ্ধা জনালোঁ গোটেই মাহে সেইটো দিন লাষ্ট দিন আৰু আৰু বৰ গুণী মানুহ আছিল অতি সুন্দৰভাৱে গানবোৰ ৰচনা কৰিছিল যাক যেনেকুৱা গান লাগে তেনেকুৱা গান আৰু গানবিলাকত বেছি আনন্দদায়ক গান আছিল আৰু তৎক্ষণাতে গানটোৰ সুৰ কৰি বজাবলৈ দিয়ে শিকাই দিয়ে আৰু গানটো পপুলাৰ হয় ভাল মানুহ এজন ৰেডিঅ'ৰ সেই সময়ত হেমেন দা গতিকে তেওঁৰ নামটো শুনিলেও এথেনো মোৰ বুকুত ধপধপি কৰে আৰু মানে খুব ভাল মানুহৰ ভিতৰত ভাল পাইছিলোঁ।
1: হেমেন হাজৰিকাৰ গীতত অসমৰ বিভিন্ন শিল্পীয়ে কণ্ঠদান কৰিছিল, তাৰ ভিতৰত এগৰাকী শিল্পী হ'ল সুদক্ষিণা শৰ্মা।
2: হেমেন দাকে মই সৰুৰ পৰাই পাইছোঁ, আমি মংগলদৈত আছিলোঁ, সেই দিনতে হেমেন দাই গান গাইছিলে। গান গোৱা অৱস্থাত মই মনত আছে এটা গান, এখন বন্ধন চিনেমা বুলি এখন চিনেমা আছিলে, অশোক কুমাৰ আছিলে তাৰ হিৰো উৎকৰ, তাত এটা গান আছিলে চল চল ৰে নজোৱান, চল চল ৰে নজোৱান। তেতিয়া হেমেন দাক প্ৰথম মই দেখিছোঁ মংগলদৈত, সেই গীতটিৰ অনুকৰণত এটা অসমীয়া গীত উৎকৰ আনন্দৰাম দাসে লিখিছিলে, সেইটোত আছিলে ধৰ গৌৰ গুৰিয়াল ধৰ গৌৰ গুৰিয়াল তই কাটি যাব লাগিব তোৰ অনন্ত যে কাল ধৰ গৌৰ গুৰিয়াল চল চল ৰে নজোৱানী বলে পচুৱা।

আমি তেতিয়া এই গানটো মই মানে মনত আছে মোৰ এই ফাঁকিখিনি সেয়াত জানি তেতিয়াৰ পৰা মই দেখিছোঁ। তাৰপিছত আহি আহি ইয়াত গুৱাহাটীত পালোঁ, ট্ৰেঞ্চফাৰ হ'লোঁ আমি 1945 বোধকৰ আমি ট্ৰেঞ্চফাৰ হ'লোঁ ইয়ালৈ। তেতিয়া পাই একেবাৰে অহৰহ পালোঁ। তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ' আহিল, হেমেন্দাই গীত লিখিলে, গান গালে, তাত কামো কৰিলে হেমেন্দাই। তাৰপিছত মোৰ বৰদেউতাৰ ছোৱালী মুকুলক বিয়া কৰালে, মোৰ ভনীজোৱাই হ'ল, কিন্তু মই হেমেন্দা বুলিয়ে মাতিছিলোঁ। তেখেতে মই বহু গীত গাইছিলোঁ, কিন্তু কালৰ কুটিল গুটিত মই চব পাহৰিলোঁ। হেমেন্দা বৰ সৰ্বহী লোক আছিলে, সাধাৰণ জীৱন যাত্ৰা কৰিছিলে, ৰঙীয়াল আছিল, সকলোৱে কিবা এটা ক'লে সেইখিনি ফুলফিল কৰিবলৈ চেষ্টা কৰিছিল। এবাৰ বোধ কৰোঁ HMB আহিলে গুৱাহাটীলৈ, HMB আহোঁতে কিছুমান অসমীয়া গীত ৰেকৰ্ড কৰিলে, তেতিয়া মোক ক'লে কে কুইন তুমি এটা মই গীত এটা লিখিছোঁ তুমি গাবা, মই গালোঁ। চিৰি পাতি মঙলখন চাই মই ওলালোঁ পদুমণি বিললৈ, তোকে লগ পাবলৈ মনৰ কথা ক'বলৈ, তোকে লগ পাবলৈ মনৰ কথা ক'বলৈ।

হেমেনে নোহোৱা হ'ল যদিও হেমেনাৰ কথা মনত মনত আছে আৰু তেখেতে যি শিকাই দিয়া গীত চিত আছিল সেইবোৰ কিছু সিঁচৰিটো আছে, তাক যদি গোটাই ভাল ধৰণে ৰাখে সংৰক্ষণ কৰি আপোনালোকে নথৈ আনন্দিত হ'ম।

গুৰুত্ব পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা পণ্ডিত জৱাহৰলাল নেহৰুৱে সংবিধান সভাত প্ৰদান কৰা ভাষণৰ কিয়দংশ, গীতিকাৰ সুৰকাৰ হেমেন হাজৰিকাদেৱে লিখা আৰু সুৰ কৰা গীত, তেখেতৰ সংগীত জীৱনৰ বিষয়ে সংগীতজ্ঞ প্ৰভাত শৰ্মা আৰু সংগীত শিল্পী সুদক্ষিণা শৰ্মাই কোৱা কিছু কথাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
4: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপতগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি

0: অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। এন ডি এ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্য নীতি 2026 অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্য নীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্যভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথা প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত 16 অসম বিধানসভাৰ আজিৰ প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
1: অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজিৰ কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে। আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিছ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন অব আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড supersession of the Assam State Data Policy ASDP 2022. এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
0: ৰাজ্যৰ বিভিন্ন জিলাত কালি পথ সুৰক্ষা সমিতিৰ মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংঘটিত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত জিলাখনৰ দুৰ্ঘটনাপ্ৰৱণ ঠাইসমূহৰ চিনাক্তকৰণ আৰু পথ সুৰক্ষা নিয়মসমূহ কঠোৰভাৱে পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে তিনিচুকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী হাতত লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয় ৰেলৱে পুৰণি শ্লিপাৰ আৰু ৰেল লাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। ৰেলৱে মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান প্লাছাৰ এণ্ড থিউৰাৰে বিকাশ কৰা অত্যাধুনিক প্লাছাৰ কুইক ৰিলিং পদ্ধতি ব্যৱহাৰ কৰা হৈছে। কাছাৰৰ সমাগত ঈদ উল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ উদ্দেশ্যে কালি জিলা প্ৰশাসনৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, সামাজিক সংগঠনসমূহৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকি উৎসৱৰ প্ৰস্তুতি আৰু পাৰস্পৰিক সমন্বয় শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত জাগৃতি কালৱাৰে জনসাধাৰণক চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী নিবাসী মুক্তিযোদ্ধা তথা অৱসৰী শিক্ষক মদন ভূঞাৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 102 বছৰ। প্ৰয়াত ভূঞাৰ দেশপ্ৰেমৰ প্ৰতি সশ্ৰদ্ধ স্বীকৃতিস্বৰূপে তেওঁৰ নশ্বৰ দেহ জিলা আয়ুক্ত আৰু নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকাৰে আচ্ছাদিত কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
4: हर घर सूर्य घर।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা শিল্পীৰ নিজা।

ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে। নিত্যা দত্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মৃদুলা দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: নিত্যা দত্তৰ গীতৰ কথাৰে সেয়া আছিল মৃদুলা দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: নবকান্ত বৰুৱাৰ গীতৰ কথাৰে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটিত এইবাৰ এয়া তৰুলতা দেৱীৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা অৰূপ বৰঠাকুৰৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: অৰূপ বৰঠাকুৰৰ গীতৰ কথা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে সেয়া আছিল তৰুলতা দেৱী।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে মোহনলাল ব্ৰহ্মই।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথা আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজনাৰে ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026 অনুমোদন, মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক, টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ হৈ ৰঞ্জিত কুমাৰ দাসে কালি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। NDAৰ নেতৃবৰ্গই বিজেপিৰ বিধায়কগৰাকীৰ হৈ বিধানসভাৰ সচিব দুলাল পেগুৰহাটত মনোনয়ন পত্ৰ দাখিল কৰে। কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব।

0: ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব।
1: ইতিমধ্যে মই দিল্লীত আমাৰ AICC নেতৃত্বৰ লগত কথাখিনি পাতি আহিছোঁ আৰু খুব সম্ভৱ তেওঁলোকৰ যি প্ৰক্ৰিয়া আছে, AICC আমাৰ দলীয় প্ৰক্ৰিয়া যি আছে, তাৰ মতে আমাৰ বিধায়িনী দলৰ কেনেদৰে আমি আগবাঢ়ি যামগৈ, কোনকেইটা বিষয় লৈ আমি আগবাঢ়ি যামগৈ, গোটেইখিনি কথাবোৰ তেওঁলোকে আমাৰ বিধায়কসকলৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব। আৰু মই তেওঁলোকক অৱগত কৰাইছোঁ যে যিহেতু আমাৰ অধিৱেশন হ'বগৈ, তেওঁলোকে যি সিদ্ধান্ত লয় সিদ্ধান্ত আমি মানি ল'ম আৰু সিদ্ধান্ত তেওঁলোকে সোনকালে ল'লে আমি আৰু ভালদৰে বিধানসভাত ৰাইজৰ কথাখিনি আমি উত্থাপন কৰিব পাৰিম। CLP আমাৰ বিধায়কসকলে একগোট নিশ্চয় হ'ব, অহা কাইলৈ তেওঁলোকে একগোট হৈ বিধানসভালৈ যাব আৰু পৰৱৰ্তী সময়তো আমি সন্ধিয়া ভাগত আমি বিধায়কখিনি মাতিছোঁ আৰু আমি সকলোৰে লগত লৈ কেনেদৰে ৰাইজৰ কথাখিনি উত্থাপন কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ প্ৰস্তুতি থাকিব লাগে সেইখিনি লৈ আগতেও চৰ্চা হৈছে আৰু পুনৰবাৰ কাইলৈ সন্ধিয়া ভাগত চৰ্চা হ'ব।
0: ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্য ভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বাটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথ্য প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজি প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
2: অহা কালিলৈৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। মহামান্য ৰাজ্যপালে তেখেতৰ ভাষণ দাঙি ধৰিব 22 তাৰিখে অৰ্থাৎ পৰহিলৈ। তেখেতৰ ভাষণৰ যি ড্ৰাফ্ট আজি কেবিনেট বৈঠকে এপ্ৰুভ কৰিছে আৰু অন্য এটা বিষয় আছিল, সেইটো হৈছে কেবিনেটে আসাম ষ্টেট ডাটা পলিচি 2026 এইখনত অনুমোদন জনাইছে ফৰ ইম্প্ৰুভ গভৰ্ণেন্স এণ্ড ছাৰ্ভিচ ডেলিভাৰীৰ বাবে। মূলত এই দুটাই, দ্য ষ্টেট কেবিনেট হেজ এপ্ৰুভ দ্য নটিফিকেশ্যন এণ্ড ইম্প্লিমেণ্টেশ্যন অব আসাম ষ্টেট ডাটা পলিচি ASDP 2026 এণ্ড ছুপাৰচিশ্যন অব দ্য আসাম ষ্টেট ডাটা পলিচি ASDP 2022। এই দুটাই মূলত, বাকী প্ৰথম যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আপোনালোকে ইতিমধ্যে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC আহিব।
0: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে বজাৰ ব্যৱস্থাৰ সুস্থিৰতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে দিয়া নিৰ্দেশ অনুসৰি এই বৈঠকৰ আয়োজন কৰা হৈছিল। বৈঠকত বিভিন্ন জিলাত খুচুৰা আৰু পাইকাৰী মূল্য নিয়ন্ত্ৰণ, মজুত সামগ্ৰী, যোগান শৃংখলা, বিধি বলবৎকাৰী বিভাগৰ প্ৰস্তুতি আৰু আন্তঃবিভাগীয় সমন্বয় সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ততালিকে জিলা পৰ্যায়ৰ কৰ্মবাহিনী সক্ৰিয় কৰি বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্য যাতে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি জিলা, সমজিলা, ৰাজহচক্ৰ আৰু উন্নয়ন খণ্ড পৰ্যায়তো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা লাখ লাখ শ্রমিকৰ অক্লান্ত শ্ৰম আৰু দুটা শতিকাজোৰা।

0: ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ তিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাই প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে।
1: নেশ্যনেল হাইৱে অথৰিটিজ অব ইণ্ডিয়া, তেওঁলোকৰ পৰা আমি এখন চিঠি পালো যে আমাৰ পাটাচাৰ কৰিছিল পৰা বৰমাৰ এই ষ্টেজৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটোৰ সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অব ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰিনি। তেওঁলোকে জানে যে এখন যদি ফ্লাইট লেণ্ড কৰিবলৈ হয় তেতিয়া তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব, সেইকাৰণে আমাক তেওঁলোকে এখন চিঠি দিছে। গতিকে আমি যিটো তেওঁলোকৰ ইউনিট আছে বঙাইগাঁৱত অহা সপ্তাহত তেওঁলোকৰ লগত আমি সভা পাতিম, তেতিয়াহে গোটেই কথাটো বিস্তৃতভাৱে জনা যাব আচলতে যে প্ৰপজেলটো কেনেকুৱা ধৰণে আছে বা কেনেকুৱা ধৰণে এই প্ৰপজেলটোত আমি আগবাঢ়িব।
0: টাইৱানৰ ইয়াং চুৱাংজি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। ইয়াং চুৱাংজিৰ টাইৱান ট্ৰেভেলক নামৰ উপন্যাসখনৰ ইংৰাজী অনুবাদে এই বঁটা লাভ কৰে। সেয়েহে নিয়ম অনুসৰি মূল মাণ্ডাৰিন চীনা ভাষাৰ উপন্যাসিক ইয়াং চুৱাংজি আৰু ইংৰাজী অনুবাদক লিন কিং দুয়ো এই বঁটা লাভ কৰিব। উল্লেখযোগ্য যে টাইৱান ট্ৰেভেলক হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা মাণ্ডাৰিন চীনা ভাষাৰ পৰা অনুদিত প্ৰথমখন উপন্যাস। কালি লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত চলিত বছৰৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰখ্যাত লেখক নাটাছা ব্ৰাউনে বিজয়ীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিশ্বৰ যিকোনো ভাষাত লিখা গল্প উপন্যাসৰ ইংৰাজী অনুবাদৰ ইংলেণ্ড আয়াৰলেণ্ডৰ পৰা প্ৰকাশিত গ্ৰন্থক এই বঁটাৰ বাবে বাছনি কৰা হয়। 50,000 পাউণ্ড অৰ্থমূল্যৰ এই বঁটা মূল লেখক আৰু অনুবাদক দুয়োৰে মাজত ভগাই দিয়া হয়। এইবেলি বুকাৰ বঁটা লাভ কৰা উপন্যাসখন জাপানৰ অধীনত থকা টাইৱানৰ পটভূমিত ৰচিত। উপন্যাসখন 2020 চনত প্ৰথমে মাণ্ডাৰিন চীনা ভাষাত প্ৰকাশ পাইছিল। এই উপন্যাসখন ইয়াঙৰ ইংৰাজীলৈ অনুবাদ হোৱা প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনে 2024 চনত অনুবাদ শাখাত আমেৰিকান নেশ্যনেল বুক এৱাৰ্ডো লাভ কৰিছিল। ওদালগুৰি জিলাত চলিত বছৰত 91 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ইয়াৰে 5 গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনৰ দলনী বস্তিত সৰ্বাধিক 51 জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে বান্দৰগুৰিত 20 আৰু মাছখুটিত 10 গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ জিলাখনত 108 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। আনহাতে 2024 বৰ্ষত 83 জন, 2023ত 34 আৰু 2022 চনত 15 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে জিলাখনৰ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত দৰৱ ছটিওৱাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। পণ্ডিতপ্ৰভৰ আনন্দৰাম বৰুৱাৰ আজি 176 সংখ্যক জয়ন্তী। এই উপলক্ষে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসম আবিলেকৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জয়ন্তী পালন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আবিলেকৰ কাৰ্যালয়ত স্থানীয় মহিলাৰ দ্বাৰা আয়তীৰ নাম পৰিৱেশন কৰা হ'ব। আবেলি 4 বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত হ'বলগীয়া আনন্দৰাম বৰুৱা স্মৃতিচাৰণ সভাত আবিলেকৰ পৰিচালনা পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে সভাপতিত্ব কৰিব। এই অনুষ্ঠানতে 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মাক প্ৰদান কৰা হ'ব। যাত্ৰীবাহী ৰেলৰ সুৰক্ষা আৰু অধিক নিশ্চিত কৰাৰ লগতে পৰিচালনাৰ গতি খৰতকীয়া কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱে তিনিচুকীয়া ৰেল সংমণ্ডলৰ অধীনত ট্ৰেক নৱীকৰণৰ বৃহৎ কাৰ্যসূচী লৈছে। ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনৰ পৰা চাউলখোৱা পৰ্যন্ত সমগ্ৰ ৰেলপথছোৱাত ভাৰতীয় ৰেলৱে পুৰণি শ্লিপাৰ আৰু ৰেললাইনসমূহ ক্ষিপ্ৰতাৰে সলনি কৰাৰ কাম আৰম্ভ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। খেলখনত বিজয়ী হোৱাৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে প্লে অফ পৰ্যায়ত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত

0: দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণ, জুবিন ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম বিধানসভাৰ অধিৱেশন, জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদিকে ধৰি বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে হৰমুজ প্ৰণালীত জাহাজৰ পৰিবহণ বাধাপ্ৰাপ্ত হোৱাৰ ফলত দেশৰ কৃষিখণ্ডত সাৰৰ নাটনি হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কালিৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰবাহে জীৱন যাত্ৰা বিঘ্নিত কৰা খবৰটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰিৰূপে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন চহৰত তাপমাত্ৰা চকুত লগা ধৰণে বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নিয়মীয়া বাৰ্তা কাকতে গুৱাহাটীৰ বান সমস্যা সমাধানৰ লক্ষ্যৰে দীৰ্ঘম্যাদী পদক্ষেপ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো বান নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে প্ৰকাশ কৰা বিভিন্ন তথ্য উল্লেখ কৰা হৈছে। দৈনিক জনভূমি কাকতে বিশিষ্ট গৱেষক তথা ৰাজ্যৰ অৱসৰী গৃহ আয়ুক্ত ডঃ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ দেহাৱসানৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ক্লায়েণ্ট এছ'চিয়েটছ নামৰ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি অসম আৰু মেঘালয় বিগত পাঁচটা বছৰত ভাৰতৰ দ্ৰুততম অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও মুখ্য বাতৰিত স্থান দিছে। ইপিনে ৰাজ্যত অব্যাহত থকা মূল্যবৃদ্ধিৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে ব্যাপক হাৰত পুনৰ মাচুল বৃদ্ধি কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট ইউজি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ আগেয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যিক তথ্য নীতিত অনুমোদন জনোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নিবাসী সমাজকৰ্মী ধৰ্মপ্ৰাণা মহিলা ৰেখা তালুকদাৰৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনী নিবাসী মুক্তিযোদ্ধা তথা অৱসৰী শিক্ষক মদন ভূঞাৰ কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 102 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দিছপুৰত আজিৰে পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন। ৰাজ্যিক মন্ত্ৰীসভাৰ অসম ৰাজ্যিক তথ্যনীতি 2026ত অনুমোদন। মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনাৰ বাবে মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক। টাইৱানৰ ইয়াং চুৱাং জি আৰু লিন কিঙলৈ চলিত বছৰৰ আন্তঃৰাষ্ট্ৰীয় বোকাৰ বঁটা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 4 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আমি লৈ আহিছো শিৱসাগৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ দুটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে শিৱসাগৰত পুনৰ জয়ী ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ। এই সন্দৰ্ভত এতিয়া বিস্তৃতভাৱে জনাব আমাৰ শিৱসাগৰৰ সাংবাদিক মুজাহিদ আলীয়ে।
2: সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোট গণনাত শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত দুটাত জয়লাভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে। জিলাখনৰ ডিমৌ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে 98,681 ভোট লাভ কৰি জয়ী হয়। তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী অজয় গগৈক 33,582 ভোটৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে নাজিৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁয়ে 98,198 ভোট লাভ কৰি জয়লাভ কৰে। তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক 44,701 ভোটত পৰাজিত কৰে। ইফালে শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 86,521 ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হয়। তেওঁ বিজেপিৰ প্ৰাৰ্থী কুশল দৰিক 17,272 ভোটৰ ব্যৱধানত পৰাজিত কৰে।

0: অসমৰ বাবে এটা ভাল খবৰ। সৰ্প দংশন চিকিৎসাৰ ক্ষেত্ৰত বিৰল সাফল্য লাভ কৰা বিশেষজ্ঞ চিকিৎসক ডঃ সুৰজিৎ গিৰি নিৰ্বাচিত হৈছে সৰ্প দংশন প্ৰতিৰোধ আৰু চিকিৎসাৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা সমিতিৰ সদস্য হিচাপে। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
1: সৰ্পদংশন প্ৰতিৰোধ আৰু সৰ্পদংশনত মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিৱসাগৰৰ বিশিষ্ট সংজ্ঞাহাৰক চিকিৎসক ডঃ সুৰজিৎ গিৰি সৰ্পদংশন প্ৰতিৰোধ আৰু চিকিৎসাৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা সমিতিৰ সদস্যৰূপে নিৰ্বাচিত হৈছে। ডাক্তৰ গিৰিৰ এই সাফল্যই শিৱসাগৰ জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই ভাল খবৰে শিৱসাগৰ জিলাবাসীৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। সৰ্পদংশন সম্পৰ্কীয় সচেতনতা বৃদ্ধি আৰু চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত ডাক্তৰ গিৰিৰ এক বিশেষ ভূমিকা আছে। অসমত সৰ্পদংশনৰ চিকিৎসাৰ বাটকটীয়া ডাক্তৰ গিৰিয়ে ৰাজ্যত সৰ্পদংশনত শূন্য মৃত্যুৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিশেষভাৱে কাম কাজ কৰি আছে। উল্লেখযোগ্য যে বৰ্তমান ডাক্তৰ সুৰজিৎ গিৰি শিৱসাগৰ জিলাৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত হৈ আছে। তেওঁৰ এই ৰাষ্ট্ৰীয় স্বীকৃতিয়ে চিকিৎসা জগতৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে।
0: নাৰ্জী ফুলৰ খেতিৰে স্বাৱলম্বিতাৰ পথত সূৰ্যমুখী আত্মসহায়ক গোট। এই সন্দৰ্ভত শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: শিৱসাগৰ জিলাৰ কালুগাঁও অঞ্চলৰ খৰাগৰ দাধৰা গাঁৱৰ সূৰ্যমুখী আত্মসহায়ক গোটৰ মহিলাসকলে নাৰ্জী ফুলৰ বাণিজ্যিক খেতিৰে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। 20 গৰাকী মহিলাৰে গঠিত গোটটোৱে হাজাৰৰো অধিক নাৰ্জী ফুলৰ পুলি ৰোপণ কৰি সফলতাৰে ফুল উৎপাদন কৰি আহিছে। বৰ্তমান ফুলেৰে ভৰি পৰা ফুলনিখনে অঞ্চলটোৰ ৰাইজৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰিছে। উৎপাদিত ফুলে শিৱসাগৰ নগৰৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাহিদা পূৰণ কৰাৰ লগতে গোটটোৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। গ্ৰাহকৰ চাহিদা অনুসৰি ফুল যোগান ধৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে গোটটোৰ সদস্যাসকল। উল্লেখযোগ্য যে কৃষি বিভাগৰ প্ৰত্যক্ষ সহযোগিতাত মহিলাসকলে ফুলৰ খেতি কৰি স্থানীয় বজাৰ দখল কৰাৰ লগতে এক অনন্য দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে।
0: শিৱসাগৰ জিলাৰ ডিমৌত সেনাবাহিনী চিকিৎসা শিবিৰ। এই শিবিৰ সম্পৰ্কত আমাৰ সাংবাদিক মুজাহিদ আলীৰ এক প্ৰতিবেদন।
1: শিৱসাগৰ জিলাৰ প্ৰাক্তন সৈনিক মঞ্চ ডিমৌ আঞ্চলিকৰ সহযোগত ৰাইচাই গ্ৰামীণ ক্ৰীড়া প্ৰকল্পত যোৱা 18 মে'ত সেনাবাহিনীয়ে এক চিকিৎসা শিবিৰৰ আয়োজন কৰে। প্ৰাক্তন সৈনিক মঞ্চ ডিমৌ আঞ্চলিক সমিতিৰ সহযোগত ভাৰতীয় সেনাবাহিনীৰ 80 নম্বৰ ফিল্ড ৰেজিমেণ্ট আৰু 164 নম্বৰ বেটেলিয়নে ডিমৌ ৰাইচাই গ্ৰামীণ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কৰা এই শিবিৰত ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক আৰু পৰিয়ালক চিকিৎসা সেৱাৰ সুবিধা দিয়া হয়। শিবিৰটোত প্ৰাক্তন সৈনিক পৰিয়ালৰ সদস্যসকলৰ লগতে সাধাৰণ লোকসকলেও চিকিৎসা সেৱা গ্ৰহণ কৰে। 80 নম্বৰ ফিল্ড ৰেজিমেণ্ট আৰু 164 নম্বৰ বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল টি ৰেকচনে শুভাৰম্ভ কৰা চিকিৎসা শিবিৰটোত মেজৰ জয়াচকে ধৰি কেইবাজনো সেনা বিষয়াই তদাৰক কৰে। শিবিৰটোত সেনাবাহিনীৰ 4 গৰাকী চিকিৎসা বিষয়াই 2 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা, সজাগতাৰ পৰামৰ্শ আৰু প্ৰাথমিক ৰোগ নিৰ্ণয় সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধৰ যোগান ধৰে।
0: জিলাৰ ৰে ৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাক সংগ দিলে শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 0361-266-2325 আৰু 9435405223।
1: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা,

আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই জ্যোতি হাজৰিকা। ফোন অহালৈকে আমি এটি গীতকে শুনোচোন। শিল্পী অনিমা চৌধুৰী, গীতিকাৰ তৰুণ শৰ্মা।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এটি ঘোষণা, চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, আমি ফোনটি লৈ লৈছো। হেল্ল' হেল্ল' হেল্ল' হয়তো আমাৰ ফোন লাইনত কিবা বিজুতি ঘটিছে, তাৰ বাবে আমি দুঃখিত। এবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত।

0: ভূপেন হাজৰিকা আৰু সংগীতা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, আমি ফোনটি লৈ লৈছো। হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ।
0: হয় নমস্কাৰ, সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। কওকচোন, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: হয় বাইদেউ, মই ধেমাজি জিলাৰ মাছখোৱাৰ পৰা নীলোৎপল দুৱৰাই কৈ আছিলোঁ।
0: হয় নীলোৎপল দুৱৰা, হয় কওকচোন, আজি আপুনি কি গীত শুনিব?
1: আজি মোক আপোনালোকৰ অনুষ্ঠানৰ যোগেদি অংগৰাগ মহন্তদেৱৰ যিকোনো এটি গীত বজাই দিলে হ'ব।
0: যিকোনো এটি গীত ন? হয়, আপুনি বাৰু, মই আপোনাৰ পচন্দৰ গীতটি বজাম, বজাবলৈ চেষ্টা কৰিম। আপুনি বৰ্তমান কি কৰি আছে? আপুনি
1: বৰ্তমান মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মই বৰ্তমান এজন যুৱক হয় আৰু মই মোৰ কাম হিচাপে, হবি হিচাপে মই যিটো আমাৰ বস্ত্ৰশিল্পৰ যিটো উদ্যোগ, এই উদ্যোগটোৰ লগত মই বৰ্তমান জড়িত হৈ আছো।
0: হয় হয় হয়, বৰ সুন্দৰ, বৰ ভাল লাগিল। হয়, আৰু এতিয়া বৰ্তমান আপুনি ৰেডিঅ' শুনি আছে? হয় হয়, আজি আমাৰ অকণমান অসুবিধা হৈছে, আমাৰ দুটি ফোন আহিলে, ফোন

দুইটি ফোনেই আমি লবলৈ নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। ঠিক আছে, মই আপোনাৰ পছন্দৰ গীতটি শুনাইছোঁ, আপুনি শুনি থাকক। হয়, ধন্যবাদ।

0: অঙ্গরাগ মহন্তর কণ্ঠর গীতি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, আমি ফোনটি লৈ লৈছো। হেল্ল'
5: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ পৰা কৈছে?
5: মই লক্ষ্য চহৰীয়া ক'লো, পশ্চিমবংগলৈ হিঙালপাৰাৰ পৰা।
0: হয় হয় হয়, আপুনি কি গীত শুনিব আজি আমাৰ অনুষ্ঠানত?
5: মই জয়ন্ত হাজৰিকাৰ যিকোনো এটি গীত শুনাই দিলে হ'ব।
0: হয়, আমি শুনাবলৈ চেষ্টা কৰিম আপোনাৰ গীতটি। আৰু আপোনাৰ লগত কোন কোন আছে? আপুনি অকলেই অনুৰোধ জনাইছেনে গীতটিৰ বাবে?
5: নাই নাই, মোৰ ঘৰৰ পৰিয়াল আছে।
0: হয়, কোন কোন আছে আপোনাৰ?
5: কি কয়,
0: আপোনাৰ কোন কোন আছে ঘৰত?
5: আমাৰ পৰিয়াল, মোৰ সহধৰ্মিনী প্ৰেমদা চহৰীয়া,
0: হয়,
5: আৰু আমাৰ ল'ৰা মানস প্ৰতিম চহৰীয়া, ছোৱালী অংকিতা চহৰীয়া।
0: হয় হয়, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছো।
5: হয়, ধন্যবাদ।
0: হয়, এতিয়া কি কৰি আছে আপোনালোকে? ৰেডিঅ' শুনি আছে চাগে?
5: হয়, তেওঁলোকে আমাৰ গোটেইখিনি আমি ৰেডিঅ' শুনি আছো। কথা হ'ল, মই বৰ্তমান অৱসৰী জীৱন কটাই আছো, কিন্তু মই ৰেডিঅ'ৰ লগত সদায় সংযোগ হৈ থাকো আৰু প্ৰতিটো অনুষ্ঠানে মই শুনি যাওঁ।
0: হয়, ৰেডিঅ' শুনিব লাগে। ৰেডিঅ' আমি ৰেডিঅ'ৰ লগত আমাৰ শৈশৱকালটো সঁচাকৈ বহুত জড়িত। আমি শৈশৱৰ পৰাই শুনি আহিছোঁ ৰেডিঅ'। আৰু আপুনি বৰ্তমান অৱসৰী যিহেতু আপুনি ৰেডিঅ' শুনে, আৰু কি কি অনুষ্ঠান শুনে আমাৰ? হয়, আপুনি কি কি অনুষ্ঠান শুনে আমাৰ?
5: মই আপোনালোকৰ মানে বিবিধ ভাৰতী, আপোনালোকৰ মহাবাহু, গোটেই অনুষ্ঠানখিনি প্ৰায় শুনো।
0: হয়,
5: আৰু মই ফোন কৰিও থাকো আৰু বিভিন্ন প্ৰগ্ৰেমবিলাক শুনি থাকো আপোনালোকৰ, আৰু শুনি যথেষ্ট উপকৃত হৈছো বাৰু।
0: হয় হয়, বৰ ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আৰু আপোনালোকৰ সকলোৰে বাবে এই প্ৰিয় গীতটি আপোনালোকৰ মই বজাইছো।
5: হয়, ধন্যবাদ।
0: হয়।

0: নহয় কি যক্ষ্মা রোগ ধরা পেলা মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার বিনামূলীয় পরামর্শ আর তোর যদি বিপিএল কার্ড আছে তেতিয়াহলে তো গাখিরতে মোহর খুঁটি
1: মানে
0: তোর কারণে সকল বিনামূলীয় আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই
1: ফুটনি মরাটো তোর এক্তিয়ার
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
3: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ এটি ফোন আহিছে, লৈ লৈছো।
4: হেল্ল'
3: হেল্ল'
4: নমস্কাৰ, মই হিতেশ্বৰ লগৰ বৰপেটা জিলাৰ লক্ষীমৰ পৰা কৈছো।
3: হয় নমস্কাৰ, সুপ্ৰভাত। আজি আপুনি কি গীত শুনিব?
4: মই খগেন মহন্তৰ পাৰৰ বাখিত গাঁথি দিলো সুৰাম চিলিকি চিঠি।
3: হয় হয়, আমি নিশ্চয় শুনাম আপোনাক। আপুনি এতিয়া কি কৰি আছে?
4: মই এতিয়া সুস্থ হৈ আছো, আজি 3 দিন 4 দিন হল, কাহ জ্বৰ এইবিলাক ডাক্তৰক দেখুৱাইছো, ঔষধ খাইছো।
3: হয় হয়,
4: তোৰে এইবিলাক কৰিছেতো, এই সময়ত একদম সাংঘাতিকে হয়।
3: হয়, আচলতে
4: পানীও ঠিকে খাইছো, গৰম পানীও খাই আছো, গৰম পানীয়ে খাওঁ।
3: হয়, এইকেইটা দিনত আচলতে অলপমান নিজৰ বেছিকৈ যত্ন ল'ব লগা হয়।
4: সুবিধা আৰু মই শ্ৰোতাসকলকো কওঁ যে এইখিনি সময়ত একদম সাৱধানে থকা খুবেই প্ৰয়োজন।
3: হয় হয় হয়,
4: আৰু পাৰিলে কণ্টিনিউ গৰম পানী উতল হওক, গৰম পানী ঠাণ্ডা কৰিও খাব পাৰে।
3: হয়, এইফালে
4: ভালে থাকিব।
3: হয়, আচলতে বতৰৰ খুব সলনি হৈ আছে, বতৰটো কালি হঠাৎ বহুত বেছি গৰম বাঢ়ি গল। হয়, সকলোতে কালি গোটেই অসমতে কালি গৰমৰ মাত্ৰা বহুত বেছি।
4: হয়,
3: সেইকাৰণে অলপ সাৱধানে থাকিব,
4: সাৱধানে থাকিব আৰু এই পানী খানি ৰাখিব নালাগে, মহৰ উৎপাতটো।
3: হয় হয়
4: হয়,
3: হয়। আৰু আপোনাৰ লগত গীতটিৰ বাবে আৰু কোনে কোনে অনুৰোধ কৰিছে?
4: আচ্ছা, মই কেইজনমান বন্ধুৰ নাম কম, বহুদিন কোৱা নাই।
3: হয় হয়, কৈ দিয়ক।
4: বন্তিম দাস, আনন্দ গন্ধিয়া, কল্পনা আমিন, বুবু কলিতা, চন্দ্ৰমা দেৱী, হাজেৰা বেগম, নবী উল্লাহ আৰু মাধৱী নাথ।
3: হয় হয়,
4: লগতে সকলো শ্ৰোতাকে মই কল্পতৰু শুনিবলৈ অনুৰোধ জনাইছো, কল্পতৰু শুনক, ৰেডিঅ' কিনক, ৰেডিঅ'ৰ মজা লওক।
3: হয় হয় হয়, ধন্যবাদ। আৰু আপোনাৰ প্ৰিয় গীতটি আপোনালোকলৈ প্ৰিয় গীতটি আগবঢ়াইছো।
4: ধন্যবাদ।
3: হয়।

0: দিব ভাল করা যদি রং সিঙার ধনী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানটিত পুনতে শুনাবলৈ লৈছো সৰ্বানন্দ মেদক আৰু সংগীবৃন্দৰ কণ্ঠত এটি মিচিং বিহু।

Con người dọn nhà xuống Nam Mô A Di Đà.

উদয় বৰ্মনৰ কণ্ঠৰ ডিমাচা গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: পৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু ইচ্ছা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
1: কিছু সময়ৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। অধ্যক্ষ পদৰ বাবে কেৱল শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ ৰঞ্জিত কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীদাস বিধানসভাৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 171 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসমৰ শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাৰ প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে। কুছনিমৰাত 4,000+ কৃষকৰ খেতি পানীৰ তলত আছে। ফলস্বৰূপে কৃষকসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা কৃষি বিভাগৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে। নাগালেণ্ডত আটক হোৱা আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেণ্ট গজন অসম ওৰফে সুমন বনিয়া কালি বিশ্বনাথ জিলাৰ হেলেম আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে। হেলেম থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক আটক কৰি গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত 10 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস, বিজিৎ শৰ্মা, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানৰ নতুন এটা খণ্ডলৈ মই ঝৰণা ভৰালী আপোনালোক আটাইকে জনাইছোঁ আন্তৰিক আদৰণি। সপ্তাহটোৰ কৰ্মব্যস্ততাৰ অন্তত আমাৰ নিজৰ বুলিব পৰাকৈ ৰৈ থাকে এটা দিন, দেওবাৰ। আমিও যেন বহু হেঁপাহেৰে ৰৈ থাকোঁ এনে এটা দিনলৈয়ে, প্ৰিয় উপন্যাসখনৰ পৃষ্ঠাকেইটা লুটিয়াব পৰাকৈ অথবা নিজ হাতেৰে পতা বাগিচাখন এবাৰ চিকুণাব পৰাকৈ আমাৰ হাতত যেন যথেষ্ট সময়, প্ৰিয়জনৰ সৈতে আবেলি এটা ভগাই ল'ব পৰাকৈ অথবা

0: অনুষ্ঠানৰ নতুন এটা খণ্ডলৈ মই ঝৰণা ভৰালী আপোনালোক আটাইকে জনাইছো আন্তৰিক আদৰণি। সপ্তাহটোৰ কৰ্মব্যস্ততাৰ অন্তত আমাৰ নিজৰ বুলিব পৰাকৈ ৰৈ থাকে এটা দিন, দেওবাৰ। আমিও যেন বহু হেঁপাহেৰে ৰৈ থাকোঁ এনে এটা দিনলৈয়ে, প্ৰিয় উপন্যাসখনৰ পৃষ্ঠাকেইটা লুটিয়াব পৰাকৈ অথবা নিজ হাতেৰে পতা বাগিচাখন এবাৰ চিকুণাব পৰাকৈ আমাৰ হাতত যেন যথেষ্ট সময়। প্ৰিয়জনৰ সৈতে আবেলি এটা ভগাই ল'ব পৰাকৈ অথবা প্ৰিয় গীতৰ কলিটি গুণগুণাই নৈখনৰ পাৰত নিজকে বিচাৰি চাবলৈ আমাৰ প্ৰত্যেককেই প্ৰয়োজন এনে এটা দিনৰ। শৈশৱৰ প্ৰিয় এটা দেওবাৰৰ দুপৰীয়াৰ স্মৃতিৰ সুঘ্ৰাণ কঢ়িয়াই আনে এনে এটা দেওবাৰেই। দেওবাৰ নিজৰ বাবে সাঁচি ৰখা সময়ৰ এক বিশেষ নামান্তৰ। প্ৰিয় শ্ৰোতা, আজিৰ গীতাৰে কথাৰে অনুষ্ঠানটিত আমি কথা পাতিব বিচাৰিছোঁ তেনে এটি প্ৰিয় দেওবাৰৰ বিষয়ে। আৰু সেই উদ্দেশ্যেৰে মই যাব বিচাৰিছোঁ গুৱাহাটীৰ খানাপাৰা অঞ্চললৈ। আমি এগৰাকী যুৱতীৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত গীতৰে কথাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নাম আৰু পৰিচয় জানিব বিচাৰিম।
1: মই হিয়া শৰ্মা, মোৰ ঘৰ জালুকবাৰীত, আৰু বৰ্তমান মই কলেজ অফ ভেটেনেৰি ছায়েন্সেছ খানাপাৰা, তাৰে ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট হয়।
0: যিহেতু আপুনি বৰ্তমান অধ্যয়ন কৰি আছে, গতিকে সপ্তাহটো নিশ্চয় ক্লাছ আৰু প্ৰেক্টিকেলৰ মাজতে পাৰ হৈ যায়। এটা ব্যস্ততা ভৰা সপ্তাহৰ অন্তত আপুনি দেওবাৰটো কেনেধৰণে পাৰ কৰে?
1: এতিয়া দেওবাৰ বুলি ক'লে মানে আমাৰ কলেজ ষ্টুডেণ্টৰ কাৰণে প্ৰায় বহুতখিনি কাম থাকি যায়। এতিয়া দিনটো গোটেই সপ্তাহটো ক্লাছ প্ৰেক্টিকেল সেইবোৰ কৰাৰ পিছত ৰবিবাৰৰ দিনটো মই নিজৰ বাকী কাম, পাৰ্চনেল কাম, যিহেতু কাপোৰ ধোৱাৰ পৰা, ৰুম চাফ চিকুণ কৰাৰ পৰা, বা এক্সট্ৰা কিছুমান এছাইনমেণ্টছ থাকিব পাৰে, সেইবোৰ আজৰি হৈ লৈ বা আগদিনাই মই সেইখিনি কৰি লৈ ৰবিবাৰৰ দিনটো লগৰ কেইজনীৰ লগত ৰিফ্ৰেছমেণ্টৰ পাৰ্পাছৰ কাৰণে অকণমান ওলাই যাওঁ আৰু। আৰু যিহেতু মোৰ ঘৰ জালুকবাৰীতে, মোৰ সুবিধা বা সময় থাকিলে মই ঘৰলৈ গুচি যাওঁ, প্ৰায় দিনটো তাতেই থাকোঁ, আৰু সন্ধিয়ালৈ গুচি আহোঁ ফেমিলি টাইম স্পেণ্ড কৰি কিনে।
0: এই গীতৰে কথাৰে অনুষ্ঠানত আমি আপোনালোকৰ পচন্দৰ গান শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গান শ্ৰোতাসকলক শুনাব বিচাৰিব?
1: মোৰ ওৱান অফ মাই ফেভৰেট ছিংগাৰ শ্ৰেয়া ঘোষাল হয় বলিউডৰ। আপুনি কাইণ্ডলি তেওঁৰ এটি গীত শুনাই দিব।
0: নিশ্চয়কৈ আমি আপোনাৰ এই অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম। আমাক এইখিনি সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ, ধন্যবাদ জনাইছোঁ।

0: আকাশবাণী গুৱাহাটীৰ গীতৰে কথাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: হয় নমস্কাৰ, মোৰ নাম ৰুমা দাস, মই গুৱাহাটীতে থাকোঁ।
0: আজি দেওবাৰ, ব্যস্ততা ভৰা সপ্তাহ এটাৰ অন্তত দেওবাৰৰ দিনটোতেই আমি মুকলি মনেৰে উশাহ ল'ব পাৰোঁ। দেওবাৰ দিন বুলি ক'লে আপোনাৰ মনলৈ কেনেধৰণৰ কথা আহে?
1: হয় নিশ্চয়কৈ, গোটেই সপ্তাহটো যিহেতু মই পঢ়িও আছোঁ আৰু লগতে জব এটাও কৰি আছোঁ, গতিকে খুব ভাল লাগে। মানে দেওবাৰটো কলেজো নাথাকে যিহেতু আৰু অফিচো নাথাকে, গতিকে খুব ভাল লাগে আৰু মানে নিজৰ সময়, সেইখিনি নিজক লৈ কৰা সময়, নিজৰ লগত পাৰ কৰা সময়খিনি, গতিকে নিজক লৈ ব্যস্ত থকা যায়। অকণমান ওলাই যাব লাগিলেও সেইদিনা ওলাই যোৱা যায় বা গোটেই সপ্তাহটোত ৰৈ থকা যায় যে দেওবাৰৰ দিনটো ওলাই যাম, লগৰ লগত ওলাই যাম, কিবা খাবও ওলাই যাম, তেনেকুৱা। গতিকে হয়, খুব ভাল লাগে দেওবাৰৰ দিনটো, নিজৰ সময়। মানে
0: নিজৰ সময় আপুনি কেনেধৰণে পাৰ কৰি ভাল পায়?
1: অকণমান ওলাই গৈ ভাল লাগে, লগৰ লগত ওলাই গৈ ফুৰি মেলি, আৰু মই মানে ফুডি হয়, বহুত খাই খুব ভাল পাওঁ, গতিকে নতুন নতুন ৰেষ্টুৰেণ্ট খুলিলেও মানে আজি দেওবাৰ তাতে যাব লাগিব, লগৰকেইটাক ফোন কৰোঁ, বহুত তাতে ওলাই যাওঁ, নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে বা ক'ৰবাত এনেকে ওলাই যোৱা হয়, মানে তেনেকে খুব ভাল লাগে। আৰু মুভি চুভি চোৱা হয় আৰু সেয়ে।
0: দেওবাৰৰ দিনটোক যদি এটা গানৰ সৈতে তুলনা কৰিবলৈ কোৱা হয় আপোনাক, সেই গানটো আপোনাৰ বাবে কি হ'ব?
1: জুবিন গাৰ্গৰ যন্ত্ৰ গানটো ইয়াৰ লগত খুব ভালকৈ খাপ খাব যেন মোৰ লাগিছে। গতিকে
0: নিশ্চয়কৈ আমি এই অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলক আপোনালোকৰ পচন্দৰ গীত শুনাবলৈ চেষ্টা কৰোঁ আৰু আপোনাৰ পচন্দৰ যন্ত্ৰ গানটিয়েই শ্ৰোতাসকললৈ আগবঢ়াইছোঁ।
1: হয়, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, এতিয়া উপস্থিত আছো মই গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলত এগৰাকী যুৱতীৰ সৈতে কথা পাতিব বিচাৰিছো। আপোনাক আমাৰ আকাশবাণী গুৱাহাটীৰ গীতাৰে কথাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। আপোনাৰ নাম আৰু পৰিচয় জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম কস্তুৰী ভৰালী, মই এই অঞ্চলৰে বাসিন্দা আৰু মই বৰ্তমান নিহুৰ পৰা ল পঢ়ি আছো।
0: আমাৰ এই অনুষ্ঠানত নৱপ্ৰজন্মৰ বিভিন্ন ব্যক্তিৰ সৈতে ভিন্ন বিষয় লৈ কথা পাতোঁ আৰু তেওঁলোকৰ ৰুচি অনুযায়ী গীত শ্ৰোতাসকললৈ আগবঢ়াওঁ। আজিৰ অনুষ্ঠানত আমি কথা পাতি আছোঁ দেওবাৰৰ বিষয়ে, গতিকে আপোনাৰ পৰাও জানিব বিচাৰিম আপুনি দেওবাৰটো কেনেদৰে পাৰ কৰে, দেওবাৰ দিনটো কেনেদৰে কটায়, অথবা দেওবাৰৰ লগত জড়িত কিবা বিশেষ স্মৃতি যদি আপুনি আমাৰ শ্ৰোতাসকলৰ সৈতে ভগাই ল'ব বিচাৰে।
1: দেওবাৰ বুলি ক'লে বিশেষ অনুভৱ হয়, বাকীকেইটা দিন যেনে এনেকুৱা লাগে যেন একঘেয়ামিত গুচি যায় দিনটো, ক্লাছৰ পৰা আহি পেলাই জিৰণি, কিন্তু দেওবাৰৰ দিনটো ফ্ৰী, ৰাতিপুৱাৰ পৰা ধৰি লওক নিজৰ মোৰ দিন, গোটেই সপ্তাহটো ৰৈ থকা যায় দেওবাৰটোৰ বাবে। সপ্তাহৰ একঘেয়ামী কামবোৰৰ শেষত দেওবাৰৰ দিনটোলৈ যেন ৰৈ থকা যায় আজৰিৰ বাবে। শৈশৱৰো স্মৃতি আছে, আগতে স্কুলৰ পিছত দেওবাৰৰ দিনটোত আৰ্ট স্কুল যোৱা আছিলোঁ, গতিকে তেতিয়া সোনকালে উঠি পেলাই আৰ্ট স্কুললৈ যোৱা, আৰ্ট গধূলি খেলিবলৈ যোৱা ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ সৈতে, সেইবোৰ এক বিশেষ স্মৃতি আছিলে, এক সুকীয়া সময় আছিলে। আজিকালিও দেওবাৰটো তেনেদৰেই জিৰণিৰ মাজতেই পাৰ হয় আৰু দেওবাৰ বুলি ক'লেই কিবা এটা যেন ভাল লাগে।
0: হয়, নিশ্চয়কৈ আপোনাৰ এই কথাখিনি যেন আমাৰ আটাইৰে মনৰ অনুভৱ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি শ্ৰোতাসকলক কি গীত শুনাব বিচাৰিব?
1: এই অনুষ্ঠানটিৰ জৰিয়তে মই পাপনৰ ইয়ে মোহ মোহ কে ধাগে গানটি শ্ৰোতাসকলক শুনাবলৈ অনুৰোধ জনাম।

গীতেরে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড। ইমানপুৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ঝৰণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে দিছপুৰত ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ, নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশত জৰুৰীকালীন বিমান অৱতৰণৰ পৰিকল্পনা, আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস, ৰাজ্যৰ বিভিন্ন স্থানত দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হৈছে। বন্দে মাতৰম ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। ইয়াৰ পাছতে অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসন গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে।
1: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু ইচ্ছা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
0: ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। কিছু সময়ৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। অধ্যক্ষ পদৰ বাবে কেৱল শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ ৰঞ্জিত কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীদাস বিধানসভা অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 176 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীসভাই অসম ৰাজ্যিক তথ্যনীতি 2026 অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। এই তথ্যনীতি অনুসৰি তথ্য ব্যৱস্থাপনা কেন্দ্ৰ নামেৰে সমন্বয়কাৰী সংস্থা গঠন কৰি বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ৰাজ্যজুৰি সংহত তথ্য ভঁৰাল গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত সকলো বিভাগৰ বাবে নিয়মিত আৰু সুসংগঠিত তথ্যৰ ভাগ বটোৱাৰা বাধ্যতামূলক হ'ব। এই নীতিয়ে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন 2023ৰ নীতি নিৰ্দেশনা মানি কাম কৰাৰ লগতে ৰাজ্যিক তথ্য প্ৰশাসনৰ সুস্পষ্ট পৰিকাঠামো নিৰ্ধাৰণ কৰিব। কালি বৈঠকত ষোড়শ অসম বিধানসভাৰ আজি প্ৰথম অধিৱেশনৰ বাবে ৰাজ্যপালৰ ভাষণৰ খচৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈও পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাই প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে।
2: নেশ্যনেল হাইৱে অথৰিটিজ অব ইণ্ডিয়া, তেওঁলোকৰ পৰা আমি এখন চিঠি পালো যে আমাৰ পাটাচাৰ কৈছিল পৰা বৰমাৰ এই ষ্টেটছৰ 5 কিলোমিটাৰত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এটা তেওঁলোকে কৰাৰ কথা ভাবিছে। এইটো ছিকিউৰিটি ৰিজনছ আৰু এট দ্য টাইম অফ ডিজাষ্টাৰ যেতিয়া হয় সেইটোৰ সময়ত যাতে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পৰা ব্যৱস্থা এটা নলবাৰীৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ 27 তাত নেশ্যনেল হাইৱে অথৰিটি অব ইণ্ডিয়াই ভাবিছে আৰু এইটো এটা প্লেনিং তেওঁলোকে কৰিছে আৰু এইটো ক্ষেত্ৰত তেওঁলোকে DPR বনাব আৰু আমাক ৰিকুৱেষ্ট কৰিছে যে সেই ঠাইখিনিত সেই 5 কিলোমিটাৰত নন কনষ্ট্ৰাকশ্যন চাইট জোন ডিক্লেয়াৰ কৰিব পাৰি নেকি। তেওঁলোকে জানে যে এখন যদি

0: প্ৰায় প্লেন কৰিবলৈ হয়, তাত ওচৰত হাই ৰাইজ বিল্ডিং ওখ বিল্ডিং থাকিব নোৱাৰিব, সেইকাৰণে আমাক তেওঁলোকে এখন চিঠি দিছে। গতিকে আমি যিটো
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাই মূল্য ব্যৱস্থা নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে বজাৰ ব্যৱস্থাৰ সুস্থিৰতা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে দিয়া নিৰ্দেশ অনুসৰি এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত বিভিন্ন জিলাত খুচুৰা আৰু পাইকাৰী মূল্য, মজুত সামগ্ৰী, যোগান শৃংখলা, বিধি বলবৎকাৰী বিভাগৰ প্ৰস্তুতি আৰু আন্তঃবিভাগীয় সমন্বয় সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্য সচিবগৰাকীয়ে ততালিকে জিলা পৰ্যায়ৰ কৰ্মবাহিনী সক্ৰিয় কৰি বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্য যাতে অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি জিলা, সমজিলা, ৰাজচক্ৰ আৰু উন্নয়ন খণ্ড পৰ্যায়তো কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2 শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্য চলি থকা জনভাগিদাৰী অভিযানৰ সৈতে সংগতি ৰাখি কালি উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙাচাহী গাঁও পঞ্চায়তত জনভাগিদাৰী জনশুনানী গাঁও সভা অনুষ্ঠিত হয়। ইয়াৰ লগতে জেংৰাইমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই চাপৰিত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰৰো আয়োজন কৰা হয়। শিবিৰত যক্ষ্মা ৰোগৰ স্ক্ৰীনিং আৰু বুকুৰ এক্সৰে কৰাৰ লগতে জনসাধাৰণৰ মাজত চিকল চেল পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ লগতে হিতাধিকাৰীসকলৰ মাজত প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ EKYC জেনেৰেট কৰাৰ ব্যৱস্থা কৰা হয়। কামৰূপ জিলাৰ শিঙিমাৰীত আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 3 জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অভিযানকালত এখন বাহনো জব্দ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে হাজো গুৱাহাটী পথেৰে গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়তে হাজো আৰু দদৰা আৰক্ষীয়ে অভিযান চলাই শিঙিমাৰীত এখন এম্বুলেন্সত অনা অৱস্থাত নিচাযুক্ত দ্ৰব্যখিনি জব্দ কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে। কুচনিমাৰাত 4,000+ কৃষকৰ খেতি পানীৰ তলত আছে। ফলস্বৰূপে কৃষকসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। নাগালেণ্ডত আটক হোৱা আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন অসম ওৰফে সুমন বনিয়াক কালি বিশ্বনাথ জিলাৰ হেলেম আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে। হেলেম থানাৰ ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক আটক কৰি গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত 10 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে দিছপুৰত 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ। নলবাৰী জিলাৰ টিহুৰ পৰা মাধৱপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশত জৰুৰীকালীন বিমান অৱতৰণৰ পৰিকল্পনা। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40 বজাত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াবলৈ লৈছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। প্ৰথমে মেইনে প্যাৰ কিউ কিয়া চিনেমাখনৰ পৰা এয়া শান, প্ৰিয়া আৰু নীৰজ।

গৰম মছলা চিনেমাখনৰ পৰা সোনু নিগমৰ কণ্ঠৰ এই গীতটিৰে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি সামৰা হল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ পুলনী।

0: শ্ৰোতাসকল, এটি পৰিয়াল সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালনা কৰাত গৃহিণীসকলে এটি ডাঙৰ ভূমিকা পালন কৰে। পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ স্বাস্থ্য যত্নৰ পৰা ৰন্ধা বঢ়া, খোৱা বোৱা, সন্তানৰ শিক্ষা দীক্ষাত যত্ন লোৱা, আলহী অতিথি আপ্যায়ন কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আদিকে ধৰি বিভিন্ন কাৰ্য সুচাৰুৰূপে কৰি যাবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰে। কিন্তু কেতিয়াবা কেতিয়াবা গৃহিণীসকলৰ এই কাৰ্যসমূহ কৰোঁতে আউল লগাও দেখিবলৈ পোৱা যায়। সেয়েহে আজিৰ অনুষ্ঠানত আমি এই সমস্যাসমূহৰ সমাধান বিচাৰি কেইগৰাকীমান গৃহিণীৰ পৰা ঘৰুৱা দিহা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিছিলোঁ। অনুষ্ঠানৰ আৰম্ভণিতেই এটি পৰিয়াল সুচাৰুৰূপে পৰিচালনা কৰাত গৃহিণীৰ ভূমিকা সম্পৰ্কে সন্ধ্যাৰাণী বৰাই এনেদৰে কয়।
1: গৃহিণীয়ে হৈছে ঘৰখনৰ কেন্দ্ৰবিন্দু। তেওঁ পৰিয়ালৰ সকলো সদস্যৰ যত্ন লয় আৰু স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টি কৰি সুস্থ জীৱন ধাৰণৰ পথ দেখুৱায়। প্ৰথমতে গৃহিণীয়ে পৰিয়ালৰ সদস্যসকলৰ বাবে সুষম আৰু পুষ্টিকৰ

এই গৃহিণীয়ে পৰিয়ালৰ সদস্যসকলৰ বাবে সুষম আৰু পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰে। সুস্থ শৰীৰ গঢ়ি তোলাৰ বাবে খাদ্যৰ ভূমিকা সৰ্বাধিক। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বয়স আৰু প্ৰয়োজন অনুসৰি আহাৰ প্ৰস্তুত কৰে। শাক পাচলি, ফল মূল, মাছ মাংস আদি পুষ্টিকৰ খাদ্য সঠিক পৰিমাণে যোগান ধৰিলে শৰীৰত প্ৰয়োজনীয় শক্তি আৰু পুষ্টি লাভ হয়। তেল, জলকীয়া বা অস্বাস্থ্যকৰ খাদ্যৰ পৰা আঁতৰি থাকিবলৈও তেওঁ উৎসাহ দিয়ে। দ্বিতীয়তে, গৃহিণীয়ে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। অপৰিষ্কাৰ পৰিৱেশ বহু ৰোগৰ মূল কাৰণ, সেয়ে পাকঘৰ, শৌচাগাৰ, পানীয় জল আৰু ঘৰ দুৱাৰ সদায় পৰিষ্কাৰ ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গৃহিণীয়ে এই সকলো বিষয়ৰ যত্ন লৈ পৰিয়ালক নানা সংক্ৰাম ৰোগৰ পৰা সুৰক্ষিত ৰাখে। নিয়মিত কাপোৰ ধোৱা, খাদ্য ঢাকি ৰখা আৰু বিশুদ্ধ পানী ব্যৱহাৰ কৰা আদি অভ্যাসৰ দ্বাৰাও সুৰক্ষিত হয়। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত গৃহিণীৰ ভূমিকা অতুলনীয়। শিশুক সঠিক সময়ত আহাৰ খুওৱা, টীকাকৰণ কৰোৱা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিক্ষা দিয়া আৰু নিয়মিত ব্যায়াম কৰিবলৈ শিকোৱা আদি কামৰ জৰিয়তে শিশুৰ সুস্থ ভৱিষ্যত গঢ়ি তোলে। লগতে শিষ্টাচাৰ, শৃংখলা আৰু স্বাস্থ্যকৰ অভ্যাসো শিশুক মাতৃয়ে প্ৰথমতে শিকায়। চতুৰ্থতে, পৰিয়ালৰ কোনো সদস্য অসুস্থ হ'লে গৃহিণীয়ে বিশেষ যত্ন লয়। সময়মতে চিকিৎসকৰ ওচৰলৈ নিয়া, ঔষধ খুওৱা, পুষ্টিকৰ খাদ্য দিয়া আৰু বিশ্ৰামৰ ব্যৱস্থা কৰা আদি কাম তেওঁ নিষ্ঠাৰে সম্পন্ন কৰে।

0: হয়, এগৰাকী গৃহিণীয়ে এটি সুস্থ আৰু সুন্দৰ পৰিয়াল গঢ় দিয়াত বিভিন্ন ভূমিকা পালন কৰে। সেয়া আছিল যোৰহাটৰ নিবাসী সন্ধ্যাৰাণী বৰা। এইবাৰ ইয়া গুৱাহাটীৰ গান্ধীবস্তিৰ নিবাসী মুনু ডেকাই আমালৈ আগবঢ়াইছে কেইটিমান ঘৰুৱা দিহা পৰামৰ্শ।
1: ৰন্ধাৰ আগতে চাউল আধা ঘণ্টামান সময় তিয়াই থ'ব লাগে, তেতিয়া ভাতকেইটা এটা এটা হয় আৰু ফুলি উঠে। গাখীৰ গৰম কৰাৰ আগতে পাত্ৰটোত অলপ পানী ঢালি দিব লাগে যাতে গাখীৰ তলত লাগি জ্বলি নাযায়। কটা পিঁয়াজ কেতিয়াও বেছি দেৰিলৈ থৈ দিব নালাগে। কণী সিজাবৰ সময়ত পানীত অলপ নিমখ দিলে সিজোৱা কণীৰ বাকলিবোৰ এৰুৱাবলৈ সহজ হয়। সিজোৱা কণী পুনৰ গৰম কেতিয়াও কৰিব নালাগে। পিঁয়াজৰ বাকলিবোৰ পেলাই নিদি সৰু সৰুকৈ কাটি ফুলৰ গুৰিত দিব পাৰি, তেতিয়া ফুলৰ গুৰিত হোৱা পোক পৰুৱাৰ সমস্যাবোৰ নোহোৱা হয়। ৰুটি বনাবলৈ আটাত পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰিলে ৰুটিখন কোমল হয় আৰু ফুলি উঠে। নিমখ সদায় কাঁচৰ জাৰত আৰু তাত দুটামান লং দি ৰাখিব লাগে। অতিৰিক্ত নিমখ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বেঙেনা ভজাৰ আগতে নিমখীয়া পানীত তিয়াই থলে তেলৰ প্ৰয়োজন কম হয়। মাছ ভজাৰ আগতে কেৰাহীত অলপ নিমখ দিলে মাছ কেৰাহীত লাগি নধৰে। তেলেতীয়া বাচন ধুবলৈ অলপ দিগদাৰি হয়, তেতিয়া আমি গৰম পানীত অলপ নিমখ দিলে সহজে চাফা হয়। ধনিয়া পাত বা কেঁচা জলকীয়া বেছি দিনলৈ সতেজ কৰি ৰাখিবলৈ ভালদৰে ধুই টিছু পেপাৰত মেৰিয়াই থৈ ফ্ৰিজত ৰাখিলে বহু দিনলৈ সতেজ হৈ থাকে। সিজোৱা আলু ঠাণ্ডা পানীত দিলে বাকলি সহজতে এৰুৱাব পাৰি। তিতাকেৰেলা ভজাৰ আগতে যদি 30 মিনিটমান সময় অলপ নিমখ আৰু হালধি দিয়া পানীত তিয়াই থ'ব পাৰোঁ, তেতিয়া তিতা ভাৱটো অলপ কম হয়। নহৰুৰ বাকলি এৰুৱাবলৈ অলপ গৰম পানীত নহৰুখিনি তিয়াই থ'লে সহজতে নহৰুৰ বাকলিখিনি এৰুৱাব পাৰি। কেৰাহীত জ্বলাদাগ থাকিলে বেকিং চ'ডা বা ভিনেগাৰ দি কিছু সময় তিয়াই থৈ পাছত ভালদৰে ধুলে দাগ নাইকিয়া হৈ যায়। চাহ বনাওঁতে সদায় পানী উতলাৰ পিছতহে চাহপাত দিব লাগে, তেতিয়া চাহৰ সোৱাদটো আৰু বেছিকৈ বাঢ়ি যায়। আলু আৰু পিঁয়াজ কেতিয়াও একেলগে থ'ব নালাগে। পিঁয়াজৰ পৰা নিৰ্গত হোৱা গেছৰ বাবে আলু সোনকালে বেয়া হয় আৰু গাজ ওলাবলৈ ধৰে। খোৱা খাদ্য বাৰে বাৰে গৰম কৰিব নালাগে। বাৰে বাৰে গৰম কৰিলে খাদ্যত থকা পুষ্টিকতা নোহোৱা হৈ যায়। যেতিয়া পনীৰ বনাবৰ বাবে গাখীৰ গৰম কৰোঁ, সদায় কম জুইত গাখীৰ গৰম কৰিব লাগে, তেতিয়া পনীৰ খাবলৈ সোৱাদ হয়। আদা আৰু নহৰু

0: নহৰুৰ পেষ্ট বেছিদিন ভালদৰে ৰাখিবৰ বাবে আদা নহৰুৰ পেষ্টত এচামুচ নিমখ আৰু অলপ মিঠাতেল দি ভালদৰে মিক্স কৰি কাঁচৰ বটল এটাত ভৰাই ফ্ৰিজত থলে বহুদিনলৈ ভালে থাকে। মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে গৰম ভাতৰ লগত নেমুৰ ৰস মিলাই শুকানে খালে অতি সহজে মাছৰ কাঁইট আঁতৰি যাব। সেউজীয়া বা অংকুৰিত আলু কেতিয়াও খাব নালাগে। বহু সময় বাহিৰত থকা ভাত কেতিয়াও খাব নালাগে। কাটি থোৱা ফলবোৰ বেছি সময় বাহিৰত উলিয়াই ৰাখিব নালাগে। তেনেদৰে আমি কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে, যেনে খাৰ হোৱাৰ পিছত টেঙা কেতিয়াও খাব নালাগে, মাছ খোৱাৰ পিছত দৈ খাব নালাগে, আৰু ঠিক তেনেদৰে দৈ খোৱাৰ পিছত তিয়ঁহ খাব নালাগে, কণী খোৱাৰ পিছত কল খাব নালাগে, মধুৰিয়াম খোৱাৰ পিছত পানী কেতিয়াও খাব নালাগে।
1: সেয়া আছিল গুৱাহাটীৰ গান্ধীবস্তিৰ নিবাসী মুনু ডেকা।

0: এবাৰ শুনোচোন আহক ৰন্ধন বিশেষজ্ঞ নিবেদিতা শইকীয়া নেওগে আমালৈ আগবঢ়োৱা কেইটিমান ঘৰুৱা দিহা।
1: আমি প্ৰত্যেকগৰাকী গৃহিণীয়ে নিজৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবলৈ বিভিন্ন সৰু সুৰা কথা কিছুমান জনা দৰকাৰ, নহয়নে? প্ৰথমতে মই ক'বলৈ লৈছো, যদি আপোনালোকৰ চাউল বা দাইলত বহুত দিন টেমাত বন্ধ হৈ থাকিলে ক'লা ক'লা পোক বা যিকোনো পোকে যদি হয়, তেতিয়াহ'লে সেইখিনিত আপোনালোকে অলপমান লং তাৰ ভিতৰত ভৰাই থ'ব, আৰু তাৰোপৰিও তাৰ ওপৰত যদি আপোনালোকে পুৰত নিমপাত কিছুমান যদি ওপৰত ছটিয়াই থয়, নিজে নিজে সেই পোকবিলাক সেই চাউল দাইল আদিৰ সমূহৰ পৰা নোহোৱা হয়। ঠিক তেনেকৈ যদি কেতিয়াবা ধৰি লওক আপোনালোকে পায়স বনাই আছে, পায়স বনাই থাকোঁতে হঠাতে কেতিয়াবা ফাটি যোৱা দেখা যায়, নহয়নে? যদি কিবা কাৰণত ফাটি যায়, এতিয়াতো পায়সখিনি পেলাই দিব পৰা নহয়, সেইকাৰণে সেই গোটেইখিনি আপোনালোকে এখন চালনীত চেকি পেলাব। তাৰ অতিৰিক্ত যিখিনি গাখীৰ ফটাৰ যিখিনি পানী, সেইখিনি ওলাই যোৱাৰ পিছত অকণমান হাতেৰে হেঁচি হেঁচি সমান কৰি

0: শ্ৰোতাসকল, আমি মহিলাসকলে কেতিয়াবা কেতিয়াবা সাজ পোছাক পৰিধান কৰোঁতে অথবা সাজ পোছাক নিৰ্বাচন কৰোঁতেও কিছুমান সমস্যাৰ সন্মুখীন হওঁ। এই ক্ষেত্ৰত আমালৈ আগবঢ়াইছে গুৱাহাটীৰ কামাখ্যাৰ নিবাসী ফেশ্বন ডিজাইনাৰ অংকিতা পাঠকে কেইটিমান দিহা পৰামৰ্শ। আহকচোন শুনো।
1: মই ডিজাইনাৰ অংকিতা পাঠক। আজি মই আপোনালোকলৈ লৈ আহিছো গৰমৰ দিনৰ কেইটামান ফেশ্বন টিপছ, অৰ্থাৎ অসহ্য গৰমৰ মাজতো আমি নিজকে কেনেকৈ সহজে ষ্টাইলিছ দেখুৱাব পাৰোঁ। ইয়াৰ কাৰণে কিন্তু নতুন নতুন কাপোৰ কিনাৰ প্ৰয়োজন নাই, বৰঞ্চ আমি কাপোৰ ছিলেক্ট কৰাৰ ক্ষেত্ৰতহে অকণমান চতুৰ হ'ব লাগে। সেয়ে মই আজি আপোনালোকক দিম কেইটামান গোল্ডেন টিপছ, যিয়ে এই গৰমত আপোনাক কুল, কমফৰ্টেবল আৰু এট্ৰেক্টিভ কৰি ৰখাত সহায় কৰিব। প্ৰথম টিপছ, গৰমৰ দিনত চিল্ক বা চিন্থেটিক কাপোৰ অলপ বিদায় দিয়ক। ইয়াৰ পৰিৱৰ্তে বতাহ চলাচল কৰিব পৰা প্ৰাকৃতিক কাপোৰ যেনে কটন, লিনেন আৰু পাতল খাদী কাপোৰ ব্যৱহাৰ কৰক। এইবোৰে ছালখনক উশাহ ল'বলৈ দিয়ে আৰু শৰীৰটো স্বাভাৱিকভাৱেই ঠাণ্ডা কৰি ৰাখে। আপুনি যদি পৰম্পৰাগত সাজ পোছাক পিন্ধি ভাল পায় তেন্তে পাতল তাঁতৰ কাপোৰ বাছি লওক, ই গৰম খেদিবলৈ এক চিৰসেউজ উপায়। দ্বিতীয় টিপছ, বেছি টান বা শৰীৰত লাগি ধৰা কাপোৰে তাপ ধৰি ৰাখে, গতিকে তাৰ সলনি আৰামদায়ক আৰু বতাহ চলাচল কৰিব পৰা ঢিলা কাপোৰ পিন্ধক। মনত ৰাখিব, ঢিলা কাপোৰ মানে অপৰিপাটি নহয়, ই আপোনাক এক সুকীয়া মাৰ্গ।

0: ডিজিটাল উক্তি। তৃতীয় টিপস, গাঢ় ৰঙে তাত বেছিকৈ শোষণ কৰে, গতিকে গৰমৰ দিনকেইটাত গাঢ় ৰঙৰ পৰা অলপ দূৰত থাকক। এই ঋতুত লাইট পেষ্টেল কালাৰ, বগা আৰু আৰ্ট নিউট্ৰেল কালাৰ খুব ধুনীয়া দেখায়। যদি আপুনি ৰঙীন কাপোৰ পিন্ধি ভাল পায় তেন্তে গাঢ় ৰঙৰ সলনি পাতল ৰঙৰ ব্যৱহাৰ কৰক, আৰু তাৰ ওপৰত যদি ফ্লোৰেল মটিভ থাকে তেতিয়া বহুত ধুনীয়া লাগে। আৰু শেষত ইয়াকে ক'ম যে এই গৰমত ষ্টাইল কৰা মানে নিজক বান্ধি ৰখা নহয়, বৰঞ্চ আৰামদায়ক অনুভৱ কৰাটোহে। উশাহ ল'ব পৰা কাপোৰ বাছি লওক, আৰামদায়ক ডিজাইন পিন্ধক আৰু ৰংবোৰ পাতল ৰাখক, কাৰণ যেতিয়া আপুনি ভিতৰৰ পৰা আৰাম অনুভৱ কৰিব তেতিয়াহে আপোনাৰ আচল সৌন্দৰ্য ফুটি উঠিব। আৰু একেবাৰে শেষত এটা এডিচনেল টিপছ দি দিওঁ, সেইটো হৈছে আপোনাৰ ওঠত সদায় এটা আত্মবিশ্বাসী হাঁহি ৰাখিব, কাৰণ ফেশ্বনৰ ক্ষেত্ৰত হাঁহিতকৈ ডাঙৰ অলংকাৰ একো হ'ব নোৱাৰে। ধন্যবাদ।
1: সেয়া আছিল ফেশ্বন ডিজাইনাৰ অংকিতা পাঠক, এবাৰ এয়া অভিনেত্ৰী সুশীলা দত্ত।
2: এতিয়া গৰমৰ দিন নহয় জানো, গৰম ভালকৈ পৰা নাই যদিও বহাগ জেঠৰ পৰাই গৰম আৰম্ভ হয়, বৰষুণো পৰি আছে অৱশ্যে। এই গৰমত আমাৰ শৰীৰত নানান ৰোগ হয়, ভাত খাবলৈ মন নাযায়, অৰুচি আভোক আভোক হয় আৰু পেটৰো বহুত অসুখ অশান্তি হয়। গতিকে ভাতকেইটানো কেনেকৈ ভালকৈ খাব পাৰি, মুখত ৰুচি আনিব পাৰি, তাৰে এটা ৰন্ধন প্ৰণালী দিওঁ, শুনকচোন। আলু কেইটামান সিজাই ল'ব, সিজাই লৈ তাক পিটিকি ল'ব, আৰু যদি আলু নাখায়, আজিকালি ডায়েবেটিছ থাকে বহুত মানুহৰে, আলু নাখায় তেতিয়াহ'লে পিঠাগুড়ি কেইটামানো দিব পাৰে উতল আহিলে। তাৰপিছত সৰু মাছ বা ডাঙৰ মাছৰ লগত কথা নাই, মাছ নহ'লেও আপোনালোকে খাব পাৰে। আলুখিনি পিটিকি মিঠিগুটি আৰু কেঁচা জলকীয়া দি আপুনি ভাজি ল'ব, তাৰপিছত নিমখ হালধি দি, বাৰীততো সকলোৱে টেঙেচি টেঙা থাকেই, টেঙেচি টেঙা নাথাকিলে মধু সুলেঙো আনিব পাৰে, নেমুও চেপি দিব পাৰে, গতিকে নেমু চেপি দিলেও দিব, যি দিয়ে আপোনালোকে। তেতিয়া দিলে দিয়াৰ পিছত পানী দিওঁ, পানী দি যেতিয়া উতল আহিলে তেতিয়া মাছখিনি দি তাত আৰু উতলিবলৈ দিয়ক। নমাবৰ সময়ত নৰসিংহ পাত কেইটামান দি দিয়কচোন, খাবলৈও সোৱাদ হ'ব, ৰুচিকৰ হ'ব আৰু শৰীৰটো সুস্থ হৈ থাকিব। তাৰপৰা যিটো গোন্ধ ওলাব সেই গোন্ধতে আপোনাৰ ভাতকেইটা খাওঁ খাওঁ লাগিব, গতিকে আপোনালোকে এনেকৈ ৰান্ধি খাবচোন, ভাল লাগিব। আৰু এটা ঘৰুৱা দিহা শুনকচোন, আপোনালোকে বাৰু কেতিয়াবা কচু কাটোতে, কাচকল কাটোতে, তামোল কাটোতে হাতত চেক লাগেনে? কেঁচাখিনি কেনেকৈ গুচাব বাৰু? নেমু টেঙা দি গুচাব, যদি নেমু টেঙা নাই তেতিয়া কি কৰিব? তেতিয়া টেঙেচি টেঙা দিওঁ, হাতখন ঘঁহিলে টেঙা দাগখিনি যায়, নহ'লে চোকা টেঙা যদি থাকে চোকা টেঙাৰ দিনত, মুঠতে টেঙা বস্তু কিবা এটা সানি হাতৰ চেকখিনিও গুচাব পাৰি।
1: শ্ৰোতাসকল, প্ৰত্যেক গৃহিণীয়ে নিজৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য ভালে ৰাখিবলৈ বিভিন্ন ধৰণৰ পুষ্টিকৰ আহাৰ বা স্বাস্থ্যসন্মত আহাৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে। তেনেধৰণৰ কিছুমান খাদ্যৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে আজি আমাক ক'বলৈ লৈছে কৰবীনাথে, আহকচোন শুনো।
3: মই আজি কেইটামান ঔষধি গুণ সম্পন্ন চাটনিৰ বিষয়ে ক'ম, যিবোৰ চাটনি খালে আমি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ। শুকান মাছৰ চাটনি, শুকান মাছ 250 গ্ৰাম, পিঁয়াজ 2 বা 3টা ডাঙৰ চাই, কেঁচা জলকীয়া 3টা মান, নিমখ নিজৰ আন্দাজ মতে, নহৰু 5 ফুটমান। প্ৰণালীত মাছখিনি চফা কৰি গৰম পানীৰে ভালদৰে ধুই ল'ব। এতিয়া মাছখিনি পটাত বটি এটা পেষ্ট বনাই ল'ব, নহৰু কেইফুটামানো মাছৰ লগতে বটি ল'ব, পিঁয়াজখিনি পটাত মিহিকৈ বটি ল'ব। এতিয়া কেৰাহীত গৰম তেল দি গৰম হ'বলৈ দিব, তেল গৰম হ'লে তাত জিৰা ফুৰণ দিব, জিৰাখিনি অলপ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি তাতে দি দিব, পিঁয়াজখিনি বাদামী ৰঙৰ হ'লে কেঁচা জলকীয়া কেইটামান দি তাৰপিছত মাছৰ পেষ্টখিনি দি দিব, নিমখ আৰু জলকীয়া হালধি দি

জুইত ভাজিব। প্ৰয়োজন হলে পানীও অলপ দিব পাৰে। তাৰ পিছত গোটেই মিশ্ৰণটো পৰা যেতিয়া তেল ওলাবলৈ ধৰিব তেতিয়া নমাই থব। ভাত বা ৰুটিৰ লগত এই চাটনি পৰিৱেশন কৰিব পাৰিব। শুকান মাছৰ চাটনি মেলেৰিয়া ৰোগৰ কাৰণে ভাল। দ্বিতীয়টো হৈছে তিলৰ চাটনি। উপকৰণ: ভুৱা তিল 100 গ্ৰাম, জলকীয়া 1 বা 2টা, নহৰু 3 বা 4 ফুট। প্ৰণালী: তিলখিনি এখন শুকান কেৰাহীত ভাজি ল'ব। তিলখিনি ফুটাৰ লগে লগে নমাই থব। ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত পটাত তিলখিনি আৰু নহৰু জলকীয়া মিহিকৈ পতিব। এই চাটনি আপোনালোকে ভাত বা ৰুটিৰ লগত খাব পাৰিব। উপকাৰিতা: চকু আৰু চুলিৰ কাৰণে এই চাটনি বহুত উপকাৰী। নৰসিংহ পাতৰ চাটনি। উপকৰণ: নৰসিংহ পাত কোমল চাই 1 কাপ ল'ব, জলকীয়া 1 বা 2টা, নহৰু 3 বা 4 ফুট, পিঁয়াজ সৰু চাই 1টা। প্ৰণালী: নৰসিংহ পাত কেইটামান ধুই ল'ব, নহৰু পিঁয়াজৰ বাকচকলি গুচাই ল'ব। কেৰাহী তেল গৰম হ'বলৈ দিব। নহৰু পিঁয়াজ আৰু কেঁচা জলকীয়া দি আধা ভজা হ'লে তাৰ পিছত নৰসিংহৰ পাতখিনি দি ভাজিব। পাতখিনি লেৰেলা পৰা দেখিলে নমাই থৈ নিমখ আৰু অলপ ভজা তিল দি একেলগে পতিব। এই চাটনি আপুনি ভাত বা ৰুটিৰ লগত খাব পাৰে। উপকাৰিতা: পেটৰ ৰোগৰ কাৰণে এই চাটনি বৰ উপকাৰী। পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে। 4 নম্বৰটো হ'ল মচন্দৰী চাটনি। উপকৰণ: মচন্দৰী পাত 1 কাপ, নহৰু 2 বা 3 ফুট, নিমখ আন্দাজ মতে। প্ৰণালী: প্ৰথমতে মচন্দৰী পাতখিনি ধুই ল'ব, তাৰপিছত সোৱাদ মতে নিমখ আৰু নহৰু আৰু কেঁচা নহৰু দি ভালকৈ পাতাত বটিব। এই চাটনি আপোনালোকে ভাতৰ লগত খাব পাৰিব। উপকাৰিতা: পেট চলা বা পানী পায়খানা হৈ থাকিলে এই চাটনি খাব পাৰে। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব। ধন্যবাদ।

0: সেয়া আছিল কৰবী নাথ। এইবাৰ এয়া আন এগৰাকী ৰন্ধন বিশেষজ্ঞ কলকাতা নিবাসী শিমু দত্ত।
1: মই ৰুটিৰ কথা কম, ৰুটি বা চাপাতি বহুতেই লৈ যায় টিফিন বক্স কৰি যাত্ৰাত গ'লে, কিন্তু বহুত সময় দেখা যায় ৰুটিখন অলপমান পাছত টান হৈ গৈছে। সেইটো যে ৰুটি কোমল কেনেকে ৰখা যায়, ৰুটি কোমল কৰি ৰখাৰ পদ্ধতিটো হৈছে আমি যেনেকে আটাটো আমি মাৰো, আটা মাৰিলে আমি আটাৰ লগত নিমখ দি পানী দি মাৰো, মাৰি দি ৰুটিখন কৰা হয়। তাৰ সলনি মই ৰুটিৰ লগত নিমখৰ লগত পানীৰ সলনি গাখীৰ দি কৰিব খুজিছো। সেইটো কৰিলে যেতিয়া পানীৰ সলনি গাখীৰ দি আটাটো মাৰা হয়, সেই ৰুটি কোনোদিনা বেয়া নহয়, কোমল হয়, ধুনীয়া হয়। তাৰপিছত মই নেক্সট প্ৰস্তুত কৰিব গৈছো আলু জিৰাৰ এখন চব্জি। আলুখিনি প্ৰথমে দুই চাৰিটা আলু যদি বইল কৰি থোৱা হয় এডভান্সত, কৰি আলুখিনি ভালকৈ কুটি থোৱা হয়, তাৰপিছত বাকী প্ৰণালীৰ বস্তুখিনি যোগাৰ লাগিব। তাতে হৈছে মিঠাতেল লাগিব 2 টেবুল স্পুন, জিৰা 1/2 টেবুল স্পুন, 1-2 চিকুট হিং, আলু সৰু সৰুকৈ কুটা টমেট' আৰু কেঁচা জলকীয়া দি, আৰু হালধি, জলকীয়া গুড়ি আৰু গৰম মছলা আৰু অকণমান নেমু ৰস, এইখিনি আমাৰ ইনগ্ৰিডিয়েণ্টছ লাগিব। তাৰপাছত মই কৈ আছোঁ এতিয়া নিয়মটো কেনেকৈ কৰিব লাগিব। আপোনালোকে তেলত 2 টেবুল স্পুন তেল গৰম হ'ল যেতিয়া, তাতে অকণমান জিৰা এৰি দিলে আৰু হিং এৰি দিলে, তাৰপাছত আলু বইল আলুখিনি দিলে আৰু লগতে টমেট'খিনি কাটা টমেট'খিনি এৰি দিলে, কেঁচা জলকীয়া এৰি দিলে, এৰাৰ পিছত হালধি, নিমখ আৰু অকণমান জলকীয়া গুড়ি 1/2 টেবুল স্পুনমান দি ভালকৈ সেইখিনি লৰালে, অকণমান পানী দিলে, পানী দিয়াৰ পিছত ভালকৈ লৰাই চৰাই ধুনীয়াকৈ ঢাকি দিলে। যেতিয়া দেখিলে যে বস্তুটোৰ ধুনীয়া এটা গন্ধ আহিছে প্লাছ ভালকৈ সিজি গৈছে, তেতিয়া অলপমান গৰম মছলা পাউডাৰ দিলে, ধনিয়া পাত যদি ঘৰত থাকে অপশ্যনেল, নাথাকিলেও কোনো কথা নাই, তাৰপিছত অকণমান নেমুৰ ৰস ওপৰত দি দিলে।

দি দিয়াৰ পিছত সেইখিনি ভালকৈ লৰাই চৰাই আপোনালোকে গেছটো বন্ধ কৰি ঠাণ্ডা হ'লে পেক কৰি দিলে এইটো এটা ধুনীয়া খাদ্য হ'ল। এইটো ৰুটিৰ লগত আলু চব্জিখন খোৱা।

ইমানপুৰে শ্ৰোতাসকলে, বিভিন্ন ঠাইৰ কেইগৰাকীমান গৃহিণীয়ে আমালৈ আগবঢ়োৱা ঘৰুৱা দিহা পৰামৰ্শ শুনিলে। আশা কৰিছো শ্ৰোতাসকলে আজিৰ অনুষ্ঠান শুনি নিশ্চয় উপকৃত হ'ব। অনুষ্ঠানটিৰ পৰিকল্পনা আছিল পৰিণীতা শইকীয়াৰ, আৰু ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিছে শিল্পীৰ কণ্ঠত এইবাৰ শুনক সূৰ্যকুমাৰ ৰাজা ৰচিত এটি গীত

আধুনিকীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে পম্পী বৰাৰ কণ্ঠত ক্ৰমে অপূৰ্ব বেজবৰুৱা আৰু সূৰ্যকুমাৰ ৰাজা ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাপন চন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ গ্ৰন্থৰ ওজাপালি।

0: বললে হেৰা কাষাই গমাৰক কৈছি আহি কৈছি অপা তোকে বিচাৰি বিচাৰি মই গোটেই একেবাৰে চম্পক নগৰ খন ঘূৰি ফুৰিছো।
1: এতিয়া সোণালী সুযোগ মই তোক ইয়াত পালো,
0: হা শুনিছো,
1: মই বিয়াৰ কথা কওঁ কাণ পাতি শুন,
0: হা তই শুনিছো,
1: এতিয়া সোণালী সুযোগ মই তোক ইয়াত পালো,
0: হা শুনিছো,
1: মই বিয়াৰ কথা কওঁ কাণ পাতি শুন,
0: হা তই যি মই চান্দুৰ লগত উঠোতে বহোতে খাওঁতে শুনতে সদায় বাদ
1: মিস্ত্ৰী এটা হৈ চান্দুৰ ঘৰ বান্ধিছ,
0: মই মোৰ জন্ম কৰ্মৰ কথা কওঁ শুনচোন,
1: আৰু মই

0: গতিকে আৰু কওঁ
1: আৰু বাদ এই ধনন্তৰি উজাই বাৰে বাৰে
0: বাদ কৰে চান্দুল দেখিলে যাওঁ ঐ মই মাৰে মই যাওঁ
1: আৰু অৱশেষত কি কৰিলো জানা
0: এই ধনন্তৰিৰ প্ৰাণটো মই ল'ব ধনন্তৰিৰ প্ৰাণটো ল'ব
1: আৰু চান্দু যিখিনি মহা জ্ঞান আছিল
0: সেইখিনি কি উচি কব পাৰা
1: মই হৰি আনিছো
0: হৰণ কৰি আনিছো বৰ্তমান সি সুধা উদমিতা উদম
1: আৰু একমাত্ৰ লখিন্দৰ আছে
0: ইয়াৰ লগত মই বাক্যবে চাইছিলো তই মাছ ভাত ঢেঙাত দিলি আহি
1: তই
0: গতিকে এতিয়া চান্দু ৰখাই আনিলো বাবা তোৰ লগত মই লাগিলো সেয়াহে যদি মোৰ ভয় আছে তোৰ
1: ভগৱতীক
0: হা কি বুলি

0: দুখন জোৰ কৰি কৈছি বোলা আই
1: আ মই এটা হাঁঠুৰি মূলক লৈ চোৰা ছোৱালী বঢ়াই আছো
0: আ মই দেছ নাজানিয়ে এইটো দুখ কৰা বুলি ভাল
1: মই টকা পাম যেতিয়া মই ভক্তৰ বান্ধৱী সত্য কথা
0: আৰু মই সদায় হাঁঠুৰি মূৰতে কি চলি মই পোহপালন দি আছো
1: গতিকে যদি এতিয়া আপোনাৰ কিবা দুখ লাগিল আপুনি কি কবলৈ বুজাই দিয়ক
0: হা
1: মই কামটো কৰিম
0: তেতিয়া কোনোবা এতিয়া কৈছি বোলা হপা মই এটা লোকৰ মাল এটা গঢ়ি দিছ মই ইয়াতে খুন্ধ ঘুন্ধ বুলি মই ক'ব নোৱাৰো
1: হা গতিকে তোৰ মনটোৰ যিটো আহে সেইটোকে কয়
0: এই বুলি যেতিয়া কথা

শ্ৰোতাসকলে ইমানপৰে পাপন চন্দ্ৰ নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পংকজ শৰ্মাই বজোৱা সন্তুৰত লঘু সংগীতৰ সুৰ।

0: শ্ৰোতাসকলে ইমান পৰে পংকজ শৰ্মাই বজোৱা সন্তুৰত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ খাদ্য আৰু কৃষি সংস্থাৰ পৰা এগ্ৰিকলা পদক সন্মান লাভ কৰাৰ বাবে তেওঁলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই সন্মানে খাদ্য সুৰক্ষা, বহনক্ষম কৃষিৰ বিকাশ আৰু গ্ৰাম্য উন্নয়নৰ দিশত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক স্বীকৃতি দিছে। তেওঁ লগতে কয় যে কৃষক সবলীকৰণ আৰু কৃষি আন্তঃগাঁথনি আধুনিকীকৰণৰ পৰা আৰম্ভ কৰি দৰিদ্ৰসকলৰ কল্যাণ নিশ্চিত কৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষিজাত পৰিৱৰ্তনে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ ইটালী ভ্ৰমণকালত ৰোমত থকা খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয়ত কালি তেওঁ সন্মানীয় এগ্ৰিকলা পদকেৰে সন্মানিত কৰা হয়। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশৰ লক্ষ লক্ষ কৃষক, পশুপালক, মীনপালক, কৃষি বিজ্ঞানী আৰু কৰ্মীসকলৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হৈছে। বন্দে মাতৰম, ৰাষ্ট্ৰীয় সংগীত আৰু অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। ইয়াৰ পাছতে অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসন গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেদী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰ্বু সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। ৰঞ্জিত কুমাৰ দাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 176 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4 দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়া পৰিক্ৰমা মন্ত্ৰী কুহন উ ইউলে আজি যুটীয়াভাৱে ছিউলৰ ইমজিঙাং পাৰ্কত ভাৰতীয় যুদ্ধ স্মাৰক উদ্বোধন কৰে। কোৰিয়ান যুদ্ধৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে এই স্মাৰকটো যুদ্ধৰ সময়ত ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনী 60 পেৰাফিল এম্বুলেন্সৰ দ্বাৰা প্ৰদান কৰা সাহস, ত্যাগ আৰু মানৱীয় সেৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান উপদ্বীপত শান্তি আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ স্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰৰ অংশীদাৰী ইতিহাস আৰু ত্যাগে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰি আহিছে। শ্ৰীসিঙে লগতে কয় যে ভাৰতীয় সেনাৰ ভূমিকাক স্মৰণ কৰাটোৱে জনসাধাৰণৰ মাজত বুজাবুজি শক্তিশালী কৰাত সহায় কৰে আৰু দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কৰ প্ৰতি নতুন দৃষ্টি আকৰ্ষণ কৰে। দক্ষিণ কোৰিয়াৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান যুদ্ধৰ সময়ত ভাৰতে প্ৰদৰ্শন কৰা ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত ভাৰতে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ পৰীক্ষণ

0: আৰু আগতীয়া ৰোগ নিৰূপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনৰ 79 সংখ্যক অধিৱেশনত হাওফাৰ স্বাস্থ্য পৰীক্ষা সন্দৰ্ভত মন্ত্ৰী পৰ্যায়ৰ দৃষ্টিকোণ শীৰ্ষক অনুষ্ঠানত ভাষণ দি শ্ৰীনাড্ডাই এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতত ঘৰে ঘৰে গৈ মোবাইল স্ক্ৰীনিং দল, সমুদায় অভিযান আদি কাৰ্যসূচীৰ জৰিয়তে সক্ৰিয় যক্ষ্মা ৰোগীসকলক চিনাক্ত কৰা হয়। দেশত যক্ষ্মা ৰোগ চিনাক্তকৰণ আৰু অন্যান্য হাওঁফাওঁৰ ৰোগ ধৰা পেলোৱাৰ বাবে আধুনিক ব্যৱস্থা বিকশাই তোলা হৈছে বুলি শ্ৰীনাড্ডাই জানিবলৈ দিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ৰ নেতৃত্বাধীন চৰকাৰে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰে। নতুন মন্ত্ৰীসভাত কংগ্ৰেছৰ দুগৰাকী সদস্যকে ধৰি 23 নতুন সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে। তামিলনাডুৰ মন্ত্ৰীসভাত ভাৰতীয় জাতীয় কংগ্ৰেছে 1967 পৰা প্ৰতিনিধিত্ব কৰি আহিছে। নতুন মন্ত্ৰীসভাত 4 মহিলা মন্ত্ৰীও আছে। আজি পুৱা লোকভৱনত ৰাজ্যপাল বিশ্বনাথ আৰ্লেকাৰে নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত নতুন চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা দলসমূহৰ নেতাসকলো উপস্থিত থাকে। ৰাজ্যখনৰ মন্ত্ৰীসভাত বৰ্তমান মুখ্যমন্ত্ৰী শ্ৰী জোছেফ বিজয়কে ধৰি মুঠ 32 মন্ত্ৰী আছে। পশ্চিমবংগৰ দক্ষিণ 24 পৰগণা জিলাৰ ফাল্টা বিধানসভা সমষ্টিত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা 7 পৰা অনুষ্ঠিত ভোটগ্ৰহণত দিনৰ 11 42.83% ভোটদান হৈছে। সন্ধিয়া 6 ভোটগ্ৰহণৰ অন্ত পৰিব। উল্লেখযোগ্য যে যোৱা 29 এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত সমষ্টিটোত ভোটদাতাক ভয় খুওৱা, ভোট কেন্দ্ৰৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ উপস্থিতি আৰু ভোটিং মেচিনত সম্ভাৱ্য খেলি মেলিকে ধৰি বিভিন্ন অনিয়মৰ ভালেমান তথ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ফাল্টা বিধানসভা সমষ্টিত সম্পূৰ্ণৰূপে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সমষ্টিটোত 2 নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি মুঠ 6 প্ৰাৰ্থী আছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰ পৰা 3 উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায় কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মণ্টেনেগ্ৰোৰ জনসাধাৰণ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এৰভিন ইব্ৰাহিম ভিকক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন ৰাষ্ট্ৰই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটাছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। গুজৰাট টাইটাছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজি খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4th স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইটালীৰ খাদ্য আৰু কৃষি সংস্থাৰ এক বিকলা পদক সন্মান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ষোড়শ সংবিধান সভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ এখন খেলত গুজৰাট টাইটান্ছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে যতীন্দ্ৰনাথ শৰ্মাৰ কণ্ঠৰ 2 ভজন।

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে ভজন শুনিছে যতীন্দ্রনাথ শর্মার কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অধ্যক্ষৰ আসন গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত ল'বলৈ অনুমতি দিয়া হয়। শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ শপত গ্ৰহণ কৰে।
2: মই শ্ৰী ৰঞ্জিত কুমাৰ দাস, অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা, ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
1: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে। উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 176(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত আজি বনকৰ্মীয়ে এজন চোৰাং চিকাৰীক আটক কৰে। চোৰাং চিকাৰীজন ব্ৰহ্মপুৰ গাঁও নিবাসী খেতুৰ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। বনকৰ্মীয়ে অভিযানৰ সময়ত চোৰাং চিকাৰীজনৰ পৰা দুটা হাতেৰে নিৰ্মিত বন্দুক উদ্ধাৰ কৰে। বাক্সা জিলাৰ পশ্চিম অঞ্চলীৰ মৰাপতাত আজি আৰক্ষীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো অঞ্চলীৰ অজিত দাস নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা লোকজনৰ মৃতদেহ আজি পুৱা

0: ৰাপতাত মেটেকা উঠোৱাৰ সময়ত ৰাইজে প্ৰত্যক্ষ কৰে। পাছত শিমলা আৰু জালাহ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আম্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা চানেকীৰ পৰা দীক্ষুৰ কণ্ঠৰ দুটি গীত, দুইটি গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ।

0: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্ৰব্য সফুৰা চানেকীৰ পৰা দীক্ষুৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

stanco. E buon dì, tanto se incancre.

time.

Santang tang o tamakai

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনৰ শিশু সুৰক্ষা সমাজে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে যোগ্য শিশুসকলৰ বাবে আবেদন আৰু মনোনয়নৰ আহান জনাইছে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। ঝাৰখণ্ডৰ ৰাঁচীত আজি ২৭গৰাকী মাওবাদী সদস্যই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। কোকৰাঝাৰ জিলাৰ ৰাইমনা আশ ৰাষ্ট্ৰীয় উদ্যানত আজি বনকৰ্মীয়ে এজন চোৰাং চিকাৰীক আটক কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি ৫:১৫

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া।

0: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছা অনুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ হৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ ২২তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ ১৭৬ অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। ২৫ মেত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। ৪দিনীয়া এই অধিৱেশনৰ ২৬ মেত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামাটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ ১৭৬ সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। পণ্ডিতগৰাকীলৈ সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত বক্তাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ

0: বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই কৰ্মশালা সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকৈ তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ, য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে বিটেক কৰি পিনে ওলাই আহিব পাৰিব, আৰু লগতে বহু ধৰণৰ কোৰ্চ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেঞ্চ আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ।
0: নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচক্ৰৰ হাতীমূৰাত সৃষ্টি কৰা খহনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিৰোধমূলক কাম কাজৰ তদাৰক কৰে। তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা আয়ুক্তগৰাকীৰ এই পৰ্যবেক্ষণ কালত সমজিলা আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, কলিয়াবৰৰ ৰাজচক্ৰ বিষয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। সহকাৰী সঞ্চালক হিচাপে কাৰ্যভাৰ চলাই অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে এজন লোকৰ পৰা নগদ ধনৰ উৎকোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা সুযোগৰ অপেক্ষাত থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে তেওঁক হাতেলতে ধৰা পেলায়। উল্লেখযোগ্য যে অভিযুক্ত দাসে ভূমি বিক্ৰীৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা 1 লাখ টকাৰ দাবী কৰিছিল। চৰকাৰী কামৰ বাবে এনেদৰে ধন দাবী কৰাক লৈ ভুক্তভোগী লোকজনে সমগ্ৰ বিষয়টো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ক অৱগত কৰাৰ পাছতে বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছৰ সভাপতি কুঁৱৰ মদাও ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত শিক্ষাৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহান জনায়। তেওঁলোকে লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24গৰাকী বিধায়ককে ধৰি 126গৰাকী নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ জয়ন্তী উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত। নমস্কাৰ।

শৰ্মাই প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612661876, 03612662325। আজি সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত গোলক চন্দ্ৰ বৰাৰ কথিকা ভূগোল বিষয়ত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ গুৰুত্ব, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত চাহৰ ৰাসায়নিক গুণাগুণ এই সম্পৰ্কে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ প্ৰদীপ বৰুৱা আৰু দীপাঞ্জল ডেকাই। অনুষ্ঠানটি আগধৰিব কৃতাঞ্জলি বৰ্মনে আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটি আঁত ধৰিব সীমান্ত।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত গাহৰিৰ বিভিন্ন ৰোগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা এই বিষয়ে এটি আলোচনা আলোচনাত ভাগ ল'ব ডক্টৰ লুকুমণি বৰগোহাঁই, ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, ডক্টৰ জানমণি শ্যাম আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী। আঠ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে আৰু অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। ৬:40 আৰু ৭:05 বৃন্দগান, 7:00 নিয়োগ বাতৰি, 7:20 ডক্টৰ শিলভদ্ৰ গোস্বামীৰ এটি সংস্কৃত কথিকা সংখ্যা দৰ্শনে দায়িত্ববধ, 7:30 পুৱালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু সংগীসকলে গোৱা কাৰ্বি গীত, 7:45 পপী বৰাৰ কণ্ঠৰ আধুনিক গীত।

0: এতিয়া শুনক কাইলৈ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। পুৱা 9:25 অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসম বিধানসভাত প্ৰদান কৰা ভাষণৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। আঁত ধৰিব ইন্দ্ৰজিত দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। নিশা 8:02 ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানত জলপদুমৰ পাঞ্চৈৰ প্ৰথম খণ্ড শুনিবলৈ পাব, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ন:30 জীৱনৰ দিগবাণী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ পঞ্চম খণ্ড শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। দুপৰীয়া 12:30 আইদৈৰ বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানৰ অতিথি লেখিকা মণিকা দেৱীৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী শিক্ষকৰ অনুষ্ঠান।

0: আজিৰ অনুষ্ঠানত শুনক গোলোক চন্দ্ৰ বৰাৰ কথিকা আমাৰ জৈৱ বৈচিত্ৰ আৰু ভূগোল শিক্ষাৰ গুৰুত্ব।
1: পৃথিৱীখনত বিভিন্ন ধৰণৰ যি জীৱৰূপ দেখা যায় সেয়ে জৈৱ বৈচিত্ৰ। জীৱৰূপ বুলিলে স্পষ্টভাৱে

উদ্ভিদ প্ৰাণী আৰু সূক্ষ্মজীৱ সকলোকে বুজায়। সকলো জীৱই একোটা পৰিস্থিতিতন্ত্ৰত বাস কৰি এটাই আনটোৰ লগত অতি নিৰ্গুহ সম্পৰ্ক আৰু নিৰ্ভৰ কৰি জীয়াই থাকে। আচলতে সকলো ঠাইয়ে জৈৱ বৈচিত্ৰ্যপূৰ্ণ। এই পৃথিৱী নামৰ গ্ৰহটো য'ত মানুহৰ সৃষ্টি হ'ল সিয়েই মানুহে জনা একমাত্ৰ গ্ৰহ যি বিচিত্ৰ জীৱৰ আৱাসস্থলী। আদিতে মানুহ পৃথিৱীৰ বৃহৎ জীৱ সমষ্টিৰ উচ্চ পৰ্যায়ৰ এটা অংশ মাত্ৰ আছিল, কিন্তু কালক্ৰমত মানুহে বুদ্ধিমত্তাৰে আন সকলো জীৱৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। শেহতীয়াকৈ আমি জৈৱ বৈচিত্ৰ্যৰ কথা আলোচনা কৰিলে মানুহক বাদ দি বাকী জীৱ সমষ্টিৰ বৈচিত্ৰকেই বুজো। পৃথিৱীৰ জৈৱ বৈচিত্ৰ স্থবিৰ নহয়, একোখন ঠাইৰ জৈৱ বৈচিত্ৰ সলনি হয়। সলনি হোৱাৰ মূল কাৰণ মানুহৰ জীৱন সংগ্ৰাম, খাদ্য আৰু অৰ্থৰ চাহিদা বৃদ্ধি, জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন আৰু অৰ্থনৈতিক প্ৰগতি। জনসংখ্যা বৃদ্ধিৰ লগে লগে শস্যৰ চাহিদা বাঢ়িল, গতিকে মানুহে জংঘল কাটি কাটি শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিলে। সেয়েহে আধুনিক মানুহৰ সন্মুখত পৃথিৱীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ আৰু সুৰক্ষা দিয়াৰ এটা প্ৰত্যাহ্বান আহি পৰিছে। কিন্তু আমাৰ কোনবোৰ কামে এই বৈচিত্ৰ্যক ধ্বংস কৰিছে তাক নাজানিলে আৰু এই বৈচিত্ৰ্যৰ মূল্য নুবুজিলে আমি ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণ কৰিব নোৱাৰিম। ভূগোলৰ শিক্ষাই জৈৱ বৈচিত্ৰ্যৰ বিকাশ আৰু সংৰক্ষণৰ সকলো দিশ সামৰি লয়। সেয়ে ভূগোল শিক্ষা এই ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পৃথিৱীৰ 17খন দেশ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষ চহকী। এই দেশসমূহক মেগা জৈৱ বৈচিত্ৰ্যৰ দেশ বুলি কোৱা হয়। ভাৰতো এখন মেগা জৈৱ বৈচিত্ৰ্যৰ দেশ। ভৌগোলিক অৱস্থান ইয়াৰ মূল কাৰণ। বিশ্বৰ 36টা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ 8টা অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ইয়াৰে 4টা হটস্পট ভাৰতবৰ্ষ অন্তৰ্ভুক্ত। এইকেইটা হ'ল পশ্চিমঘাট, ইন্দো বাৰ্মা অঞ্চল, হিমালয় আৰু সুন্দাৰলেণ্ড। পৃথিৱীৰ 2.4% মাটিকালিৰে ভাৰতে পৃথিৱীৰ 8% জৈৱ বৈচিত্ৰ্য বহন কৰে। কিন্তু উদ্বেগজনক কথা হ'ল যে অৰণ্যৰ বিস্তৃতিৰ ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতি আদৰ্শমূলক নহয়। ইয়াৰ মাত্ৰ 25% ভৌগোলিক অঞ্চলহে বৰ্তমান অৰণ্য আৰু ইয়াৰো বেছিভাগেই ধ্বংসমুখী। ভাৰতৰ 4টা হটস্পটৰ ভিতৰত এটা উত্তৰ পূৰ্বাঞ্চলৰ পূব হিমালয় অঞ্চল। এই অঞ্চলে এক বৃহৎ সংখ্যক উদ্ভিদ প্ৰজাতি বহন কৰিছে। অসমৰ প্ৰাকৃতিক অঞ্চল প্ৰায় 200ৰো অধিক ঘাঁহ বনৰ প্ৰজাতি, 195বিধ অৰ্কিড, 350বিধৰো অধিক বনৌষধি গছৰে ভৰপূৰ। অসমত 42বিধ বাঁহৰ প্ৰজাতি দেখা যায়। প্ৰাণীৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো অসম চহকী। প্ৰায় 190বিধৰো অধিক স্তন্যপায়ী, প্ৰায় 960বিধ প্ৰজাতিৰ চৰাই ইয়াত দেখা যায়। অসমত 14বিধ বান্দৰৰ প্ৰজাতি আছে, যিটো পৃথিৱীৰ এক ষষ্ঠাংশ। এশিঙীয়া গঁড়ৰ কাৰণে অসম পৃথিৱী বিখ্যাত। পৃথিৱীৰ এইবিধ বিপদাপন্ন প্ৰাণীৰ প্ৰায় 80% অসমতেই আছে। মাছৰ বৈচিত্ৰ্যত অসম চহকী। ইয়াত মাছৰ 185 প্ৰজাতি এতিয়ালৈকে চিহ্নিত হৈছে। ভাৰতত পোৱা বখিলাৰ মুঠ প্ৰজাতিৰ আধা অসমতেই পোৱা যায়। কিন্তু আটাইবোৰ প্ৰজাতিয়েই বৰ্তমান অতি সংকটজনক পৰিস্থিতিত বাস কৰিছে মানুহৰ হিংসা আৰু লোভৰ কাৰণে। এতিয়া আহোঁ, জৈৱ বৈচিত্ৰ্যই আমাক কি ধৰণেৰে সহায় কৰে, কি ধৰণে মানুহক জীয়াই থকাত প্ৰেৰণা আগবঢ়ায়। আমাৰ দৈনন্দিন প্ৰয়োজনীয় মাটি, পানী, খাদ্য, বায়ু, ইন্ধন, ঔষধ, বাঁহ, কাঠ, ঘাঁহ আদি সকলো প্ৰকৃতিৰ পৰাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি পাওঁ। গছে আমাক কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন দিয়াই নহয়, ই বায়ুমণ্ডলৰ বিভিন্ন প্ৰদূষক শোষণ কৰি আমাক পৰিষ্কাৰ বায়ু প্ৰদান কৰে।
পরিস্থিতিতন্ত্রয় স্বতঃস্ফূর্তভাবে

বান আৰু খৰাং নিয়ন্ত্ৰণ, মাটিৰ গঠন, পানী আৰু বায়ুৰ পৰিশোধন কৰে। ইয়াৰ বিনিময়ত প্ৰকৃতিক আমি একো দিব নালাগে। আমি মাটি কৰ্ষণ কৰিব পাৰোঁ, শস্য ৰোপণ কৰিব পাৰোঁ, জলসিঞ্চন কৰিব পাৰোঁ, সাৰ প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু কেৱল এয়া কৰিয়েই আমি পৰম ইপ্সিত ফল মূল বীজ এইবিলাক পাব নোৱাৰোঁ, যদিহে ফুলৰ পৰাগযোগ নঘটে। এই কাম প্ৰকৃতিৰ কীট পতংগই কৰে। সেয়ে আমি শস্যৰ পৰা যি পাওঁ সেয়া কীট পতংগৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল। সৰ্বোপৰি জৈৱ বৈচিত্ৰ আমাৰ অস্তিত্ব ৰক্ষাৰ বাবেই গুৰুত্বপূৰ্ণ। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে উন্নয়নশীল দেশবোৰ প্ৰায় 80% মানুহেই তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধি গছৰ ওপৰত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে। আন্তৰ্জাতিকভাৱে এতিয়াও 30% মানুহে বনৌষধিৰ ওপৰত বিশ্বাস কৰে। কৃষি আৰু প্ৰাণী চিকিৎসা বিজ্ঞানত যিবোৰ উন্নত জাতৰ জীৱ সৃষ্টি কৰা হয় তাৰ কৰ্মভূমি হ'ল প্ৰাচুৰ্যপূৰ্ণ থলুৱা প্ৰজাতিসমূহ। ভাৰতবৰ্ষ তথা অসম থলুৱা প্ৰজাতিত চহকী। ভাৰতত প্ৰায় 22,000 বিধতকৈ অধিক থলুৱা উদ্ভিদ আৰু প্ৰাণী আছে যিবোৰ ভাৰতৰ বাহিৰত পোৱা নাযায়। অৰ্থাৎ সেইবোৰ যদি ভাৰতত বিলুপ্ত হয় গোটেই পৃথিৱীয়ে তাক হেৰুৱাব। উদাহৰণস্বৰূপে ভাৰতত 8 বিধ মহ পোৱা যায় যি পৃথিৱীৰ মহৰ সমস্ত জিনীয় বৈচিত্ৰক প্ৰতিনিধিত্ব কৰে। আমি যদি ইয়াৰ এটা প্ৰজাতি হেৰুৱাওঁ গোটেই পৃথিৱীয়ে তাক হেৰুৱাব। সেইদৰে ভাৰতত 8 প্ৰজাতিৰ উট, 27 প্ৰজাতিৰ গৰু, 2 প্ৰজাতিৰ গাধ, 22 প্ৰজাতিৰ ছাগলী, 6 প্ৰজাতিৰ ঘোঁৰা, 18 প্ৰজাতিৰ গাহৰি আৰু প্ৰায় 40 প্ৰজাতিৰ ভেড়া পোৱা যায়। একোখন ঠাইৰ জৈৱ বৈচিত্ৰই মানুহক জীয়াই থকাৰ সকলো সমল উপহাৰ দিয়ে। ই প্ৰাকৃতিক পৰ্যটন আৰু পৰিৱেশ পৰ্যটনৰ বিকাশ ঘটায়। আমাৰ শিক্ষা আৰু অৱসৰ বিনোদনৰ প্ৰকৃত উৎস হ'ল জৈৱ বৈচিত্ৰ। ইয়াৰ নৈসৰ্গিক শোভাই আমাক নিৰ্জনতাৰ বিৰল মুহূৰ্তৰ স্বাদ দিয়ে। ই আমাৰ অনুপ্ৰেৰণাৰ উৎস। গতিকে পৃথিৱীৰ বৰ্তমান জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাটো আমাৰ এটা পবিত্ৰ কৰ্তব্য। আমাৰ বৈষয়িক উন্নতি প্ৰকৃতি ধ্বংসৰ বিনিময়ত হোৱা অনুচিত। প্ৰকৃতিক বিশ্বস্ত সংগী হিচাপে লৈহে আমি আমাৰ উন্নতিৰ সোপান ৰচা উচিত। নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই এখন বৈচিত্ৰহীন পৃথিৱীৰ বাবে আমাকেই দোষাৰোপ কৰিব। এই মুহূৰ্তত আমাৰ হাতত তথ্য আছে যে বৰ্তমানলৈকে 40,000ৰো অধিক প্ৰাণী আৰু উদ্ভিদ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংস্থাৰ ৰেড ডাটা বুকৰ বিলুপ্তিৰ আশংকাৰ তালিকাত আছে। বৰ্তমান প্ৰজাতিৰ বিলুপ্তিৰ হাৰ যিটো গতিত চলি আছে অদূৰ ভৱিষ্যতে স্বাভাৱিক হাৰতকৈ ই 1,000ৰ পৰা 10,000 গুণ বেছি হোৱাৰ সম্ভাৱনা আছে, যিটো এক মহাপ্ৰলয় সদৃশ হ'ব বুলি বুজাত অসুবিধা নহয়। এনে দুৰ্যোগৰ ধাম খুমীয়াটো উন্নত দেশবোৰ এই ক্ষেত্ৰত যথেষ্ট সচেতন বুলিব নোৱাৰি। এতিয়া আমি জৈৱ বৈচিত্ৰৰ বিকাশ সংৰক্ষণ আৰু গুৰুত্ব এই দিশত ভূগোল অধ্যয়নে আমাক কেনেকৈ সহায় কৰে, ইয়াৰ গুৰুত্ব কি, সেই বিষয়ে আমি কিছু কথা আলোচনা কৰোঁ। সামাজিক পৰিৱেশৰ লগতে শিক্ষাৰ্থীসকলে নিজৰ গাঁও, অঞ্চল আৰু ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ আৰু অৱস্থান সম্পৰ্কে জনা উচিত। নিজৰ অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ জনাটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই বিষয়বোৰ ভূগোলৰ অধ্যয়নে আমাক উপহাৰ দিয়ে। দেশৰ ভৌতিক উন্নতিৰ লগে লগে প্ৰাকৃতিক পৰিৱেশৰ সলনি হয়। ইয়াৰ প্ৰাকৃতিক আৰু সামাজিক কাঠামোৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে উন্নতিৰ লগতে পৰিৱেশৰ ওপৰতো কুপ্ৰভাৱ পেলায়। উদ্যোগিক উন্নয়নৰ ফলত সম্প্ৰতি পৃথিৱীৰ বায়ু, পানী আৰু মাটিৰ ব্যাপকভাৱে প্ৰদূষিত হৈছে। গতিকে উন্নয়ন যাতে বহনক্ষম হয় আৰু পৃথিৱীখন যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে জীয়াই থকাৰ উপযুক্ত স্থান হৈ থাকে তাৰ প্ৰতি সজাগ হোৱাটো শিক্ষাৰ্থীসকলৰ বাবে অন্যতম লক্ষ্য হ'ব লাগে। প্ৰকৃতিৰ সৃষ্টি মানুহ সৃষ্টিৰ বহু যুগৰ আগৰ। মানুহ প্ৰকৃতিৰেই সন্তান। প্ৰকৃতিৰ উদ্ভিদ, জীৱ জন্তু, নদ

0: নদী, চৰাই চিৰিকটি আদি আমাৰ বাবে অমূল্য সম্পদ। আমি এই সম্পদৰ লগত বন্ধুত্বসুলভভাৱে জীয়াই থাকিব লাগে। প্ৰকৃতিৰ ধ্বংসই আমাৰ ধ্বংস মাতি আনিব, এই উপলব্ধি শিক্ষাৰ্থীসকলৰ অন্তৰত হ'ব লাগিব। তেওঁলোকৰ আচৰণ ব্যৱহাৰে প্ৰকৃতিক যে তেওঁলোকে আপোন কৰি লৈছে তাৰ প্ৰমাণ দিব লাগিব। আৰু এই কথাবোৰ ভূগোলৰ অধ্যয়নে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। ভূগোল শিক্ষাই জৈৱ বৈচিত্ৰৰ বিকাশ আৰু সংৰক্ষণৰ সকলো বিষয়ে সামৰি লয়। সেয়ে মাধ্যমিক পৰ্যায়ত বিশেষকৈ ভূগোল শিক্ষা এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। 20 শতিকাৰ মহান শিক্ষাবিদ জোন ডিউয়ে পৃথিৱীৰ সভ্যতাৰ মূল ভেটিটোৱেই ভূগোল বুলি ক'ব বিচাৰে। তেওঁ ক'ব বিচাৰে যে পৃথিৱীখন সকলো মানুহৰ খাদ্যৰ শেষ উৎস। ই এখন বৃহৎ ক্ষেত্ৰ যি বৃহৎ খনি, তাপ, পোহৰ, বিদ্যুৎ আদি শক্তিৰ উৎস। পৃথিৱীৰ জৈৱ বৈচিত্ৰই মানুহৰ কাৰ্য আৰু বৃত্তিসমূহ নিৰ্ধাৰণ কৰে, যাৰ দ্বাৰা মানৱ সভ্যতাই ইয়াৰ ঐতিহাসিক আৰু ৰাজনৈতিক প্ৰগতি লাভ কৰিছে। আমি যি কামেৰে সভ্যতা গঢ়িছোঁ তাৰ দ্বাৰা আমি পৃথিৱীৰ অৰ্থ আৰু মূল্য বুজিব পাৰোঁ। এইখিনি কথাৰ সৰল অৰ্থ হ'ল যে পৃথিৱীৰ জৈৱ বৈচিত্ৰই হ'ল মানৱ সভ্যতাৰ মূল প্ৰেৰণা। আমি আমাৰ পুৰণি গাঁওবিলাকৰ উন্নতি হোৱাটো সদায় কামনা কৰোঁ, ৰাস্তা ঘাট পকী হোৱাটো বিচাৰোঁ, বিজুলী শক্তিৰ প্ৰয়োগ হ'ব লাগে, মানুহৰ জীৱন ধাৰণৰ মান উন্নত হ'ব লাগে, এই কথা আমি সদায় কামনা কৰোঁ। কিন্তু বিনন্দীয়া প্ৰকৃতিৰ মনোৰম সৃষ্টি, জান জুৰি, জলাশয়, বিল, পশু পক্ষীসমূহো একেলগতে সংৰক্ষিত হোৱাটো অতিশয় কাম্য। আজিৰ উন্নতিয়ে যাতে কাইলৈ অনাগত ভৱিষ্যতৰ প্ৰজন্মক এক ভয়াৱহ পৰিৱেশ পৰিস্থিতিলৈ নিক্ষেপ নকৰে, তেনে উন্নতিহে আমাৰ সকলোৰে কাম্য হোৱা উচিত। গতিকে ভূগোল অধ্যয়নৰ লগে লগে আমি আমাৰ বিনন্দীয়া পৃথিৱীখনৰ জৈৱ বৈচিত্ৰক বিকাশ আৰু সংৰক্ষণ কৰি যোৱাটোৱেই হ'ব আমাৰ শিক্ষাৰ এক অন্যতম লক্ষ্য।
1: আমাৰ জৈৱ বৈচিত্ৰ আৰু ভূগোল শিক্ষাৰ গুৰুত্ব কথিকাটি শুনিলে। কথিকাটি যুগুতাই আগবঢ়ালে গোলোক চন্দ্ৰ বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ।

0: এটি বিশেষ ঘোষণা। আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটি আগ ধৰিব সীমান্ত বাৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612661876, 03612662325। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী, ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি 126 নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা, জন ভাগদাৰী অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ বৰথলত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি।

0: বিদং বাতৰি ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্তা নেওগে শপত লয়। বিধানসভাৰ অস্থায়ী অধ্যক্ষ বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি অনুমতি দিয়ে। মন্ত্ৰী চৰণ বড়োৱে বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ ২২তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ ১৭৬ৰ এক অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। ২৫ মে'ত ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হ'ব। ৪দিনীয়া এই অধিৱেশনৰ ২৬ মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বৰথলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত বৰ্ধন আৰু ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালভাৱে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা কুষ্ঠৰোগ নিবাৰণ কোষৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। সহকাৰী সঞ্চালক হিচাপে কাৰ্যভাৰ চলাই অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে এজন লোকৰ পৰা নগদ ধনৰ উৎকোচ লোৱাৰ সময়তে পূৰ্বৰে পৰা সুযোগৰ অপেক্ষাত থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে তেওঁক হাতেলোতে ধৰা পেলায়।

0: পেলায়। উল্লেখযোগ্য যে অভিযুক্ত দাসে ভূমি বিক্ৰীৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত এজন লোকৰ পৰা 1,00,000 টকাৰ দাবী কৰিছিল। চৰকাৰী কামৰ বাবে এনেদৰে ধন দাবী কৰাক লৈ ভুক্তভোগী লোকজনে সমগ্ৰ বিষয়টো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ক অৱগত কৰাৰ পাছতে বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজচক্ৰৰ হাতীমূৰাত সৃষ্টি কৰা খহনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিৰোধমূলক কাম কাজৰ তদাৰক কৰে। তেওঁ উপস্থিত বিভাগীয় বিষয়াসকলক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগৰ ফালৰ পৰা ইতিমধ্যে খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। জিলা আয়ুক্তগৰাকীৰ এই পৰ্যবেক্ষণকালত সমজিলা আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত, কলিয়াবৰৰ ৰাজচক্ৰ বিষয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলকে মুখ্য কৰি সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ পাঁচিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত এপ্লাইড মেনেজমেণ্ট, অভিযান্ত্ৰিক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম, খাদ্য প্ৰযুক্তি, তথ্য প্ৰযুক্তি, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগত কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সঞ্চালক, তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদককে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। পণ্ডিতগৰাকীলৈ সকলো শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত বক্তাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজীৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি 126 নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ বৰথলত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো গাহৰিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডাক্তৰ লুকুমণি বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক দ্বয় ডক্টৰ জানমণি শ্যাম আৰু ডাক্তৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী। আপোনালোক তিনিওকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। মই প্ৰথমে ডাক্তৰ লুকুমণি বুঢ়াগোহাঁইক সুধিব বিচাৰিছো যে গাহৰিত সাধাৰণতে

0: কেনে ধরনের রোগ দেখা যায়?
1: গাহৰিত একচুয়ালি আমাৰ উত্তৰ পূৰ্বাঞ্চল বা আমাৰ অসমৰ যি জলবায়ু, আমাৰ যি এনভাইৰনমেণ্ট বা আমাৰ যি জিঅগ্ৰাফিকেল লোকেশ্যন, তাৰ ওপৰত বেছ কৰি আমি বিশেষকৈ ইয়াতে সংক্ৰামক ৰোগ খুব বেছি পৰিমাণে দেখিব পোৱা যাওঁ। প্ৰায় 60-70% সংক্ৰামক ৰোগ থাকে যিবোৰ বীজাণু জড়িত হয়। তাৰ বাহিৰে কিছুমান অসংক্ৰামক ৰোগো থাকে যিবোৰ পুষ্টিৰ অভাৱত হোৱা দেখা যায়, আৰু কিছুমান আমাৰ বংশগত ৰোগ দেখা পোৱা যায়, কিছুমান বিপক্ষীয় ৰোগ দেখা পোৱা যায় যোনবিলাক আমাৰ মেটাবলিক ডিজিজ বুলি কোৱা হয়, আৰু কিছু পৰিমাণে আমাৰ প্ৰজননৰ লগত জড়িত কিছু ৰোগ দেখা পোৱা যায়।
0: হয়, আমাৰ এইটো অঞ্চলত গাহৰি আক্ৰান্ত হোৱা যিবোৰ সংক্ৰামক ৰোগ আছে সেইবোৰ কি কি হয়?
1: সংক্ৰামক ৰোগবোৰ বিশেষকৈ বীজাণুৰ পৰা হয়। তাৰে বীজাণুবিলাক আমাৰ চাৰিটা প্ৰকাৰৰ খুব মানে যি পোৱা যায়, এটা হ'ল ভাইৰাছ, নেক্সটটো বেক্টেৰিয়া, তাৰপিছত আমাৰ ভেঁকুৰ ফাঞ্জাই জন্তু, আৰু কিছুমান পৰজীৱ পেৰাচাইট, সেইখিনিৰ পৰা হোৱা যায়। তাৰে ভাইৰাছৰ আক্ৰমণটো বেছি হয়, তাৰে প্ৰভাৱটো আমাৰ ইয়াত খুব বেছি আছে। আৰু ৰিচেণ্টলি আমাৰ ইয়াত খুব এটা ধুমুহাৰ দৰে এটা বেমাৰ আহিছিল, সেইটো হ'ল আফ্ৰিকান চুৱাইন ফিভাৰ। তাৰপিছত আৰু কিছুমান বেমাৰ আছে, ক্লাছিকেল চুৱাইন ফিভাৰ, সেই দুটা খুব ইনফেকচিয়াছ ডিজিজ আমাৰ গাহৰিৰ বাবে। তাৰ লগত আছে আমাৰ জাপানিজ এনসেফেলাইটিছ, যিটো গাহৰিৰ হয় আৰু মানুহৰো হয়, আৰু তাৰ লগত আছে আমাৰ বসন্ত, গাহৰিৰ বসন্ত, তাৰপিছত চবকা, এইকেইটা হ'ল আমাৰ ভাইৰাছজনিত ৰোগ। আৰু বেক্টেৰিয়াজনিত ৰোগৰ ভিতৰত আমাৰ এটা আছে, সেইটো হৈছে ডায়মণ্ড স্কিন ডিজিজ বুলি কোৱা যায়। তাৰমানে গাহৰিটোৰ ছালত হীৰাৰ নিচিনাকৈ অলপমান খজুলি হ'ব ধৰে, তাৰমানে যোনখিনি খজুৱা জেগা হয় সেইখিনি হীৰাৰ দৰে হৈ পৰে, তাৰ আকাৰটো হীৰাৰ দৰে হৈ পৰে, টান হৈ যায়, হয় সেইটো এটা। তাৰপিছত ব্ৰুচেলোচিছ আছে, যি খুব গৰ্ভপাত কৰে, গলফুলা আছে, আৰু আমাৰ কিছুমান পিগলেট ডায়েৰিয়া বুলি কয়, সৰু পোৱালিবিলাকৰ খুব ডায়েৰিয়া হয়, এইখিনি আমাৰ বেক্টেৰিয়াৰ পৰা খুব হোৱা দেখা যায়। তাৰপিছত আমাৰ পৰজীৱ যিবোৰ ৰোগ আছে সেইবোৰৰ ভিতৰত আছে আমাৰ ফিতাপেলু আছে, তাৰপিছত কিছুমান চিকৰা আছে, কিছুমান শুকনি আছে, সেইবোৰেও খুব আমনি কৰে গাহৰিক। আৰু ফাংগেল ডিজিজ বা যোনটো আমাৰ ভেঁকুৰ হৈ যায়, তাৰ দুটা খুব মূল বেমাৰ, এটা হ'ল ডাৰ্মেটোফাইটোচিছ আৰু এটা হ'ল মাইক'টক্সিকচিছ।
0: হয়, ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী, এতিয়া গাহৰি যিবোৰ আক্ৰান্ত হোৱা সাধাৰণ অসংক্ৰামক আৰু বিপাকীয় ৰোগ, সেইবোৰ কি কি আৰু এই ৰোগসমূহ কি কাৰণত হয়?
2: সংক্ৰামক ৰোগবিলাকৰ বিষয়ে ছাৰে ক'লে ইতিমধ্যে, গতিকে অসংক্ৰামক মানে ই বীজাণুজনিত কাৰণত নহয় প্ৰথমতে, আৰু বিপাকীয় ৰোগ মানে হৈছে আপোনাৰ আমাৰ শৰীৰত বা যিকোনো জন্তুৰ শৰীৰত যিবিলাক মানে বিপাকীয়া চলি থাকে, এই চলি থকা বিপাকীয়াবিলাক মানে মানে সমতুল অৱস্থাত নাথাকে। ইয়াৰ কাৰণটো হৈছে আপোনাৰ পৰিপুষ্টিৰ অভাৱ এটা কাৰণ হ'ব পাৰে, আৰু তাৰ ফলত কি হয় বিভিন্ন ধৰণৰ প্ৰজননজনিত সমস্যাও দেখা যায়।
0: আপুনি যিটো পৰিপুষ্টিৰ অভাৱ মানে এটো খাদ্যজনিত হ'ব,
2: খাদ্যজনিত হয়, এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ধৰক এতিয়া আমি যেতিয়া ভাত খাওঁ বা আমি আহাৰ গ্ৰহণ কৰোঁ, অকলতো ভাতেই নাখাওঁ, ভাতৰ লগত দাইল চব্জি ভাজি গোটেইখিনি খাওঁ, ঠিক তেনে সেইটো আমি কি কাৰণে খাওঁ, এটা কাৰণে খাওঁ কাৰণ প্ৰত্যেকটো উপাদানে আমাৰ দেহত জৰুৰী, প্ৰত্যেকটো উপাদানে আমাৰ কাৰণে প্ৰয়োজনীয়। ঠিক তেনেকৈ গাহৰি এজনীক বা গাহৰি এটাক তেনেকুৱা ধৰণৰ সুষম আহাৰ, সমতুল আহাৰ আমি দিয়াটো প্ৰয়োজন, যাতে এই বিপাকীয় সমস্যাসমূহ বা এই অসংক্ৰামক ৰোগসমূহ যাতে দেখা নাযায়। এতিয়া বিপাকীয় বা অসংক্ৰামক ৰোগসমূহৰ ভিতৰত বিশেষকৈ ধৰক কেলছিয়াম ডেফিচিয়েঞ্চি হ'ব পাৰে, বিভিন্ন ধৰণৰ ভিটামিন ডেফিচিয়েঞ্চি হ'ব পাৰে, বিভিন্ন ধৰণৰ মিনাৰেল ডেফিচিয়েঞ্চি হ'ব পাৰে। বিশেষকৈ দেখা দিয়া এটা বেমাৰ হৈছে গাহৰিৰ ক্ষেত্ৰত আইৰণ ডেফিচিয়েঞ্চি, যাৰ ফলত আপোনাৰ যিবিলাক পোৱালি গাহৰি আছে, যিবিলাক পিগলেটছ আছে, সেইবিলাকক এনিমিয়া দেখা যায়। ইয়াৰ কাৰণ হৈছে গাহৰিৰ এটা বিৰাট মানে ইম্পৰ্টেণ্ট কথা গাহৰিৰ ক্ষেত্ৰত, গাহৰিয়ে যেতিয়া মাকৰ পৰা গাখীৰ যেতিয়া খাই থাকে, সেই গাখীৰৰ জৰিয়তে যিখিনি আমাক মানে পোৱালিটোক আইৰণ লাগে তাৰ 10% পায়, বাকী 80% আইৰণ গাখীৰৰ পৰা নাপায়।
0: গাহৰিৰ পৰা মানুহলৈ বিয়পিব পৰা উভ সংক্ৰামক যিটো জৈনতিক ৰোগ, এইসমূহ কি কি ডক্টৰ জানমণি শ্যাম?
3: হয়, গাহৰিৰ পৰা মানুহলৈ বিয়পিব পৰা উপ সংক্ৰামক ৰোগবোৰ হৈছে চিচিচাৰকোইচিছ, যোনটো আমি অসমীয়াত ফিতাপেলু হোৱা বুলি কওঁ, সেইটো যেনেকুৱা পেৰাচাইটিক ডিজিজৰ পৰা হয়। দ্বিতীয়তে ব্ৰুচেলোচিছ আছে, লেপ্টস্পাইৰোচিছ আছে, যিবোৰ বেক্টেৰিয়াজনিত হ'ব পাৰে। তাৰপিছত আছে আপোনাৰ জাপানিজ এনকেফেলাইটিছ, নিপা ভাইৰাছ, চুৱাইন ফ্লু, সেইকেইটা হৈছে ভাইৰাছজনিত ৰোগৰ পৰা হোৱা হেৰিবোৰ। আৰু এইবোৰ প্ৰতিৰোধ কৰিবলৈ আমি সদায় যিবোৰ গাহৰি মাংস খাওঁ ভালদৰে সিজাই খাব লাগে, প্ৰথম কথাটো। ছেকেণ্ড কথাটো হৈছে গাহৰি পামত কাম কৰাৰ সময়ত আমি হাত মোজা, মাস্ক ইত্যাদি ব্যৱহাৰ কৰাটো মানে একদম
0: অত্যন্ত
3: জৰুৰী কথা, আৰু গাহৰি পামখন সদায় আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। এইবোৰ কৰিলে এই ৰোগবোৰ সংক্ৰমণ অলপ ৰোধ কৰিব পৰা যায়।
0: এজন গাহৰি পালকে কেনেদৰে গাহৰিৰ ৰোগ চিনাক্ত কৰিব পাৰে, মানে আমি

0: সাধাৰণতে দেখিলে সকলোৱে হয়তো চিনি নাপাব যে গাহৰিখিনিৰ কিবা ৰোগত ভুগি আছে বা এটা গাহৰি কিবা ৰোগত ভুগি আছে ডক্টৰ লোকুমণি
1: বুঢ়াগোহাঁই। তাৰে আমি পোনে প্ৰথমত বিহেভিয়াৰ যি স্বভাৱ সেইখিনি আমি চাব লাগিব। এজন পালকে গমেই পাব তেওঁ গাহৰিটো কি ধৰে থাকে, তাৰপৰা যদি অলপ বিচলিত হৈ যদি তেওঁৰ বিহেভিয়াৰ দেখাইছে বা যিবিলাক আমাৰ ক্লিনিকেল চাইন্স সেইবিলাকৰ ভিতৰত যদি জ্বৰ উঠিছে বা ডায়েৰিয়া হৈছে বমি হৈছে সেইবোৰ দেখিলে গম পাব লাগে যে গাহৰিজনী বা গাহৰিটো কিবা এটা নহয় কিবা এটা অসুবিধাত পৰিছে বা কিবা এটা নহয় কিবা এটা ৰোগত ভুগিছে।
0: হয়,
1: তাৰপিছত যদি কিবা কাৰণত মৃত্যু হৈ যায় গাহৰিটো তেতিয়াহ'লে হয়তো আমাৰ ওচৰৰ পশু চিকিৎসকক মাতি তেওঁলোকে পষ্টমৰ্টম এটা কৰিব পাৰে, কৰি তাতে বিভিন্ন অৰ্গেনছবিলাক চাব পাৰে। ডক্টৰে আহি চাই তেওঁ ক'ব যে এইটো এনেকুৱা বেমাৰ হ'ব পাৰে, আৰু যদি সেইটোতো ধৰা পেলাব নোৱাৰে তেতিয়াহ'লে আমাৰ ইয়াতে অসম গভৰ্ণমেণ্টৰ এটা লেবৰেটৰী আছে য'ত বিভিন্ন ধৰণৰ ৰোগৰ পৰীক্ষা কৰা যায়, তাৰ কাৰণে নমুনা পঠাব পাৰে। আৰু কিছুমান আজিকালি কিট আছে ৰেপিড ডায়েগনষ্টিক কিট, যেনেকৈ আমাৰ ক'ভিডত আমি ঘৰতে যোনটো নাকৰ পৰা উলিয়াই আমি টেষ্ট কৰিছিলোঁ, তেনেকুৱা ধৰণৰ কিছু কিছু বেমাৰৰ কিট আছে, সেইবিলাক বজাৰত পোৱা যায়। সেইবোৰ আনিও হয়তো পালকজনে নিজৰ ফাৰ্মতে টেষ্ট কৰি নিজে কৰিব পাৰিব। নহ'লে মই যিদৰে ক'লোঁ আমাৰ যোনটো NERDL নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী সেইটো বা আমাৰ কলেজতো আছে, তো তালে তেওঁলোকে নমুনাসমূহ পঠাব পাৰে।
0: নমুনা মানে আপুনি
1: মঙহৰ নমুনা পঠাব পাৰে বা নহ'লে যদি জিয়াই আছে তেতিয়াহ'লে তেজৰ নমুনাও পঠাব পাৰে। সেইবোৰ ভালকে পেকিং কৰি লৈ ডক্টৰজনক থাকিলে ডক্টৰজনৰ লগত পৰামৰ্শ ল'লে ওচৰৰ যিজন পশু চিকিৎসক আছে তেওঁৰ পৰা পৰামৰ্শ লৈ সেইমতে পঠাই দিলে হৈ গ'ল। সেইখিনি এই দুটা লেবৰেটৰীত অতি সোনকালে এদিন দুদিনৰ ভিতৰত টেষ্টৰ ৰিজাল্ট দিব পৰা যায়।
0: হয়, আপুনি আৰু ক'লে যে বিভিন্ন অংগ প্ৰত্যংগ সমূহৰো বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে।
1: হয় হয় হয়,
0: তেতিয়া যদিহে গাহৰিটোৰ মৃত্যু হয় তেতিয়া ইয়ালৈ সেইবোৰ কেনেকৈ থিয়াব?
1: সেইবোৰ জেনেৰেলি কি হয় মানে আইচ বক্সত পঠাব পাৰিলে ভাল হয়, অলপ অলপ কাটি লিভাৰৰ পৰা অলপমান মাংস কাটি বা হাৰ্টৰ পৰা য'ত য'ত ঘাঁহবিলাক দেখা পোৱা যাব, যেতিয়া এইটো পষ্টমৰ্টম কৰিব তাতে অলপ চেঞ্জেছ দেখা পোৱা যাব, সালনি দেখা পোৱা যাব, তো তাৰ পৰা অলপ অলপ কাটি সেইটো আইচ পেকত যদি লেবৰেটৰীলৈ পঠিয়াই দিয়ে তেতিয়া খুব ভাল, তাৰমানে তেতিয়া বীজাণুটো ফটককে ধ্বংস হৈ নাযায়, সেইটো ডিটেক্ট কৰিব পৰা যায় লেবৰেটৰী।
0: হয়, আৰু ইয়াৰ পৰা ওচৰৰ গাহৰি পালকসকলেও নিশ্চয় সাৱধান
1: হ'ব পাৰিব। হয়, সেইটো লগে লগে নটিফাই কৰি দিয়া যাব অসম চৰকাৰে লগে লগে, যদি বিশেষ ডাঙৰ বেমাৰ যেনেকে আছে আফ্ৰিকান চুৱাইন ফ্লু তেতিয়া লগে লগে নটিফাই কৰি দিয়ে যে এনেকুৱা এটা বেমাৰ এইটো অঞ্চলত হৈছে, তেতিয়া বেলেগ গাহৰি পালক হিচাপে পালকবোৰে সেই হিচাপত মানে হেৰি ল'ব পাৰিব,
0: সাৱধানতা
1: ল'ব পাৰিব।
0: হয় হয়, গাহৰিৰ এই যিবোৰ ৰোগৰ কথা ক'লে এই ৰোগসমূহৰ চিকিৎসা পদ্ধতি কেনেধৰণৰ হয় আৰু গাহৰি পালকসকলে যাতে ৰোগ নহয় তাৰ কাৰণে কেনেধৰণৰ সাৱধানতা ল'ব লাগে ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী?
2: হয়, মই ইতিমধ্যে ক'লোৱেই যে অসংক্ৰামক ৰোগ, বিভিন্ন ধৰণৰ অসংক্ৰামক ৰোগ হয় বা প্ৰজননজনিত ৰোগ হয়, তাৰ লগত মই দুটা কথা মই ইয়াতে যোগ দিব বিচাৰিছো। বিভিন্ন আমাৰ কৃষকসকলৰ বা গাহৰি পালকসকলৰ বিভিন্ন ভুল ব্যৱস্থাপনাৰ বাবে কেতিয়াবা ফাৰ্মৰ বহুত লছ হয়। ঠিক তেনেকুৱা এটা
0: মানে ভুল ব্যৱস্থাপনা আপুনি ঠিক কি বুজাব বিচাৰিছে?
2: মই বুজাব বিচাৰিছো আপোনাৰ, যেতিয়া ধৰক গাহৰিজনীয়ে পোৱালি জন্ম দিলে, পোৱালি জন্ম দিয়াৰ মুহূৰ্তত সেইটো সময়ত ধৰক ঠাণ্ডা সময়ত জন্ম দিলে, যিটো আমাৰ শীত মানে প্ৰবাহ হৈ থাকে যিটো সময়, সেইটো সময়ত জন্ম দিলে, কিন্তু পোৱালি জন্মৰ পিছত যিহেতু এটা মানে গৰম মানে এটা জলবায়ু বা গৰম এটা অৱস্থাৰ পৰা মানে মাকৰ জৰায়ুৰ ভিতৰত থকা পোৱালি এটা যেতিয়া বাহিৰত জন্ম হয় পৃথিৱীৰ যেতিয়া সংস্পৰ্শ জলবায়ুৰ সংস্পৰ্শ আহে তেতিয়া যদি হঠাৎ ভাল সলনি হয়
0: সেইটোৱে
2: বহুত প্ৰভাৱ পেলায়, আৰু তেনেকুৱা ক্ষেত্ৰত কি হয় আপোনাৰ পোৱালি মানে মৃত্যু হয়, মৃত্যুমুখত পৰে, আৰু এইটোৱে মানে ফাৰ্মখন মানে বহুত লছ ক্ষতি কৰে।
0: সেইটো মানে বেলেগ ধৰণৰ ৰোগ নহয়, কেৱল উষ্ণতাৰ তাৰতম্যৰ কাৰণে পোৱালিবোৰৰ মৃত্যু হৈ যায়।
2: হয় হয়, আৰু সেইটো ক্ষেত্ৰত এটা মানে সুন্দৰ ব্যৱস্থাপনা আমি ল'ব পাৰোঁ ফাৰ্মাৰসকলে, যাতে আমাৰ যেতিয়া পোৱালি জন্ম দিব হ'ব ধৰক 10 দিন বা 20 দিন সময় আছে, 20 দিন পিছত আমি গম পাম যে পোৱালি জন্ম দিব, এক্সপেক্টেড ডেট অফ ফাৰ্মিং বুলি কয় যেতিয়া পোৱালি মানে জন্ম দিব, গতিকে সেই 10 দিন বা 20 দিন আগত আমি ধুনীয়াকে যিজনী পোৱালি মাইকী গাহৰিয়ে পোৱালি জন্ম দিব সেই প্ৰসৱকালীন গাহৰিজনীক আপোনাৰ চেপাৰেটকে বেলেগকে এটা হৰিয়াকৈ এটা নতুনকে কোঠা এটা ধুনীয়াকৈ সাজ সজ্জা কৰি তাতে আপোনাৰ আমাৰ খেৰ জাতীয় বস্তু বা কোমল এনেকুৱা বস্তুৰে মানে পেডিং দিয়া হয়, পেডিং দি ৰাখিব লাগে, আৰু আপোনাৰ পোৱালিৰ কাৰণে এটা মানে তাতে মানে এনেকুৱা গ্ৰিল বা বেৰ দি পেলাই পোৱালিবিলাক যাতে চেপাৰেটকে মাকৰ পৰা আঁতৰত ৰাখিব পাৰি তেনেকে ৰাখিব লাগে, আৰু সেইটো স্থানত এটা গৰম মানে প্রবাহ হবর কারণে এটা ধরক লাইট বা বাল্ব বা আজিকালি পায় বজাৰৰ পৰা ইনফ্ৰাৰেড ল্যাম্প পায়, গতিকে তেনেকুৱা টাইপৰ ব্যৱস্থা আমি ৰাখিব পাৰোঁ। আৰু তেনেকুৱা কৰিলে কি সুবিধা হয় আপোনাৰ, এতিয়া ধৰক পোৱালিবিলাক যেতিয়া ঠাণ্ডা পাব, যেতিয়া ঠাণ্ডা পাব তেনেকুৱা ব্যৱস্থাপনা কৰা নাই, তেতিয়া কি হয় আপোনাৰ মাকৰ ওচৰলৈ আহিব চেষ্টা কৰিব, যে মাকৰ গাত উম পায়। কিন্তু গাহৰিৰ ক্ষেত্ৰততো বহুত পোৱালি দিয়ে, দহটা বাৰটালৈকে পোৱালি দিয়ে, গতিকে মানে কি

0: হয় যেতিয়া মাকৰ ওচৰলৈ আহিব চেষ্টা কৰিব তেতিয়া সেই মাকে কেতিয়াবা ভুলবশতঃ পোৱালিটোৰ গাত শুই দিব পাৰে বা ভৰিখনে উঠাই দিলে গাত তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পোৱালি তেনেকৈ
1: মৃত্যুমুখ
0: গতিকে এইখিনি আপোনাৰ আমি সু ব্যৱস্থাপনাৰে আমি এইখিনি ঠিক কৰিব পাৰোঁ আৰু আপোনাৰ এটা খুব মানে মই কমনলি নিজে দেখিছো ফাৰ্মবিলাকত যেতিয়া মই যাওঁ ভিজিট কৰোঁ তেতিয়া মই দেখিছো আপোনাৰ কেতিয়া প্ৰথম যেতিয়া পোৱালি জন্ম দিছে গাহৰিটোৱে তেতিয়া মানে কি হয় আপোনাৰ এই মাকজনীয়ে পোৱালিটোক মানে আক্ৰমণ কৰে খাব বিচাৰে কামুৰিব বিচাৰে সেইটো বহুত ক্ষেত্ৰত মই দেখিছো আৰু মানে পশুপালক বিৰাট মানে এটা বেমেজালিৰ সৃষ্টি হয় কিয়নো মাকে পোৱালি কামুৰিব চেষ্টা কৰিছে গাহৰিৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এই বস্তুটো দেখা যায় আৰু এইটো বিশেষ কাৰণটো হৈছে এটা কাৰণ আমি ক'ব পাৰোঁ পৰিপুষ্টিৰ অভাৱ তাত এটা নিউট্ৰিচনেল ডেফিচিয়েঞ্চি হৈ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমি এই বিহেভিয়াৰটো যদি আমি ভালকে মানে ব্যৱস্থাপনাৰে আপুনি হেৰি নকৰোঁ তেতিয়াহ'লে যথেষ্ট ক্ষতি হ'ব পাৰে ফাৰ্মখন
1: মানে আপুনি এইমাত্ৰ যিটো কথা ক'লে তাৰ কাৰণেও গাহৰিজনীক আগৰে পৰাই খাদ্যৰ ক্ষেত্ৰত
0: বিশেষকৈ আপোনাৰ দহ দিনমান আগত অকমান লাহে লাহে দানাটো অকমান বঢ়াই শেষৰ ফালে লাহে লাহে কমাই দিব লাগে ধৰক মুৰ্গী পালনৰ ক্ষেত্ৰত যেনেকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বয়সত মানে বেলেগ বেলেগ দানা দিয়া যায় খাদ্য দিয়া যায় ঠিক তেনেকে গাহৰিৰো আছে ষ্টাৰ্টাৰ গ্ৰোৱাৰ আৰু ফিনিচাৰ বুলি কয় গতিকে সেইখিনি আমি মেইনটেইন কৰিব লাগে আৰু এই যিটো বিহেভিয়াৰৰ কথা কলো মানে এইটো হৈছে ছেভেজিং বিহেভিয়াৰ বুলি কয় এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে পাৰিলে মানে গাহৰিজনীৰ লগত মানে পশুপালকজন লগত থাকি গাখীৰ যাতে খীৰাই চিৰিন যাতে লাহে লাহে খুৱাব লাগে আৰু এনেকুৱা ক্ষেত্ৰত কি হৈছে যদি মাকৰ গাখীৰ খাব নোৱাৰে হাইপ'গ্লাইচেমিয়া গ্লুক'জৰ অভাৱত ভুগিব গাহৰি পোৱালিটো আৰু মানে ই ধৰক 24 ঘণ্টাৰ ভিতৰত মানে কি হয় যদি গাখীৰ নাপায় গাখীৰত ধৰক কলষ্ট্ৰাম থাকে কলষ্ট্ৰামৰ বিভিন্ন মানে বীজাণুনাশক দ্ৰব্য থাকে যিবিলাক এণ্টিবডি বুলি কওঁ আমি গতিকে সেইবিলাকৰ পৰা মানে যদি কলষ্ট্ৰামটো নাপায় তেতিয়াহ'লে দুৰ্বল হ'ব গাহৰিজনী আৰু গাহৰিজনী মৃত্যুমুখত পৰে গতিকে এনেকুৱা ক্ষেত্ৰত গাহৰি পালকসকলে যিমান পাৰি আপোনাৰ সু ব্যৱস্থাপনাৰে ফাৰ্মখন পৰিচালিত কৰিব লাগে আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে তেনেকে ধৰক মানুহৰ ক্ষেত্ৰত মিল্ক ৰিপ্লেচাৰ বুলি আছে বেলেগ জন্তু ধৰক আপোনাৰ গৰুৰ ক্ষেত্ৰতো এনেকুৱা আছে কিন্তু গাহৰিৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই গতিকে আমি কি কৰিব লাগে যিমান পাৰি ধৰক গৰু গাখীৰ পাতলকে পানীৰ লগত মিহলাই খুৱাব পাৰোঁ বা আপোনাৰ মিল্ক ৰিপ্লেচাৰ মানুহৰ ক্ষেত্ৰত যিটো ইউজ কৰি যিহেতু গাহৰি মনোগেষ্টিক এনিমেল বুলি কয় এটাই ব্যৱস্থা যুক্ত গতিকে আমি সেই মিল্ক ৰিপ্লেচাৰ আমি মানুহৰ যিটো আছে তাক মানে ডাইলুট কৰি মানে আপোনাৰ পানী মিহলি কৰি খুৱাব পাৰোঁ সেনেকে আমি এইটো বস্তু মানে ৰাখিব পাৰোঁ আৰু তাৰপিছত আহিল আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি পিগলেট এনিমিয়াৰ কথা ক'লোঁ সচৰাচৰ দেখা যায় এনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হয় মানে যিবিলাক আইৰণ ডেফিচিয়েঞ্চি হয় পোৱালিবিলাকৰ পোৱালিৰ ছালবিলাক মানে লাহে লাহে এৰি এৰি যায় আৰু পোৱালিবিলাক নিশকটীয়া দুৰ্বল হয় তাৰ মানে যিটো ওজন যিটো সময়ত পাব লাগিছিল সেইটো ওজনটো নাপায় গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱস্থাপনা কৰিব লাগে জেনেৰেলি আমি কি কৰোঁ ফাৰ্মবিলাকত আপোনাৰ 4 দিন আৰু 14 দিনত আইৰণ ইনজেকশ্যন দিওঁ 1 ml আমি আইৰণ ইনজেকশ্যন দিওঁ নাইবা আমি কি কৰিব পাৰোঁ ফেৰাছ ছালফেট বুলি বজাৰত কিনিব পাৰে সেই ফেৰাছ ছালফেট পানীৰ লগত এনেকে মিহলাই এই যিটো মানে আপোনাৰ উহাৰত গাহৰিৰ উহাৰত আমি স্প্ৰিংকল মানে আপোনাৰ ছটিয়াই দিব লাগিব তেতিয়া যেতিয়া মাকৰ পৰা গাখীৰ খাব যাব অকমান হলেও সামান্য পৰিমাণে হলেও আইৰণ সি পাব মানে পোৱালিটোৱে পাব মানে কাৰণ গাহৰিৰ যিটো মানে লিভাৰ আছে যকৃত সেই যকৃতটো ইজ মানে আপোনাৰ ভেৰি মানে প'ৰ চ'ৰ্চ অফ আইৰণ গতিকে এইবিলাকৰ পৰা আমি আইৰণ ইনজেকশ্যন দিব লাগিব আৰু বিশেষকে ধৰক আপোনাৰ কিছুমান ভিটামিন ডেফিচিয়েঞ্চি হয় ভিটামিন এ ডেফিচিয়েঞ্চি হয় ভিটামিন ডি ডেফিচিয়েঞ্চি হয় আপোনাৰ এটা খুব কমন ডেফিচিয়েঞ্চি প্ৰব্লেম হৈছে অভাৱজনিত ৰোগ হৈছে আপোনাৰ ভিটামিন ই আৰু ছেলেনিয়াম ডেফিচিয়েঞ্চি এনেকুৱা ক্ষেত্ৰত কি হয় বিশেষকৈ ভিটামিন এ ডেফিচিয়েঞ্চি হ'লে কি হয় আপোনাৰ যিটো আমি মানুহৰ ক্ষেত্ৰত দেখা পাওঁ কুকুৰি বনা আপোনাৰ কি বুলি কয় নাইট ব্লাইণ্ডনেছ বুলি কয় গতিকে আপোনাৰ আৰু মানে কি হয় যেতিয়া মানে পোৱালি জন্ম দিয়ে মাকে পোৱালিবিলাক আণ্ডাৰ ডেভেলপ হয় কমপ্লিটলি ডেভেলপমেণ্ট হয় কেতিয়াবা কিছুমানৰ চকু দুটা ভালকে ডেভেলপ নহ'ব আপোনাৰ নো অংশ ভালকে ডেভেলপ নহ'ব ছাল অংশ ভালকে ডেভেলপ নহ'ব ঠিক তেনেকে ভিটামিন ডি ডেফিচিয়েঞ্চি হলে আপোনাৰ কি হয় খুব মানে হাড়ৰ বেমাৰ হ'ব ৰিকেটছ বা কেলছিয়াম হলেও এনেকুৱা একে হাড়ৰ বেমাৰ অষ্টিঅ'মাইলাইটিছ এইবিলাক হয় মানে আল্টিমেটলি মানে কি হয় আপোনাৰ পোৱালিটো বা গাহৰিজনী বহুত দুৰ্বল হয় গতিকে এনেকুৱা অভাৱজনিত ৰোগসকল এজন পশু চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লৈ বা পশু চিকিৎসকৰ দ্বাৰা তাক মানে আইডেণ্টিফাই কৰি আমি সেই অনুযায়ী যি পৰামৰ্শ দিয়ে পশু চিকিৎসকজনে সেই অনুযায়ী আমি চিকিৎসা লোৱাটো
1: জৰুৰী হয় গাহৰিৰ কাৰণে নিশ্চয় ভেকচিন আছে এই ভেকচিন সমূহৰ সময়সূচী কেনেধৰণৰ ডক্টৰ জানমণি শ্যাম
2: হয় গাহৰি ৰোগ মানে হেৰি কৰিবলৈ বহু কেইবিধ ভেকচিন উপলব্ধ
1: হয়
2: প্ৰথমটো হৈছে চবকা ৰোগ যোনটো আমি ইংলিছত ফুট এণ্ড মাউথ ডিজিজ বুলি কওঁ তাৰ হৈছে তাৰ সময়সূচীটো হৈছে প্ৰথম চিটাটো আমি যেতিয়া পোৱালিবোৰ দুমাহ হ'ব প্ৰথম ভেকচিনটো দিব লাগে আৰু তাৰ পিছত এমাহ পিছত আমি বুষ্টাৰ ড'জ এটা দিওঁ

0: আৰু তাৰ পিছত বছৰে বছৰে ছমাহ মূৰে মূৰে আমি এই চবকা ৰোগৰ কাৰণে ভেকচিনটো দি থাকিব লাগে। সেইটো হৈছে প্ৰথম বেমাৰ। তাৰপিছত দুই নম্বৰতে আছে আপোনাৰ চুৱাইন ফিভাৰ বুলি, ক্লাছিকেল চুৱাইন ফিভাৰ বুলি কওঁ। সেইটো একে সময়সীমা, প্ৰথম চিটাটো আমি যেতিয়া পোৱালিবিলাকৰ দুমাহ হয় তেতিয়া প্ৰথম চিটাটো দিব লাগে। তাৰপিছত পৰৱৰ্তী চিটাটো যোনটো আমি বুষ্টাৰ ড'জ বুলি কওঁ সেইটো এমাহ পিছত দিওঁ, আৰু বছৰি ছমাহ মূৰে মূৰে চিটাটো দি থাকিব লাগে। তিনি নম্বৰটো হৈছে ডিঙি পোলা, যোনটো ইংলিছত আমি হেমৰেজিক ছেপ্টিচিমিয়া বুলি কওঁ। সেইটো সময়সীমা হৈছে পোৱালিবোৰ যেতিয়া চাৰিমাহ বয়স হয় প্ৰথম চিটাটো দিব লাগে। দ্বিতীয় চিটাটো মানে বুষ্টাৰ চিটাটো আমি এমাহ পিছত দিওঁ, তাৰপিছত সেইটো বছৰি এনুৱেলি চিটাটো দি থাকিব লাগে।
1: হয়, গাহৰিৰ পামত যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ আছে সেইবোৰ ৰোধ কৰিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে?
0: পোনপ্ৰথমতে আমি যোনটো আমাৰ গাহৰি গঁৰালটো আছে সেইটো আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব। দুই নম্বৰ কথাটো হৈছে গাহৰিৰ মূলমূত্ৰ যিবোৰ উৎপাদন হয় সেইবোৰ আমি ফাৰ্মখনৰ কাষত জমা কৰি ৰাখিব নালাগিব, কাৰণ এইবোৰৰ যোগেদিও মানে ৰোগ বিয়পিব পাৰে বা সংক্ৰমণ হ'ব পাৰে। তিনি নম্বৰ কথাটো হৈছে গাহৰিক আমি যিবোৰ খাদ্য আৰু পানী যোগান ধৰোঁ সেইবোৰ একচুৱেলি বিশুদ্ধ হ'ব লাগিব, আৰু যিবোৰ পাত্ৰ আমি ব্যৱহাৰ কৰোঁ দানা পানী দিবলৈ সেইবোৰ যাতে আমি ধুই পখালি লওঁ। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি আমাৰ ফাৰ্ম জৈৱ সুৰক্ষাটো ষ্ট্ৰং কৰিব লাগিব। যেনে আমি যিবোৰ আমি সঁজুলি জোতা কাপোৰ আমি ব্যৱহাৰ কৰোঁ ফাৰ্মখনত সেইবোৰ যাতে পৃথক হ'ব লাগিব, আৰু ব্যৱহাৰ কৰাৰ পিছত আমি যাতে বীজাণুমুক্ত কৰি ৰাখিব লাগিব। দুই নম্বৰ কথাটো হৈছে ফাৰ্মখনৰ যোনটো প্ৰৱেশ সেইটো ভালকে নিয়ন্ত্ৰণ কৰিব লাগে, যাতে বাহিৰৰ মানুহ বা বেলেগ জীৱ জন্তু ফাৰ্মখনৰ ভিতৰত সঘনে মানে যাব নোৱাৰে, আৰু ফাৰ্মখনৰ চাৰিওপিনে আমি যাতে ফেঞ্চিং বা ৱাল এনেকে দি থ'ব পাৰোঁ। তাৰপিছত হৈছে ফাৰ্মখনত সোমোৱাৰ আগতে আমি বীজাণুনাশক দ্ৰব্য যেনে পটাচ সেইবোৰ ভৰিত পানীত তিয়াই আমি মানে সোমাব লাগে, আৰু ঠিক তেনেকে যেতিয়া আমি ফাৰ্মখনৰ পৰা ওলাম এনেকুৱা বীজাণুমুক্ত দ্ৰব্য থকা হেৰিত ভৰিটো দিহে ওলাব লাগে।
1: মানে ফাৰ্মলৈ আপোনাৰ বাহিৰৰ পৰাও সোমাব পাৰে আৰু ফাৰ্মৰ পৰাও বাহিৰলৈ,
0: হয় যেতিয়া আমি সোমাম তেতিয়া আমি বীজাণুমুক্ত দ্ৰব্য থকা হেৰিত মানে যেনেকে পটাচ ইউজ কৰি আমি ভৰিটো তিয়াই পেলাইহে সোমাওঁতে তিয়াই সোমাব লাগে আৰু ওলাওঁতে তিয়াই পেলাই ওলাব লাগে। আৰু আমি সাধাৰণতে দেখো গাহৰিক কেতিয়াবা মৃত গাহৰি এনেকে অৱশিষ্ট দিয়া দেখো, সেইবোৰ বন্ধ কৰিব লাগে। তাৰপিছত আমি যেতিয়া গাহৰি কিনো নতুনকে এখন ফাৰ্মত তেতিয়া নতুন গাহৰিবোৰ আমি অন্তত 20 বা 30 দিনলৈ কোৱাৰেণ্টাইন কৰি ৰাখিব লাগে, মানে আছুতীয়াকৈ ৰাখিব লাগে নতুন গাহৰি, আৰু যিকোনো চৰ্চৰ পৰা আমি গাহৰি কিনিব নালাগে। আৰু শেষত ৰোগত আক্ৰান্ত হোৱা দেখিলে আমি ওচৰৰ পশু চিকিৎসাৰ লগত যোগাযোগ কৰিব লাগে।
1: এতিয়া আপুনি যিবোৰ ৰোগৰ ব্যৱস্থা কলে প্ৰতিৰোধৰ কাৰণে, এইবোৰ যদি হৈ যায়, ৰোগখিনি যদি হৈ যায়, সেই সময়ত গাহৰিৰ পামখন কেনেদৰে পৰিচালনা কৰিব লাগে?
0: হয়, প্ৰথম কথাটো যেতিয়া আমি ৰোগীয়া গাহৰি দেখো ফাৰ্মখনত তেতিয়া আমি প্ৰথম কথাটো হ'ল যে আমি যিখিনি ৰোগীয়া গাহৰি সেইখিনি আছুতীয়া কৰি দিব লাগে, অতি সোনকালে আমি ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগত ৰাখিব লাগে। পামৰ ভিতৰলৈ বা বাহিৰলৈ গাহৰি চলাচলটো সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে, আৰু বেলেগ ফাৰ্মৰ লগতে নিজৰ পামখনত ব্যৱহাৰ কৰা সঁজুলি এইবিলাক আদান প্ৰদানটো বন্ধ কৰি দিব লাগে। তাৰপিছত আমি ৰোগীয়া অথবা মৃত্যু হোৱা গাহৰি বিক্ৰী কৰিব নালাগে। সাধাৰণতে দেখা যায় মানুহে বেমাৰ হ'লে বা মৃত্যু হ'লে বিকি দিয়ে, সেইটো কেতিয়াও কৰিব নালাগে,
1: লোকচান ভৰিব নিবিচাৰে।
0: হয় হয় হয়, আৰু যিবোৰ গাহৰি ধৰক মৃত্যু হৈ গ'ল সেইবোৰ আমি দেখো কেতিয়াবা মানে নদী বা এনেকুৱা যান জঁটত উটুৱাই দিয়ে, সেইটো কৰিব নালাগে। দকে গাঁত এটা খান্দি ভালকে নিমখ চিমখ দি ভালকে পুতি থব লাগে।
1: এইখিনি আমাৰ এই অঞ্চলত গাহৰিৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
2: এনেই আমাৰ বিশ্ববিদ্যালয়ত কেইবাটাও গৱেষণা প্ৰকল্প চলি আছে, যি গোটেইকেইটা প্ৰকল্পতে ভেকচিন বা ডায়েগনষ্টিক কিট এনেকুৱা ধৰণৰ উদ্ভাৱন কৰিবৰ কাৰণে চেষ্টা চলাই থোৱা হৈছে, আৰু দুই এটা আমি কমাৰ্চিয়েলাইজো কৰিছোঁ, এটা ব্যক্তিগত কোম্পানীৰ লগত হেৰি কৰি MOU কৰি কিছুমান কিট আমি বজাৰত এৰিও দিছোঁ, আৰু আমাৰ যোনটো এডমেক লেবৰেটৰী আছে বিশ্ববিদ্যালয়ত, এটা এডমেক লেবৰেটৰী আছে, সেইটো অত্যাধুনিক লেবৰেটৰী হয়, খুব মডাৰ্ণ ফেচিলিটি আছে তাতে। তো তাতে আগতে মই কৈ যোৱাৰ দৰে নমুনা পঠাব পাৰে, পঠালে আমি বহুত কেইবাটাও প্ৰায় 30টামান বেমাৰৰ আমি চিনাক্ত কৰি দিব পাৰোঁ যে কি বেমাৰ হৈছে, গাহৰিয়ে হওক বা গৰুৰে হওক মুৰ্গীৰে হওক, গোটেইখিনিৰে তাতে সেইটো চিনাক্ত কৰিব পৰা ব্যৱস্থা আছে। আৰু তাৰ লগতে নিয়মীয়াভাৱে আমাৰ ছাইণ্টিষ্টসকল বা আমাৰ যি প্ৰফেচাৰ আছে তেওঁলোকসকলে ট্ৰেইনিং দিয়ে থাকে, প্ৰশিক্ষণ দি থাকে, কৰ্মশালা পাতি থাকে, সজাগতা সভা পাতি থাকে, আৰু লগতে বহু বহু জেগাত ভেকচিনেশ্যন কেম্প পাতি থাকে। তাৰ লগতো বহুতবাৰ আমাৰ ফাৰ্মাৰসকলৰ লগত মত বিনিময় অনুষ্ঠান সেইবিলাকো আমাৰ নিয়মিতভাৱে পাতি থকা যায় বছৰ জুৰি। এইখিনি ব্যৱস্থা আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বৰ্তমান লৈ থকা হৈছে।
1: হয়, এতিয়া মই ৰোগৰ পৰা ফালৰি কাটি এটা বেলেগ প্ৰশ্ন আপোনালোকক সুধিব বিচাৰিছো যে এখন যেতিয়া গাহৰি পাম স্থাপন কৰিবলৈ লয় ঠিক

0: কেনে ধরনের মাটি বা কেনে ধরনের ঠাইত আমি সেই গাহরি পামখন করবলে বাছনি করব লাগে?
1: হয়, গাহরি পাম এখন আমি যেতিয়া বনাম, বনাবলৈ যাম, সদায় মানে যিডোখৰ ঠাইত বনাম সেই ঠাইডোখৰ সদায় ওখ হ'ব লাগে, ওখ ঠাইডোখৰ হ'ব লাগে, আৰু এনেকুৱা ঠাইডোখৰ হ'ব লাগে অকণমান এঢলীয়া হ'ব লাগে ছাইডৰ ফালে, যাতে তাত পানী পৰিলে ধুনীয়াকে বাহিৰলৈ বৈ যাব পৰা সু ব্যৱস্থাপনা থাকে, আৰু ৰ'দ ঘাই অঞ্চল হ'ব লাগে, যাতে সেই অঞ্চলটোত মানে ওখ ঠাই হ'ব লাগে, আৰু যাতে ৰ'দটো দিনৰ মানে দিনৰ সময়ছোৱাত ধৰক মিনিমাম 6-7 ঘণ্টা মানে ভালকে মানে দিনটোত মানে ৰ'দটো পৰে, ৰাতিপুৱা সূৰ্য অস্তলৈকে দিনটোত ৰ'দ পৰে, আৰু এটা মানে আপোনাৰ মাৰ্কেট প্লেচৰ পৰা ওচৰত হ'ব লাগে, মাৰ্কেট এৰিয়াৰ পৰা যাতে ওচৰত হ'ব লাগে, যাতে বা আপোনাৰ ভেটেনাৰী মানে হস্পিটেল এনেকুৱা জাগাৰ পৰা অকণমান ওচৰত হ'ব লাগে, তেতিয়া সুবিধা হয়, মাৰ্কেট প্লেচৰ পৰা ওচৰত হ'লে আপোনাৰ যিটো মানে অহা যোৱা অনা নিয়া খাদ্য বাহিৰ খৰচ বা বিকিবলৈ নিয়া সেইবিলাক খৰচবিলাক কমি যায় বহুতখিনি, আৰু পানীৰ এটা সু ব্যৱস্থাপনা থাকিব লাগে, গোবৰ নিষ্কাশনৰ এটা সু ব্যৱস্থাপনা থাকিব লাগে,
0: মানে আপোনাৰ ৰানিং ৱাটাৰ লাগিব নেকি?
1: ৰানিং ৱাটাৰ হ'লেতো বহুত ভাল, ৰানিং ৱাটাৰ লাগিব যাতে আমি অতি সহজতে মানে আপোনাৰ বিষ্ঠা মল মূত্ৰ এইখিনি অতি সহজত পানী মানে ধুই পেলাই চাফ কৰি দিব পাৰোঁ, আৰু মানে গোবৰ নিষ্কাশনৰ খুব ব্যৱস্থা থাকিব পাৰে।
2: লগতে ফেঞ্চিংটো মানে খুব জৰুৰী হয় আজিকালি, যে নেকি বেমাৰৰ হেৰিটো বাঢ়ি গৈছে, প্ৰভাৱটো এটা ভাল ধৰণে ফেঞ্চিং এখন দিয়াটো খুব জৰুৰী এখন ফাৰ্মৰ, আৰু পাৰিলে ৰাস্তাৰ পৰা বহুত বেছি দূৰত হ'ব নালাগে, ৱেল কানেক্টেড ৰাস্তাৰ লগত ৱেল কানেক্টেড হ'ব লাগে। আৰু
0: যেতিয়া এখন গাহৰিৰ পাম চাফা কৰা হয় প্ৰত্যেক দিনাইটো কৰিব লাগে, সেইটো অকল পানীৰে চাফা কৰিব লাগে নে পানীৰ লগত আৰু কিবা মিহলাই পেলাই চাফা কৰিব লাগে?
2: ডিছইনফেক্টেণ্ট চলিউচন আছে, বহুত আছে, সেইবিলাক মিলাই ল'ব লাগে, তাৰে পাৰ্চেণ্টেজ আছে, ধৰি লওক ফ্লৰখন কিহেৰে মচিব, কি ইউজ কৰিব, আমি যেনেকে ঘৰত যেনেকে লাইজল এনেকে ইউজ কৰোঁ তেনেকুৱা ধৰণৰ ডিছইনফেক্টেণ্ট চলিউচন আছে, সেইটো ফ্লৰখনৰ কাৰণে বেলেগ, আপোনাৰ পাত্ৰবিলাকৰ কাৰণে বেলেগ, সেইটো ৰেগুলাৰলি কৰিব লাগে।
0: হয়, আৰু আপোনালোকে কৈছিলে যে গাহৰি যেতিয়া পোৱালি জন্ম হয় তেতিয়া কিছু ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে গাহৰি পোৱালিবোৰ বেলেগে ৰাখিব লাগে, কিন্তু গাখীৰ যিহেতু খুৱাব লাগে নিশ্চয় একেটা চেম্বাৰতে অলপ পৃথক কৰি ৰখা হয়, কিমান ডাঙৰৰ পিছত সেই গাহৰি পোৱালিবোৰ বেলেগকে ৰখা হয়, একেবাৰে বেলেগকে?
1: একেবাৰে বেলেগকে আপোনাৰ যিটো যেতিয়ালৈকে মাকৰ গাখীৰ খাই থাকে তেতিয়া মাকৰ লগতে ৰাখে, খালি আপোনাৰ গাৰ্ড ৰেল দি পেলাই এনেকে পৃথককে এটা চেম্বাৰ কৰি ৰখা হয়, যাতে মানে ক্ৰাচিং ইঞ্জুৰি মানে তলত সোমাই মূৰত নপৰে, এনেধৰণৰ যেতিয়া আপোনাৰ জেনেৰেলি মানে সেইটো উইনিং বুলি কয়, ছেপাৰেট পৃথককে ৰখা বুলি কয়, সেইটো আপোনাৰ 56 days চাইণ্টিফিক মানে 56 days প্ৰায় দুমাহ, কিন্তু আজিকালি মানে কিন্তু সেইটোৰ বহুত ধৰণৰ বৈজ্ঞানিক পদ্ধতি ওলাইছে, মানে কেনেকুৱা হয় স্প্লিট উইনিং বুলি কয়, স্প্লিট উইনিং মানে কি, ধৰক গাহৰিজন 10টা পোৱালি দিছে, 10টা দেখিলো যে আমি 5টা পোৱালি স্বাস্থ্য অকণ বাকীকেইটাতকে ভাল, গতিকে ইহঁতক আমি কি কৰোঁ আগতীয়াকৈ মানে পৃথক কৰিলোঁ, 40 দিনত কৰিলোঁ, বাকী 5জনী যে আছে সেইকেইজনী অকণমান বেছিকে গাখীৰ পালে মাকৰ পৰা, আৰু মাকজনীও মানে কি স্বাস্থ্যটো অটুট থাকে, 10জনীয়ে যিমান গাখীৰ খাব 5জনী কমকে খাব, গতিকে তাইৰ মানে স্বাস্থ্যটো অকণমান অটুট থাকে, ভাল হৈ থাকে, তেতিয়া মানে কি হয় আপোনাৰ যেতিয়া 56 দিনত বাকী যিকেইজনী আছে সেইকেইজনক মানে পৃথক কৰি দিয়া হ'ল, তাৰপিছত অতি সোনকালে গাহৰিজনী গৰম হয়, হয় হয়, এজনী মানে প্ৰজননৰ মানে ভাল জাতৰ গাহৰি জেনেৰেলি আপোনাৰ প্ৰজননৰ ক্ষেত্ৰত কি হয় আপোনাৰ পোৱালি দিয়াৰ 1 সপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত কি গৰম হ'ব লাগে, যদি নহয় তেতিয়ালৈ এইটো প্ৰজননজনিত সমস্যা বুলি ধৰা যায়,
0: হয় তাৰ কাৰণে আকৌ ব্যৱস্থা ল'ব লাগে,
1: হয় হয়
0: হয়। আৰু ফাৰ্মখনৰ ক্ষেত্ৰত আৰু কিবা বিশেষ ব্যৱস্থা লোৱাটো প্ৰয়োজন নেকি অধিক উৎপাদনৰ কাৰণে?
1: হয়, ফাৰ্মখনৰ ক্ষেত্ৰত আপোনাৰ মই যে কৈছোঁ আপোনাৰ কি বুলি কয় যেনেকে পোলট্ৰিৰ ক্ষেত্ৰত মুৰ্গী পালনৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আহাৰ থাকে, ঠিক তেনেকে আপোনাৰ গাহৰি ক্ষেত্ৰতো থাকে, এতিয়া গাহৰি ক্ষেত্ৰত কি হয় ষ্টাৰ্টাৰ গ্ৰোৱাৰ আৰু ফিনিচাৰ তিনিটা আপোনাৰ তিনিটা থাকে, বা আপোনাৰ পোৱালিৰ ক্ষেত্ৰত এনেকুৱা ক্ৰিপ ৰেচন বুলি হেৰি কৰে, কিন্তু মানে আজিকালি কি হয় এই খাদ্যবিলাকৰ দামবিলাক বাঢ়ি গৈছে, মূল্য বৃদ্ধিৰ লগতে খাদ্যৰ দামো বাঢ়ি গৈছে, গতিকে আমি কি কৰিব পাৰোঁ আমাৰ কিছুমান ঘৰুৱা খাদ্য লোকেলি এভেলেবল ফিড, এই ধৰক আপোনাৰ চব্জি বাকলিটোতো আমি নাখাওঁ, পেলাই দিওঁ, সেইটো ৰাখি থলোঁ আছুতীয়াকৈ, এই ধৰক আলুটোৰ অকণমান জেগা বেয়া আছিলে সেইখিনি পেলাই এটা ৰাখি দিলোঁ, তাৰপিছত ধৰক দালিৰ পানীটো আমি পেলাই ৰাখি দিলোঁ এটা জেগাত, সেইটো কিটচেন ৱেষ্ট, সেই কিটচেন ৱেষ্টটো আমি কি কৰোঁ এই গাহনিৰ দানাৰ লগত মিহলাই আমি খুৱাব পাৰোঁ, তেতিয়া আমাৰ কি হয় খৰচটো কমি যায়, পৰিপুষ্টিৰ উপায়, কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব বাকলিটো আমি নাখাওঁ, কিয় সেইটো আমাৰ কাৰণে উপযোগী নহয়, গতিকে এই বেয়া অংশটো আমি নাখাওঁ সেইটো আমাৰ কাৰণে উপযোগী নহয়, গতিকে গাহৰিক দিয়াৰ আগত এই গোটেই বস্তুখিনি

0: যাতে আমি সিজাই দিওঁ, সিজাই দিলে তাত বীজাণু নাথাকিব আৰু ইজিলি ডাইজেষ্টেবল হ'ব গাহৰিৰ কাৰণে। ঠিক তেনেকে ধৰক কাষত যদি হোটেল চোটেল আছে, হোটেলৰ কিটচেন ৱেষ্ট আমি লৈ আহিলো, আহি তাক ভালকে সিজাই খোৱাব লাগিব। কিন্তু আৰু এই যে মই কৈছো আইৰণ ডেফিচিয়েঞ্চিৰ কথাটো, খুব আইৰণ যুক্ত এটা খাদ্য আছে, সেইটো হৈছে আমি সকলোৱে জানো কচু। ভালকে সিজাই তাক খুৱাব লাগিব। আৰু আপোনাৰ আপোনাৰ কি বুলি কয় যিটো হেৰি বুলি কয় আপোনাৰ মেটেকা, ৱাটাৰ হাইচিন্থ মেটেকা বুলি কয়, সেইটো আপোনাৰ গুড চৰ্চ অফ কাৰ্বহাইড্ৰেট, গুড চৰ্চ অফ মানে আপোনাৰ বিভিন্ন ধৰণৰ মিনাৰেলৰ ভাল চৰ্চ মানে। গতিকে সেই মেটেকাটো আমি এই খাদ্যৰ লগত মিহলাই আমি খাদ্যৰ মানে দামটো কমাই সেইটো সিজাব লাগিব, সেইটো সিজাই খাদ্যৰ দামটো কমাই আপোনাৰ আমি হেৰি কৰিব পাৰোঁ, মানে এটা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি মানে ভাল সুষম আহাৰ এটা প্ৰদান কৰিব পাৰোঁ
1: কম খৰচত।
0: কম খৰচত হয় হয়।
1: শেষত আপোনালোকে কি ক'ব গাহৰিৰ?

0: কমাই
1: সেইটো
0: হিচাপ লাগিব, সেইটো সিজাই খাদ্যৰ দামটো কমাই আপোনাৰ আমি হেৰি কৰিব পাৰোঁ, মানে এটা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি মানে ভাল সুষম আহাৰ এটা প্ৰদান কৰিব পাৰোঁ
1: কম খৰচত,
0: কম খৰচত। হয়
1: হয়, শেষত আপোনালোকে কি ক'ব গাহৰিৰ ৰোগসমূহ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিষয়ে?
0: হয়, শেষত মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ এই যিটো নৰ্থ ইষ্ট আমাৰ বা অসম য'ত আপোনাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অধিকাংশ গাহৰি পালন আমাৰ মানে নৰ্থ ইষ্ট এই ৰিজনটোতে কৰা হয়, এই অঞ্চলটোতে কৰা হয়। গতিকে গাহৰি মানে কি কাৰণে কৰা হয়, কাৰণ ইয়াত বজাৰৰ চাহিদা আছে আৰু বিশেষকৈ মাংস প্ৰেমী বা মাংসভোজী মানুহ আমাৰ ইয়াতে বেছিকৈ আছে, গতিকে গাহৰিৰ মানে বজাৰটো ভাল এটা মানে বজাৰ এখন আছে। গতিকে এই বজাৰখনত আৰু অধিক লাভৱান হ'বৰ কাৰণে আমি সুপৰিকল্পিতভাৱে বৈজ্ঞানিক পদ্ধতিৰে সমতুল আহাৰ প্ৰদানেৰে মানে জৈৱ সুৰক্ষা মানে বৰ্তাই ৰাখি উচিত সময়ত আপোনাৰ পেলুৰ ঔষধ, উচিত সময়ত আপোনাৰ ভেকচিন আদি প্ৰদান কৰি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আমি গাহৰি পালন কৰিলে আমি নিশ্চয়কৈ সুফল পাব গাহৰি পালকসকলে।
1: হয়, আমি আজি গাহৰিৰ যিটো বৈজ্ঞানিক ব্যৱস্থাপনা ৰোগসমূহৰ ভালেমান কথা জানিলোঁ আৰু লগতে আমি জানিলোঁ যে এখন গাহৰিৰ পাম প্ৰতিষ্ঠা কৰিবলৈ আমি ঠিক কোন ধৰণৰ কথাবিলাকক গুৰুত্ব দিব লাগে। আমাৰ এইখিনি আলোচনাৰ পৰা আজি আমাৰ যিখিনি গাহৰি পালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিছোঁ। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। গাহৰিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডাক্তৰ লুকুমণি বুঢ়াগোহাঁই, ডাক্তৰ জানমণি শ্যাম আৰু ডাক্তৰ ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে কৃষি জগত। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এটি সুখনা। আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটি আগ ধৰিব সীমান্ত বৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612662325 আৰু 03612661876।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: কম সুতত লোন বিচাৰে
3: তাকো এপেৰে বাহা
4: অসিলে অসিলে কি এপৰ পৰা হাত খাই থাকিব।
5: আৰবিআইয়ে কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি বৃন্দগান, গীতৰ কথা অনুৰাধা দাসৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি ১২৬গৰাকী বিধায়কৰ শপত গ্ৰহণ নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয় আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ ২৪গৰাকী বিধায়ককে ধৰি মুঠ ১২৬গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী অতুল বৰা আৰু অজন্তা নেওগে শপত লয় বিধানসভাৰ অস্থায়ী অধ্যক্ষই বিধায়কসকলৰ ইচ্ছানুসাৰে নিজৰ মাতৃভাষাত শপত ল'ব পাৰে বুলি

0: অনুমতি দিয়ে। মন্ত্রী চৰণ বৰুৱাই বড়ো ভাষাত আৰু বিশ্বজিৎ দৈমাৰীয়ে সংস্কৃতত শপত লয়। কাৰ্বি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক কেইগৰাকীকো নিজৰ মাতৃভাষাত শপত লবলৈ অনুমতি দিয়া হয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে বিধানসভাৰ কাৰ্য পৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আস্থা ব্যক্ত কৰে।
1: শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে।
0: উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176 এক অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থাক সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, গোৱালপাৰা, শোণিতপুৰ, ধেমাজি আৰু বৰপেটাকে ধৰি কমেও 12খন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ৰ পাঠ্যপুথি লাভ কৰা বুলি অভিযোগ তোলে। এপছুৰ সভাপতি কুৰৱ মাধৱ ৱেৰীয়ে ভাৰতীয় সংবিধানৰ 21 ক অনুচ্ছেদ আৰু শিক্ষাৰ অধিকাৰ আইনৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথি লাভ নকৰা বিষয়টো গুণগত মৌলিক শিক্ষাৰ অধিকাৰ খৰ্ব হোৱাৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰে। সংগঠনটোৱে লগতে মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত বড়ো দখনাৰ ইউনিফৰ্ম আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উন্নতমানৰ কপাহী ইউনিফৰ্মৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযানক আহ্বান জনায়। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়মতে স্কুল বেগকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অনুৰোধ জনায়। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থা তথা হেল্প এইড ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা আৰু পৰামৰ্শ কৰ্মশালা অনুষ্ঠিত হয়। যুৱ প্ৰজন্মক দক্ষতা বিকাশ আৰু আধুনিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কর্মশালাত এপ্লাইড মেনেজমেন্ট, অভিযান্ত্রিক শিক্ষার বিভিন্ন পাঠ্যক্রম, খাদ্য প্রযুক্তি, তথ্য প্রযুক্তি, পর্যটন আদিকে ধরে বিভিন্ন বিভাগত কেরিয়ারের সম্ভাবনার বিষয়ে ছাত্র ছাত্রীসকলের মাজত সজাগতা সৃষ্টি করা হয়। অনুষ্ঠানত হেল্প এইড ইন্ডিয়া ফাউন্ডেশনের সঞ্চালক, তামুলপুর উচ্চতর মাধ্যমিক বিদ্যালয় অধ্যক্ষ তথা সদৌ অসম ছাত্র সন্থার তথ্য সম্পাদককে ধরে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

0: সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আসাম স্কিল ইউনিভাৰ্চিটিৰ যিটো প্ৰচেষ্টা, বিশেষকৈ তেখেতসকলে তামোলপুৰ আৰু ওদালগুৰি অঞ্চলখিনিক বেছি গুৰুত্বপূৰ্ণভাৱে ল'ৰা ছোৱালীখিনিক সুযোগ দিব খুজিছে। এই বিশ্ববিদ্যালয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ য'ত তেখেতসকলে এটা থুলমূলকৈ মই যদি ক'ব বিচাৰোঁ, যিখিনি EWS কেটাগৰীৰ ল'ৰা ছোৱালী আছে তেখেতসকলৰ ফিজ পৰ্যন্ত ইয়াত বিনামূলীয়াভাৱে পঢ়িব পাৰিব ইউনিভাৰ্চিটিত। তেখেতসকলে 5 বছৰীয়া ইণ্টিগ্ৰেটেড ইঞ্জিনিয়াৰিং কোৰ্ছ কৰিব পাৰিব, য'ৰ পৰা তেখেতসকলে বিটেক কৰি পিনে ওলাই আহিব পাৰিব, আৰু লগতে বহু ধৰণৰ কোৰ্ছ কিছুমান প্ৰভাইড আছে। আৰু আমাৰ ৱেবছাইট, আসাম স্কিল ইউনিভাৰ্চিটিৰ ৱেবছাইটবিলাক ভিজিট কৰিবৰ কাৰণে মই আহ্বান জনালোঁ। আৰু এণ্ট্ৰেঞ্চ আছে আমাৰ এইটো মাহৰ 31 তাৰিখে লাষ্ট ডেট এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ।
0: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে অহা 28 মেত সংশ্লিষ্ট বিভাগক নিষ্ঠা আৰু আন্তৰিকতাৰ দায়িত্ব পালন কৰি জিলাখনত সুচাৰুৰূপে ঈদ উদযাপনৰ বাবে আহান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে আজিৰ সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজনীয় অনুযায়ী পৰিদৰ্শন আৰু প্ৰামাণিকৰণৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ অধীনত PM ডিভাইন আঁচনিৰ জৰিয়তে 3D প্ৰিণ্টিং COE টেক চিটি গুৱাহাটীয়ে শিক্ষাবিদ আৰু উদ্যোগীসকলৰ সৈতে মিলিত হৈ 3D প্ৰিণ্টিঙকে ধৰি উদ্যোগ 4.0ৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু প্ৰচাৰ কৰিছে। ইয়াৰ ভিতৰত ডিজিটেল আৰ্হি আৰু 3D প্ৰিণ্টিঙৰ জৰিয়তে স্বাস্থ্যখণ্ডত বিশেষকৈ দন্ত চিকিৎসাত বিশেষ অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ কৃত্ৰিম দাঁত ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এই ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। এমট্ৰনৰ সহযোগত 3D প্ৰিণ্টিং চেণ্টাৰ অব এক্সেলেন্স আৰু এইমছ গুৱাহাটী NHAK কোহিমাৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ দন্ত চিকিৎসকসকলে 3D প্ৰিণ্টিং সন্দৰ্ভত যোৱা 18 মেৰ পৰা অনুষ্ঠিত এখন কৰ্মশালাত যোগদান কৰে। এই কৰ্মশালাৰ আজি সামৰণি পৰিছে। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ বৈঠক জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত আজি অনুষ্ঠিত হয়। বৈঠকত শিশু কল্যাণ সমিতি আৰু কিশোৰ ন্যায় পৰিষদৰ কাৰ্যকলাপৰ জৰিয়তে অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। শিশু কল্যাণ আৰু সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। আইনসন্মত দত্তক গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ লগতে অনাথ, অসহায় আৰু যত্নৰ প্ৰয়োজন হোৱা শিশুসকলৰ সুৰক্ষা, উন্নত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে দত্তক গ্ৰহণ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বৈঠকত উল্লেখ কৰা হয়। বিশ্বনাথ জিলাৰ হেলেম ৰাজচক্ৰৰ অন্তৰ্গত ডাঠকলাত আজি সেনা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, দুৰ্যোগ সঁহাৰি বাহিনীৰ 2 বেটেলিয়ন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ সহযোগত বান সাহায্য সঁহাৰি অনুশীলন সম্পন্ন কৰা হয়। আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰা, দুৰ্যোগৰ প্ৰাৰম্ভিক প্ৰস্তুতি তথা বাৰিষাৰ সময়ত কাৰ্যকৰী বান ব্যৱস্থাপনাৰ বাবে যুটীয়া সঁহাৰি ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুশীলনৰ আয়োজন কৰা হয়।
2: আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মেৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চাহ বোৰ্ডৰ উদ্যোগত আৰু যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভাষণ দি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই কয় যে প্ৰযুক্তি আৰু মানসম্পন্ন সঁজুলিৰ যথাযথ প্ৰয়োগৰ জৰিয়তে চাহ খেতিৰ উত্তৰণ ঘটোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে অতি পুৰণি সংগঠিত কৃষিখণ্ড হিচাপে চাহ খেতিয়ে আৰ্থ সামাজিক অৱস্থা আগবঢ়াই নিয়াৰ উপৰি বিদেশী মুদ্ৰা উপাৰ্জন তথা অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰতো প্ৰভূত বৰঙণি আগবঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসম শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া

চাহবাগিচা লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু দুটা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য সোৱাদ আৰু সন্মান দিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰথলৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই শিবিৰত বৰ্ধন আৰু ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱৰ ভালেসংখ্যক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। স্বাস্থ্যকৰ্মীৰ দলে ৰোগীসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ প্ৰদানৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালভাৱে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা কুষ্ঠৰোগ নিবাৰণ কোষৰ উদ্যোগত বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 39 নম্বৰ উত্তৰ বালিগাঁও পৰ্বতীয়া গাঁও পঞ্চায়তৰ আপাৰ দেউৰী গাঁৱত জন ভাগিদাৰী অভিযানৰ লগত সংগতি ৰাখি জনশুনানী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ পূবৰ পাৰ্বত্য অঞ্চলসমূহত তৈল খেজুৰৰ খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবে কৌশলগত ব্যৱস্থা গ্ৰহণ তথা বনস্পতি তেলৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ নন্দিতা বৰ্মনে তেওঁৰ ভাষণত অসমীয়া সমাজলৈ আনন্দৰাম বৰুৱাৰ অৱদানৰ কথা সোঁৱৰি ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ দৰে এইবাৰো ৰাজ্যৰ দুগৰাকী সংস্কৃত পণ্ডিতলৈ সন্মান আগবঢ়াইছে। এই অনুসৰি সংস্কৃত পণ্ডিত ডঃ মুকুন্দ কাম শৰ্মালৈ ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মালৈ মীমাংসা কেশৰী উপাধি আগবঢ়োৱা হৈছে। অহা 24 মে'ত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হবলগীয়া সভাৰ ত্ৰিবাৰ্ষিক অধিৱেশনত দুয়োগৰাকী পণ্ডিতক এই সন্মান প্ৰদান কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি প্ৰথম দিনা বিৰোধী পক্ষৰ 24 গৰাকী বিধায়ককে ধৰি 126 গৰাকী বিধায়কৰ শপত গ্ৰহণ। নৱনিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা। বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আজি অসমতো বিভিন্ন কাৰ্যসূচী আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব।

প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা পদ্মধৰ চলিহাৰ।

0: পদ্মধৰ চলিহা ৰচিত পিণ্ডকান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে, ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে, বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে, কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি দিছপুৰত অনুষ্ঠিত হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24 বিধায়ককে ধৰি মুঠ 126 নৱনিৰ্বাচিত বিধায়কক শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা আৰু অজন্ত নেওগে শপত লয়। ইয়াৰ পাছত শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসলৈ অভিনন্দন জনায়। শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, গভীৰ ৰাজনৈতিক বোধ আৰু সংসদীয় পৰম্পৰাৰ জ্ঞানে

বিধানসভাৰ কাৰ্যপৰিচালনাত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আস্থা ব্যক্ত কৰে। উল্লেখযোগ্য যে শ্ৰীদাস হৈছে দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী বিধায়ক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত অধ্যক্ষগৰাকীয়ে কয় যে শ্ৰীদাসৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু জনসেৱাৰ প্ৰতি থকা অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। ভাৰতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ঐক্যবদ্ধ বিশ্বব্যাপী প্ৰচেষ্টা চলাবলৈ আহান জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত হোৱা ব্ৰিক্সৰ একাদশক বাৰ্ষিক সন্ত্ৰাসবাদ বিৰোধী কৰ্মগোটৰ বৈঠকত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চি বি জৰ্জে সন্ত্ৰাসবাদক সমৰ্থন কৰা আৰু আশ্ৰয় দিয়াসকলক জবাবদিহি কৰাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰে। সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ সম্পৰ্কে হোৱা উদ্বেগ প্ৰকাশ কৰি তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল হবলৈ আৰু সন্ত্ৰাসবাদক বিত্তীয় সাহায্য আগবঢ়োৱাত বাধা আৰোপ কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহান জনায়। ইয়াৰ লগতে ব্ৰিক্সৰ সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থায়ী, সৰ্বাত্মক আৰু ফলপ্ৰসূ কৰি তুলিবলৈ শ্ৰীজৰ্জে আহান জনায়। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণ সন্দৰ্ভত নতুন দিল্লীত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সমাজৰ প্ৰতিটো শ্ৰেণীক সুবিধাৰ নিশ্চয়তা প্ৰদান কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণে বিশ্বৰ মঞ্চত ভাৰতক শক্তিশালীৰূপে প্ৰতিষ্ঠিত কৰে। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতত 7,500 কোটিৰ পৰা 10,000 কোটি টকা পৰ্যন্ত বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিকে ধৰি আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে প্ৰায় 57খন চুক্তি স্বাক্ষৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অপমানজনক মন্তব্যৰ বাবেও শ্ৰীগোৱেলে ক্ষোভ প্ৰকাশ কৰে। চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া স্বাস্থ্যজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হৈছে। অহা 28ৰ পৰা 31 মেলৈ এই সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত আফ্ৰিকান সংঘৰ অধ্যক্ষ আৰু আফ্ৰিকান সংঘ আয়োগৰ মাজত হোৱা পৰ্যালোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শীৰ্ষ সন্মিলন আৰু ইয়াৰ লগত জড়িত অন্যান্য বৈঠকৰ নতুন তাৰিখ পাৰস্পৰিক পৰামৰ্শ অনুসৰি ঠিৰাং কৰা হ'ব আৰু উচিত সময়ত এই বিষয়ে প্ৰকাশ কৰা হ'ব। ভাৰতে আফ্ৰিকাৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে স্বাস্থ্যজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি প্ৰকাশ কৰে। ভাৰত আৰু আফ্ৰিকাই দেশ দুখনৰ মাজৰ শান্তি, সমৃদ্ধি, উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত নিৰ্ধাৰিত দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ বিষয়েও দোহাৰে। চৰকাৰে দেশত খাৰুৱা তেল, পেট্ৰল, ডিজেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু শোধনাগাৰসমূহে চাহিদা পূৰণৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি পুনৰ দোহাৰে। ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰা হৈছে আৰু শোধনাগাৰসমূহত প্ৰতিদিনে 26,000 পৰা 47,000 টন ৰন্ধন গেছ উৎপাদন কৰা হৈছে। নতুন দিল্লীত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে যোগান স্থিৰ হৈ আছে। পেট্ৰল পাম্পসমূহত পেট্ৰলৰ উপলভ্যতা ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰন্ধন গেছো পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু বিগত 3টা দিনত 1,34,00,000 ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। ইপিনে 1 মেৰ পৰা এতিয়ালৈকে 1,32,000 টন বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ ৰেলত সংঘটিত কেইবাটাও অগ্নিকাণ্ডৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অসামাজিক উপাদান জড়িত থকাৰ কথা বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰালয়ে কয় যে এই পৰিঘটনাসমূহ গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু ৰেল সুৰক্ষা বাহিনীয়ে সক্ৰিয়ভাৱে তদন্ত আৰম্ভ কৰিছে। পৰ্যালোচনা বৈঠকত হোৱা আলোচনাত প্ৰতিবেদনৰ জৰিয়তে ক্ষেত্ৰসমূহৰ পৰা গোপন তথ্য সংগ্ৰহৰ ব্যৱস্থা শক্তিশালী কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰযুক্তিচালিত সুৰক্ষা ব্যৱস্থাৰ বৃদ্ধি, সমগ্ৰ ৰেলৱে নেটৱৰ্কত CCTV সংস্থাপন আৰু কাৰ্যকৰী সুৰক্ষা উন্নীত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত চাইবাৰ সুৰক্ষা শক্তিশালী কৰা, কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিত শক্তিশালী নিৰীক্ষণ ব্যৱস্থা স্থাপনৰ সন্দৰ্ভত বৈঠকত আলোকপাত কৰা হয়। মাউণ্ট এভাৰেষ্টৰ শিখৰত সফলতাৰে উপনীত হোৱা 274গৰাকী পৰ্বতাৰোহীৰ ভিতৰত 3জন ভাৰতীয় পৰ্বতাৰোহীয়ে এদিনতে সৰ্বাধিক আৰোহণৰ নতুন অভিলেখ কৰে। বিশ্ব অভিলেখ গঢ়া দলটোত থকা ভাৰতীয় 3গৰাকী পৰ্বতাৰোহী হ'ল তুলসী ৰেড্ডী পালনপুৰী, সন্দীপ আৰে আৰু অজয় পাল সিং ধালিৱাল। এই বছৰৰ প্ৰথম ভাগত নেপালৰ কামি ৰীতা

0: ৰিটায়াৰ পাই 32 পাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি নিজৰ অভিলেখ ভংগ কৰিছিল। একেদৰে নেপালৰ লগপা শ্বেৰ্পাই 11 বাৰ একেলগে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীগাডকাৰীয়ে যাত্ৰীসকলৰ সুবিধাৰ্থে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে উন্নত ঘাইপথ তথা বহন ক্ষমতা নিশ্চিত কৰিবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বৰ্ষাকালৰ বাবে সুৰক্ষামূলক ব্যৱস্থাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী কয় যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু হৰ্ষ মালহোত্ৰাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ চাংলা জিলাত আজি দুটা পৃথক কয়লা খনি দুৰ্ঘটনাত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰথম দুৰ্ঘটনাটো আখোৱাল কয়লা খনিত আৰু দ্বিতীয়টো ছাপাৰমাষ্টি এলেকাত সংঘটিত হয়। উদ্ধাৰকাৰী দল, স্থানীয় লোক আৰু সহকৰ্মী শ্ৰমিকসকলে আবদ্ধ হৈ থকা শ্ৰমিককেইজনক উদ্ধাৰ কৰে। পাকিস্তানৰ কয়লা খনিসমূহত সঠিক নিৰাপত্তা ব্যৱস্থাৰ অভাৱ সম্পৰ্কে স্থানীয় বাসিন্দা আৰু শ্ৰমিক সংগঠনসমূহে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎকালে এনে ঘটনাৰ সমাধান কৰাৰ বাবে আহ্বান জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দক্ষিণ কোৰিয়াৰ পৰিক্ৰমা মন্ত্ৰী কুৱন অহ ইউলে আজি যুটীয়াভাৱে ছিউলৰ ইমজিঙাক পাৰ্কত ভাৰতীয় যুদ্ধ স্মাৰক উদ্বোধন কৰে। কোৰিয়ান যুদ্ধৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে স্মাৰক অনুষ্ঠানৰ অংশ হিচাপে এই স্মাৰকটো যুদ্ধৰ সময়ত ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা বাহিনী 60 পেৰাফিল্ড এম্বুলেন্সৰ দ্বাৰা প্ৰদান কৰা সাহস, ত্যাগ আৰু মানৱীয় সেৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৰিয়ান উপদ্বীপত শান্তি আৰু মানৱীয় সহায়ৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ স্থায়ী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। দ্বিতীয়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা ৰঞ্জিত কুমাৰ দাসক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অভিনন্দন জ্ঞাপন কৰিছে। বিশ্বই ভাৰতক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গণ্য কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ শিলভদ্ৰা গোস্বামীৰ সংস্কৃত কথিকা সাংখ্য দৰ্শনে দ্বৈতবাদঃ।
5: ভাৰতীয় দৰ্শনেষ মূলানি বেদেষু উপনিষদেষু চ সন্তি অস্য দ্বে বিভাগে যথা আস্তিক দৰ্শনম তথা নাস্তিক দৰ্শনম। সাংখ্য যোগ ন্যায় বৈশেষিক মীমাংসা বেদান্ত এতানি সরদর্শনানি বেদস্য প্রামাণ্যম স্বীকুর্বন্তি। অতএব এতানি আস্তিক দর্শনানি, পরন্তু সার্বাক জৈন বৌদ্ধ ইত্যাদিনি বেদস্য প্রামাণ্যম ন স্বীকুর্বন্তি। অতএব এতানি নাস্তিক দর্শনানি ইতি কথ্যন্তে। সাংখ্যদর্শনং প্রাচীনতমেষু ভারতীয় দর্শনেষু।

0: এটি সুখনা, আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612662325 আৰু 03612661876।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পম্পী বৰাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক গীতা হাতী কাকতিৰ ৰচনা।

শ্ৰোতাসকলে পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক সূৰ্য কুমাৰ ৰাজাৰ ৰচিত এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে পম্পী বৰাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজি দিছপুৰত আৰম্ভ হয়। আজি প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধী পক্ষৰ 24 গৰাকী বিধায়ককে ধৰি মুঠ 126 গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰায়। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰাৰ প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ গুণগত মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শীঘ্ৰে পাঠ্যপুথি যোগান ধৰাৰ দাবী জনাই সদৌ বড়ো ছাত্ৰ সন্থাই আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ উদ্যান শস্য আৰু বন বিজ্ঞান মহাবিদ্যালয়ত আজিৰে পৰা 3-দিনীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত তৈল খেজুৰৰ দ্ৰুত বিকাশৰ বাবে কৌশলগত সমাধান শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে উৎকোচ লোৱাৰ অভিযোগত গুৱাহাটীৰ ৰূপনগৰৰ ভূমিলক্ষ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক লাচিত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আনিছো চাহ বিশেষজ্ঞ আৰু টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন মুখ্য বিজ্ঞানী আৰু মুখ্য পৰামৰ্শদাতা ডক্টৰ প্ৰদীপ বৰুৱা, লগতে টি এছ'চিয়েচন অৱ ইণ্ডিয়াৰ অসম শাখাৰ সচিব দীপাঞ্জল ডেকা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো, নমস্কাৰ। আমি জানো, সকলোৱে জানো, চাহ এক জনপ্ৰিয় পানীয়, পানীৰ পাছতে চাহৰ গুণাগুণ সম্পৰ্কে। নিশ্চয় চাহৰ বহুত গুণাগুণ আছে, আপুনি অলপমান আমাৰ শ্ৰোতাক অৱগত কৰাওকচোন ডক্টৰ প্ৰদীপ বৰুৱা।
1: ধন্যবাদ, আপুনি একদম সঠিকভাৱে কৈছে যে বিশ্বত পানীৰ পিছতে চাহ আপোনাৰ নেক্সট যিখিনি খায় তাৰ দ্বিতীয় মানে সৰ্ববৃহৎ জনপ্ৰিয় পানীয়। আৰু পানীটো এটা একচুৱেলি বিভাৰেজ নহয়, পানীটো এটা পানী, বিভাৰেজ হিচাপে নাম্বাৰ ওৱান চাহটো পৃথিৱীতে হয়। আৰু চাহৰ যদি আমি কওঁ যে চাহটো কিহৰ কাৰণে অতি জনপ্ৰিয়, তাৰ কাৰণে বহু কাৰণ আছে। প্ৰথম কথা হৈছে যে এইটো 5000 বছৰ আগতেই চীন দেশত প্ৰথম চাহৰ আপোনাৰ আৱিষ্কাৰ হৈছিলে আৰু তেওঁলোকে এইটো প্ৰথমতে এটা ঔষধি গুণ থকা পানীয় হিচাপে ব্যৱহাৰ কৰিছিলে। সময়ৰ ৰূপত যেতিয়া হ'ল, এইটো মানুহে নৰ্মেলি খোৱা, জেনেৰেলি খোৱা মানুহে তেনেকুৱা এটা পানীয় হিচাপে এইটো পপুলাৰ হ'ল। চাহত কিছুমান বিশেষ ৰাসায়নিক যিখিনি দ্ৰব্য আছে, যিটোৰ কাৰণে চাহটো খালে আপুনি ঔষধি গুণো পায় আৰু মানুহে ভাল পায় তাৰ। তাৰ প্ৰথম কথা হৈছে চাহটোত উচ্চ পৰিমাণৰ 30-42% আপোনাৰ তাত পলিফেনলছ থাকে, তাৰ ঔষধি গুণাগুণ বহুত বেছি, সেইটোলৈ মই অকণমান পিছত কম। আৰু তাৰ ভিতৰত বৃহৎ পৰিমাণৰ থকা বস্তু, সেইটো নাম কয় কেটেকিন। কেটেকিনটোৱে বহুত চাহৰ ভাল গুণাগুণখিনি দিয়ে। আৰু এই দুটাৰ পিছত যেতিয়া আমি চাহটো বনাওঁ, এই মূল দুটা বস্তুৰ পৰা চাহটো যেতিয়া আমি বনোৱা পদ্ধতিৰ ওপৰত সেইখিনি ৰাসায়নিক পৰিৱৰ্তন হয়। ধৰক পলিফেনল আপোনাৰ 30-42% আছে, তাত বৃহৎ পৰিমাণৰ আপোনাৰ কেটেকিনছ থাকে। কেটেকিনছ বিলাকৰ নাম হৈছে এপিগেলো কেটেকিন গেলেট, এপি কেটেকিন গেলেট, তেনেকুৱা ধৰণৰ
0: বহুত ধৰণৰ কেটেকিন থাকে।
1: হয়, যেতিয়া আমি গ্ৰীণ টি কৰোঁ, গ্ৰীণ টি কৰাৰ লগে লগে কি হয়, গ্ৰীণ টি খিনি আমি পাতখিনি ছিঙিয়েই আমি সেইটো তাত মাৰি দিওঁ। কেনেকে নামাৰো, সেইটো আপোনাৰ তাৰ মাজেদি আমি ষ্টিম দি দিওঁ, নহ'লে আপুনি পেন ফ্ৰাই কৰি দিওঁ, তেতিয়া লগে লগে মৰি যায়। তেতিয়া যিখিনি তাৰ কেটেকিন থাকে, কেটেকিনখিনি তেনেকে তাত থাকি যায়। আৰু যেতিয়া আমাৰ অসমত বা ভাৰতত যিটো চাহ হয়, সেইটো চাহ হৈছে আপোনাৰ ব্লেক টি, কলা চাহ, যিটো চিটিচি চাহ বা অৰ্থডক্স ব্লেক টি। ব্লেক টিটোত কি হয়, আমি তাত তাৰ ৰাসায়নিক পৰিৱৰ্তন হয়, ৰাসায়নিক পৰিৱৰ্তন হৈ যিখিনি পলিফেনল আৰু যিখিনি কেটেকিন থাকে, সেইখিনি পৰিৱৰ্তন হয় দুটা ৰাসায়নিক দ্ৰব্যলৈ, সেইকেইটা কয় থিয়াফ্লেভিন আৰু থিয়াৰিভিজিন। সেই দুটাৰ বহুত ঔষধি গুণাগুণ আছে, কাৰণ বেছিকটোতো আপোনাৰ পলিফেনলৰ পৰাই অহা আৰু তাৰ পৰা এইটো থিয়াফ্লেভিন থিয়াৰিভিজিন। তাৰপিছত চাহত এটা বস্তু থাকে যিটো খালে আমি খুব সতেজ অনুভৱ কৰোঁ, সেইটো নাম হৈছে কেফেইন। কেফেইন যিটো, তাৰ আপোনাৰ এইটো এটা এলকালয়েড, তাৰ বহুত ভাল গুণাগুণ আছে। কেফেইন খালে আমি শৰীৰটো সতেজ অনুভৱ কৰোঁ, ৰিফ্ৰেছিং যিটো ভাবা, এইটো কেফেইনে দিয়ে। 2-5% আপোনাৰ তাত কেফেইন থাকে,
0: কম পৰিমাণেই থাকে।
1: হয় হয় হয়। আৰু চাহত এটা খুব ভাল আপোনাৰ ঔষধি গুণাগুণ থকা এটা বস্তু থাকে যিটো অকল চাহতহে পায়, বেলেগত নাপায়, সেইটো নাম হৈছে এল থিয়েনিন। এইটো হ'ল এটা এমিনো এচিড যিটোৱে চাহত আপোনাৰ বহুত ভাল ঔষধি গুণাগুণ আপোনাক তাৰ পৰা দিয়ে। আৰু তাৰ বাহিৰে বিভিন্ন আপোনাৰ এৰোমেটিক কম্পাউণ্ড থাকে, টাৰ্পিন থাকে, এলডিহাইড থাকে, আয়নন থাকে, যি চাহত আপোনাৰ ভাল সুগন্ধটো আপোনাক দিয়ে। তাত আপুনি আৰু কিছুমান মিনাৰেলছ বা ট্ৰেচ এলিমেণ্টছ থাকে, যেনেকে আপোনাৰ ফ্লোৰাইড থাকে, পটাচিয়াম থাকে, মেংগানিজ থাকে, জিংক থাকে, ছেলেনিয়াম থাকে, এই সকলোখিনি মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। এতিয়া এটা কথা চবৰে মনলৈ আহে যে ব্লেক টি, কলা চাহ যিটো খাওঁ, চিটিচি বা গ্ৰীণ টি, তাৰ ডিফাৰেঞ্চটো কি?
0: হয় হয়, মই সুধিবই খুজিছিলো সেইটো, যে গ্ৰীণ টি আমি প্ৰায় শুনি থাকো আজিকালি বিশেষভাৱে জনপ্ৰিয় হৈছে, যে গ্ৰীণ টি আমাৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে ধনাত্মক প্ৰভাৱ পেলায় বুলি কয়, তাৰ পাৰ্থক্যটো কি?
1: হয়, এতিয়া মই কৈছিলো যে আপোনাক যে পলিফেনল থাকে আৰু পলিফেনলৰ যিখিনি কেটেকিন কয়, সেই যিখিনি তাত কেটেকিন বুলি যিটো তাত বিশেষ ৰাসায়নিক দ্ৰব্য থাকে, সেইখিনিৰ পৰিমাণটো যেতিয়া আমি চাহপাতটো থাকে, চাহৰ পাতটো যেতিয়া আমি মাৰি দিওঁ মানে আপুনি তাক ডিএক্টিভেট কৰা বুলি কম, তেতিয়াৰ লগে লগে সেইখিনি গ্ৰীণ টিত সঠিকভাৱে থাকি যায়। আৰু যেতিয়া আমি ব্লেক টি কৰিম, কলা চাহ কৰিম, তেতিয়া কি কৰে, চাহটো আপোনাৰ মেচিনত দি চাহটো গুড়ি কৰি চিটিচি ক্ৰাষ্ট ৰেংকাৰ বা অৰ্থডক্সৰ ৰোলিং মেচিনত দি চাহটো আপোনাৰ তাত গুড়ি কৰি তাৰ ভিতৰত ৰখিন ওলায়, আৰু তাৰপিছত সেইটো আপোনাৰ অক্সিডেশ্যন, সাধাৰণতেটো ফাৰ্মেণ্টেশ্যন কয়, সেই প্ৰক্ৰিয়াৰ পৰা সেই বস্তুটো কনভাৰ্ট হৈ যায়। কিহৰে কনভাৰ্ট হয়, সেইটো হয় আপোনাৰ থিয়াফ্লেভিন আৰু থিয়াৰিভিজিন বুলি দুটা বস্তু। আৰু তাৰ গুণাগুণ আছে বস্তু কিন্তু একেই, পলিফেনল যিখিনি আপোনাৰ থিয়াফ্লেভিন, সি চাহৰ কালাৰটো আনে, থিয়াৰিভিজিন যিটো সি চাহৰ যিটো খালে তাৰ যিটো লিকাৰ কেৰেক্টাৰ সেইখিনি তাৰ পৰা দিয়ে। আৰু এল থিয়েনিন যিটো আছে, যিহেতু পৰিৱৰ্তন নহয়, তেওঁলোকে লগে লগে বস্তুটো মাৰিয়ে দিয়ে, মানে ডিএক্টিভেট কৰি দিয়ে, তেতিয়া সেইটো তাত থাকি যায়। সেইফালৰ পৰা যদি চাই আপোনাৰ মূল বস্তুটো যদিও একেই, চাহৰ ইয়াৰ পাৰ্থক্যৰ ওপৰত কেনেকে প্ৰস্তুত কৰিছে, সেই পাৰ্থক্যৰ ওপৰত কিছুমান ৰাসায়নিক দ্ৰব্য কম বেছ পৰিমাণে হ'ব পাৰে।
0: মানে ঔষধি গুণাগুণৰ কথা কৈছে, নিশ্চয় স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় সেইখিনি অকণমান।
1: হয় হয়, চাওক, চাহৰ ওপৰত

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো চাহৰ ৰাসায়নিক গুণাগুণ সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি

0: যিখিনি চাহৰ যিটো ঔষধি গুণাগুণ আছে তাৰ বহুত কাম হৈছে গোটেই পৃথিৱীত, কিন্তু তাৰ বেছিভাগ কাম হৈছে আপোনাৰ গ্ৰীণ টিৰ ওপৰত। আৰু মই গ্ৰীণ টিত মই আগতে কোৱাৰ দৰে তাত এপিকেটেকিন গেলেট কেটেকিন যিখিনি বস্তু মই চাৰিবিধ আছে সেইখিনিৰ ওপৰত যথেষ্ট কাম হৈছে। আৰু তাৰ ভিতৰত যিটো কয় এপিকেটেকিন গেলেট ECCG বুলি কয় যিটো ইংৰাজীত, তাৰ ওপৰত যথেষ্ট কাম হৈছে। আৰু বাকী এলথিয়ানিন বুলি যিটো বস্তু আপোনাৰ পোৱা যায় এলকালয়েড, তাৰো আপোনাৰ বহুত ভাল গুণাগুণ আছে আৰু সেইখিনিৰ ওপৰত বিশ্বত কাম হৈছে। কিন্তু বেছিভাগ কাম হৈছে আপোনাৰ অন্যান্য দেশত, যেনেকে আপুনি জানে যে চীন দেশত, জাপানত, কোরিয়াত তেওঁলোকে গ্রিন টি খুবই পপুলাৰ, ভাৰতত খুব ব্ল্যাক টি পপুলাৰ, তাত গ্রিন টিটো পপুলাৰ, তাৰ ওপৰত তেওঁলোকে বহু কাম কৰিছে। আৰু তাৰ যিকেইটা মুখ্য আপোনাৰ যিখিনি মেডিচিনেল প্ৰপাৰ্টি, যেতিয়া চাহ খালে স্বাস্থ্যৰ কাৰণে ভাল, সেইটো আটাইতকৈ ডাঙৰ কথা। তাত কি কি চাহৰ ভাল গুণাগুণ আছে, ঔষধি গুণাগুণ আছে, সেইখিনি যদি জানো তেতিয়া মানুহে আৰু বেছি চাহ খাবলৈ ল'ব আৰু সেইটোৰ পৰা চাহৰ পৰা আৰু জনপ্ৰিয়তা বাঢ়িব। তাৰ যিটো মেইন হৈছে যে চাহটো এটা ভাল এণ্টি অক্সিডেণ্টৰ কাম কৰে। গ্ৰীণ টি যিটো আছে, তাত ECCG যিটো আছে, বিভিন্ন ধৰণৰ কেঞ্চাৰৰ ওপৰতো কাম কৰে। আপুনি লাং কেঞ্চাৰ কয়, আপুনি এছ'ফেগেল কেঞ্চাৰ কয়, ষ্টমাক কেঞ্চাৰ, সেইবিলাকৰ ওপৰত কাম কৰে। কার্ডিওভাস্কুলাৰ বেমাৰবোৰ থাকে, তাৰ ওপৰত আপোনাৰ কাম কৰে। ডায়াবেটিছৰ গ্ৰীণ টিয়ে টাইপ 1-2 ভাল কৰে বুলি মই যিখিনি কথা কৈছো সেইখিনি কিন্তু আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ বিশ্বত যিবিলাক চাইণ্টিফিক পেপাৰ আছে সেইবিলাকৰ পৰা এনালাইচিছ কৰি পেলাই কোৱা হৈছে। যিবিলাক তেওঁলোকে পাইছে তাৰ ফাইণ্ডিংছ তাৰ পৰা পাইছে, কিন্তু সেইটো ডাইৰেক্টলি হিউমেন বিইংৰ ওপৰত নহয়, তেওঁলোকে সেইটো যিখিনি পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ পৰা আহিছে।
1: মানে বহু বছৰ ধৰি গৱেষণা কৰি
0: তাৰ পৰা এইখিনি তথ্য সেইখিনি কৈছে। তাৰ পৰা আপোনাৰ টাইপ 2 ডায়েবেটিছ যিটো আছে, তো গ্ৰীণ টি খালে আপোনাৰ টাইপ 2 ডায়েবেটিছ যথেষ্ট ভাল হয়, স্কিন ডিজিজৰ কাৰণে ভাল, লিভাৰৰ কাৰণে ভাল, যথেষ্টখিনি আপোনাৰ অবেচিটি কয় যিটো মানে শকত হয় সেইটো কমোৱাটো যথেষ্ট ভাল, সেই গুণাগুণখিনি আছে। এলজিএমাৰ ডিজিজ যিটো কয়, এলজিএমাৰ এটা ডাঙৰ প্ৰব্লেম, তাৰ ওপৰত আপোনাৰ চাহে ভাল কাম কৰে, দাঁতৰ কাৰণে ভাল কাৰণ তাত ফ্লোৰাইড থাকে। তেনেকে আপোনাৰ অন্যান্য যিখিনি বেমাৰ আছে তাৰ ভিতৰত তাত এণ্টিভাইৰেল এফেক্ট আছে। এণ্টিভাইৰেল এফেক্টটো আকৌ ইণ্টাৰেষ্টিংলি আমাৰ ব্লেক টিত আছে, যেনেকে থিয়া ফ্লেভিন আৰু থিয়া ৰিবিজিন মই দুটা ক'লো, থিয়া ফ্লেভিনৰ তাত কাম কৰে, থিয়া ফ্লেভিনে এণ্টিভাইৰেল কাম কৰে। আৰু কেটেকিনছবিলাকে আপোনাৰ এণ্টি বেক্টেৰিয়েল কাম কৰে, এণ্টি এলাৰ্জিক কাম কৰে। আৰু চাহ খালে কি হয়, এটা আমি যিটো কওঁ অভাৰঅল এজন মানুহ ৰিলেক্সেশ্যন পায়, তাৰ আপোনাৰ মেণ্টেল এলাৰ্টনেছটো বাঢ়ে, সুস্বাস্থ্য যে অতিবাহিত কৰিবলৈ সেইখিনি আপোনাৰ যথেষ্ট ধৰণে সহায় কৰে। বিশ্বত যিমানখিনি পৰীক্ষা নিৰীক্ষা হৈছে তাৰ পৰা দেখা গৈছে যে আপোনাৰ তাত এণ্টি এজিং যিটো হয় তাত সহায় কৰে। আৰু এজন মানে ভাল দীৰ্ঘদিন আপোনাৰ জীয়াই থাকিবলৈ আৰু তাৰ পৰা এটা সুস্বাস্থ্য লাভ কৰি ভাল জীৱন যাপন কৰাত আপোনাৰ চাহ সেৱনে যথেষ্ট পৰিমাণে সহায় কৰে।
1: হয়, এতিয়া মই আহিছো দীপাঞ্জল ডেকাৰ ওচৰলৈ। আমি গম পালো যে চাহৰ বহুখিনি ঔষধি গুণাগুণ আছে, কিন্তু সেই হিচাপে আমাৰ অসমৰ মই বিশেষকে সুধিছো চাহৰ চাহিদা কেনে বা পৃথিৱীত কেনেধৰণৰ চাহৰ চাহিদা আছে।
2: অসমৰ যদি আমি লওঁ, মই ভাবো যে এতিয়াও বহুত বাকী আছে, কারণ ধরক ভাল চাহ হয়তো খাবলৈ কারণে পাবলৈ দিগদারি। যেনেকে ফর এক্সাম্পল আপনি যদি ইয়ারপা ডিব্রুগড় যদি আপনি গাড়ি লৈ যায়, জায়গাত আপনি ভাল চাহ খোৱা আপনি দোকান এখন বিচাৰি নাপায়। এখন দুখন যেটু খুলিছে, কাজিরঙাত খুলিছে, কোবাত খুলিছে, এখন দুখন খুলিছে, হয়তো বেশি এক্সপেন্সিভও হয়, মানে যিখিনি ট্রাভেল করে তেওঁলোকৰ কারণে এইটো বিরাট দিগদারি। আৰু সেইটো কাৰণে হয়তো আৰু কিনিবলৈও নাপায়, ভাল চাহপাত এটা কিনিবলৈও দিগদাৰী। আপুনি নহ'লে কোনোবা ফেঞ্চি বজাৰ বা বজাৰত আপুনি বিচাৰি ফুৰিব লাগিব। যিটো এসময়ত এৰাউণ্ড 2008 মানত, তেতিয়া আমাৰ ধৰক 800 মিলিয়ন কেজি অফ টি আমাৰ প্ৰডিউচ হৈছিলে। আমাৰ তেতিয়া এটা টাইমত আমাৰ শ্লোগান আছিলে যে আমি 1000 মিলিয়ন কেজি কৰিম, আৰু তেতিয়া আমাৰ পাৰ কেপিটা কনজামশ্যন আছিল অল ইণ্ডিয়া এৰাউণ্ড 700 গ্ৰাম এনেকুৱা মান আছিলে। আজিৰ দিনত আমাৰ অলমষ্ট 1300 মিলিয়ন কথা, আমাৰ অলমষ্ট 1400 মিলিয়নে আমি প্ৰডিউচ কৰোঁ, কিন্তু আমাৰ পাৰ কেপিটা কনজামশ্যনটো আমাৰ এতিয়াও হাৰ্ডলি 850-900 গ্ৰাম, ধৰক
1: 1000
2: চুব পৰা নাই 1000, কাৰণ সেই 100 আকৌ বহুত ডিফাৰেঞ্চ হৈ যায়গৈ। এই 900ৰ পৰা 1000লৈ এইটো এটা বহুত এটা হিউজ ডিফাৰেঞ্চ হৈ যায়। আমাৰ 900 বুলি আমি এটা ৰাফলি কেলকুলেট কৰিছোগৈ, তাৰমানে বেচিকলি আমাৰ যিটো প্ৰডাকশ্যন আৰু যিটো আমাৰ কনজিউমশ্যন এটা হিউজ গেপ এটা আছে। চাবলৈ গ'লে যে এই ইমান গেপটো কিহৰ কাৰণে আছে, ইন দ্য চেন্স যে সাধাৰণতেতো আমি ধৰি লওঁ যে চাহ চবেই খায়, প্লাছ আমাৰ ইণ্ডিয়া পপুলেশ্যনটো বেছি, চ' পপুলেশ্যন ৱাইজো চাবলৈ গ'লে আমাৰতো যথেষ্টখিনি চাহ উল্টা আমি ইম্পৰ্ট কৰিব পাৰিব লাগিছিল। ইমানখিনি উৎপাদন আছে কিন্তু আমাৰ পপুলেশ্যনটো ইমান বেছি, যদি কনজিউমাৰ বাঢ়ি যায় নিয়মমতেতো আমি উল্টা চাহ বোলো আমাৰ ইম্পৰ্ট কৰিব লাগে, কিন্তু সেইটো বস্তুটো আমাৰ হোৱা নাই, উল্টা আমাৰ সদায় কিন্তু ডাঙৰ গেপ এটা থাকি গৈছে। ইয়াৰ মই ভাবোঁ যে ওৱান অফ দ্য মেজৰ ৰিজন হ'ল দ্য নিউ জেনেৰেশ্যন, সাধাৰণতে যিখিনি আপোনাৰ ধৰক ষ্টুডেণ্টছখিনি, সেইখিনি তেওঁলোকে চাহটো তেনেকৈ ইমান এটা প্ৰিয় নহয় বা নাখায়। ইয়াত দুটা বস্তু আছে, এটা হল লেক অফ এৱেৰনেছ, নম্বৰ টু হল কিছুমান

0: আমার আগৰ টেবু আছিল চাহ খালে কলা হয়, বড়ো আছিল চাহ খালে বেয়া। বৰুৱা ডাঙৰীয়াই যেনেকে কৈছে যে এই যিমানখিনি ষ্টাডি হৈছে এতিয়া যিখিনি চাহৰ গুণানুগুণ যিখিনি হেৰি হৈছে হয়তো সেইখিনি সময়ত ইমান নাছিলো, ইমান প্ৰচলন নাছিল, মানুহে নাজানিছিলো, কিন্তু সেই টেবুটো কিন্তু থাকি গৈছে।
1: চাহটো গাখীৰ দি পেলাই যেতিয়া উতলোৱা হয় সেইটো বিহৰ সমান হৈ যায়, সেইটো মই প্ৰদীপ বৰুৱাক সুধিব বিচাৰিছিলো, তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি?
2: প্ৰথম কথা, সেইটো বিহ কেতিয়াও নহয়, আৰু সাধাৰণতে আপোনাৰ যদিহে সেইটো কথা ঠিক মই কম বুলি ভাবিছিলো পিছত যেতিয়া আপুনি মোক সুধিলেহেঁতেন, ধন্যবাদ সোধাৰ কাৰণে, যে চাহৰ যিমানখিনি গুণাগুণ আছে সেইটো দেখা গৈছে, যদি আমি তাত গাখীৰত উতলাই দিওঁ তাৰ চাহৰ গুণাগুণখিনি কমি যায়, তেনেকুৱা এইটো বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণ হৈছে। আৰু আপুনি যদি দেখে যে চাহটো মানুহে কেনেকৈ খায়, গাখীৰখিনি উতলাই থাকে গাখীৰ উতলাই থাকে, চাহ দি থাকে, মছলা দি থাকে, একেখিনি গাখীৰকে বাৰে বাৰে ব্যৱহাৰ কৰি থাকে, তাত দি আমাৰ যিটো মছলা চাহ সেইটো অপকাৰী, সেইটোৰ চাহৰ তাত কৰিবলৈ একোৱেই নাই, চাহত কোনো বস্তুৱেই নাই যিটোৱে আপোনাৰ অপকাৰী, অকল খালী গাখীৰ দি পেলাই যেতিয়া উতলাই তাৰ চাহৰ গুণাগুণখিনি কমি যায়, আৰু তাৰপিছতে আপোনাৰ তাত যিখিনি অপকাৰ হয়, গেষ্ট্ৰিক হয়, কিবা হয়, সেইখিনি চাহৰ কাৰণে নহয়, সেইটো গাখীৰখিনি বাৰে বাৰে উতলাই থকাৰ কাৰণে হয়। সেইকাৰণে আপুনি যদি চাহৰ, এইটো খুব ভাল প্ৰশ্ন সুধিছে আপুনি, চাহখিনি যদি সঠিকভাৱে গুণাগুণখিনি তাৰ ল'ব লগা হয় তেতিয়াহ'লে আপুনি গাখীৰ নিদিয়াকৈ চাহটো খালে ভালকৈ পাব, কিন্তু আমিতো চাহটো আমি এনজয় কৰোঁ অকল, আৰু ঔষধ বুলিতো আমি সদায় খাই নাথাকোঁ, সেইকাৰণে ভাল কৰিবলৈ হ'লে যেতিয়া আপুনি খালী পেটত খাব নালাগে, তেতিয়া গাখীৰৰ পৰা অসুবিধা কৰে, ৰাতিপুৱা খাব নালাগে, আপুনি দিনটোত যদি দুই কাপ মানুহ আপুনি খায় তেতিয়া অসমৰ যিটো চিটিচি চাহৰ যিটো মজা, যিটো তাৰ ষ্ট্ৰেংথ, যিটো কোৱালিটি থাকে, সেইটো একো নাই। তেতিয়া আপুনি দুকাপ গাখীৰ দি খালে আপুনি অনবৰতে গাখীৰ মানে নিদিয়াকৈ খাই থাকিলে ঔষধ খোৱাৰ নিচিনা হ'ব, কোনো এনজয় নকৰিব, কিন্তু এইটো কথা যে আপুনি তাত নিদিয়াকৈ কৰিলে আপোনাৰ ঔষধি গুণাগুণবিলাক তাত বেছিকৈ পোৱা যায়।
0: মানে উল্টা মইতো ভাবোঁ যে আমাৰ মানে সেই যিখিনি এডুকেটেড, আমি লিটাৰেলি এডুকেট কৰিব লাগে মানুহখিনিক, চাহ কেনেকৈ খাব লাগে, চাহ বস্তুটো কি, আমি যেতিয়া এটা টি হেৰি হিচাপে যেতিয়া বনাওঁ, সাধাৰণতে বনালে কৰোঁ কি, দুটা ধৰণৰ আছে, এটা হ'ল যিটো আগতে ব্ৰিটিছৰ যিটো ষ্টাইল আছিল, আপুনি লিকাৰটো বনালে, লিকাৰটো ষ্ট্ৰংকৈ অকণ বনালে, বনাই পেলাই আপুনি গাখীৰটো ওপৰত এড কৰি দিলে যিটো যিমানখিনি আপোনাৰ লাগে, এটা হ'ল সেইটো চিষ্টেমত আছেগৈ, আৰু তেতিয়া চাহৰ ফ্লেভাৰটো সেইটো ধুনীয়াকৈ ওলায়। আৰু মই ভাবোঁ যে সেইখিনিতো আপোনাৰ যিখিনি গাখীৰ দিয়া যায় সেইখিনিত আপোনাৰ সাধাৰণতে কোনো অপকাৰ কৰা কোনো মানে প্ৰশ্নই নুঠে। বা দ্বিতীয় আমাৰ চিষ্টেম যিটো বনাওঁ, সাধাৰণতে ধৰক আপুনি এটা যিকোনো কাপ এটাত আপুনি ধৰক 80% পানী ললোঁ, 20% আপুনি গাখীৰ হেৰি দিলোঁ, উতলটো লোৱাৰ লগে লগে আমি বন্ধ কৰি দিলোঁ, দিয়াৰ পিছত আমি যেতিয়া চাপ'জিং এক কাপ চাহ যদি হয় আমি এক চামুচ দিলোঁ, যদি ভাল চাহপাত হ'ল, দি পেলাই আমি কিন্তু এইটো নুতলাওঁ, আমি এইটো ইনফিউজন কৰা বুলি কওঁ, আমি এক মিনিট বা ডেৰ মিনিট আমি ৰখি দিওঁ, ঢাকি থৈ দিয়া যায়, আৰু সেইটোৰ পৰা যিটো ফ্লেভাৰ বা টেষ্ট যিটো ওলায়, আৰু তাত আপোনাৰ কেতিয়াও আপোনাৰ গেষ্ট্ৰিক বা বেলেগ ধৰণৰ অপকাৰ কৰিবলগীয়া নহয়। সাধাৰণতে কি হয়, ৰেষ্টুৰেণ্টত ধাবাক বা আপুনি ৰাস্তাত যেতিয়া বনোৱা যায়, আপুনি সেই গাখীৰ এটাত সেইটো গাখীৰত আৰু চাহপাতটো ইউজ কৰে, সেইটো কিমানবাৰ ইউজ হয় বা গাখীৰটো যিমান উতলাই থকা যায় তাত আৰু আপোনাৰ এনেই অপকাৰ কৰে, গৰমাই কৰি দিয়েগৈ, সেইটোকে হেৰি কৰেগৈ,
2: চাহখিনি বাৰে বাৰে উতলাই থাকিলে, আপুনি উতলাই থাকে চাহপাতখিনি উতলাই থাকিলেতো বাৰু একো নহয়, কাৰণ তাততো ৰসখিনি ওলাব, কিন্তু চাহৰ যিটো গাখীৰত যিটো বাৰে বাৰে উতলাই থাকিলে হয় সেইটো বৈজ্ঞানিক পৰীক্ষাৰ পৰা গম পাইছে যে তাৰ পৰা আপোনাৰ চাহৰ গুণাগুণটো কমি যায়, আৰু ডেফিনেটলি আপুনি এটা বস্তু বাৰে বাৰে উতলাই থকা গাখীৰখিনি অপকাৰ তাত আহিব। ইয়াত আৰু এটা কথা এড কৰিব খুজিছো যে চাহত এটা বস্তু আছে যিটো কয় কেফেইন, কেফেইনটো হ'ল এনেকুৱা এটা বস্তু যিটোৱে চাহক আপোনাৰ সতেজতা আনি দিয়ে, আমি চাহ একাপ খাই পেলাই যেতিয়া দিওঁ আমি লগে লগে ৰিফ্ৰেছিং ভাৱ এটা আহে, সেইটো কেফেইন নামৰ যিটো এলকালয়েড সেইটোৱে দিয়ে, কিন্তু বহুত মানুহে কেফেইনটো এভইড কৰিব বিচাৰে, চাহতকে আকৌ কফিত আপোনাৰ যিটো কেফেইন নামৰ এলকালয়েড সেইটো বেছি, চাহত থাকে আপোনাৰ 4-5%, তাত থাকে 6-8%, সেইকাৰণে বহুত মানুহে যিবিলাক খুব স্বাস্থ্যৰ কাৰণে সচেতন তেখেতসকলে ডি কেফেইনেটেড টি, তাৰ পৰা কেফেইনটো আঁতৰাই তাৰ পৰা আপোনাৰ দিব খোজে, সেইটো আপোনাৰ এটা স্বাস্থ্যৰ কাৰণে ভাল, ইউ গেট হেপিচুয়েটেড বিকজ অফ এটা বস্তু কেফেইন,
0: আপোনাৰ যেনেকৈ টেনিন
1: হয়
0: নহয়, টেনিনটো হ'ল আপুনি যিটো গছৰ বাকলিটো থাকে যিটো যিটো পৰা লেডাৰ টেনিং যেনেকৈ কয়, সেইকাৰণে তাৰ পৰা হেৰি হৈ থাকে, নহয় টেনিনটোৰ কাৰণে আপুনি চাহ যদি বেছি উতলাই দিয়ে চাহটো তিতা হ'বই, কাৰণ টেনিন তিতা, আপুনি যিমান উতলাব চাহটো টেষ্টটো অদ্ভুত হ'ব আৰু তিতা হ'ব গৈ পেলাই গৈ, বনোৱা পদ্ধতিটোৰ কাৰণে আচলতে এই গাখীৰ বাদি বনোৱা চাহটো এনেই বটাম, এতিয়া নতুন প্ৰজন্ম ধৰক এৰাউণ্ড 30-38% মান ষ্টুডেণ্টছ বা ইয়াং পিপল, সেই পাৰ্চেণ্টেজটোৱে যেতিয়া নাখায় তো সেইটো এটা আমাৰ কাৰণে ডাঙৰ হেৰি হয় ফৰ দ্য টি ইণ্ডাষ্ট্ৰি। ইয়াত আমি বহুত ধৰণৰ কিছুমান ধৰক পদ্ধতিও লোৱা গৈছিল, কিছুমান ৰোড শ্ব' কৰা গৈছিল, কিছুমান প্ৰমোশ্যনেল এক্টিভিটিজ

0: কৰা গৈছিল, যেনেকৈ টি বৰ্ডে কৰে কৰা গৈছিলগৈ, যাতে তেওঁলোকে সেই বস্তুটো অলপমান পপুলাৰাইজ কৰিবৰ কাৰণে। মই ভাবোঁ যে এতিয়ালৈকে আমি সেইটো বস্তু তেতিয়াও পাৰাগৈ নাই, কাৰণ আমি একদমেই হোৱা নাই, কাৰণ নতুন জেনেৰেশ্যনটো চব বস্তু অলপমান ট্ৰেণ্ডি লাগে, অলপমান বস্তুটো ষ্টাইলিছ লাগে, অলপমান বস্তুটো এক্সক্লুচিভলিটি এটা বস্তু লাগে, যিটো বস্তু আমি হয়তো আমাৰ নিজৰ শ্লোগানত আমি হয়তো নিজেই মানে আমাৰ ক্ষতি হৈছে। আমি যেনেকৈ এটা শ্লোগান আছিল যে চাহটো সাধাৰণ মানুহৰ ড্ৰিংক, ইটছ এ কমন মেন ড্ৰিংক, কিন্তু আজিকালি কমন মেনটো কোনো হৈ থাকিব নিবিচাৰে, চবকে চবকে এক্সক্লুচিভলি,
1: নৱপ্ৰজন্মটো
0: আৰুৱে কমন মেন হ'বলৈ নিবিচাৰে, কাৰণে এতিয়া ধৰক অলপমান ভেলু এডেড চাহ বোলো টি বুলি যিটো কওঁ, ডিফাৰেণ্ট ধৰণৰ যিখিনি চাহ আজিকালি সেইটো বস্তু অকণমান আহিছে। নৱপ্ৰজন্মৰ সময় নাই, সবতছে ডাঙৰ কথা তেওঁলোকৰ সময় নাই, চাকৰি কৰাখিনিৰো সময় নাই, নকৰাখিনিৰো সময় নাই, পঢ়াখিনিৰো সময় নাই, সেইকাৰণে ইনষ্টেণ্ট টি এতিয়া লাহে লাহে ষ্টাৰ্ট হৈছে, আমি ভাবোঁ যে সেইটো এটা কামত আহিব, কাৰণ প্ৰপাৰ চাহ বনাই খাবলৈ তেওঁলোকৰ হাতত সময় নাই, তেওঁলোকে সেই কফি টাইপ মানে আপুনি গাখীৰত বা হেৰিত গুলি পেলাই বা আপুনি পানীৰ লগত গুলি পেলাই ফটককৈ যিটো হয় আৰু সেইটো বস্তু তেওঁলোকে লাগে এতিয়া, সেইকাৰণে বহুত ধৰণৰ ইনষ্টেণ্ট টিও বহুত ধৰণৰ ষ্টাৰ্ট হৈছে। আমি ভাবোঁ যে হয়তো সেইটোৰ পৰা অকণমান পপুলাৰিটিটো বাঢ়িব।
1: আপুনি ক'লে যে ৰপ্তানি আমাৰ ইমান নহয়, সেইটো কি কাৰণে হয়, যে আমাৰ যদি যথেষ্ট উৎপাদন আছে, আমাৰ ইয়াত যদি ব্যৱহাৰ কৰাৰ পিছতো যথেষ্টখিনি ৰৈ যায়, সেইখিনি আমি নিশ্চয় ৰপ্তানি কৰিব পাৰিব লাগিছিলে, সেইটো কি কাৰণে নহয় বুলি ভাবে আপুনি?
0: চাওক, আমাৰ আচলতে কনজিউমচনতকৈ আপোনাৰ ধৰক প্ৰডাকশ্যনটো আমাৰ বহুত বেছি বাঢ়ি গ'ল, তাৰ পৰা অলপমান শতাংশ আপোনাৰ ধৰক এক্সপৰ্টছত যায়, যেনেকে যোৱা বছৰ আমাৰ এক্সপৰ্ট সাধাৰণতে 200-220 বা 240 ধৰক মিলিয়ন কেজি এনেকুৱা অকণ সাধাৰণ হয়, যোৱাবাৰ আকৌ আমাৰ বেছ ভাল হ'ল, বহুত বছৰৰ পিছত আমাৰ 280 মিলিয়ন কেজিজ গ'ল, দুৰ্ভাগ্যক্ৰমে এইবাৰ আকৌ ৱাৰৰ কাৰণে চেম বস্তু আমি সেই এক্সপৰ্টছখিনি ৰখি গ'ল, কাৰণ যিটো এৰিয়া যিটো এৰেনাত যুদ্ধ হৈ আছে সেই এৰেনাটো আপোনাৰ ধৰক ডুবাই ইজ, বহুত মানুহে সাধাৰণতে নাজানে কিন্তু ডুবাই ইজ বেচিকলি এটা ৰি এক্সপৰ্ট চেণ্টাৰ নিচিনা, চব যেতিয়া এক্সপৰ্ট হয় ডুবাইলৈ যায়, ডুবাইৰ পৰা আকৌ ৰি এক্সপৰ্ট হয় বেলেগ জেগা, ডুবাইয়ে অলমষ্ট আমাৰ 50 মিলিয়ন কেজিজ অফ আমাৰ চাহ, পাৰ্টিকুলাৰলি অৰ্থডক্স, অসম অৰ্থডক্স আমাৰ যথেষ্টখিনি যায় তাৰ পৰা, অৰ্থডক্স ডুবাইতে অলমষ্ট 50 মিলিয়ন কেজিজ যায়, তাৰ পৰা ধৰক আপুনি ইৰাণলৈ যায় আপোনাৰ 1.5% মান তাত যায় ধৰক, কিন্তু এতিয়া গোটেই এৰেনাটো প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ এতিয়া সিমানখিনি এতিয়া এক্সপৰ্টেই নাইকিয়া, আমাৰ কনজামশ্যনটো এটা লেভেল যেনেকৈ মই ক'লোঁ যে আমাৰ বাঢ়া নাই, যিটো বাঢ়িবলগীয়া হৈছিলেগৈ নৱপ্ৰজন্মৰ কাৰণেই হওক বা আমাৰ মানুহে আজিকালি এতিয়া বহুত ধৰণৰ ধৰক আপুনি স্বাস্থ্য লৈ পেলাই ইমান বেছি সচেতন, হয়তো বহুতে চাহ খাবলৈ সেইকাৰণে বৰুৱা ডাঙৰে কোৱাৰ নিচিনা বহুত ধৰণৰ চাহ বিচাৰে আজিকালি, কিছুমান ভুল কিছুমান প্ৰচাৰণৰ কাৰণেও নোখোৱা হয়, তাৰপিছত ভাল চাহ পাবলৈও এটা প্ৰব্লেম,
1: কিন্তু এটা দেখা গৈছে যে আজিকালি চাহৰ দাম পাৰ কেজি বহুত বাঢ়ি গৈছে, কিছুমান চাহৰ গুণাগুণ হিচাপে সেইটো বাঢ়িছে নে কি কয়?
0: নহয়, সেইটো যিটো আপুনি কথা কৈ আছে সেইটো আছে, আপুনি পেকেট টিজ কথা কৈ আছে, নিলাম কেন্দ্ৰবিলাকত যেতিয়া আমাৰ বিক্ৰী হয় বা প্ৰাইভেটো যেতিয়া বিক্ৰী হয় সাধাৰণতে বায়াৰ্ছবিলাকে লয়, বায়াৰ্ছৰ আপোনাৰ ধৰক কিছুমান আপোনাৰ 6-7 ডাঙৰ ডাঙৰ ইণ্টাৰনেশ্যনেল কোম্পানী আছে যোনে নেকি তেওঁলোকে হেৰি কৰে, তেওঁলোকে এইটো পেকেটিং কৰি যেতিয়া বিক্ৰী কৰে তেওঁলোকৰ দামটো লগায়, কিন্তু আপুনি যদি নিলাম কেন্দ্ৰত যাওক, নিলাম কেন্দ্ৰত যদি গৈ পেলাই আপুনি দাম যদি লয় গৈ ইন বেচ, তাত আমাৰ কিন্তু চাহৰ দাম সাংঘাতিক এটা বঢ়া নাই,
1: তাত জানো জনসাধাৰণে মানে কম পৰিমাণত কিনিব পাৰে জানো,
0: এইটো অকল আপোনাৰ ধৰক পেকেটিয়াৰ্ছ হওক বা বায়াৰ্ছ হওক যোনে নেকি ৰিটেইলত কৰিব বা হেৰিত, আমাৰ সেইটো কাৰণ এটা পুৰা লট হিচাপে দিয়া যায়, সেইকাৰণে কম পৰিমাণে তাৰ পৰা সেইকাৰণে কিনিবলৈ তাৰমানে নোৱাৰে, কিন্তু যিটো মেইন ৰিটেইলত যেতিয়া আহি যায়, আহি পেলাই যেতিয়া তেওঁলোকৰ পেকেটিং হওক বা তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যনৰ হওক বা তাতহে আপোনাৰ দামখিনি বঢ়া গৈছে, তাৰ পৰি অৱশ্যে এটা কথা কম পৰিমাণে হ'লেও যেতিয়া ভাল চাহ বনোৱা যায় ডেফিনেটলি দাম পোৱা যায়, অসমতো 9-10 বাগান আছে য'ত নেকি তেওঁলোকৰ সদায় 350-450 পাৰ কেজি আপোনাৰ নিলাম কেন্দ্ৰতে আহে, প্লাছ স্পেচিয়েলিটি টি হ'লেতো আৰু ধৰক আহে আপোনালোকে কেতিয়াবা হয়তো পেপাৰে পত্ৰ পায় য'ত নেকি আপুনি 1,00,000 পাৰ হেৰি আহেগৈ, সেইটো একদম কম পৰিমাণে আহে,
1: আৰু এটা চাহৰ কথা শুনিছিলো যে হোৱাইট টি, সেইটো প্ৰদীপ বৰুৱা
2: ডাঙৰীয়া, মই অকণমান ফেটিলৰ আগতে তেখেতে যিখিনি কৈছে তাত দুটা কথা মই অকণমান মোৰ মন্তব্য আছে, প্ৰথম কথা হৈছে যে আমি সদায় কৈ আছো যে চাহটো ইয়ং জেনেৰেশ্যনত জনপ্ৰিয় নহয়, কিন্তু মই ভাবোঁ যে সেইটো এটা ভৱিষ্যতৰ এটা ষ্ট্ৰং আমাৰ এৰিয়া য'ত আমি জনপ্ৰিয় কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰপাৰ আপোনাৰ আমাৰ ষ্ট্ৰেটেজি লাগিব,
0: একদম
2: প্ৰপাৰ এটা প্ৰচাৰ লাগিব, আমিতো এতিয়ালৈকে কৰিছো জানো চাহটো ইয়ং জেনেৰেশ্যন
0: কৰিব, আমি সক্ষম।

0: আপুনি যদি চাই ইয়ং জেনারেশন খুব হেলথ কনসিয়াস, এক্সট্রিম হেলথ কনসিয়াস, তেনেকুৱা ধৰণৰ যদি হবলৈ হয় যে চাহৰ যে ইমান ভাল বৈজ্ঞানিকভাৱে মানে প্ৰমাণিত গুণাগুণ আছে সেইখিনি তেওঁলোকৰ মাজলৈ লৈ যাব লাগিব, এইখিনি কিহৰ কাৰণে ভাল, এইখিনি খালে তোমাৰ হেলথৰ কাৰণে কিহৰ ভাল, সেইটো এটা কথা। আৰু তাৰপিছতে তেওঁলোকৰ যিটো ট্ৰেণ্ডি তাত আছে চাহৰ লগত আপুনি ভেলু এডিশ্যন কৰি আপুনি এতিয়া ধৰক তাত আমি এনেকুৱা ধৰণৰ বস্তু যিটো সুগন্ধি বা ভাল আপোনাৰ তাত অন্য ধৰণৰ মেডিচিনেল প্ৰপাৰ্টি থকা বা এৰোমেটিক প্ৰপাৰ্টি থকা বস্তু দি ভাল গুণাগুণ আহে, তুলসীটো আপোনাৰ হল হাৰ্টৰ কাৰণে যথেষ্ট ভাল, আপোনাৰ আদাৰো তেনেকুৱা বহুত ভাল গুণাগুণ আছে,
1: দালচিনি দিলে
0: খুব ধুনীয়া গোন্ধ আহে, হয় ইলাচি দিব পাৰি, সেইবিলাকৰ আপ টু দ্য এলাউড যিটো আপোনাৰ FSSAI ৰ পৰা যিটো এলাউড সেইবিলাক আমি দি পেলাই যদি দিওঁ আৰু তেওঁলোকক তাৰ লগত যদি কওঁ যে তোমালোকে যেতিয়া ইয়ং জেনেৰেশ্যনে চাহ খাইছা এই মেডিচিনেল প্ৰপাৰ্টিজখিনি আছে সেইখিনি ডেফিনেটলি আপোনাৰ তেওঁলোক এট্ৰেক্ট হ'ব। আৰু এটা বস্তু মই ভাবোঁ যে চাহটোৰ লগত এনেকুৱা এটা ধৰক কাৰোবাৰ ডায়েবেটিছ আছে তাৰ লগত যদি এডিচনেল আপুনি মেডিচিনেল বস্তু দিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি এইটো কামত আহিব। আৰু তাৰ লগতে যিটো ৰপ্তানিৰ কথা যে আমি ইয়াৰ পৰা কিয় ৰপ্তানি কৰিব পৰা নাই, ডেকা ডাঙৰীয়াই যিখিনি কথা ক'লে একদম শুদ্ধ। আৰু তাৰ লগতে এইটো কথা হৈছে যে আপোনাৰ এতিয়া ডাঙৰ ৰপ্তানিকাৰী দেশ কোন, যেনেকে আপোনাৰ আটাইতকৈ ডাঙৰ বেছি এক্সপৰ্ট কৰে আপোনাৰ কেনিয়াই, তাৰপিছতে কৰে আপোনাৰ কোনে কৰে শ্ৰীলংকাই কৰে, তেওঁলোকৰ ইকনমিটো টোটেলি ডিপেণ্ডেণ্ট অন টি, কেনিয়াৰ ইকনমি শ্ৰীলংকাৰ ইকনমি টোটেলি চাহৰ, সেইকাৰণে তেওঁলোকৰ গোটেই চৰকাৰে যিখিনি গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট লেভেলত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে, ভৱিষ্যতে আপোনাৰ আমাৰ যিটো এক্সপৰ্ট বঢ়োৱা সেই কাণ্ট্ৰিখিনি যিখিনি আছে আমি যদি কথা কনচেনট্ৰেট কৰিব পাৰোঁ, ইভেন চাইনা, অসমৰ চাহ আপোনাৰ চাইনালৈও কেতিয়াবা যাব পাৰে, তাৰ ব্লেক টি তেওঁলোকে নকৰে, অসমৰ চাহৰ যিটো আছাম টি বহুত ষ্ট্ৰং আছে তাৰ, সেইখিনি তেওঁলোকেও লাহে লাহে ভাল পাব, টাইৱানতো গৈছে, অষ্ট্ৰেলিয়াতো যাব, তেনেকুৱা ধৰণৰ ঠাইত যাব পাৰে, সেইকাৰণে তাৰ স্কোপ নিশ্চয় আছে। আৰু অলৰেডি মই আশাবাদী যে আৰম্ভ হৈছেই, ট্ৰেণ্ডটো বাঢ়িছে,
2: আমেৰিকা আৰম্ভ কৰিব,
0: আমেৰিকাৰ মানুহ মই যিবিলাক লগ পাওঁ তেওঁলোকে চাই বুলি কয়, তেওঁলোকেতো নৰ্মেল চাহটো ইমান নাখায়, তেওঁলোকে গ্ৰীণ টি ভাল পায়, কিন্তু চাই বুলি যেতিয়াই ক'ব যিখিনি আমি গাখীৰ দি মছলা দি তাত তেওঁলোকৰ সেইটো খুব প্ৰিয়। অসমৰ চাহৰ কাৰণে খবৰ কি, অসমৰ চাহৰ যিটো ষ্ট্ৰেংথ আছে থিয়া ফ্লেভিন থিয়া ৰিভিজিন সেইটো ক'তো নাই, আমাৰ আটাইতকৈ এগ্ৰ' ক্লাইমেট বুলি যিটো কওঁ, মাটি আৰু আমাৰ ক্লাইমেট, যেনেকে ধৰক অসমৰ যিটো ষ্ট্ৰেংথ সেইটো বিশ্বৰ ক'তো নাই, অসমৰ চাহটো কয় কিং অফ টিজ, যেনেকে আপুনি যিটো দাৰ্জিলিঙৰ চাহ তাৰ যিটো সুগন্ধি সেইটো বেলেগত নাপায়, সেইটো কয় আপোনাৰ কুইন অফ দ্য হিলছ, চেম্পিয়ন অফ টি বুলি কয় তাত। আৰু মই ভাবোঁ যে ইয়াৰ এটা ভাল ভৱিষ্যত আছে, আমি সঠিকভাৱে প্ৰমোশ্যন কৰিব লাগিব, জেনেৰেশ্যনে লৈ যাব লাগিব, সঠিকভাৱে যদি আমি কৰোঁ তেতিয়াহ'লে নিশ্চয় ইয়াৰ ভৱিষ্যত আছে। আপুনি মোক এটা কথা সুধিছিলে হোৱাইট টিৰ ওপৰত, হোৱাইট টিটো এটা হ'ল অলপ বেলেগ ধৰণৰ চাহ, হোৱাইট টিটো খুব পপুলাৰ, খুব দাম বেছি, কাৰণ আপুনি হোৱাইট টিটো যেনেকে মই ক'লো ব্লেক টিটো আমি পুৰা প্ৰচেচিং কৰোঁ, অক্সিডেশ্যন কৰোঁ, গ্ৰীণ টিটো আমি অনাৰ লগে লগে আপোনাক কৰি দিওঁ, আৰু এই যিটো হোৱাইট টি তাত আপোনাৰ সাধাৰণতে টিপছবিলাক যিটো ওৱান এণ্ডে বাদ বা টু এণ্ডে বাদ যিটো কওঁ, তাৰ ওৱান এণ্ডে বাদ বা বাদ যিটো কলি, সেই কলিটো চিঙা হয় আৰু সেইটো কোনো প্ৰচেচিং কৰা নহয়, সেইটো টিপছ, টিপছত ভাল ভাল বস্তুবোৰ থাকেই, যিখিনি চাহৰ ভাল মেডিচিনেল প্ৰপাৰ্টি থকা, সেই বস্তুটো আপোনাৰ জাষ্ট নৰ্মেলি ড্ৰাই কৰা হয়, তাত কোনো ধৰণৰ আপোনাৰ প্ৰচেচিং কৰা নহয়, মানে কেনেকে নহয়,
1: ৰ'দত শুকোৱা হয় নে মেচিনত শুকোৱা হয়,
0: অলপ চাহ শুকোৱা হয় বা মেচিনৰ ওপৰত য'ত অলপ অলপ গৰম থাকে তাৰ ওপৰত শুকোৱা হয়, সেইটো আপুনি ধৰক
1: বেছি গৰম দিও কৰা নহয়,
0: নহয় তেতিয়াতো বেয়া হৈ যাব, নষ্ট হৈ যাব, আৰু পুৰা ৰ'দত দিলেও নষ্ট হৈ যাব, সেইকাৰণে আপোনাৰ এনেকুৱা ধৰণে শুকাব লাগিব যাতে তাৰ সেইটো ইনটেক্ট থাকে, কালাৰটো ইনটেক্ট থাকে আৰু তাৰ গুণাগুণখিনি ইনটেক্ট থাকে, বেছি গৰম কৰি দিলে জ্বলিয়ে গ'ল বস্তুটো। আৰু এবিধ চাহ আছে যিটো কয় উলং টি, উলং টি হয়, উলং টিটো পাৰ্টিকুলাৰলি টাইৱান আৰু আপোনাৰ চীন দেশত বহুত জনপ্ৰিয়, সেইটো চেমি ফৰ্মেণ্টেড, সেইটোত সম্পূৰ্ণকে মাৰি পেলোৱাও নহয় যেনেকে গ্ৰীণ টিত কৰোঁ বা আমি অৰ্থডক্স মানে CTC ব্লেক টিত যিটো কৰোঁ সম্পূৰ্ণ অক্সিডেশ্যন কৰোঁ সেইটো কৰা নহয়, এইটো তাৰ মাজত, তাৰ ভাল গুণাগুণ আছে আৰু তাৰ লগতে তাৰ এটা মানে এটা অভাৱনীয় এটা সুগন্ধ এটা পোৱা যায়, ফ্লেভাৰ এটা থাকে যিটো উলং টি, সেইটো আকৌ কি একেখিনিয়ে গছডাল একেই, কিন্তু সেই কেমিলিয়া চাইনেন্সিছ, চাহ মানে কেমিলিয়া চাইনেন্সিছ, তাৰ পৰা আৰু অসমৰখিনিক কয় কেমিলিয়া এছেমিকা, আৰু এবিধ চাহ যিটো লগাওঁ সেইটো কয় আপোনাৰ কেম্বল, কেমিলিয়া এছেমিকা সাবস্পেচিছ লেচিঅ কেলিক্স, তাৰ পৰাই কৰে, কিন্তু বনোৱাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি এইটো আপোনাৰ হ'ব পাৰে, প্ৰথমতে আপোনাৰ হ'ব পাৰে হোৱাইট টি, এইটো হ'ব পাৰে আপোনাৰ গ্ৰীণ টি, এইটো হ'ব পাৰে আপোনাৰ উলং টি, আৰু সেইটো হ'ব পাৰে আপোনাৰ যিটো কওঁ আমাৰ যিটো অসমত ভাৰতত চলে ব্লেক টি।
1: শেষত মই সুধিব বিচাৰিছো যে CTC আৰু অৰ্থডক্স তাৰ মাজত কি পাৰ্থক্য?
0: চক, অৰিজিনেলি অৰ্থডক্স, অৰ্থডক্স ৱৰ্ডটোৱে কৈছে এটা অৰ্থডক্স টেকনলজি, যেতিয়া চীন দেশত প্ৰথমতে তেওঁলোকে চাহ কৰিছিলে চাহটো তেওঁলোকে ৰোল কৰে,

0: এইটো ৰোলিং টেবুলত দি আজিকালি তাত চাহপাতটো ছিঙি অনাৰ পিছত এইটো ৰোল কৰা হয়। ৰোল কৰি পেলাই মানে আপোনাৰ ওপৰে তলে দুখন থাকে, ঘূৰি থাকে, তাৰ মাজত পাতটো এটা শ্বেপ লয়, লং লিফ বুলি কয় বহুতে, ৰোল কৰে। আৰু তাৰ পিছতে আপোনাৰ আহিলে উদ্ভাৱন হ'ল, অসমত উদ্ভাৱন হৈছে চিটিচিটো, সেইখন এখন বাগিচাত উদ্ভাৱন হৈছে বৰবামত
1: আপোনাৰ
0: হৈছে কি যে তাৰ পৰা গৈ আপোনাৰ কি হয় তাত বস্তুটো কাটি আপোনাৰ একদম গুড়ি কৰি পেলায়।
1: চিটিচি মানে কাটিং টিয়াৰিং ক্ৰাশিং,
0: ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল, অৰ্থডক্সটো নৰ্মেল আৰু এইটো চিটিচি ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল। তাত মানে চিটিচি ৰোলাৰ থাকে, তাত কিছুমান টিত থাকে, সেইটোত সেই বস্তুটো গুড়ি কৰি পেলায়, গুড়ি কৰি দিলে বস্তুটো ওলাই যায়। এতিয়া কথাটো আহিলে কিয় অৰ্থডক্স আৰু চিটিচিৰ ডিফাৰেঞ্চটো কি, অৰ্থডক্স চাহত যিহেতু ইমান বেছি হাৰ্চ তাত ট্ৰিটমেণ্ট দিয়া নহয়, তাৰ পৰা আপুনি যিটো চাহ খাব তাৰ যিমান কাপেজ হওক, কাপ মানে এক কেজিৰ পৰা কিমান কিটা কাপ আমি কৰিব পাৰোঁ, তাত 400 কেজি নৰ্মেল হয়, 350-400 কেজি এক কাপ চাহৰ পৰা পাওঁ, কিন্তু তাৰ আপোনাৰ মেলো হয়, কাপ খাবলৈ আপোনাৰ ভাল হ'ব। যদি আপুনি চিটিচি কিমান হাৰ্চ ট্ৰিটমেণ্ট দি পেলাই যেতিয়া আমি তাৰ গোটেই ৰসখিনি উলিয়াই আনিলোঁ, তাৰ পিছতে আপোনাৰ কি হ'ব, তাত যিটো আমি কাপ পাম, কাপটো অলমষ্ট ডাবল, তাত আপুনি 800-700-800 আপুনি 1 কেজি চাহৰ পৰাই সিমান কাপ চাহ পাব।
2: আজি আপোনালোকৰ পৰা চাহৰ বিষয়ে বহুত নজনা কথা জানিলোঁ, তাৰ ঔষধি গুণাগুণৰ বিষয়ে জানিলোঁ, আমাৰ শ্ৰোতাসকলো নিশ্চয় আপোনালোকৰ এইখিনি কথাখিনি জানিব পাৰি, বহুত লাভ হ'ব। আৰু নিশ্চয় এতিয়া গাখীৰ চাহৰ যিটো আপুনি ক'লে যে কি ধৰণে কৰিব লাগে, সেইখিনি যিসকলৰ প্ৰিয় গাখীৰ চাহ তেওঁলোকে তেনেধৰণে কৰি খাওক, তেতিয়া তাৰ গুণাগুণটো আপোনালোকে পাব পাৰিব। আমাৰ সময়ো হৈ আহিল, আপোনালোক দুয়োকে ধন্যবাদ জনাই আমাৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ। ইমান পৰে চাহৰ ৰাসায়নিক গুণাগুণ সম্পৰ্কত আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ প্ৰদীপ বৰুৱা আৰু দীপাঞ্জল ডেকাই, আধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া দাপোন শ্ৰব্য সংকলনটিৰ পৰা কৃষ্ণা গগৈৰ কণ্ঠৰ গীত।

0: শ্ৰোতাসকলে ললিতা চিনেমাখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মানৱ আৰু দানৱ চিনেমাখনৰ পৰা আৰতী মুখাৰ্জী আৰু সংগীবিন্দৰ কণ্ঠৰ এটি গীত।

0: দানৱ চিনেমাখনৰ পৰা গীতটি শুনিলে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক আই চি ইউ আৰু ইমাৰজেঞ্চি অ'টি, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এটি ঘোষণা আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03-61-266-2325 আৰু 03-61-266-1876। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাৰ আজিৰ দিনটোৰ এক প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাইছে মুকুট ৰয়ে।
1: সম্পূৰ্ণ সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী তথা সকলো ধৰ্মাৱলম্বী লোকৰ আশা ভৰসাৰ থলি 16 অসম বিধানসভা গঠন হ'ল। 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনাই সম্পন্ন হোৱা বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচনৰ মাধ্যমেৰে অসম বিধানসভাৰ 22তম অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ইয়াৰ লগে লগে দ্বিতীয়বাৰৰ বাবে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনত উপৱিষ্ট হোৱাৰ সুযোগ পালে। স্মৰ্তব্য যে অসম বিধানসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটে বুধবাৰে পৃথকে পৃথকে এন ডি এৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ 3খন মনোনয়ন পত্ৰ দাখিল কৰে। শাসকীয় বিজেপিৰ হৈ দাখিল কৰা প্ৰথমখন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে বিধায়ক মানৱ ডেকা আৰু সমৰ্থক হিচাপে ঋষিৰাজ হাজৰিকাই স্বাক্ষৰ কৰে। একেদৰে দ্বিতীয়খন মনোনয়ন পত্ৰত মিত্ৰদল অগপৰ হৈ প্ৰস্তাৱক হিচাপে ডঃ তপন দাসে আৰু সমৰ্থক হিচাপে বিধায়ক ধৰ্মেশ্বৰ ৰয়ে স্বাক্ষৰ কৰে। তৃতীয়খন মনোনয়ন পত্ৰ দাখিল কৰে মিত্ৰদল বিপিএফে। মিত্ৰদল বিপিএফৰ হৈ তৃতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে বিধায়ক চৰণ বড়োৱে আৰু সমৰ্থক হিচাপে বিধায়ক মনেশ্বৰ ব্ৰহ্মই স্বাক্ষৰ কৰে। শাসকীয় বিজেপিকে ধৰি মিত্ৰদল অগপ আৰু বিপিএফে বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ হৈ পৃথকে পৃথকে দাখিল কৰা কেওখন মনোনয়ন পত্ৰকে সদনৰ মজিয়াত বৃহস্পতিবাৰে 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে বৈধ ঘোষণা কৰে। অসম বিধানসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে আন কোনো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাছিল। ইয়াৰ বাবে অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি সদনৰ মজিয়াত অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিধায়কগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে গঠন হ'ল 16 অসম বিধানসভা। এই আপাহতে অস্থায়ী অধ্যক্ষৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসক বিৰোধী উভয় শিবিৰৰ বিধায়ক বিধায়িকাসকলে অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ আসনলৈকে আগবঢ়াই নিয়ে। ইয়াৰ পাছতে 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক সদনৰ দায়িত্ব চমজাই দিয়ে। সেই অনুসৰি শাসক বিৰোধী উভয় শিবিৰকে সাক্ষী কৰি অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ৰঞ্জিত কুমাৰ দাসে দায়িত্ব গ্ৰহণ কৰে। অসম বিধানসভাৰ দায়িত্ব গ্ৰহণ কৰিয়ে সদনৰ গৰিমা অটুট ৰখাৰ বাবে নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে সংকল্প গ্ৰহণ কৰে। এই আপাহতে 16 অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা

0: সেৱা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাই বিধানসভাৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰাক শক্তিশালী কৰিব। বিধানসভাত কাইলৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সংবিধানৰ 176 অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাক 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ তাৰিণীকান্ত গোস্বামী আৰু সঞ্চালক ডঃ সুদেশনা ভট্টাচাৰ্যই অধ্যাপকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ 1,00,000 টকা, এখন শৰাই, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, গামোচা আৰু কিতাপৰ টোপোলা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি এটা বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট ভাষাবিদ, লোক সংস্কৃতি গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামে অসমীয়া নৱপ্ৰজন্মৰ ভাষা শীৰ্ষক বক্তৃতা প্ৰদান কৰে। যুৱ প্ৰজন্ম প্ৰসংগৰে আৰম্ভ কৰা বক্তৃতাটি অধ্যাপকগৰাকীয়ে বৰ্তমান যুগত অসমীয়া ভাষাই কেনেদৰে দ্ৰুতগতিত ৰূপ সলাইছে সেই সন্দৰ্ভত উদাহৰণসহ আলোচনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অধ্যাপিকা গৱেষক আৰু শতাধিক শিক্ষাৰ্থীয়ে এই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি চলি থকা জনভাগিদাৰী অভিযানৰ অংশ হিচাপে আজি নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কঠীয়াতলী আৰু দক্ষিণ ননৈ পঞ্চায়তত প্ৰায় 2 শতাধিক ৰোগীক ঔষধ যোগান ধৰা হয়। এই কাৰ্যসূচীত চিকিৎসকৰ নেতৃত্বত স্বাস্থ্যকৰ্মী এটা দলে প্ৰায় 1.5 শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে। মৰিগাঁও জিলাৰ চৰাইবাহী ভুমৰাগুৰিৰ অন্তৰ্গত নাট্যচৰাত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে তৃণমূল পৰ্যায়ত যোগ্য হিতাধিকাৰীসকলে যাতে এই আঁচনিসমূহৰ সুবিধা লাভ কৰে তাৰ বাবে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত শনিবাৰে নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বজালি জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আজি পাঠশালাৰ বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ সেৱন আৰু মদ্যপানৰ কুপ্ৰভাৱ সম্পৰ্কীয় এটা সচেতনতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত জিলাখনৰ প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক, বিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া শুনক ডক্টৰ অনলাইন অনুষ্ঠানত। আজি অতিথি হিচাপে উপস্থিত আছে জ্যেষ্ঠ শল্য চিকিৎসক ডাক্তৰ অংকুৰ হাজৰিকা। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বৰ্মাই। শ্ৰোতাসকলে পোনপটীয়াকৈ চিকিৎসকগৰাকীৰ সৈতে কথা পাতিব পাৰিব, সেয়েহে প্ৰয়োজনীয় ফোন নম্বৰ দুটি হ'ল 03612662325 আৰু 03612661876। শ্ৰোতাসকল, এয়া অনুষ্ঠানটোৰ আগ ধৰি মাইক্ৰফোনৰ সন্মুখত সীমান্ত বৰ্মা।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্টৰ অনলাইন অনুষ্ঠানলৈ আপোনালোকক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, ডক্টৰ অনলাইন অনুষ্ঠানৰ আজিৰ অতিথিগৰাকীৰ বিষয়ে ইতিমধ্যে আমাৰ ঘোষিকাই জনাইছে যে আজি আমাৰ ষ্টুডিঅ' অফিচ উপস্থিত আছে এগৰাকী জ্যেষ্ঠ শল্য চিকিৎসক, যাক আমি ইংৰাজীত অৰ্থপেডিক এণ্ড জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জন বুলি কওঁ। তেখেতক আজি আমি মাতি আনিছোঁ আৰু তেখেত হ'ল ডক্টৰ অংকুৰ হাজৰিকা। স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ। হয়, আৰু আদৰৰ শ্ৰোতা, মই এইখিনিও আপোনালোক জনাব খুজিছোঁ যে যিটো যে নম্বৰ আমি দিছিলোঁ সেই নম্বৰটো অলপ সলনি হৈছে। আপোনালোকে দুটা মোবাইল নম্বৰ আমি এতিয়া দিছোঁ নতুনকৈ, এইটো নম্বৰ লিখি ল'ব পাৰে 9435405222। আনটি ফোন নাম্বাৰ হৈছে 9435405223। পুনৰবাৰ মই শ্ৰোতাৰ কাৰণে কৈছোঁ, ফোন নম্বৰ দুটা সলনি হৈছে, আমি এই দুটি ফোন নম্বৰত পাব। আৰু পোনপটীয়াকৈ আপোনালোকে

0: ডক্টৰ অংকুৰ হাজৰিকাৰ সৈতে কথা পাতিব পাৰিব 9435405222। আনটি ফোন নাম্বাৰ হৈছে 9435405223। এতিয়া আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। কেনে আছে বাৰু?
1: আছোঁ, ভালে ভালে আছোঁ।
0: হয় হয়, খুব ব্যস্ত। ৰেডিঅ'লৈ আহি কেনে লাগিছে? আহিছে আগতে,
1: আজি
0: বহুত দিনৰ মূৰত আহিছে,
1: ভাল লাগিছে।
0: হয়, আমি পোনপটীয়াকৈ শ্ৰোতাৰ সৈতে প্ৰায় এঘণ্টা কথা পাতিম, ফোন আহিব আমাৰ শ্ৰোতাৰ লগতে বিভিন্ন কথা, যিহেতু আপুনি এগৰাকী শল্য চিকিৎসক, আজি বহুত বছৰ ধৰি কৰি আছে, এগৰাকী জ্যেষ্ঠ শল্য চিকিৎসক, তেনেকুৱা ধৰণৰ যিবিলাক অসুবিধা আপোনাৰ পেচাটোৰ সৈতে জড়িত, বিশেষকৈ ধৰক হাড়ৰ সমস্যা, হাড়ৰ বিষ, আঁঠুৰ বিষ, সাধাৰণ কমন যিবিলাক মানুহৰ হয়, সাধাৰণতে কঁকালৰ বিষ, সেইবিলাকৰ চিকিৎসা হয়, লগতে নি ৰিপ্লেচমেণ্ট বা অন্যান্য জইণ্ট ৰিপ্লেচমেণ্ট আপুনি কৰে, এগৰাকী আপুনি চাৰ্জন, গতিকে কেনেধৰণৰ মোটামুটি যদি আপুনি যদি ভাগ কৰিলে আৰম্ভণিতে, কেনেধৰণৰ সমস্যাই বেছিকৈ দেখা দিয়ে?
1: ধন্যবাদ মোক আজি ইয়ালৈ আমন্ত্ৰিত কৰি কৰাৰ কাৰণে। আমি যদি অৰ্থোপেডিক চাৰ্জাৰী বা অস্থি ৰোগ বিষয়ে চাবলৈ যাওঁ, আমাৰ দুটা মেইন কেটেগৰীত বিভক্ত হৈ যায়। এটা হৈছে ট্ৰমা, যোনটো আপোনাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট, এছল্ট, আজিকালি বহুত হিংসাত্মক কাম চলি থাকে
0: ছচাইটিত,
1: মাৰপিট, বম ব্লাষ্ট, অল টাইপ অফ ট্ৰমাছ। চ' সেইটো এটা বিষয়, এটা দিশ। আৰু এটা দিশ হৈছে কোল্ড অৰ্থপেডিক্স বুলি আমি কওঁ, যোনটো হৈছে য'ত বিষবোৰ, বেক পেইন, নি পেইন, বয়স বঢ়াৰ কাৰণে বৃদ্ধজনৰ যোনবিলাক বোন ৰিলেটেড প্ৰব্লেমছ আহে, সেইখিনি এটা ভাগত বিভক্ত হৈ যায়। ট্ৰমাটো আমি চবেই জানোৱেই, যিকোনো বয়স, যিকোনো সময়, যিকোনো ঠাইত হ'ব পাৰে। এণ্ড বিশেষ কথাটো হৈছে যে ট্ৰমা আজিকালি বৰ, বিকজ গাড়ী স্পীডৰো বহুত লিমিট বাঢ়ি গৈছে, গাড়ীবিলাক অত্যাধুনিক হৈ গৈছে, সেইটো কাৰণে কি হয়, ইঞ্জুৰিজবিলাকো খুব বেছি বেয়া হৈ গৈ আছে। চ' সেইটো এটা চেলেঞ্জ। আৰু ছেকেণ্ডলি, বৃদ্ধজনৰ যোনবিলাক ফ্ৰেকচাৰ হয়, কমৰ ভাঙা বা ঘৰতে পৰি পেলাই হাতখনে ভাঙিলে বা ভাৰ্টিব্ৰেল ফ্ৰেকচাৰ, সেইটো এটা দিশ। আৰু অষ্টিঅআৰ্থ্ৰাইটিছ, আৰু এটা ব্ৰড বিভাগ য'ত আমি ৰিপ্লেচমেণ্ট চাৰ্জাৰিজ কৰোঁ, জইণ্ট ৰিপ্লেচমেণ্ট চাৰ্জাৰিজ। ব্ৰডলি এই দুটাই বিষ, এটা হ'ল ট্ৰমা, এটা হ'ল কোল্ড অৰ্থপেডিক্স, য'ত আমি বেক পেইন, নি পেইন বা বডি পেইন, বোন ৰিলেটেড আদাৰ কণ্ডিশ্যনছ, টিউমাৰ্ছ এণ্ড অল, সেইখিনি ইনক্লুড হয়।
0: আৰু ধৰক বিভিন্ন বিষ, হাড়ৰ বিষ যিবিলাক থাকে, সেইবিলাকো তাত আপোনাৰ সন্নিৱিষ্ট?
1: অঁ, ডেফিনেটলি। হাড়ৰ বিষৰ বহুত নানান কাৰণ হ'ব পাৰে, বেক পেইনৰে কাৰণ বহুত হ'ব পাৰে। চ' এইবিলাক চব সন্নিৱিষ্ট হৈ থাকে এই বোন হেলথৰ লগত। চ' সেইখিনি আমি ট্ৰিট কৰিব লগা হয়।
0: এতিয়া ধৰক বিষৰ ট্ৰিটমেণ্টবিলাক কেনেকুৱা, শল্য চিকিৎসাৰ জৰিয়তে কৰা কিছুমান, কিছুমান আপুনি ঔষধ পাতি দিও কৰিব পাৰে, গতিকে সাধাৰণ যিবিলাক বিষৰ সমস্যা, কাৰণ সাধাৰণ মানুহবিলাক দেখো কাম কাজ কৰা মানুহ যিখিনি থাকে, বেছিভাগৰে এনেকুৱা এটা আমি সমস্যা শুনিবলৈ পাওঁ যে আঁঠুৰ বিষ, খোজকাঢ়িবলৈ অসুবিধা হয় বা চিৰি বগাবলৈ অলপ অসুবিধা হয়, বা কিন্তু কঁকালৰ বিষ, এইটো অতি অতি কমন, অতি সাধাৰণ। তেওঁলোকক আপুনি কেনেদৰে চিকিৎসা কৰে, পৰ্যায়বিলাক কেনেকুৱা?
1: আপুনি কোৱাৰ দৰে আমি যদি আমি অৰ্থপেডিক অ' পি ডি এটাত যদি পেচেণ্ট এনালাইচিছ কৰোঁ, তে দুটা মেইন গ্ৰুপ পাওঁ। এটা হৈছে আপোনাৰ আঁঠুৰ বিষ আৰু বেক পেইন,
0: বেক পেইন
1: বা কঁকালৰ বিষ যোনটো কোৱা হয়। আঁঠুৰ বিষ বহু কাৰণৰ কাৰণে হ'ব পাৰে, বাট সবতকৈ যোনটো কমন বা দেখা যোৱা বস্তু হৈছে, সেইটো হৈছে অষ্টিঅআৰ্থ্ৰাইটিছ। এতিয়া অষ্টিঅআৰ্থ্ৰাইটিছ খুব সহজ ভাষাত বুজাবলৈ গ'লে গাড়ী টায়াৰটোৰ নিচিনা, আমাৰ আঁঠুকেইটা, ইনফেক্ট আমাৰ চব জইণ্টেই গাড়ী টায়াৰৰ লগত মিলাব পাৰি। চ' যেনেকৈ আঁঠু ক্ষয় যায়, যেনেকৈ গাড়ী টায়াৰ ক্ষয় যায়, আমাৰ আঁঠুটো এটা বয়সৰ পিছত ক্ষয় যোৱা আৰম্ভ হয়। সেই ক্ষয় গৈ গৈ তাৰপিছত তাৰ যোনটো কাৰ্টিলেজ থাকে, সেইটো ডেমেজ হৈ যায়। চ' ডেমেজ হৈ যোৱাৰ কাৰণে আমি সেইটোক কেতিয়াবা প্ৰথম চোৱাত আমি দৰৱ, হেলথ চেঞ্জেছ, তাৰপিছত ডেইলি এক্টিভিটি চেঞ্জেছ, আমি এইবিলাক সকলোবোৰ কৰিব চেষ্টা কৰোঁ। বডি ৱেইট যদি বেছি আছে কমোৱাৰ কথা কওঁ, এক্সাৰচাইজ, চিডেণ্টৰি লাইফ

0: ষ্টাইল অলপমান এৰি দিয়া, এইখিনি প্ৰথম চোৱাৰ। আমি যদি গ্ৰেডিং কৰোঁ গ্ৰেড ওৱান টু ফ'ৰ অষ্টিঅআৰ্থ্ৰাইটিছ, তেতিয়া এই গ্ৰেড ওৱান টুত আমি এইখিনি মেডিচিন, বাট যেতিয়া গ্ৰেড ফ'ৰ পাই যায়, আমি যোনটো কওঁ যে গাড়ীত টায়াৰ একেবাৰে টকলাটো ওলাই গৈ গৈছে, তেতিয়া আমি ৰিপ্লেচ কৰিব লগা হয়। আৰু ৰিপ্লেচমেণ্ট ইজ এ ভেৰি ছাকচেছফুল এণ্ড এ ভেৰি ৰিৱাৰ্ডিং চাৰ্জাৰী, এই মানুহৰ লাইফ অল্টাৰ কৰি দিয়ে। তাৰ লগত বহুতখিনি মিথ আছে, চাগে আমি পিছত
1: আমি এইবিলাক কথা পাতিম, আমি ৰিপ্লেচমেণ্টৰ কথাও পাতিম। আৰু ফোন প্ৰথমটি ফোন কল আহিছে শ্ৰোতাৰ, এইটো লৈ ল'ব খুজিছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: ডক্টৰ
1: হাজৰিকাই উত্তৰ দিব নিশ্চয়, আপোনাক শুনি আছে।
2: হয় হয়,
1: কি ক'ব তেখেত?
0: নমস্কাৰ।
1: এবছৰ হৈছে কঁকালৰ বিষ।
0: সৌৰিয়া ডাঙৰীয়া, আপোনাৰ কঁকালৰ বিষটো আজি হোৱা কিমান কিমান দিন হ'ল?
2: প্ৰায় এবছৰ, জুলাই আছিল, 25 জুলাই আছিল।
0: অ'কে, আৰু আপুনি এইটোৰ বিষয়ে পৰামৰ্শ লৈছিল নে ক'ৰবাত দেখাইছিল?
2: ইউএনচিতে প্ৰথমতে দেখালো মই।
0: অ'কে, আৰু আপোনাৰ ভৰি বিষ, কঁকালৰ বিষটো ভৰিলৈ যায় নেকি?
2: আপুনি
0: আগফালে হালি হালি বহুত কাম কৰি থাকে নেকি?
2: আগফালে হালা কাম নকৰো, কিন্তু খোজকাঢ়িলে অটোমেটিক মানে
0: হালি হালি যায়। অ'কে, আপোনাক আপুনি যোনখিনি পৰামৰ্শ দিছে সেইখিনিতো আপুনি ফ'ল' কৰিবই লাগে। এবাৰ আপুনি এখন, যদি আপোনাৰ বিষটো বেছি হৈ আছে, আগতকৈ কমা নাই, এবাৰ আকৌ এবাৰ আপুনি পৰামৰ্শ এটা ল'লে ভাল হয়। কাৰণ কেতিয়াবা কি হয়, আমি প্ৰথম চোৱাত পেচেণ্টক প্ৰিলিমিনেৰী ট্ৰিটমেণ্টখিনি দিওঁ, তাৰপিছত আমি কিছুমান ইনভেষ্টিগেশ্যনো কৰিব লগা হয়, যেনে MRI। কঁকালৰ বিষয়ৰ কাৰণে আমি MRIটোৱে বেষ্ট ইনভেষ্টিগেশ্যন বুলি ভাবোঁ। তেতিয়া আমি তাৰ ডিস্কৰ কণ্ডিশ্যন আৰু নাৰ্ভত ক'ৰবাত চেপা খাই আছে নেকিটো গম পায়। চ' যদি সেই কণ্ডিশ্যনটো কণ্টিনিউ হৈ আছে, আপুনি এবাৰ পৰামৰ্শটো আকৌ ৰিপিট কৰি ল'ব আৰু এবাৰ আপোনাক চাই লোৱাটো জৰুৰী হ'ব। মইতো GMCত নাই, বাট আপুনি এওঁলোকৰ পৰা মোৰ ফোন নম্বৰটো লৈ ল'লে মোক আপুনি ফোন কৰিব পাৰিব। আৰু মোক এনেই GNRC হস্পিটেলত পাব আপুনি, 6 মাইলখনত মই থাকোঁৱেই তাতে ডেইলি। মই তাৰে চিফ কনচালটেণ্ট হয় GNRC 6 মাইল, তাত আপুনি মোক লগ পাব।
1: নিশ্চয়, আপুনি চাগে সদ উত্তৰ পাইছে ডক্টৰ হাজৰিকাৰ পৰা। তেখেতে যেনেদৰে কৈছে আপুনি পৰামৰ্শখিনি মানি চলিলে নিশ্চয় ভাল পাব। আপুনি আহি দেখাই লওক, নিশ্চয় সুফল পাব। আজিকালি তেনেকুৱা ধৰণৰ ডক্টৰ হাজৰিকা বহুত, আপুনি কৈছে বহুত এডভান্স হৈছে, বহুতে ভাবে যে বি হ'ল আৰু নকমিবই, জীৱনটো লৈ চলিব লাগিব, তেনেকুৱা ভাৱ এটা হয়। আপুনি যেতিয়া কথা পাতি আছিলো বিষৰ, আপুনি কৈছে যে গাড়ী টায়াৰৰ নিচিনা কথা, সেই কথাটো অকণমান এক্সপ্লেইন কৰিলে ভাল পাব।
0: তাৰমানে সহজ ভাষাত ক'বলৈ গ'লে আমাৰ আঁঠুকিটা একেবাৰে গাড়ী টায়াৰটোৰ নিচিনা, যেনেকে নতুন টায়াৰত কোনো প্ৰব্লেম নহয়, মানুহ যেতিয়া ডেকা হৈ আছে তেতিয়া সুবিধাবোৰ নেদেখে, কিন্তু যেতিয়াই গাড়ী পুৰণা হৈ গৈছে সেই গাড়ী টায়াৰে প্ৰব্লেম দিয়া আৰম্ভ কৰিব। বিকজ এইটো ফিজিক্স হয়, ফ্ৰিকশ্যন হ'ব, ৱেৰ এণ্ড টিয়াৰ হ'ব, গাড়ী টায়াৰ ক্ষয় যাব। চ' তেনেকৈ আমাৰ আঁঠুটোও ক্ষয় যাব, কাৰণ সিও চলি থকা বস্তু এটা, তাতো বহুত ফিজিক্স চলি আছে, বায়'মেকানিক্স চলি আছে। চ' ফ্ৰিকশ্যনৰ কাৰণে তাতো ক্ষয় ক্ষতি হ'ব। এতিয়া এনেকুৱা কিছুমান চব টায়াৰটো বদলাব নালাগে, তেনেকৈ চব আঁঠু বদলাব নালাগে, বাট কাৰ হ'ব কাৰ নহ'ব সঠিককৈ কোৱাটো টান। এইটো বহুত কথাৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ কাৰ্টিলেজৰ গঠনটো জেনেটিকেলি কেনেকুৱা, কিছুমান টায়াৰ কোমলেই থাকে, টায়াৰৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰিব। চ' সেইবিলাক কম কৰি খুৱাই যাব। আপুনি গাড়ীখন কেনেকুৱা কৰি চলাইছে, বেয়া ৰাস্তাত যদি বহুত দিন চলাইছে তেতিয়াতো জলদি খুৱাই যাব। চ' তেনেকৈ যদি আপুনি তলত বহি কাম কৰিছে, স্কোৱাটিং যোনটো কওঁ আমি, ইণ্ডিয়ান টয়লেট পোষ্টাৰ যোনটো, সেইটো বৰ আঁঠুৰ কাৰণে ভাল নহয় এটা বয়সৰ পিছত। 40ৰ উদ্ধতটো মানুহে ইন্ডিয়ান টয়লেটটো খুব ইউজ করাটো ঠিক কথা নহয়, কারণ আঁঠুর উপর বহুত লোড।

0: কৰে,
1: হয়,
0: বহুতে অভ্যাসৰ কাৰণে চেঞ্জ কৰিবলৈ বেয়া পায়, সলনি কৰিবলৈও বেয়া পায়, বাট তথাপিও সেইটো চেষ্টা কৰি সলনি কৰিব লাগে, কাৰণ সেইটো এটা আমাৰ হাতৰ, আমাৰ হাতত কি কি কণ্ট্ৰলত আছে, আমি বডি ৱেইটটো এটা ছেকেণ্ড, বডি ৱেইটে বেছি যদি হয় তেতিয়াহ'লে আপোনাৰ আঁঠুৰ ওপৰত জোৰ পৰিব, ক্ষয় বেছি কৰি যাব, আৰু সেইকেইটা কথা যদি আমি কণ্ট্ৰল কৰোঁ, বাকীখিনিতো আপোনাৰ হাতত নাই, জেনেটিক্স, তাৰপিছত আপোনাৰ আঁঠুৰ কাৰ্টিলেজ কিমান ছফ্ট সেইটোতো আপুনি কণ্ট্ৰল কৰিব নোৱাৰে, চ' সেইকাৰণে কিছুমান টায়াৰ ক্ষয় যাব আগতীয়া কৰি, কিছুমান
1: টায়াৰ চেঞ্জ কৰাৰ কথাটো আমি পাতিম, ডক্টৰ হাজৰিকা, এইটো ভালকে পাতিব লাগিব, গতিকে আমাৰ ফোন কল আহিছে, আমাৰ শীৰ্ষা ফুকনে ইংগিত দিছে, এই ফোন কলটি লৈ লৈছো, হয় আপোনাক স্বাগতম জনাইছো ডক্টৰ অনলাইন অনুষ্ঠানলৈ, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: হয়, মোৰ এটা এক্সিডেণ্ট হৈছিল আপোনাৰ 2021 চনত, আপোনাৰ ওপৰৰ পৰা পৰিছিলো মই, ওপৰৰ পৰা পৰা অৱস্থাত তাৰপিছত মোৰ পিঠি মানে মেৰুদণ্ড হাড় ডালত মই অলপ চোট পাইছিলো, তাতে মানে সাধাৰণ ট্ৰিটমেণ্ট লৈ পেলাই মই অলপ ডক্টৰক দেখুৱাই ভাল হ'ল, ভাল হোৱাৰ পাছত 2-3 বছৰ একো নাই, তাৰপিছত লাহে লাহে মানে বিষৰ টেবলেট খাওঁতে খাওঁতে মানে 2 মাহমান বিষৰ টেবলেট খাওঁ, ৰাতি খাওঁ বিষৰ টেবলেট, থাকোঁ দিনটো ভালে থাকোঁ, এনেকে খাওঁতে খাওঁতে লাষ্টত মই মানে বিষত থাকিব নোৱাৰো, তাৰপিছত এইমছত গলো, আপোনাৰ এইমছত গৈ মই তাত পিঠিৰ পৰা আপোনাৰ বেজিৰে কি উলিয়ালে আপোনাৰ কিবা কিবা মানে ধৰি ক'লা ক'লা বস্তু উলিয়ালে, উলিয়াই আপোনাৰ তেজৰ নিচিনা বস্তু উলিয়াই 100 গ্ৰাম 150 গ্ৰাম উলিওৱাৰ পাছত মোক তাত পিছদিনাখনে মোৰ ভৰি দুখন মানে বন্ধ হৈ গ'ল, ভৰি আৰু নচলা হৈ গ'ল, তাৰপিছত আহি তাৰ পৰা আহি মই আকৌ ডাউনটাউন মেডিকেলত অপাৰেশ্যন কৰিলোঁ পিঠিৰ মাজৰ হাড়ডাল, তেতিয়াৰ পৰা মোৰ ভৰিখন বন্ধ হৈ গ'ল, বন্ধ হৈ গ'ল, তাৰপিছত মই মোৰ ডক্টৰ চিকিৎসা এপাৰশ্যন কৰিছিল আপোনাৰ মৃণাল ভূঞা বুলি কয় এজন, তাৰপিছত তেখেতৰ পৰা চিকিৎসা ললো, তাৰপিছত ভাল হলো অকণ, তথাপিতো এতিয়া মোৰ ভৰিখন মানে কিয় মানে ৰাতি শুই থাকিলে আপোনাৰ অলপ টোপনি আহি থাকিবৰ সময়ত মানে ভৰিবিলাক জাপকা মাৰে, কাৰেণ্টে শ্বৰ্ট কৰাৰ নিচিনাকৈ ভৰিবিলাক জাপকা মাৰে, আৰু মানুহজন মানে খোজ কাঢ়িলেও মানে মানুহজন মানে কিবা মদ্যপান কৰা মানুহ নিচিনাকে মানে মানুহটো লটং পটং হয়, এনেকুৱা জলং দপং হয়, তেওঁ সম্পূৰ্ণ মই সুস্থ হোৱা নাই, মানুহজন এতিয়া ৰাতি কাৰেণ্টে শ্বৰ্ট কৰাৰ নিচিনা কিয় চাপকা মাৰে বাৰু, এইটো আপোনাক মই আপোনাৰ পৰা মানে পৰামৰ্শটো ল'ব বিচাৰিছো,
0: হয় আপোনাৰ দীঘলীয়া প্ৰব্লেমটো, আপুনি এতিয়া খোজকাঢ়িব পাৰে নে নোৱাৰে?
2: হয় এতিয়া খোজকাঢ়িব পাৰা হৈছো, মানে মানুহটো ধলং টপং এনেকে মানে কিবা মানে মদ্যপন কৰা মানুহ হিচাপে এনেকে ধলং টপং হয়, ডেমেজ নাথাকে মানুহটো,
0: আপোনাৰ অসুবিধাখিনি শুনি এনেকুৱা লাগিছে যে স্পাইনেল কৰ্ডত ওপৰত কিবা প্ৰেচাৰ পৰি পেলাই এইখিনি হৈ আছে, আৰু যে আপুনি যে কয় ভৰিখন টানি টানি ধৰে সেইটো সেইটো কাৰণেই হৈ আছে, এতিয়াও যদি আপোনাৰ সেইটো হৈ আছে, আপুনি যোনে আপোনাৰ চাৰ্জাৰী কৰিছে বা য'ত দেখাইছিল এবাৰ আপুনি ৰিপিট দেখাব লাগে, কাৰণ তাতে আকৌ ফাইব্ৰোচিছ হৈ যায় আৰু প্ৰব্লেমটো তেতিয়া মানে কি শেষ হৈ নাযায়, চলি থাকে, তো এবাৰ আপুনি ৰেগুলাৰ চেক আপ কৰি তেখেতক এবাৰ আপুনি দেখাই লোৱাটো জৰুৰী হ'ব, এবাৰ MRI কৰি পেলাই চাব লাগিব যে ফাইব্ৰোচিছ আছে নেকি, নহ'লে স্পাইনেল কৰ্ডৰ ওপৰত যদি কিবা কাৰণত অপাৰেশ্যনৰ কাৰণে বা আপোনাৰ যোনটো বস্তু জমা হৈছিল যোনটো উলিয়াইছিল সেইটোৰ কাৰণে যদি হৈছে, তেতিয়াহ'লে সেইটোৰ কাৰণে আপোনাৰ যোনটো স্পাইনেল কৰ্ডৰ ওপৰত যদি প্ৰেচাৰ পৰিছে তেতিয়া এই ঝাটকাটো যোনটো আপুনি ফিল কৰে সেইটো আপোনাৰ হোৱাৰ চান্সেছ আছে, আপুনি একো চিন্তা কৰিব নালাগে, এবাৰ গৈ পেলাই খালি আপুনি ৰিচেকটো কৰাই ল'ব,
1: হয় সহিয়া ডাঙৰীয়া, নিশ্চয় উত্তৰ পাইছে আপুনি, সুন্দৰকৈ ডক্টৰ হাজৰিকাই বুজাই দিছে, আকৌ এবাৰ গৈ আপুনি চিকিৎসাটো কৰাব, এনেকুৱা ধৰণৰ কথা ডক্টৰ হাজৰিকা আমি শুনি থাকোঁ যে পানী উলিয়াই দিছে হাড়ৰ পৰা বা পিঠিৰ পৰা, তেখেতে যেনেকুৱা ক'লে আচলতে সেইটো কি চিকিৎসা তেনেকুৱা কৰা হয় জানো বা কৰে,
0: তাৰমানে আমি পানী ওলোৱাটো যদি স্পাইনেল বহুত

0: জেগাৰ পৰা পানী উলিয়াব পাৰোঁ, আমি আঁঠুৰ পৰা উলিয়াওঁ,
1: হয়
0: বেলেগ জইণ্টৰ পৰা উলিয়াওঁ, কেতিয়াবা কি হয় আমাৰ আঁঠুৰ ভিতৰত পানী জমা হৈ যায়, চ' আমি সেইটোক নি এফিউশ্যন বুলি কওঁ। সেইটো কিয় হয়, কাৰণ যেতিয়া আঁঠুটো ক্ষয় গৈছে, দুটা তিনিটা কাৰণ হ'ব পাৰে, এটা হ'লতো ইনফেকশ্যন, তাত পুজ জমা হয়, সেইটোতো উলিয়াবতো লাগেই, সেইটো একদম উতলি উলিয়াই চাফা কৰিব লাগে, নহ'লে জইণ্টটোই খাই পেলাব। দ্বিতীয়টো আপোনাৰ যদি কাৰোবাৰ গাউট আছে, গাউটি আৰ্থ্ৰাইটিছ, আমি আজিকালি কমনলি সেইটো শুনাও পাওঁ, বা অষ্টিঅ' আৰ্থ্ৰাইটিছ আছে, বডিয়ে তেতিয়া নিটো প্ৰটেক্ট কৰিবৰ কাৰণে এডিশ্যনেল ফ্লুইডটো প্ৰডিউচ কৰে। সেই ফ্লুইডটো আচলতে একজেক্ট কেৰেক্টাৰিষ্টিকখিনি নাথাকে, যোনখিনি নৰ্মেল জইণ্ট ফ্লুইডৰ থাকিব লাগে। তাৰমানে মবিল আকৌ
1: গাড়ীৰ লগত
0: জমা হৈ গ'লে তেতিয়া মবিলটো উলিয়াব লগা হয়।
1: গাড়ীৰ যেনেদৰে মবিলটো চেঞ্জ কৰে, আমি কথা পাতিম এই বিষয়ে। আমাৰ ফোন কল আহিছে, ফোন কলটি লৈ লওঁ। হয় নমস্কাৰ জনাইছো, স্বাগতম জনাইছো ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় নমস্কাৰ, মোৰ নাম মুকুলেন্দ্ৰ সোণোৱাল,
1: হয়
2: দৰং জিলাৰ পৰা কৈছো।
1: হয় হয়,
2: মোৰ আজি ডেৰ বছৰ হল কপালৰ বিষ হৈছিলে, তাৰপিছত ভৰিখনৰ খুব বিষায়, একদম শিঙি মাছে বিন্ধিলে যেনেকুৱা বিষ হয় তেনেকুৱা এডাল সিৰে সিৰে বিষ। তাৰপিছত তাক দেখুৱাত এম আৰ আই কৰিব দিলে, চিটি স্কেন কৰিব দিলে, এইখিনি কৰিলো। কৰাৰ পিছত ঔষধ পাতি দিলে, মই দুবাৰ ঔষধ পাতি খোৱাৰ পিছতো সম্পূৰ্ণ নিৰাময় নহ'ল। তৃতীয়বাৰত গ'লো, যোৱাত যিখিনি ঔষধ দিলে সেইখিনি ঔষধে মোক একশ্যন কৰা যেনহে লাগিল, তাৰমানে মই অতি দুৰ্বল হৈ গ'লো। তাৰপিছত কিবা মানে টুপিনি থাকিব লাগে, থিয়াই দিব নোৱাৰো, এনেকুৱা অৱস্থা হ'ল গৈ। তাৰপিছত ইফালে মোৰ ঘৰৰ ভাৱ বৰ আৰ্থিকটো দুৰ্বল, দুৰ্বল হোৱাৰ কাৰণে পুনৰ যাব নোৱাৰিলো তেওঁলোকৰ ওচৰত দেখুৱাব। তাৰপিছত ওচৰৰে চিকিৎসালয়ত অলপ দেখাত কেনেবাকৈ চলিব পৰা হ'লো, হৈ এনেকে থাকিলো। থকাৰ পিছত আজি দুমাহমানৰ পৰা আকৌ সেই বিষটো আৰম্ভ হৈছে। এনে তাত কৈছিলে যে ৰাজহাট দি অলপ চাই লোৱা বুলি, এইমছত গ'লো। এইমছত গৈ তাত দেখুৱাইছো, দেখুৱাত ঔষধ দিলে পোন্ধৰ দিনৰ, সেইখিনিও মই ব্যৱহাৰ কৰিলোঁ, তাৰ পৰাও কোনো সুফল নাপালোঁ, নাপায় আকৌ মাতিছিলে, মই গৈছিলোঁ। গৈ উঠি তেওঁলোকৰ তাত হেৰি নম্বৰ অনুসৰি মই দেখুৱাব নোৱাৰিলোঁ, চব ইচ্ছা হৈ যোৱাৰ পিছতে ডক্টৰ ছাৰ ওলাই গ'ল, যত মই ঘূৰি আহিবলগীয়া হ'ল। এতিয়া বৰ্তমান মই কেনে অৱস্থাতে আছো, এতিয়া কি কৰিলে ভাল হ'ব,
0: তাৰমানে আপোনাৰ এইটো ডিস্কোজেনিক পেইনত তেনেকুৱা হয়, তাৰমানে ডিস্কে যেতিয়া আপোনাৰ আমাৰ ভাৰ্টিব্ৰা মেৰুদণ্ডৰ যিমানবোৰ হেৰি ভাৰ্টিব্ৰা আছে তাৰ মাজত এটা এটা ডিস্ক থাকে, সেই ডিস্কবোৰ শ্লিপ হয় বা প্ৰলেপ্স কৰে বুলি আমি কওঁ, সেইটো নৰ্মেলিও কৰে এজ ৰিলেটেড, বাট কিছুমানৰ কৰি পেলাই পিছফালে থকা যোনটো আমাৰ নাৰ্ভ ৰুট ওলায় তাত গৈ হেঁচা দিয়ে, হেঁচা দিলে যদি ৰাইট ছাইডৰ পিনে হেঁচা দিয়ে তেতিয়া ৰাইট ছায়াটিক নাৰ্ভটো ইনভল্ভ হয়, তেতিয়া চিমটমছটো ছায়াটিকা বুলি কোৱা হয়, এইবিলাক টাৰ্মিনলজি মানুহে শুনিছে, কাৰণ সেই এল লাম্বাৰ ভাৰ্টিব্ৰাৰ গোটেইকেইটা যদি মিলি পেলাই এডাল নাৰ্ভ হয় ৰাইট ছাইডে যায় এডাল লেফ্ট ছাইডে যায়, সেইকেইটা নাম সেইকেইটা সেই নাৰ্ভটোৰ নামেই হ'ল ছায়াটিক নাৰ্ভ, সেইকাৰণে ছায়াটিকা সেই নাৰ্ভ। চ' যদি আপোনাৰ সেইটো এতিয়া আকৌ হৈছে, এবাৰ আপোনাৰ এম আৰ আইখন চাব লাগিব, আৰু আপোনাৰ ভৰিৰ উইকনেছ আছে নাই চাব লাগিব। ইয়াত চাৰ্জাৰী লাগিব নালাগে, টু পেচেণ্টটো চালেই গম পোৱা যায়, পেচেণ্ট চাই আৰু এম আৰ আইখন চালে একেলগে কৰিলেট কৰিলে আমি গম পাই যাওঁ। আমি যদি দেখোঁ যে তেওঁৰ বুঢ়া আঙুলিটো ওপৰলৈ টানা ক্ষমতাটো কমি গৈছে, পাৱাৰটো ডিক্ৰিজ হৈছে, বা কেতিয়াবা পেচাব কৰোঁতে অসুবিধা হৈছে, সেইকেইটা কেছতটো অপাৰেশ্যন লাগি টেষ্টটো গুচাই দিব লাগিব, তাৰমানে সি বেছি জোৰে চেপা মাৰি আছে। পাৰিলে আপুনি তাতে য'ত দেখাইছে তাতে এবাৰ দেখাব, নহ'লে আপুনি এবাৰ আমাকো লগ ধৰি ল'ব পাৰে, তেতিয়া আমি চাই দিব পাৰিম, কাৰণ বৰ্তমান যিহেতু আপুনি আকৌ আৰম্ভ হৈছে বুলি কৈছে এবাৰ চোৱাটো উচিত হ'ব।
2: হয় মানে বিষটো উঠিলে মোৰ মাথা

0: পেটের বিষ
1: হয়,
0: হৈছে,
1: বিষটো বেছি কৰি হয়, মই গম পাইছো।
0: কাম নকৰা হৈ যায় মাথাত।
1: বুজি পাইছো।
2: হয়, আপুনি ডক্টৰ হাজৰিকাই কোৱাৰ নিচিনাকৈ এবাৰ দেখাই লওক। অশেষ ধন্যবাদ আমাৰ অনুষ্ঠান ভাগ লোৱাৰ বাবে আপুনি। হয়, ডক্টৰ হাজৰিকা, এনেকুৱা ধৰণৰ সমস্যাবিলাক আহি থাকে, মানুহে ধৰক সহ্যও কৰি থাকে বিষ, আৰু বহুতে পেইন কিলাৰ খাই থাকে।
1: হয়,
2: গতিকে ধৰক আমি সহ্য কৰাটো উচিত জানো?
1: পেইন সহ্য কৰাটো এটা লেভেললৈকে, যোনখিনি আমি বিয়েৰেবল বা কম সময়ৰ কাৰণে সেইটো চবেই কৰেই, বা যোনটো আনলিমিটেড হৈ গৈছে বা হৈয়ে আছে, নিৰন্তৰ হৈ গৈছে, সেইটো হৈ থকাটো ঠিক নহ'ব। আৰু এটা আমাৰ ভুল আছে যে আমি অভাৰ দ্য কাউণ্টাৰ OTC বুলি যে কওঁ, OTC-ত আমি ইণ্ডিয়াত পচিবল, এইটো ভাৰতবৰ্ষত কেতিয়াবা যে আমি পেইন কিলাৰ OTC হিচাপে ল'ব পাৰোঁ। এতিয়া মই বহুত পেচেণ্টকো দেখিছোঁ এইটো কনচাৰ্ণটো যে ডক্টৰে দিয়া পেইন কিলাৰটো নাখায়, কিন্তু অভাৰ দ্য কাউণ্টাৰ নিজে কিনি বহুত দিনৰ পৰা খাই আছে, ডেট ইজ আনৰেগুলেটেড আৰু ছুপাৰভিশ্যন নোহোৱা কৰি খাই থকা। মই এইটোত পেচেণ্টক কওঁ যে ডক্টৰে দিয়াৰ কাৰণে পেইন কিলাৰৰ কাৰণে আজিলৈকে কাৰো কিডনি বেয়া হোৱা নাই, কিন্তু যেতিয়া ৰিলেণ্টলেছ নিজে কিনি পেলাই খাইছে, কাকো নাই সোধা, বিষ হ'লেই অভাৰ দ্য কাউণ্টাৰ কিনি পেলাই খাইছে, তেওঁলোকৰ কিডনিটো ডেমেজ হোৱাৰ চান্সেছ থাকিব পাৰে, বা আদাৰ বেলেগ বেলেগ বেলেগ ছাইড এফেক্টছ হ'ব পাৰে। ডাক্তৰে ইউজুৱেলি গোটেইখিনি চাই চিতি আপোনাক দিয়ে, সেইখিনি খোৱাটো জৰুৰী। পেইন কিলাৰ ইজ আ পাৰ্ট অফ দ্য ট্ৰিটমেণ্ট, বাট সেইটো লিমিটেড, সময় সীমা এটা থাকিব তাৰ, ডেট কেনট বি দ্য চলিউশ্যন। সেইটোতো আমি চিম্পটমটো ট্ৰিট কৰিলোঁ, ৰুট কজ গুৰিৰ যোনটো কাৰণ সেইটোতো ছল্ভ কৰিব লাগিব। এতিয়া বেক পেইনটো আমি চবেই কওঁ, বেক পেইন বা কঁকালৰ বিষটোৰ কাৰণ বহুত হ'ব পাৰে, চবেই ডিস্ক বুলি ভাবে, চবেই বনডাল বুলি ভাবে, বাট সেইটো ইউজুৱেলি নহয়, কাৰণ তাত আমাৰ মাছলকেইটা আছে, মেক্সিমাম কাৰণ মাছল পেইনেই হয়, চবতে চাৰ্জাৰী দৰকাৰ নাই, ইনফেক্ট 10%কহে চাৰ্জাৰী লাগিব পাৰে, তাতকৈ কমকহে লাগে। চ' আমি সেইটো জানিব লাগিব যে কিহৰ কাৰণে হৈ আছে, সেইটো কাৰণে ডাক্তৰজন নে পেচেণ্টজনক বুজাব পাৰিব লাগিব, চাব পাৰিব লাগিব, আৰু চবতে যে ইনভেষ্টিগেশ্যন বা MRI কৰিব লাগে বেক পেইনত, তেনেকুৱাও কথা নাই, যদি ক্লিনিকেলি ইণ্ডিকেটেড হয় তেতিয়া আমি সেইটো কৰিব লাগে। বহুতখিনিতো নিজে ৰেষ্ট ল'লে, বহুত মানুহে বহুত কাম কৰি দিয়ে বেক মাছলৰ এক্সাৰচাইজ নকৰা কৰি, তেতিয়া মাছলৰ বহুতখিনি প্ৰব্লেম হয়, বাট MRI কৰিলে ডিস্কটো ওলাই যায়, চবে ডিস্ক বুলি ভাবে, আচলতে কাৰণটো ক'ৰবাত বেলেগত আছে। চ' বেক পেইনটো আমাৰ কমনেষ্ট এটা প্ৰব্লেম, নি পেইন আৰু বেক পেইন, চ' এইটো আপুনি চবত ছ'চাইটিত বৰ বেছি কমন দেখা যায়।
2: নিশ্চয়কৈ, আমাৰ আকৌ ফোন কল আহিছে, ফোন কলটি লৈ লওঁ আমি। হয়, স্বাগতম জনাইছোঁ আপোনাক ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
0: অভিবাদন জনাইছো, আৰু তেখেতৰ এটা মানে হেৰি জানিব খুজিছো, আচলতে মোৰ কনচাৰ্ণ নহয়, কিন্তু মই জনাই বিচাৰে যে ধৰক যিবিলাক টমা আছে, নহয় টমা বুলিতে হাজৰিকা হেৰি ছাৰে নিশ্চয়কৈ বুজিছেই, ধৰক গছকৰ পৰিলে বা গাড়ীয়ে পিন্ধিলে বা কিবা জুয়ে পুৰিলে, এনেকুৱা ধৰণৰ সেইবিলাকৰ ক্ষেত্ৰত প্ৰথম প্ৰথম ডাক্তৰৰ হেৰি আপোনাৰ এক্সুৱেলি এইটো বেছি জইণ্টলি হয় নেকি, প্ৰথম প্লাষ্টিক চাৰ্জন প্ৰথমতে ইনভল্ভ হয় নেকি, তাৰপিছত চাৰ্জন ইনভল্ভ হয় নেকি, এই কথাটো হয়নে বাৰু? মই ডাক্তৰ হবি দাস, এইটো বিষয়ে জানিব
1: হয়। মই প্ৰশ্নটো বুজি পাইছোঁ তেখেতৰ কনফিউজন এটা আছে যে যদি মোৰ ট্ৰমা হৈছে বা জুয়ে পৰিলে বা ক'ৰবাৰ পৰা পৰিলে বা এক্সিডেণ্টে হ'ল কোনে চাব, এইটো এটা কমন হেৰি হয়। যিকোনো ট্ৰমা ইমাৰ্জেঞ্চি এটালেই যাব, ডক্টৰৰ OPD-ত ইউজুৱেলি নাযায়, যোৱাটো উচিতো নহয়, ইমাৰ্জেঞ্চি আৰ কোপড ইকুইপড টু ডিল উইথ ইমাৰ্জেঞ্চিজ, সেইবিলাক ইমাৰ্জেঞ্চিজ হয়, ইমাৰ্জেঞ্চিতে যাব লাগিব, গছৰ পৰাই পৰা হওক, এছল্ট হওক, ৰোড ট্ৰেফিক এক্সিডেণ্ট হওক, ইমাৰ্জেঞ্চিত যাবলগীয়া হয়। ইমাৰ্জেঞ্চিত ইমাৰ্জেঞ্চি ডক্টৰ্ছ থাকে, আজিকালি সেইটো এটা বিষয়েই হয়, তেওঁলোকে ডিগ্ৰী তাতেই লয়, চ' তাহাঁতে চব ধৰণৰ ইমাৰ্জেঞ্চি, কাৰ্ডিয়াক ইমাৰ্জেঞ্চি হ'লেও তাহাঁতে চাবলৈ জানে, বাট প্ৰিলিমিনেৰীখিনি আল্টিমেটলি তেওঁলোকে বেছিকখিনি

0: মেনেজ কৰি পেলাই স্পেচিয়েলাইজেশ্যন ডিপাৰ্টমেণ্টলৈ পুষ্ট ফৰৱাৰ্ড কৰি দিয়ে। এতিয়া তেওঁ স্পেচিফিকলি জুয়ে পুৰা ৱৰ্ডটো কৈছে, জুয়ে পুৰা যদি আছে তাত প্লাষ্টিক চাৰ্জনৰ ৰোলটো আছে, বিকজ ছাল বডিৰ পাৰ্টটো জ্বলি গৈছে, বাট তাত বেলেগ বিষয়ৰ ডাক্তৰো সোমাব লাগিব, কাৰণ ফাৰ্ষ্ট অফ অল মেইন হৈছে ইনফেকশ্যন স্পেচিয়েলিষ্ট, আই চি ইউত পেচেণ্টটো ট্ৰিট হ'ব লাগিব, বিকজ ইমিডিয়েটলি প্লাষ্টিক চাৰ্জনে কৰিবলগীয়া কাম তাতে নাথাকে, বা প্ৰিলিমিনেৰী কামখিনি থাকিব, ড্ৰেছিং পাৰ্টটো বা যোনখিনি আমি অইনমেণ্ট লগাই পেলাই পেচেণ্টটো কাভাৰ কৰি থ'ব লাগে সেইখিনি পাৰ্ট থাকিব, কিন্তু মেইন ইনফেকশ্যন ইজ যদি আমাৰ বাৰ্ণ্ড ইঞ্জুৰি আছে, 90% মৰ্টেলিটি ইজ ডিউ টু ইনফেকশ্যন, নট বিকজ অফ এনি টিচু হেৰি ট্ৰমাটোৰ কাৰণে কিবা চাৰ্জাৰী নোহোৱাৰ কাৰণে। চ' সেই ফাৰ্ষ্ট পাৰ্টটো পেচেণ্ট হেজ টু বি অবজাৰ্ভ ভেৰি ক্ল'জলি, আৰু প্লাছ ডিপেণ্ড কৰিব পাৰ্চেণ্টেজ অফ বাৰ্ণ, চ' কিছুমান পাৰ্চেণ্টেজ অফ বাৰ্ণ আৰ ভেৰি ডিফিকাল্ট এণ্ড ডেঞ্জাৰাছ, চ' আই চিউত হাই লেভেল মনিটৰিং লাগিব, ছাপৰ্ট লাগিব, ৰিচাচিটেশ্যনছ লাগিব, চ' এইখিনি বাৰ্ণ পেচেণ্টটোৰ কাৰণে এইটো ছেপাৰেট হৈ যায়। প্লাষ্টিক চাৰ্জাৰী ডেফিনেটলি পিছত ইনভল্ভ হ'ব লাগিব, কাৰণ কণ্ট্ৰেকচাৰ্ছ হ'ব আৰু বেলেগ বেলেগ কিবা হ'ব। কেতিয়াবা কি হয়, এম্পিউটেশ্যন হৈ যায়, আমি জানো যে কেতিয়াবা ভৰি কাট খাই যায়, হাত কাট খাই যায়, আঙুলি এটাই কাট খাই যায়, কোনোবাই টোপোলাত ভৰাই লৈও আহে, তেতিয়া অৰ্থপেডিক্স আৰু প্লাষ্টিক চাৰ্জনৰ ইমাৰ্জেঞ্চি, এইবিলাক সেইটো হস্পিটেলবিলাকে মেনেজ কৰিব জানে, যোনে যাৰ ইমাৰ্জেঞ্চি ছেটআপ এটা আছে, চ' দুইজন ডক্টৰৰে দৰকাৰ হ'ব, বিকজ দুটাৰে ৰোল আছে। তেনেকৈ আমি ভাস্কুলাৰ ইঞ্জুৰি পাওঁ, বহুত ষ্টৰিজ আছে, কেতিয়াবা আমি কথা পাতিম সেইবিলাক, বহুতখিনি ষ্টৰিজ আছে, চ' য'ত বন্দুক গুলি চলাৰ কাৰণে ভেচেল ইঞ্জুৰিও হৈছে, ফ্ৰেকচাৰো হৈছে, তেতিয়া ভাস্কুলাৰ চাৰ্জনৰ লগত মিলি পেলাই আমি একেলগে চাৰ্জাৰী কৰোঁ, চ' তেনেকুৱাও বহুত এপিছড আছে। মেডিকেল চায়েন্স ইজ এ টীম ৱৰ্ক, আমি এইটো কথা বুজিবই লাগিব, আমি অ পি ডিত চবেই যদি অকলে বহোঁ সেই ইমাৰ্জেঞ্চিৰ কাৰণে নহয়, ইমাৰ্জেঞ্চি ইজ এ টীম ৱৰ্ক, তাত এজন ডক্টৰ যাৰ কেতিয়াবা পেটতো দুখ পাইছে, পেলভিক ফ্ৰেকচাৰ হৈছে, ভৰিও ভাঙিছে, আঠডাল, মই এতিয়ালৈকে লাষ্ট 20 বছৰত মই এনেকুৱা পেচেণ্ট পাইছোঁ য'ত 8টা ফ্ৰেকচাৰ মই নেক্সট দিনা 7টা ফিক্স কৰিছোঁ, হোল ডে ইউজ কৰি পেলাই, চ' তেনেকুৱা লং বোন গোটেই বোথ দ্য চাইডছ অফ লেগছ, বোথ দ্য চাইড অফ ফিমাৰ, হিউমাৰ চব ভাঙি গৈছে, চ' তাত ভাঙি গৈ অৰ্থপেডিক চাৰ্জনটোৱে মেনেজ কৰিব নোৱাৰে, কাৰণ ব্লাডলেছ হৈ পেচেণ্টটো ততালিকেই দি এণ্ড হৈ যাব পাৰে, চ' তাত টীমৱৰ্ক লাগিব, আই চি ইউ ছেটআপ ভাল লাগিব, আই চি ইউ ডক্টৰছ ভাল লাগিব, ব্লাড ছাপ্লাই ছিষ্টেমটো ঠিক লাগিব, ব্লাড বেংক লাগিব, কাৰণ ব্লাড লছ হ'ব, চাৰ্জাৰী 8টা কৰিবৰ কাৰণে এনাস্থেটিক ক্লিয়াৰেন্স লাগিব, এনাস্থেছিয়া টীম লাগিব, চ' ইটছ এ টীমৱৰ্ক, ইমাৰ্জেঞ্চি চাৰ্জাৰী
1: হস্পিটেলতে সেইটো হ'ব পাৰে,
0: হস্পিটেলতে হ'ব
1: পাৰে, ইমাৰ্জেঞ্চি টীম যেটো,
0: একদম ইমাৰ্জেঞ্চি টীম,
1: সুন্দৰকৈ ডক্টৰ হাজৰিকা, আমাৰ কথা বতৰা অলপ বেছি গধুৰ হৈ আহিছে, মানে বাৰ্ণ ইঞ্জুৰীৰ পৰা ধৰক আপোনাৰ ফ্ৰেকচাৰ গোটেইখিনি আহিছে, আপোনাৰ শ্ৰোতাই গীত শুনিলে ভাল পাব, আপোনাৰ গীতৰ অকণমান ৰসিক, গীত শুনি ভাল পায় আমি গম পাইছোঁ কথা পাতি, আপোনাৰ পচন্দৰ এটা গীত শুনিব শুনাব খুজিছোঁ আমাৰ শ্ৰোতাক এই মুহূৰ্তত, তাৰ পাছত আকৌ আমি বেমাৰৰ কথা পাতিম, যিহেতু ৰেডিঅ' ৰেডিঅ'ত গীত থাকিব লাগে,
0: ৰেডিঅ'টো গানৰেই গানৰ হয় শ্ৰোতা, আপুনি আমি গোটেই সোপা,
1: কাৰ গান শুনি ভাল পায়, ইউজুৱেলি কি শুনে আপুনি
0: গান? মই ভেৰাইটিজ শুনো, অৰিজিনেল হিন্দী বা আমাৰ হিন্দী বোলছবিৰ চিনেমাৰ গানবোৰতো চবেই জানোৱেই, কিশোৰ কুমাৰ ফেভৰেট, আৰু আজিকালি অৰিজিৎ সিং,
1: নতুন
0: আৰু মই বেলেগ লেংগুৱেজৰো গান শুনো,
1: আৰম্ভণিতে কি শুনা আমাৰ, কিশোৰ কুমাৰ নে অৰিজিৎ সিং?
0: কিশোৰ কুমাৰে শুনা, কিশোৰ
1: কুমাৰ কোনটো শুনিব?
0: মোৰ নীলে নীলে অম্বৰটো খুব
1: খুব এটা জনপ্ৰিয় গান, খুব ভাল গান, এটা আপুনি অনুৰোধ কৰিছে, আমাৰো ভাল লাগিছে শুনি, আমাৰ শীৰ্ষা ফুকন আছে, জুৰি আছে, গীতটি শুনাবলৈ অনুৰোধ কৰিছোঁ, শ্ৰোতাক শুনাই দিওঁ নীলে নীলে অম্বৰ পৰা, কালাগাৰ ছবিৰ পৰা।

0: কোনো তাত ৰিস্ক নাই আনলেছ, কাৰণ ৰিস্কটো ডিপেণ্ড কৰিব পেচেণ্টৰ সেইটো সময়তো, লগত আনুষাংগিক আৰু বহুত বেমাৰ থাকিব, ডায়েবেটিছ থাকিব, হাৰ্টৰ প্ৰব্লেম থাকিব, আৰু বাকী থাইৰয়ডৰ থাকিব, হাইপাৰটেনচিভ হ'ব, এইবিলাক মেনেজ কৰি উঠি যদি কাৰ্ডিঅ'লজিষ্ট আৰু নিৰ্ধাৰিত যোনবিলাক ডিপাৰ্টমেণ্ট আছে, যাতে কাৰ্ডিঅ'লজিষ্ট হ'ল, এনাষ্টিচিঅ'লজিষ্টে যদি একচেপ্টেবল ৰিস্ক ক্লিয়াৰেন্স দিয়ে, নকৰাৰ কোনো কাৰণ নাই, কাৰণ দিজ আৰ লাইফ অল্টাৰিং চাৰ্জাৰী। গাড়ীখনৰ টায়াৰ একেবাৰে নথকা, প্ৰায় নতুন টায়াৰটোৰ আমেজটো যোনটো পাব পেচেণ্টটোৱে, সেইটো একেবাৰে বেলেগ, পৃথক।
1: এগৰাকী যি ৰোগী তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ যায় নে, বহুতৰ সেইটো এটা সন্দেহ থাকে যে নি ৰিপ্লেচ কৰালোঁ বা আপুনি হিপ ৰিপ্লেচমেণ্টৰ কথা কৈছে, কৰালোঁ কমপ্লিটলি তাত উঠিবই নোৱাৰা হ'ম নেকি, তেনেকুৱা ধৰণৰ ভাৱ থাকে। কিন্তু আজিকালি মেডিকেল চায়েন্স বহুত এডভান্স হৈ গৈছে।
0: আমাৰ যোনবিলাক নি ডিজাইন, নি যোনবিলাক মেটালাৰ্জিত যোনবিলাক এডভান্সমেণ্ট হৈছে, আৰু আমি কৰাৰ টেকনিক পদ্ধতিত আমি যোনখিনি ট্ৰেইনিং বছৰে বছৰে বেটাৰ হৈ গৈ আছে, এতিয়া নি চাৰ্জাৰী মানুহৰ সেইবিলাক ডাউট কমিবলৈ হৈ গৈছে, কাৰণ এতিয়া বেটাৰ হৈ গৈ আছে। এসময়ত তাৰ লিমিটেশ্যনছ আছিল, এতিয়া সেই লিমিটেশ্যনছখিনি নাইকিয়া হৈ গৈ আছে। বাট আমি বুজিব লাগিব, মেডিকেল চায়েন্স ইজ এ ডাইনামিক চায়েন্স, ই আৰু ডেভেলপ হ'ব, আৰু বেটাৰ হৈ যাব। আগতে মানুহে সুধিছিল যে চাৰ্জাৰী পিছত উঠিব পাৰিব নোৱাৰে, বিগেষ্ট ফিয়েৰটো এইটো হৈছে যে বহুত দিন শুই থাকিব লাগিব। মই আজি এইটো প্ৰাউডলি ক'ব পাৰোঁ যে আমি যিমানবোৰ চাৰ্জাৰী কৰোঁ, নি হিপ, নেক্সট দিনাই পেচেণ্টক আমি থিয় কৰাওঁ,
1: নেক্সট দিনাই খোজকাঢ়িব,
0: উইথ ছাপৰ্ট থাকিব, ৱাকাৰ এটা থাকিব, কিন্তু নেক্সট দিনাই
1: গুৱাহাটীতে সম্ভৱ হৈছে।
0: গুৱাহাটীতে সম্ভৱ, সেইটোৱে, সেইটোৰ কাৰণে আমি এণ্ডেভাৰ কৰোঁ, আনলেছ এণ্ড আনটিল পেচেণ্টৰ বোলে কিবা বেলেগ কম চাৰ্জাৰীত অকণমান বেছি জটিল হোৱাৰ কাৰণে, অলপমান তেওঁক আই চি ইউ কেয়াৰ লগা হ'ল কাৰণে দুদিন দেৰি হ'ব পাৰে, বাট এণ্ডেভাৰটো এইটোৱে যে আমি নেক্সট দিনাই তেওঁক খাৰা কৰিব খোজোঁ আৰু কৰোঁ। এই কথাটো বহুতে নাজানে, তেওঁলোকে ভাবে বহুদিন বিচনাত থাকিম, তাৰপিছত উঠিম, ইমান দিন বিচনাত কোনে শুশ্ৰূষা কৰিব, বাট আমি এইটোৱে বুজাব খোজোঁ যে তেওঁক আমি নেক্সট দিনাই খাৰা কৰিম, নি হওক হিপ হওক, তো মই মোৰ পেচেণ্টকতো নেক্সট দিনাই আমি থিয় কৰাই খোজকাঢ়ো। তাৰ কিমান প্ৰেজেণ্টেশ্যনছ আছে, তাৰ কিমান হেৰি আছে, পেচেণ্ট এনেকুৱা মোৰ তালৈ আহিছে যোনে হুইলচেয়াৰত আহিছে, ছোৱালী অষ্ট্ৰেলিয়াত থাকে ফেমিলিৰ সৈতে, জীৱনত কেতিয়াও ভবা নাছিল অষ্ট্ৰেলিয়া যাব বুলি, সেই পেচেণ্টে তাতে গৈ বাংগি জাম্পিঙৰ ফটো মোলে
1: পঠিয়ালে,
0: আফটাৰ দ্য চাৰ্জাৰী, কাৰণ সাহ কৰা নাছিল, গৈ মোলে বাংগি জাম্পিঙৰ ফটো পঠিয়াইছে, খোজকাঢ়াটো খোজকাঢ়াই ট্ৰেভেল কৰা। আৰু এজন পেচেণ্ট আছে যোনে বিশ্বাস নকৰিবলগীয়াই যে তেওঁ ইমান খোজকাঢ়িব নোৱাৰা হৈ গ'ল যে জন্তুৰ নিচিনা কৰি চাৰিটা ভৰি হাত ইউজ কৰি খোজকাঢ়িছিল, সেই ফটোও আছে মোৰ তাত, যেতিয়া গৈছে দুখন ভৰিত চিধা হৈ খোজকাঢ়ি গৈছে। চ' ৰিৱাৰ্ডিং হয় চাৰ্জাৰীবোৰ, হয় চব চাৰ্জাৰীৰে কমপ্লিকেশ্যন হোৱাৰ চান্স থাকে, চব চাৰ্জাৰীৰেই কিবা ছাইড এফেক্টছ হোৱাৰ চান্স থাকে, এইটোতো ৰাস্তাত খোজকঢ়াৰ নিচিনা, এক্সিডেণ্ট হ'ব বুলিতো মই ৰাস্তাত নোলাওৱাতকৈতো নাথাকো, বোলে প্লেন ক্ৰাছ হ'ব বুলিয়ে মই প্লেনত নুঠাকৈতো নাথাকো, হ'ব হাজাৰ লাখখনৰ ভিতৰত এটা কেতিয়াবা ফেইলিয়াৰ হ'ব পাৰে, বাট সেইটো বুলি এইটোৰ পৰা বঞ্চিত থাকিব নালাগে, এই নিউজটো স্প্ৰেড হ'ব নালাগে যে এই চাৰ্জাৰীটো ৰিস্কি বা কৰিব নালাগে বা ভাল নহয় বা উঠিবই নোৱাৰে, এইটো এটা নিগেটিভ প্ৰপাগেণ্ডা এগেইনষ্ট দ্য চাৰ্জাৰী, বিকজ বহুতে এই লেঠাটো ল'ব নোখোজে, এই থাকক, বাচিটো আছে, বাচি থাকক, বাট লাইফৰ মেইন কথা হৈছে যে কোৱালিটি অফ লাইফ, কোৱান্টিটিটো বেছি কৰিতো একো লাভ নাই যদি কোৱালিটিয়ে নাই। চ' মই ভাবোঁ এই মিথটো দূৰ কৰিবলৈ হাই টাইম হৈ গৈছে।
1: আপুনি কৈছিলে মিথ বহুতো আছে বুলি,
0: বহুতো আছে,
1: এইটো এটা ধৰক মিথ, আৰু কেনেধৰণৰ মিথ থাকে, এই ধৰক যিটো শল্য চিকিৎসা বা হাড়ৰ বিষ বা এনেকুৱা ৰিপ্লেচমেণ্ট যিবিলাক
0: ক্ৰমাতটোতো আমি মিথ বুলিয়ে নকওঁ, সেইটোতো ইলিগেলিটিয়ে চলি থাকে, যোনবিলাক হাড় জোৰা বা কমন গাঁৱলীয়া ট্ৰিটমেণ্ট বুলি যে কওঁ, তাততো কিছুমানটো চলি গুচি যায়, পেচেণ্টৰ খুব ক্ষয় ক্ষতি নোহোৱা কৰি পেচেণ্ট যদি খুব ভাগ্যৱান হয়, লাকি ওলাই গুচি আহে, কিছুমানটো আমি এম্পুটেশ্যন কৰিব লগা হয়, বিকজ কাটি দিবলগীয়া হয়, তেওঁলোকৰ ইমান আখুৰিক ট্ৰিটমেণ্ট বিকজ তেওঁলোকে বেসিক
1: এতিয়াও তেনেকুৱা পেচেণ্ট পায়
0: এতিয়াও আছে এতিয়াও আছে

0: মৰিগাঁৱত গাঁৱত গ'লে এতিয়াও পাব আপুনি কমনেষ্টটো। মই মৰিগাঁৱতটো পেচেণ্ট কম, গুৱাহাটীৰ ওচৰৰ পৰেতো, তো মই তাৰে পাই থাকোঁ। তো এতিয়াও চলি আছে, মানুহে প্ৰথমতেই এইটো মিথ, চৰকাৰে ইমান সা সুবিধা কৰাৰ পিছত আয়ুষ্মান ভাৰত, অটল অমৃত ইমান কৰি ফ্ৰীতেই কৰি দিছে চবৰ কাৰণে, তথাপিও মানুহে প্ৰথমতে গৈ এইটো লেক অফ এডুকেশ্যন, অলপমান ইলিটাৰেচিটো, লিটাৰেচিটো বাঢ়িলে মানুহৰ সেই বস্তুখিনিও দূৰলৈ যাব।
1: আৰু আমাৰো ইয়াৰ প্ৰয়াস থাকে, ৰেডিঅ' সদায় বিশেষকৈ আকাশবাণীয়ে এইটো কৰি থাকে, এটা ধৰক অকণমান সজাগতা অনাৰ কাৰণে কি কি সুবিধা হৈছে মেডিকেল ফিল্ডত, আৰু এইটো বহুত এডভান্স হৈছে, বিভিন্ন অকল এইটো ৰোগ বুলি নহয় বিভিন্ন ৰোগৰ ক্ষেত্ৰত হয়, গতিকে আমি সেই সদায় চেষ্টা কৰি থাকোঁ। আমাৰ আৰু শ্ৰোতাই তেনেকুৱা ধৰণৰ জ্ঞান আপোনালোকৰ নিচিনা এক্সপাৰ্টৰ পৰা পালে নিশ্চয় উপকৃত হ'ব। আৰু কেনেকুৱা ধৰণৰ পায় জানি আমি মানে অকণমান,
0: এইটোতো এইটো এটা আমি আচৰিত, আৰু মানে এইটো খঙে উঠিব লাগে, কাৰণ তেওঁলোকে সৰু সৰু ল'ৰা ছোৱালীৰ যেতিয়া এনেকুৱা ডেমেজ কৰি দিয়ে আমি দেখিছোঁ, সৰু সৰু ল'ৰা ছোৱালী কৰিলেতো আমাৰ আৰু বেছি প্ৰব্লেমেটিক হৈ যায়, কাৰণ তেওঁলোকে বুজি নোপোৱা কৰি থাকে। আজিকালিতো তেওঁলোকে এক্সৰে টেক্সৰে কৰিও ট্ৰিটমেণ্ট কৰাৰ নিচিনা কৰে, বাট যোনলি অনলি ভেকু ভাওনা এখন আৰু চ' কুৱেকাৰী যোনটো কয়, আৰু কুৱেকাৰী অসমততো বহুত আজিকালিতো ধৰিয়ে আছে, কুৱেক্সৰ ট্ৰিটমেণ্ট, ভুৱা ডক্টৰ, সেইটো এটা দিশ আমি চাবলগীয়া। ছেকেণ্ডলি সেই মিথটো মই ক'লোঁ, এই মিথটো আছে যে হস্পিটেলত গ'লে খৰচ হ'ব, ঘৰৰ ওচৰত বেজ এজনৰ ওচৰত গ'লে মোৰ খৰচ কম হ'ব। চৰকাৰে গোটেইবোৰ বিনামূলীয়া কৰিয়ে থৈ দিছে, আজিকালি ইমান সা সুবিধা দিছে, ভাল ভাল হস্পিটেলত গ'লেও আপুনি ফ্ৰীতেই ট্ৰিটমেণ্ট পায়, বা কম খৰচৰ ট্ৰিটমেণ্ট চবতেই এভেইলেবল হৈ গৈছে। বাট মানদণ্ডটো নমাই পেলাই আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ, যোনটো লাগিবটোতো এইটোৱে, সেইটোতো ধনী দুখীয়াৰ এনাটমিটো ডিফাৰেণ্ট নহয়, চ' ধনীক যোনটো কৰিব লাগিবতো দুখীয়াটোকো একেই কৰিব লাগিব, সেই কথাটো মৃত্যু মানুহে বুজি নাপায় যে ট্ৰিটমেণ্টত বদলিব নোৱাৰে। তুমি ৰুম এটা কম দামীত থাকিব পাৰা, জেনেৰেল ৱাৰ্ডত থাকিব পাৰা, চাৰ্জাৰীটোতো কম দামী আৰু বেছি দামী হ'ব নোৱাৰে, সেইটো একেই হ'ব লাগিব, সেইটোতো ছায়েন্স, সেইটো ফিজিক্স, সেইটো বায়'মেকানিক্স, চ' বিজ্ঞানটোতো বদলাব নোৱাৰি, এনাটমি চবৰে ছেম, খুব ধনীজনৰো ছেম, আৰু একদম মধ্যবৃত্তই হওক, বিল মধ্যবৃত্ত হওক, পভাৰ্টি ষ্ট্ৰিকেন হওক, দুখীয়া মানুহগৰাকীৰ হওক, ট্ৰিটমেণ্টটো ছেইম হ'ব লাগিব, সেই প্ৰিন্সিপলত চলিব লাগিব।
1: খুব সুন্দৰকৈ আপুনি বাৰ্তাটো দিছে। আৰু এটা খুব কমন আমি দেখি থাকোঁ বা শুনি থাকোঁ, দেখাতকৈ শুনা যায় যে হাড়ত আপোনাৰ ইনজেকশ্যন দিয়ে, আঁঠুৰ বিষ হৈছে, অপাৰেশ্যন নালাগে, মানুহ বৰ খুব হেপ্পী হৈ যায় যে নাই মোৰ ইনজেকশ্যন দিছে তাতে ভাল, সেইটো বাৰু এটা পাৰ্মানেণ্ট চিকিৎসানে বা সেইটো প্ৰয়োজন কেনেকুৱা কি, সেইটো অকণমান ক'লে ভাল পাব।
0: এইটো আমি ভিস্কো সাপ্লিমেণ্টেশ্যন বুলি কওঁ বা ইন্ট্ৰাঅৰ্টিকুলাৰ ইনফিল্ট্ৰেশ্যন, এইটো এটা বিগ বিষয়
1: হয়,
0: বাট তাৰ ইণ্ডিকেশ্যনছ আছে। আপুনি যদি গ্ৰেড ফ'ৰ, য'ত টায়াৰে টায়াৰে লাগি গৈছে, হাড়ে হাড়ে লাগি গৈছে, সেইটোত ইনজেকশ্যন দি একো লাভ নহ'ব, আপুনি এক্সৰেতে গম পাই যাব যে নাই এইটো, এই পেচেণ্টক চাৰ্জাৰী লাগিব, তো সেইজনক চাৰ্জাৰীয়ে লাগিব, বেজীটো দি বাট আমি বেজীটো দি খন্তেকীয়া তেওঁক ৰিলিফ দিব পাৰোঁ। কিছুমান পেচেণ্টে এইটো বিচাৰে, বা মেডিকেল ৰিজনৰ কাৰণে চাৰ্জাৰী হ'ব নোৱাৰে, পেচেণ্টটোৰ বোলে একদম ইজেকশ্যন ফ্ৰেকশ্যন, কাৰ্ডিয়াক ফাংচন খুব বেয়া, তেতিয়া সেইটোৱে আমাৰ পদ্ধতি। আৰু যেতিয়া গ্ৰেড টু থ্ৰীত থাকে, আগৰ গ্ৰেডকেইটা, তেতিয়া এইটো ইনজেকশ্যনৰ পৰা লাভ বহুতখিনি হয়, ইনফ্লামেশ্যনটো কমাই দিয়ে, জইণ্টটো লুব্ৰিকেটেড হৈ যায়, পাৰ্মানেণ্ট হ'বনে নহয় ডিপেণ্ড কৰে আৰু আঁঠুটো কিমান ক্ষয় যাব, যদি নাযায় সেইটো পাৰ্মানেণ্ট হ'ল, যদি বোলে বেছি কৰি ক্ষয় গৈ আছে তাত স্বত্তেও, তেতিয়াহ'লে আমি আকৌ ৰিপ্লেচমেণ্টৰ কথা ভাবিব লাগিব। বাট ইনজেকশ্যন, ইনফিল্ট্ৰেশ্যন, নি জইণ্টত যোনটো ইনজেকশ্যন আজি, আৰু সেইটোৰো এটা মিথ আছে, বিৰাট বিষাই হাড়ত বেজী দিব, হাড়ত কোনো বেজী নিদিয়ে, ফাৰ্ষ্ট কথা
1: হাড়ত
0: দিয়ে, মিথটো দূৰ, হাড়টো এটা টান গঠনৰ ষ্ট্ৰাকচাৰ এটা, তাত আমি বেজীটো খুচি থাকি বেজীয়ে ভাঙি যাব, কোনো লাভ নাই। আমি স্পেচবিলাকত দিওঁ, যিমানবোৰ বেজী দিয়া হয় জইণ্ট স্পেচত দিয়া হয়, টেণ্ডিন টেণ্ডন স্পেচত দিয়া হয়, চ' সেই স্পেচটোত দিয়া হয়, সেইকাৰণে দিয়া মানুহজন অভিজ্ঞ হ'ব লাগিব, যদি অভিজ্ঞ নহয়, এক্সপিৰিয়েঞ্চ নহয়, ট্ৰেইন নহয়, তেতিয়াহ'লে এই বিষ হ'ব, কাৰণ ভুল জেগাত পৰিব, য'তে ত'তে যদি লৈ ল'ব নালাগে, একদম এক্সপাৰ্ট অৰ্থপেডিক চাৰ্জন ক্লিয়াৰ কাট এইটো জানিব লাগে। আৰু এটা পটককৈ মই কথা কৈ দিওঁ, গাঁৱে ভূঞে মই খুব কমনলি পাওঁ, কোনে ট্ৰিটমেণ্ট কৰিছে তেওঁলোকে বৰ্ডখন চাই নলয়, বা ডিগ্ৰীটো চাই নলয়, বা কোনে কৰিছে, ডাক্তৰ বুলি ক'লেইতো বিশ্বাস কৰিব নহয়, নিয়মমতে এম চি আই গাৰ্ডেন, আজিকালি আমি যোনটো এন এম চি বুলি কওঁ, নেশ্যনেল মেডিকেল কাউন্সিল, আগতে যোনটো এম চি আই আছিল, ডিগ্ৰীত আপোনাৰ ৱালৰ পিছফালে থাকিবই লাগিব,
1: হয়
0: সেইটো থাকিবই লাগিব।

0: চ' যাতে আপুনি জানে, সদায় মই এইটো কথা কওঁ যে কোনে কৰিছে, কোনে প্লাষ্টাৰটো কথা ক'লে বা চাৰ্জাৰীটো কথা ক'লে, কোনে ট্ৰিট কৰিছে, নামটো এটলিষ্ট জানি ডিগ্ৰীটো জানি পেলাই কৰিব লাগে। কেতিয়াবা কি হয়, ইমাৰ্জেঞ্চিতে আৰু চবে ভাবে ইমাৰ্জেঞ্চি মই লৈ গ'লোঁ, তাৰপিছত মোক ঘৰ পঠিয়াই দিলে, ঘৰত কাহিনী শেষ হ'ব নোৱাৰে, ইমাৰ্জেঞ্চিত কেতিয়াও কাহিনী শেষ নহয়,
1: একদম চিকিৎসা
0: ইমাৰ্জেঞ্চিৰ পৰা চাৰিটা ষ্টেজ হ'ব পাৰে, শুনিবলৈ বেয়া মই কৈ দিছোঁ, ইমাৰ্জেঞ্চিৰ পৰা পেচেণ্টজন নাবাচিব পাৰে, বিকজ বিৰাট ভায়লেণ্ট ইঞ্জুৰী, পেচেণ্ট ডাইড, সেইটো এটা। ছেকেণ্ড, পেচেণ্ট আই চিউত যাব পাৰে, আই চিউত গ'লেতো কথাই নাই, কাৰণ ছিষ্টেম এটা আছে, কনচালটেণ্ট আছে, ৰাতি আহি চাব, দিন ৰাতি দিন কথা নাই, কেতিয়াবা ডাইৰেক্ট উঠি যাব লগা হ'ব পাৰে, অপাৰেশ্যন থিয়েটাৰ, এইকেইটাই পাৰ্ট। আৰু কিছুমান ৱাকিং ইঞ্জিয়ৰ, তেওঁলোকক কেতিয়াবা ঘৰত পঠিয়াই দিয়ে, বা কিছুমান পেচেণ্টে অন ৰিকুৱেষ্ট বোলে আমি হস্পিটেল থাকিব খোজা নাই গুচি যায়, তেতিয়া আমি নোট কৰি থৈ দিওঁ যে পেচেণ্টক এডভাইচ দিয়া হৈছিল কিন্তু ঘৰলৈ গুচি গ'ল। কিছুমান পেচেণ্টো যাবই নোৱাৰে, বেয়া হেড ইঞ্জুৰী, বেয়া ফ্ৰেকচাৰ, তেওঁলোকতো এডমিটেই হ'ব লাগিব। চ' হস্পিটেলৰ ছেটআপটোৱে সেই গতানুগতিকখিনি লগাই দিব, কোনে চাব, কেতিয়া চাব, কেনেকৈ চাব। কেতিয়াবা কি হয়, কিছুমান পেচেণ্ট ঘৰলৈ গুচি যায়, ইমাৰ্জেঞ্চিৰ মেডিচিনখিনি বা এডভাইচখিনিকে চূড়ান্ত বুলি ভাবি লয়, সেইটো কেতিয়াও হ'ব নোৱাৰে। তেওঁৰ যদি কাৰ্ডিয়েক প্ৰব্লেম আছিল বা বুকু বিষাইছিল, ঠিক হৈ গ'ল, ইমাৰ্জেঞ্চিত আহি নেক্সট দিনা ডিউটি যে কাৰ্ডিঅ'লজিষ্টত লগ ধৰক, হাৰৰ কিবা এটা হৈছে যদি ডিউটি যে হেৰিত লগ ধৰক।
1: ফোন কল এতিয়া আহিছে, ডক্টৰ হাজৰিকা আমি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
2: মই শৰত কুমাৰ কলিতা,
1: হয়,
2: কামৰূপ জিলাৰ সোণেশ্বৰৰ পৰা কৈছো।
1: হয় কলিতা ডাঙৰীয়া, কওক।
2: কথাটো হ'ল, মই বহু দিনৰ পৰা মোৰ এটা L4-L5 চাইটিকা পেইন এটা আৰম্ভ হৈছে। মই এইমছত গৈছিলো, এইমছত অৰ্থপেডিকত দেখুৱালো, অৰ্থপেডিকত দেখুওৱাৰ পিছত তেওঁলোকে মোক আকৌ MRI কৰিব দিলে, MRI কৰিলে, MRI কৰাৰ পিছত চাইটিকা L4-L5 মানে ৰিজাল্টটো দিলে। হেল্ল'
0: হয় কৈ থাকক।
2: তাৰপিছত তেওঁলোকে আৰু বেলেগ এটা অৰ্থপেডিকৰ পৰা নিউৰি চাৰ্জাৰীলৈ ৰেফাৰ কৰিলে। নিউৰি চাৰ্জাৰীয়ে আকৌ ঔষধ পাতি দিলে, ভাল পোৱা নাই, তেওঁলোকে এটা অপাৰেশ্যনৰ ডেট দিলে 2026 চনৰ 19 অক্টোবৰত। এতিয়া কথা হ'ল, তেওঁলোকে আকৌ নেক্সট পঠালে এইমছতে এনাস্থেছিয়া পেইন ডিপাৰ্টমেণ্টলৈকে পঠালে মোক। এনাস্থেছিয়া পেইন ডিপাৰ্টমেণ্টত মই গ'লো, দেখুৱালো, দেখুৱাৰ পিছত তেওঁলোকে মোক পিঠিত এটা বেজী দিলে, বেজী দি পিঠিত মানে ভৰিৰ তলৰ পৰা, কঁকালৰ তলৰ পৰা এইটো চেঞ্চলেজ হৈ যায় 3 ঘণ্টামান, তাৰপিছত আকৌ ৰিকভাৰী হয়। এতিয়া কথা হ'ল, মই কেনেকে L4-L5 কেনেকে ভাল কৰিব পাৰিম, বা এক্সাৰচাইজ কৰিব পাৰিম নে?
0: আপোনাৰ বয়স কিমান কলিতা ডাঙৰীয়া?
2: মোৰ বয়স 72।
0: আপোনাক এটা মই কথা কৈ দিব বিচাৰিছোঁ, আপোনাৰ বয়সৰ যদি মই 100টা মানুহক উদাহৰণস্বৰূপে যদি মই MRI মেচিনত ভৰাওঁ ৰেণ্ডমলি, তেতিয়াহ'লে আমি তাৰে 70-80% মানুহৰ ডিছপ্ৰলাপ্স পাম L4-5-তে, কমনে ছাৰ 70-80%। ডিছপ্ৰলাপ্স হোৱা মানেই চাৰ্জাৰী বা ট্ৰিটমেণ্ট দৰকাৰ নাই, ট্ৰিটমেণ্ট লাগিবই যে তেনেকুৱা কোনো কথা নাই, বাট নৰ্মেল লেমেনে নাজানে এইটো কথা। চ' ডিছপ্ৰলাপ্স যেনেকৈ আমাৰ চুলি পকে, আৰু যেনেকৈ বয়সৰ কাৰণে কিছুমান বস্তু হ'ব, যেনেকৈ মতা মানুহৰ প্ৰষ্টেট গ্লেণ্ড বাঢ়িব, মাইকী মানুহৰ ইউট্ৰাইন প্ৰলাপ্স হ'ব বয়সৰ কাৰণে, তেনেকৈ আমাৰ ডিস্কো প্ৰলাপ্স হয়। বাট প্ৰলাপ্স হ'লেই যে চাৰ্জাৰী লাগিব সেনেকুৱা কোনো কথা নাই, বা ট্ৰিটমেণ্ট লাগিব, বাট প্ৰলাপ্স হোৱাৰ পিছত যদি আপোনাৰ পেইন হৈ আছে, পেইনৰ সঠিক কাৰণটো উলিয়াব লাগিব। কেতিয়াবা এইটো মাছলৰ কাৰণে হৈ থাকিব, আমি ডিস্কহে দেখা পালোঁ, চবে ভাবিলে ডিস্কৰ কাৰণেই হৈ আছে, তাৰমানে মই বস্তু এটা বিচাৰিব খুজিছোঁ আৰু বিচাৰি পালোঁ কাৰণে তাৰ কাৰণে হোৱা বুলি ভাবি লৈছোঁ। মেবি চিম্পল মাছল পেইনো হ'ব পাৰে, মেবি স্পণ্ডিলছিছ হ'ব পাৰে, তাৰমানে ভাৰ্টিব্ৰেল জইণ্টছবিলাকৰ মাজৰ প্ৰব্লেম এটাও হ'ব পাৰে, মেবি ডিস্কৰ প্ৰব্লেমটোৰ কাৰণেও হ'ব পাৰে, মেবি তাৰ লিগামেণ্ট যোনবিলাক আছে তাৰ কাৰণেও হ'ব পাৰে, সেইটো চাব লাগিব ক্লিনিকেলি। মই আকৌ পাৱাৰটোৰ কথা কৈছোঁ, আচলতে আমি মেডিকেল ছায়েন্স যদি চাবলৈ যাওঁ, অংকৰ নিচিনা মেথেমেটিক্স, বহুত কেতিয়াবা ধৰিব নোৱাৰা পেচেণ্টেও ভাবি লয় যে ধৰিবই পৰা নাই নেকি, এতিয়া নিউৰ'চাৰ্জাৰী অৰ্থপেডিক্স তেওঁৰ কনফিউজন এটা হ'লেই। আচলতে যদি ক্লিনিকেলি চাবলৈ পাৰি, তেতিয়াহ'লে গম পাম যদি তেওঁৰ বুঢ়া আঙুলি উঠাওঁতে পাৱাৰটো কম আছে,

0: আৰু এম আৰ আই কৈ আছে যে L4-5 বা L5-S1ত যদি ডিস প্ৰলাপ্স আছে বা তেওঁৰ প্ৰব্লেমটো দৰৱ খাই আগফালে নাহালি থকা স্বত্বেও বিৰাট বেছি বাঢ়ি গৈ আছে, তেতিয়া চাৰ্জাৰী ইণ্ডিকেশ্যন একদম লিমিটেড। আৰু যদি নহয় তেওঁক এডভাইচ দৰৱৰ দিয়ে ভাল কৰা হ'ব। তেওঁ কৈছে L4-5ৰ ডিছটো নোহোৱা কৰিব পাৰি নেকি? আপুনি নোহোৱা কৰিব নালাগে, এইটো বয়স ৰিলেটেড বস্তু এটা। আৰু দৰৱত যদি সেইটোৱে প্ৰেছাৰ দিয়া নাই, পাৱাৰ নৰ্মেল আছে, আপোনাক চাৰ্জাৰী নালাগে। পেইন কণ্ট্ৰলটোৰ কাৰণে আপোনাক মেথড আছে, দৰৱ আছে, সেয়া দিয়ে আপোনাৰ সেইখিনি কণ্ট্ৰল হ'ব। চ' আপুনি নাভাবিব যে আপোনাৰ L4-5 আছে, আপোনাৰ নিচিনা আপোনাৰ সহসংগী যাৰ বয়স সিমানমান হৈছে তেওঁলোকৰ বহুতৰে ওলাব। চ' আপুনি নাজানিছিল এইটো কথা, কাৰণ লেই মানে নাজানে বহুত বস্তু, মোৰ বিষয় নহ'লে মই নাজানিম। বাট ডিচ প্ৰলাপ্স হোৱাটো বেমাৰ নহয়, ডিচ প্ৰলাপ্স নৰ্মেলিও থাকিব পাৰে, বয়সত অলপমান ডিচ প্ৰলাপ্স হ'বই। তেওঁৰ কাৰণটো কঁকালৰ মাছলৰ উইকনেছৰ কাৰণেও হ'ব পাৰে, স্পণ্ডিলোছিছৰ কাৰণে হ'ব পাৰে। চ' সেইটো এবাৰ দেখাই ল'লেই, ভাল অভিজ্ঞ ছাৰ্জনক আকৌ এবাৰ দেখাই ল'লেই বস্তুটো ওলাই পৰিব।
1: হয়, নিশ্চয় সুফল পাব তেখেতে, নিশ্চয় কলিতা ডাঙৰীয়া আপুনি উত্তৰ পাইছে, সদুত্তৰ ডক্টৰ হাজৰিকাই কোৱাৰ নিচিনা তেনেদৰে আগবাঢ়িলে নিশ্চয় সুফল পাব। আমাৰ ফেচবুকত কেইবাটাও বাৰ্তা আহিছে, মই খৰধৰ কৰি ল'ব খুজিছোঁ, কাৰণ ষ্টুডিঅ'ৰ ঘড়ী ইংগিত দিছে আৰু বেছি সময় নাই, আমাৰ অনুষ্ঠান শেষ হ'ব। তন্ময় দাসে আমাক দিছিলে যে তেখেতৰ হাতৰ বিষ, হাতখন দাঙিবই নোৱাৰে, মোক একো মেডিচিনে কাম দিয়া নাই, পেইন হৈ থাকে বুলি লিখিছে তন্ময় দাস। গতিকে এটা প্ৰশ্ন সেইটো থাকিলে, হাতৰ বিষ ভতে দাঙিব নোৱাৰা হয়, কিছুমান এক্সাৰচাইজ কৰি ভাল পায়, তেওঁক কিবা এডভাইচ দিব নেকি?
0: একেবাৰে, এইটো বৰ ভাল প্ৰশ্ন, আমি ল'বই লাগিছিল, কাৰণ যদি আপুনি অৰ্থপেডিক অপিডি এটাত বহে, কমনেষ্ট প্ৰব্লেম এইটো
1: হাতৰ বিষ,
0: হাতৰ বাহুটো দাঙিব নোৱাৰে। এতিয়া আমি চিম্পল তিনিটা কুৱেশ্যন বা তিনিটা কথা সুধিলেই গম পাই যাওঁ। একদম মই এই অংকৰ নিচিনা বুলি যে কৈছোঁ, যদি হাতখন ওপৰৰ পানে বাহিৰ ছাইডে নিব নোৱাৰে, পিছ ছাইডে নিব নোৱাৰে, কাপোৰ খুলিবলৈ দিগদাৰি হৈছে, সেইটো ছাইডে শুব নোৱাৰে, এইটো ফ্ৰ'জেন শ্বল্ডাৰ, বিৰাট কমন বস্তু, ডায়েবেটিকবিলাকৰ বেছি কৰি দেখা যায়, নৰ্মেল মানুহৰো হ'ব পাৰে, বয়সৰ কোনো ইয়াত প্ৰপেনচিটি নাই। আমি খুব ইয়াঙতো দেখা পাওঁ, এল্ডাৰলিতো দেখা পাওঁৱেই পাওঁ, ইয়াঙতো দেখা পাওঁ। ইয়াৰ ট্ৰিটমেণ্টটো কি? ফিজিঅ'থেৰাপি অফক'ৰ্চ, কিন্তু তাত কি হৈ আছে আমি সেইটোও বুজিব লাগিব। আমাৰ ভিতৰত থকা যোনটো তেল বা আমি যোনটো মৰ্জাৰ তেল বুলি কওঁ, লুব্ৰিকেণ্ট যোনটো, সেইটো শুকাই যায়, শুকাই গৈ পেলাই গোটেই জইণ্টটো আঠা মাৰি যায়। তাত বহুত কাৰণৰ কাৰণে হ'ব পাৰে, কেতিয়াবা ঝাটকা লাগি ইঞ্জুৰি হৈছিল, কেতিয়াবা অ'ভাৰ ইউজ হৈছিল, কেতিয়াবা ডায়েবেটিছৰ কাৰণেও হ'ব পাৰে, কেতিয়াবা কোনো কাৰণ নোহোৱা কৰিও হ'ব পাৰে, ইডিঅ'পেথিক বুলি মেডিকেল ছায়েন্সত আমি যেতিয়াই বস্তু এটা কাৰণ নাজানো আমি ইডিঅ'পেথিক বুলি কৈ দিওঁ। চ' ইডিঅ'পেথিক ইজ এ বিগ ৰিজন, উই ড'ন্ট ন' দ্য ৰিজন, বহুত বেমাৰ এনেকুৱা যাৰ ৰিজন আমি নাজানো মেডিকেল ছায়েন্সে, যে ডায়েবেটিছ এজনৰ কিয় হ'ল, ইজনৰ কিয় নহ'ল, আমাৰ হাইপ'থেচিছে আছে, পিন পইণ্টিং একো নাই, বাট আমি কণ্ট্ৰল কৰিব জানো কেঞ্চাৰ কিয় হ'ল এজন মানুহৰ, কিয় নহ'ল ইজন মানুহৰ, আমাৰ ৰিজনটো আমি নাজানিব পাৰোঁ, কিন্তু আমি কণ্ট্ৰল কৰিবলৈ এতিয়া লাহে লাহে অভিজ্ঞ হৈ গৈছোঁ। চ' এইটোত কেতিয়াবা আমি জেলটো ভৰাই দিব লগা হয়, ইনজেকশ্যনৰ ৰোল জইণ্টটোৰ এই ফ্ৰ'জেন শ্বল্ডাৰত আছে, গ্ৰেডিঙৰ মতে কেতিয়াবা এটাতকৈ বেছি দুটাতকৈ বেছিও লাগিব পাৰে। আৰু এক্সাৰচাইজ, মই এইটো আকৌ ভালকৈ বুজাই দিওঁ যে চাইকেলৰ পেডেলত যেনেকৈ তেল দি ঘূৰাওঁ, তেলটো ভৰাই ল'ব লাগিব, তাৰপিছত ঘূৰাবলৈ।
1: আন এটি প্ৰশ্ন কৰিছে কিৰণ চন্দ্ৰ নাথে, তেখেতে লিখিছে যে আঁঠুৰ ঘিলা ভাগিছিল অক্টোবৰত, অপাৰেশ্যন কৰা হৈছে, লগতে এতিয়া খোজ কাঢ়িব পৰা হ'লো, অলপ পৰামৰ্শ দিলে ভাল তেখেতে আপোনাৰ পৰা।
0: ঘিলা ভাঙাটো খুব কমন চাৰ্জাৰী আৰু খুব ফ্ৰুটফুল চাৰ্জাৰী, আজি আগতে ঘিলা ভাঙিলে আমি উলিয়াই দিছিলোঁ। মই যেতিয়াৰ পৰা পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ তেতিয়াৰ পৰা এই কনচেপ্টটো লাহে লাহে নাইকিয়া হৈ গৈছে, আমি ঘিলা এতিয়া উলিয়াই নিদিওঁৱেই, যিকোনো ঘিলা আমি ফিক্স কৰোঁ, টেনচন মেন ৱায়াৰিং বুলি এটা প্ৰচিজাৰ আছে, আমি সেইটো কৰোঁ। সেইটো কৰি নেক্সট দিনাই যদি ফিক্সেশ্যন ভাল হৈছে, আমি নেক্সট দিনাই নি বেণ্ডিং ফুল এলাউ কৰিব পাৰোঁ, ফুল ৱেইট বেৰিঙো এলাউ কৰোঁ, বাট কনজাৰ্ভেটিভ চলি আছে, বহুত জেগাত ভিতৰুৱা জেগাত কি হয়, অপাৰেশ্যন কৰি প্লাষ্টাৰত থৈ দিয়ে, ৰিজাল্টছ নাপাওঁ। সাহসী হ'ব লাগিব, কাৰণ ইট ইজ ছায়েন্স, আমি যেতিয়াই বেন কৰিম সি বেছি জোৰাহে ভাল কৰি লাগিব। চ' আমি কনচেপ্টবিলাকো ভাল কৰি জানি ল'ব লাগিব যে আঁঠুৰ ঘিলা ভাঙিছে, ফিক্স কৰি আমি নেক্সট দিনাই তাত মুভ কৰিম, নেক্সট দিনাই খোজ কঢ়াম। এটা কথা মই তাতে কৰলৰি কৈ দিওঁ, আমি মেক্সিমাম আমি চাৰ্জাৰী এক্সৰেখন ধুনীয়া কৰিবৰ কাৰণে নকৰোঁ, হাড়ডাল বোলে এক্সৰে বৰ ধুনীয়া দেখিছে সেইটো কাৰণে নকৰোঁ, আমাৰ আল্টিমেট ৰিজাল্ট হৈছে ফাংচনেল আউটকাম। পেচেণ্টজনে আগতে ক্ৰিকেটাৰ আছিল, যদি সি ক্ৰিকেটলৈ ঘূৰি যাব লাগিব, সি যদি ট্ৰেকিং কৰিছিল সি ট্ৰেকিঙত যাব লাগিব, সি যদি মাউণ্টেইনিয়াৰ আছিল সি মাউণ্টেইন

0: That is the concept of modern orthopedics.
1: হয় হয়
0: We want the person to go back to his own skills and own hobbies and livelihood. কিছুমানটো স্পৰ্টছে লাগলি যি কৰি আছে গাড়ীখন গেৰেজত থৈ দিলেই তাক ধুনীয়া কৰি একো লাভ নাই গাড়ীখন চলাব পৰা কৰিব লাগিব সেইটোৱে আমাৰ ডিউটি চ' যদি কাৰোবাক কওঁ মই বেড ৰেষ্ট লৈ বহি থাক ইজ নট এ চলিউশ্যন আমি তাক আল্টিমেটলি উই নিড টু টেক হিম বেক টু হিজ লাইভলিহুড এণ্ড হিজ প্ৰফেশ্যন মে বি উইথ চাম লিমিটেশ্যনছ ইনিচিয়েলি বাট উই হেভ টু টেক হিম বেক চ' সেইকাৰণে আমি ফাংচনেল ৰিজাল্টটো বিচাৰোঁ চ' প্লাষ্টাৰ ট্ৰিটমেণ্ট লাহে লাহে কিয় কমি গৈছে কাৰণ প্লাষ্টাৰ দিলে ওচৰ ওপৰত থকা

0: নেক্সট ডিনাৰ পৰা আমি জইনকেইটা মুভ কৰিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ ৰিপ্লাই দিছে আপুনি, আমাৰ শ্ৰোতাই নিশ্চয় ইয়াৰ পৰা সন্তুষ্টি লাভ কৰিছে। আমাৰ হাতত প্ৰায় সময় নাই, শেষত কি ক'ব পাৰোঁ, এনেকুৱা ধৰণৰ ইঞ্জুৰীৰ কথা আমি পাতি আছোঁ, ধৰক এক্সিডেণ্ট বহুত হঠাৎ হৈ যায়, তেনেকুৱাও হয় যে ডক্টৰৰ ওচৰলৈ এক্সিডেণ্ট কেছবিলাকতো গুচি যায় বাৰু, পাছত কেতিয়াবা ধৰক অপাৰেশ্যন লাগে নালাগে এই কনফিউজনতো কিছুমান বস্তু থাকি যায় যে কৰিম নে নকৰিম, এনেকুৱাও হৈ থাকে। তাত কিবা কনফিউজনৰ কথা থাকে নেকি বাৰু, যিটোতো লাগিব লাগিব?
0: তাৰমানে কেতিয়াবা কি হয় যে সেইটোত দুজন ডক্টৰৰ পাৰ্থক্য থাকিব পাৰে, কোনোবাই মিনিমেলি ডিছপ্লেচড, একেবাৰে ডিছপ্লেচমেণ্ট নাই ফ্ৰেকচাৰটোত, চাৰ্জাৰী কৰিব নালাগে, মিনিমেলি ডিছপ্লেচডত কৰিব লাগে নালাগে চাৰ্জনৰ চইচ এণ্ড দ্য পেচেণ্টৰ লগত ডিছকাশ্যন। বাট মই য'ত কৈছোঁ যে চাৰ্জাৰী চাৰ্জাৰী নকৰি মই তাক প্লাষ্টাৰ কৰিব লাগে, আৰু কিছুমান জেগাত প্লাষ্টাৰো নহয়, তেতিয়াহ'লে মই কি একচেপ্ট কৰিছোঁ যে মোৰ আউটকামটো কম একচেপ্ট কৰি পেলাই মই নকৰিও থাকিব পাৰোঁ। পেচেণ্টে হাতখন ইমানখিনিলৈকে দাঙিব আৰু 90 ডিগ্ৰীৰ ওপৰত দাঙিব নোৱাৰে বুলি যদি মই ধৰি লওঁ, দেন মই অমিশ্যন কৰি পেলাই থৈ দিব পাৰোঁ যে লেঠা তেওঁকো দিব নালাগে। বাট ইফ ইউ ৱান্ট দ্য অপ্টিমাম ৰিজাল্ট, ফাংচনেল কমপ্লিটলি, তেতিয়াহ'লে কিছুমানত চাৰ্জাৰী লাগিবই লাগিব। চাৰ্জাৰী নকৰিলেও চলি যাব, ফাংচনেল সেইটো লেভেল নাপাবগৈ নহয়। So that discussion, খুব সাসিংকলি সার্জন আর পেশেন্ট এডুকেটেড নহলে অলমান দিগদারি হয়, বাট বুঝাব পারিব লাগিব হোয়াট ইজ দ্য ফাংশন ইউ আর ট্রাইং টু গিভ। গাড়িখন সিমানে রিপেয়ার হব যিমানৰ পৰা ড্যামেজ হয়েছে, আনরিয়েলিস্টিক কথা কেতিয়াও কব নাপায় আর কোৱাও নহয়, বাট রিয়েলিস্টিকলি বোলে সার্জারি নকরলে আপনার কিন্তু হাত ইমানে দাং খাব, এইখানে লিমিটেশন থাকিব। ইফ দ্য পেশেন্ট একসেপ্টস দেন ইট কিপ ইট রিটেন ডাউন এন ওকে, উই রেসপেক্ট হিজ ডিসিশন অফ নট অপারেটিং। সো তাতে সেই দুজন সার্জনের পার্থক্যটো আহিব পারে। কিছুমান সার্জন সার্জারি ইমান জটিল যে হেতু খুকুত গাঁও এখনত বা সরু পেরিফেরিত হব নোৱাৰে, হেতু এক স্পেশালাইজ সেন্টার যেনে জয়েন্ট রিপ্লেসমেন্ট সার্জারি, সেইটোতো আৰু গাঁৱৰ হস্পিটেল এখনত কেতিয়াও এতিয়ালৈকেতো ডেভেলপ হোৱা নাই। চ' সেনেকুৱা বস্তুবিলাক এনেকুৱা জেগাত আহিব লাগিব, চ' সেই ডিফাৰেঞ্চটো থাকিব লাগিব। বাট কিতাপ টেক্সট বুক ইজ ভেৰি ক্লিয়াৰ ক'ত চাৰ্জাৰী লাগে ক'ত নালাগে, সেইটো যদি আপুনি কনভে কৰিব পাৰিছে আৰু ইউ আৰ ট্ৰেইন টু ট্ৰেইন এণ্ড একুইপ টু ডু ডেট চাৰ্জাৰী, ডেট অপশ্যন শ্বুড বি গিভেন। সেই অপশ্যনটো তেওঁ লোৱা নোলোৱাটো তেওঁৰ প্ৰেৰগেটিভ, সেইটো আপুনি নোট ডাউন কৰি থ'ব লাগিব যে মই এইটো অপশ্যন দিছিলোঁ, পেচেণ্টে নল'লে দেন ইউ আৰ ভেৰি ক্লিয়াৰ।
1: হয়, নিশ্চয়, গতিকে কথাখিনি তেখেতক বুজাই ক'লে নিশ্চয় বুজিব এজন ৰোগীয়ে আৰু তেনেদৰে আগবাঢ়িব লাগে। ডক্টৰ হাজৰিকা, অশেষ ধন্যবাদ আপুনি আহিলে, আপোনাৰ ব্যস্ততাপূৰ্ণ সূচী, হাস্পতাল গৈছে, চেম্বাৰ কৰিছে, তাৰপিছত ৰেডিঅ'ক সময় দিছে, ৰেডিঅ'ৰ শ্ৰোতাৰ ইমান প্ৰশ্নৰ উত্তৰ দিছে, পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যে পাছত সময় হয় আমি নিশ্চয় এই বিতংকৈ পাতিবলগীয়া এটা বিষয় আজি আমি থুলমূলকৈ পাতিছোঁ, এটা সময় আমাৰ এটা নিৰ্ধাৰিত সময়, আদৰ শ্ৰোতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰশ্নৰ বাবে, অনুষ্ঠান ভাগ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰুচেং গগৈ এই পোনপটীয়াকৈ আমাৰ ফেচবুক লাইভ কৰিছে, কৰিছোঁ শীৰ্ষা ফুকনক, ফোন কেইটি আমালৈ সুন্দৰকৈ আগবাঢ়িছে, সুন্দৰ গীত শুনাইছে, আৰু জুৰিকো আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মা ইমানতে বিদায় মাগিছোঁ। আমি এতিয়া আমাৰ আনটো ষ্টুডিঅ'লৈ উভতি গৈছোঁ।
2: ইমান পৰে শ্ৰোতাসকলে ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল জ্যেষ্ঠ শল্য চিকিৎসক ডাক্টৰ অংকুৰ হাজৰিকা, অনুষ্ঠানটি আগ ধৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:21 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই জুৰিমদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।